আকাশবাণী তেজপুৰ, আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি প্ৰথমটো দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 18 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: চাণক্যই কৈছিল, এশ মূৰ্খ পুত্ৰতকৈ বৰং এজন গুণৱান পুত্ৰ হোৱা ভাল। মাত্ৰ এটা চন্দ্ৰই অন্ধকাৰ নাশ কৰে, অগণন তৰায়ো নোৱাৰে।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া 6 বজাত গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: মানুহে পশু গুচি মানুহ হ'ব খুজিলেই মনৰ বেগক বাধা দিব পাৰিব লাগে। ইয়াক কেৱল আত্মসংযম গুণে শাৰীৰিক আৰু মানসিক জীৱনক বেলেগ কৰি দিয়ে আৰু ই মানুহৰ স্বভাৱ গঠনৰ প্ৰধান উপায়। যি বুলিয়ে ৰাজ্য দখল কৰে তেওঁ প্ৰশংসনীয় নহয়, কিন্তু যি নিজৰ মনক দমন কৰিব পাৰে তেমেইহে প্ৰশংসাৰ যোগ্য। এইবিধৰ বলি মানুহে শিক্ষাৰ বলত নিজৰ ভাৱ আৰু কাৰ্যক সদায় দমন কৰিব পাৰে। যিবিলাক ইচ্ছাই সমাজক তললৈ নিয়ে আৰু যাক নদমালে পাপৰ সংখ্যা বাঢ়ি সমাজ কলুষিত হয়, তাক মানুহে পুৰুষাৰ্থ কৰি এৰিব লাগে। আত্মশিক্ষা, আত্মসন্মান, আত্মসংযমেইহে মানুহক মনুষ্যত্ব শিকায়। সদায় এইবিলাক গুণলৈ চকু ৰাখি কাম কৰিলে অন্তঃকৰণ আৰু মন বিশুদ্ধ হয় আৰু স্বভাৱ পৰিমিতাচাৰৰ ওপৰত লাহে লাহে থিৰ হয়। স্বভাৱৰ আচল ধৰণী অভ্যাস আৰু মনটোক ভালপিনে যাবলৈ দিলে মন দয়াশীল ৰজা হয় আৰু বেয়াপিনে যাবলৈ দিলে অত্যাচাৰী ৰজা হৈ পৰে। ইচ্ছা কৰিলেই আমি সু চৰিত্ৰৰ উপৰিয়া ৰজা আৰু প্ৰলোভনৰ তলতীয়া গোলাম হ'ব পাৰোঁ। মনেই আমাক ভাল বাটলৈ নিবও পাৰে, বেয়া বাটৰ খালত পেলাবও পাৰে। সাৱধানে শিক্ষা কৰিলেই অভ্যাস গঠিত হয়। বিবেকৰ অধীন হ'বলৈ শিক্ষা কৰিলেই কিমান ভাল কাম কৰিব পাৰি তাক শুনি আচৰিত হ'ব লাগে। সকলো কথাৰেই মূল শিক্ষা। ইয়াৰ বলত মানুহে যে কেনে সাহসী, ধৈৰ্যশীল আৰু পৰোপকাৰৰ নিমিত্তে নিজ প্ৰাণ পৰ্যন্ত দিবলৈও কুণ্ঠিত নোহোৱা হয়, এনেকুৱা উদাহৰণ বহুত আছে। যুদ্ধৰ সময়ত কিংবা সাগৰত যাওঁতে কোনো মহাবিপদৰ সময়ত এনেকুৱা শিক্ষিত মানুহে যথার্থ সাহস আৰু বীৰত্বৰ শলাগ ল'বলগীয়া উদাহৰণ দেখুৱায়। নৈতিক শিক্ষা স্বভাৱ গঠনৰ বাবে কম পৰাক্ৰমী নহয়। ই নহ'লে জীৱন সুচাৰুৰূপে অতিবাহিত কৰিবলৈ আন একো উপায় নাই। আত্মসন্মান, বিবেকিতা আৰু কৰ্তব্য পালন এইকেইটি গুণ ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে। আত্ম অৱলম্বী, আত্মদমনকাৰী মানুহ শিক্ষাৰ অধীনত থাকে। শিক্ষা যিমান সুচাৰুৰূপে সম্পন্ন হয় তেওঁৰ নৈতিক স্বভাৱো সিমানেই ভাল হয়। নিজৰ আকাংক্ষাক শিক্ষা দিব লাগে আৰু এই পৃথিৱীৰ লোভক সৰ্বোত্তম শক্তিৰ তলতীয়া কৰিব লাগে। বিবেকক বিবেকৰ কথা শুনা কৰিব লাগে, নহ'লে সেইবিলাক মনোগতিৰ বশৱৰ্তী হৈ পৰিব। নৈতিক শিক্ষাৰ প্ৰথম আৰু আচল ঠাই হৈছে নিজৰ ঘৰ, তাৰ পাছত পঢ়াশালী, শেহতেই জগত। কামেই জীৱনৰ প্ৰধান বিদ্যালয় আৰু মানুহে যিহকে নকৰক অভ্যাসেৰে সৈতে কামৰ সম্বন্ধ আছেই আছে। যদিও নৈতিক স্বভাৱ বহুত পৰিমাণে গৃহস্থালী শিক্ষা আৰু বাল্য শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে, আত্মসংযমৰ সহায়েৰে প্ৰত্যেক মানুহে ইচ্ছানুসাৰে মনুষ্যত্ব লাভ কৰিব পাৰে। প্ৰকৃত আত্মশিক্ষা আৰু আত্মদমন, এই গুণ দুইটিয়েই ধাৰ্মিক মানুহৰ জীৱনৰ প্ৰধান অংগ। মানুহ ধীৰ আৰু চাৰিওপিনে চকু ফুৰোৱা হ'ব লাগে, বেয়া কুকলিয়াই ভালক গেলিব লাগে, জীৱনৰ সহজ বাটত আগবাঢ়ি যাব লাগে, বিবেকৰ বশীভূত হ'ব লাগে, বিপদক হেঁচা দিব লাগে আৰু আপদত সাহ আৰু ধৈৰ্যেৰে থিয় হৈ থাকিব লাগে। আধ্যাত্মিক বলেৰে পাৰ্থিৱ পাপসমূহক যুদ্ধত জিনিব লাগে। হৃদয়ত ধৰ্ম গছজুপিক তললৈ শিপা মেলিবলৈ দিব লাগে আৰু কৰ্তব্য কাৰ্যত ভাগৰ লগা হ'ব নালাগে। এইবিলাক উপদেশ মতে চলিব পাৰিলে নিজৰ জীৱনত পৃথিৱীকেই স্বৰ্গ বুলি ভাবিবা।
1: আজিৰ মুকুৰামালাৰ কথাখিনি বেণুধৰ ৰাজখোৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীত অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ কাৰ্তিক কুমাৰৰ চেতাৰবাদন ৰাগ নদভৈৰৱ।

ইমান পৰে নদ ভৈৰৱ ৰাগত কাৰ্তিক কুমাৰৰ চেদাৰ বাটন শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বৰগীতৰ অনুষ্ঠানত এতিয়া শুনক নিৰ্মল অধিকাৰী কণ্ঠৰ দুটি বৰগীত। শিল্পী কণ্ঠত প্ৰথমে শুনক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত।

শ্ৰোতাসকলে বৰগীত শুনিছে নিৰ্মল অধিকাৰীৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এবাৰ শুনাবলৈ লৈছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত আন এটি বৰগীত।

0: বৰগীতৰ অনুষ্ঠানত ইমান পৰে দুটি বৰগীত শুনিলে নিৰ্মল অধিকাৰীৰ কণ্ঠত, শিল্পীৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰ সংগত কৰিলে গিৰেণ কলিতা, মাধৱ পাঠক, যোগেন বসুমতাৰী আৰু চিত্ৰলেখা দাসবৰাই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

আজি সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত উদ্যান শস্যৰ ৰপ্তানিযোগ্য সামগ্ৰী এই সম্পৰ্কে এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ দৌৰদীপ্ৰিয়ম বুদ্ধুৱৰা, কৰিণা শইকীয়া আৰু ভাস্কৰ জ্যোতি আচাৰ্যই, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ অনুষ্ঠানত ডক্টৰ পিঠাৰাণী কৰে আগবঢ়োৱা পাঠৰ চতুশৃংখ খণ্ড। দিনৰ 11:30 বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ সপ্তম খণ্ড, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ, ৰচনা মৃদুল হাজৰিকাৰ।

দিনৰ 12:30 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ প্ৰযোজনা, পৰিকল্পনা আৰু পৰিৱেশন ঋতুপৰ্ণ দাসৰ।

নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত স্কুল বেগৰ বোজা, শিশুৰ সোণালী শৈশৱৰ হেঙাৰ, এই বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান। এই অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাক্তৰ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435405223 আৰু 03610661876 এই দুটি নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটি আগধৰিব জিন্তিৰাণী ডেকাই।

পুৱা 9:45 অসমা সুষমাত আলেখ্য জীৱনৰ সুৰৰ চতুৰ্থ খণ্ড, ৰচনা ৰত্ন ওজাৰ, প্ৰযোজনা নয়ন প্ৰসাদৰ। 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰৰ সময় পুৱা 7:15, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্রধরৰ। 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত উপন্যাস জল পদুমর পাঞ্চর নবম খণ্ড, পাঠ আর প্রযোজনা ঋতুপর্ণ দাসর। সাড়ে 8:00 গীতিমালিকাত মন্দিরা শর্মালাহিরি, অনুরাগ শঙ্কৰ, দীতিমণি বৰুৱা, হৰগোবিন্দ ডেকা আৰু ববিতা ভূঞাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। 9:15 জিলাৰ ৰেহৰূপ, 9:20 আৰু 10:00 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 11:05 পৰাগমালা লাইভ, 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ হেল্ল' যুৱবাণী শিতানত সংগীত নাটক অকাডেমি বঁটা বিজয়ী অনিতা শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ, পুনৰ কৈছোঁ, সংগীত নাটক একাডেমি বঁটা বিজয়ী অনিতা শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 প্ৰীতি দেৱীৰ কণ্ঠৰ আধুনিক গীত, 1:20 শাস্ত্ৰীয় সংগীত অনুষ্ঠানত অলক চেটাৰ্জীৰ কণ্ঠৰ খেয়াল ৰাগ বৃন্দাবনী সাৰং, 1:50 মৌ টুকাৰীৰ গীত, 2:30 পাশ্চাত্য সংগীত অনুষ্ঠান, বিয়লি 3:05 বন্দনা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। ৫:25 ৰূপম ভূঞাৰ কণ্ঠৰ আধুনিক গীত, 6:40 নন্দিতা নন্দীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:05 বৃন্দগান, 7:20 জুবিন গাৰ্গৰ কণ্ঠৰ আধুনিক গীত, 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 7:35 পূবালীৰ সুৰত জলেশ্বৰ ইংতিৰ কণ্ঠৰ কাৰ্বি গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান, নিশা 9

was that? Citrogate. চাইনাবজাৰ আলা পনৰা গণস্থানত শিল্পী ৰমেন চৌধুৰীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত লেখ্যলানীৰ প্ৰথম খণ্ড। ধাৰাবাহিকলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। আৰু নিশা 10 বজাৰ অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত দেৱব্ৰত মিশ্ৰৰ চেতাৰবাদন দিল্লীকাণ্ডৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: ফিংগাৰপ্ৰিণ্টৰ বিভিন্ন কথা, তৃতীয় খণ্ড। ফিংগাৰপ্ৰিণ্ট বুলিলে প্ৰকৃততে কি বুজা যায়? আমাৰ হাতৰ তলুৱা বা আঙুলিৰ মূৰ এটা ভালদৰে লক্ষ্য কৰিলে সামান্যভাৱে উঠি অহা অতি সূক্ষ্ম কিছুমান ৰেখা দেখা পাওঁ। এইবিলাকক ৰিজ বা পেপিলাৰী ৰেখা বোলা হয়। আঙুলিৰ মূৰৰ এই পেপিলাৰী ৰেখাবিলাকৰ পৰা যিকোনো প্ৰকাৰে উদ্ভৱ হোৱা চাপকে আমি ফিংগাৰপ্ৰিণ্ট বুলি কওঁ। আঙুলিৰ মূৰৰ ৰিজবিলাকৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ফিংগাৰপ্ৰিণ্টক চাৰিটা সাধাৰণ ভাগত ভাগ কৰা হৈছে। ধনু আকৃতি, মেৰখোৱা আকৃতি, চক্ৰ আকৃতি আৰু মিশ্ৰ আকৃতি। এই সাধাৰণ চাৰিটা

ভাগকো আকৌ কেইবাটাও উপভাগত ভাগ কৰা হৈছে। দুষ্কৃতিকাৰীয়ে ঘটনাস্থলীত এৰি যোৱা ফিংগাৰপ্ৰিণ্টকে ফিংগাৰপ্ৰিণ্ট বোলা হয়। এনে ফিংগাৰপ্ৰিণ্ট তিনি প্ৰকাৰৰ হ'ব পাৰে। দৃশ্যমান ফিংগাৰপ্ৰিণ্ট, হাতত ৰঙীন গুড়ি বা তৰল পদাৰ্থ লাগি থাকিলে আঙুলিৰ চাপ শুভ্ৰ বা পাতল ৰঙৰ কোনো তলত সৃষ্টি হ'লে এই চাপ দৃশ্যমান হৈ পৰে, সেইটোৱে হৈছে দৃশ্যমান ফিংগাৰপ্ৰিণ্ট। প্লাষ্টিক ফিংগাৰপ্ৰিণ্ট, এনে ফিংগাৰপ্ৰিণ্ট চাবোন, মাখন, মম, নতুনকৈ ৰং দিয়া কোনো বস্তু বা এনেধৰণৰ নৰম বস্তুৰ ওপৰত সৃষ্টি হয়। প্লাষ্টিক ফিংগাৰপ্ৰিণ্ট সাধাৰণতে পাউডাৰ প্ৰয়োগ কৰি দৃশ্যমান কৰি লোৱা হয়। হেলনীয়া পোহৰত ফিংগাৰপ্ৰিণ্ট কেমেৰাৰ সহায়ত এনে ফিংগাৰপ্ৰিণ্টৰ ফটো লোৱা হয়। ফিংগাৰপ্ৰিণ্ট কেমেৰাৰ বিশেষত্ব হৈছে এই কেমেৰাৰ নিজস্ব আলোক ব্যৱস্থা আছে। ফ'কাছ দূৰত্ব নিৰ্দিষ্ট কৰা থাকে আৰু ফটো ফিংগাৰপ্ৰিণ্ট সম আকৃতিৰ হয়। সুপ্ত ফিংগাৰপ্ৰিণ্ট বা লেটেন ফিংগাৰপ্ৰিণ্ট, পেপিলাৰী ৰেখাবিলাকত থকা লোমকোপেদি শৰীৰৰ পৰা ঘাম নিৰ্গত হৈ সমগ্ৰ হাতৰ তলুৱাতে বিয়পি থাকে। আমি যেতিয়া বস্তু হাতেৰে স্পৰ্শ কৰোঁ আঙুলিৰ মূৰৰ পৰা ঘামৰ অনুদায়ী উপাদানসমূহ, প্ৰধানকৈ লৱণ

0: ব্যৱস্থা আছে। ফোকাছ দূৰত্ব নিৰ্দিষ্ট কৰা থাকে আৰু ফটো ফিংগাৰপ্ৰিণ্ট সম আকৃতিৰ হয়। সুপ্ত ফিংগাৰপ্ৰিণ্ট বা লেটেণ্ট ফিংগাৰপ্ৰিণ্ট, পেপিলাৰী ৰেখাবিলাকত থকা লোমকোপেদি শৰীৰৰ পৰা ঘাম নিৰ্গত হৈ সমগ্ৰ হাতৰ তলুৱাতে বিয়পি থাকে। আমি যেতিয়া বস্তু হাতেৰে স্পৰ্শ কৰোঁ, আঙুলিৰ মূৰৰ পৰা ঘামৰ অনুদায়ী উপাদানসমূহ, প্ৰধানকৈ লৱণ, তেল আৰু চৰ্বিজাতীয় পদাৰ্থ, স্পৰ্শ কৰা বস্তুটোৰ উপৰিভাগলৈ স্থানান্তৰিত হৈ আঙুলিৰ চাপৰ সৃষ্টি কৰে। ঘামৰ অৱশিষ্টখিনি বৰ্ণহীন হোৱা হেতুকে এনে ফিংগাৰপ্ৰিণ্ট আমাৰ চকুত ধৰা নপৰে। অৱশ্যে যিবিলাকৰ হাত নাঘামে তেওঁলোকৰ ক্ষেত্ৰত এনে সুপ্ত ফিংগাৰপ্ৰিণ্টৰ সৃষ্টি নহয়। হাতত গ্ল'ভ পিন্ধি ল'লেও এনেধৰণৰ ফিংগাৰপ্ৰিণ্ট পাব পৰা নাযায়। সুপ্ত ফিংগাৰপ্ৰিণ্ট বিভিন্ন প্ৰকাৰে দৃশ্যমান কৰি ল'ব পাৰি। ক'লা বা ধোঁৱা বৰণৰ মিহি পাউডাৰ সুপ্ত ফিংগাৰপ্ৰিণ্ট থাকিব পৰা স্থানত পিহি ব্ৰাছেৰে প্ৰয়োগ কৰি দৃশ্যমান কৰা হয়। আয়োডিন বাষ্প শোষণ কৰিলে ঘামত থকা চৰ্বিজাতীয় পদাৰ্থই ইষত মুগা বৰণ ধৰে। সেয়েহে সন্দেহজনক স্থানত আয়োডিনৰ বাষ্প প্ৰয়োগ কৰিও সুপ্ত ফিংগাৰপ্ৰিণ্ট দৃশ্যমান কৰিব পাৰি। ঘামত থকা লৱণ আৰু এমিনো এচিড ক্ৰমে চিলভাৰ নাইট্ৰেট আৰু নাইনোহাইড্ৰিনৰ লগত ৰাসায়নিক ক্ৰিয়া কৰি গাঢ় মুগা বৰণ ধাৰণ কৰে। এনে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিলে অদৃশ্য ফিংগাৰপ্ৰিণ্ট দৃশ্যমান হৈ পৰে। অৱশ্যে এইবিলাক পদ্ধতিৰে কাগজ, কাপোৰ বা সিক্ত আৰু বহুৰঙীৰ তলত বা মানুহৰ ছালত থকা সুপ্ত ফিংগাৰপ্ৰিণ্ট দৃশ্যমান কৰিব নোৱাৰি। তেনে ফিংগাৰপ্ৰিণ্ট দৃশ্যমান কৰিবলৈ সদায়ে নতুন নতুন ৰাসায়নিক আৰু যান্ত্ৰিক পদ্ধতি আৱিষ্কাৰ হৈয়ে আছে। লেজাৰৰ সহায়তো সকলো ধৰণৰ তলতে থকা অতি পুৰণা ফিংগাৰপ্ৰিণ্টো দৃশ্যমান কৰি ল'ব পাৰি। ৰিজবিলাকৰ কিছুমান বৈশিষ্ট্যৰ দ্বাৰা ফিংগাৰপ্ৰিণ্ট চিনাক্ত কৰা হয়। এনে বৈশিষ্ট্য কিছুমান হৈছে ৰিজৰ আৰম্ভণি বা সমাপ্তি, ফেৰেঙনি বা তেনে চুটি স্বতন্ত্ৰীয়া ৰিজ। এটা ফিংগাৰপ্ৰিণ্টত এনেধৰণৰ বৈশিষ্ট্য 80ৰ পৰা 100টা পৰ্যন্ত থাকিব পাৰে। সকলো ফিংগাৰপ্ৰিণ্টতে এনে বৈশিষ্ট্যসমূহ থাকিলেও একে ক্ৰমত একেধৰণৰ বৈশিষ্ট্য দুটা ফিংগাৰপ্ৰিণ্টত কেতিয়াও থাকিব নোৱাৰে। অনুক্ৰমে থকা বৈশিষ্ট্যসমূহৰ পৰাই ফিংগাৰপ্ৰিণ্ট চিনাক্ত কৰিব পাৰি। চিনাক্তকৰণৰ বাবে কেইটা বৈশিষ্ট্য গ্ৰহণ কৰা হ'ব তাৰ কোনো ধৰাবন্ধা নিয়ম নাই। বিভিন্ন দেশত এই মানক বা ষ্টেণ্ডাৰ্ড বিভিন্ন। বিভিন্ন প্ৰকাৰে ফিংগাৰপ্ৰিণ্ট সংৰক্ষণ কৰা হয়। ফটোগ্ৰাফৰ সহায়ত ফিংগাৰপ্ৰিণ্ট সংৰক্ষণ কৰিব পৰা যায়। অৱশ্যে সকলো ক্ষেত্ৰতে ফটো লোৱাটো সম্ভৱ নহয়। ফিংগাৰপ্ৰিণ্ট থকা স্থান যদি বহুৰঙী হয় অথবা দৃশ্যমান কৰাৰ পাছতো যদি ফিংগাৰপ্ৰিণ্টৰ প্ৰভেদ যথেষ্ট নহয় তেন্তে ফিংগাৰপ্ৰিণ্ট উত্তোলন বা লিফ্টিং কৰিব লগাত পৰে। তদুপৰি যেতিয়া ফিংগাৰপ্ৰিণ্ট পোৱা বস্তু লেবৰেটৰীলৈ অনাটো সম্ভৱপৰ হৈ নুঠে তেনে ক্ষেত্ৰতো উত্তোলন কৰাটো প্ৰয়োজনীয় হৈ পৰে। উত্তোলন সাধাৰণতে দুই ধৰণে কৰিব পাৰি, স্বচ্ছ চেলুলোজ টেপ ব্যৱহাৰ কৰি অথবা অস্বচ্ছ ৰবৰ উত্তোলকৰ সহায়েৰে। সুপ্ত ফিংগাৰপ্ৰিণ্ট পাউডাৰ প্ৰয়োগ কৰি দৃশ্যমান কৰাৰ পাছত উত্তোলক টেপ সাৱধানে ফিংগাৰপ্ৰিণ্টৰ ওপৰত প্ৰয়োগ কৰা হয় আৰু তাৰ পাছত লাহে লাহে টেপটো তুলি অনা হয়। এনে কৰিলে টেপটোৰ আঠা লগোৱা ফালটোলৈ ফিংগাৰপ্ৰিণ্ট স্থানান্তৰিত হয়। পাছত টেপৰ পৰা ফিংগাৰপ্ৰিণ্ট কাৰ্ডলৈ পুনৰ স্থানান্তৰিত কৰিব পাৰি।
1: জ্ঞান বিজ্ঞান শুনিলে যোগ্যতা আগবঢ়ালে প্ৰবল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অট'মোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ চায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান এয়াৰ ফৰ্চ www.nic.in।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 75টা অমৃত ভাৰত ৰেল ষ্টেচন মুকলি কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ভাৰত বাংলাদেশৰ সীমান্তৰ সমীপত অৱস্থিত BSFৰ অষ্টাদশ বেটেলিয়ানৰ জুমাগছ চকী পৰিদৰ্শন কৰিব। ভাৰত আৰু ইষ্টনিয়াই ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি, ই প্ৰশাসন, বন্দৰ আৰু পৰিবহণসহ বিভিন্ন ক্ষেত্ৰত একেলগে কাম কৰাৰ যথেষ্ট থল আছে বুলি বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত PV সিন্ধু চীনৰ চেন ইউফেইৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে আৰু ফ্ৰান্স আজি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ সন্মুখীন হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি পঞ্জাৱৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ 20খন ৰাজ্যত ন ৰূপত সজাই তোলা 75টা ৰেল ষ্টেচন মুকলি কৰে। বিশ্বৰ সৰ্ববৃহৎ পুনৰ নিৰ্মাণ কাৰ্যসূচী অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এই ষ্টেচনসমূহ আধুনিক ৰূপত সজাই তোলা হৈছে। প্ৰায় 1,570 কোটি টকাৰে পুনৰ নিৰ্মাণ কৰা এই ষ্টেচনসমূহ অত্যাধুনিক আৰু যাত্ৰী অনুকূল সা সুবিধাৰে সুসজ্জিত কৰি তোলা হৈছে। ঐতিহ্যও বিকাশো ভাৱনাৰে ন ৰূপত সজাই তোলা এই ষ্টেচনসমূহৰ জৰিয়তে স্থানীয় সংস্কৃতি, ঐতিহ্য আৰু স্থাপত্য শিল্পৰ আভাস দাঙি ধৰা হৈছে। ন ৰূপত সজাই তোলা ষ্টেচনসমূহৰ ভিতৰত অসমৰ মাজবাট ষ্টেচনো আছে। অনুষ্ঠানত শ্ৰীমোদীয়ে কৰতলি আম্বালা ৰেলসেৱা আৰু অমৃতসৰ শেৰহৰ্তা আৰু বাৰাণসীৰ মাজত চলাচল কৰিবলগীয়া সন্ত ৰবিদাস ৰেলগাড়ীখনৰ যাত্ৰা মুকলি কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে ন ৰূপত সজাই তোলা ৰেল ষ্টেচনসমূহৰ উদ্বোধনে দেশৰ ৰেলখণ্ডত বিগত কেইটামান বছৰত হোৱা দ্ৰুত পৰিৱৰ্তনকে সূচায়। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে পঞ্জাৱৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে চেষ্টাৰ অকণো ত্ৰুটি কৰা নাই। তেওঁ কয় যে BJP নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ সেৱা, তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত আৰু প্ৰগতিৰ বাবে নতুন সুযোগ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰি আহিছে। চৰকাৰে নাগৰিক দেৱভৱ মন্ত্ৰৰে কাম কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে।
2: বিতে বৰ্ষো মে ভাজপা চৰকাৰে স্থিতি বদলনা শুৰু কিয়া। আজ পুৰে দেশ মে ৰেলৱে ষ্টেচনো কা কায়াকল্প কিয়া যা ৰহা হে। অমৃত ভাৰত ষ্টেচন স্কীম কে তহত 1300 সে জ্যাদা ৰেলৱে ষ্টেচন কো আধুনিক বনায়া যা ৰহা হে।
1: ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ জিন্দ ষ্টেচনৰ পৰা পতাকা জোকাৰি দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। জিন্দ আৰু শোনিপতৰ মাজত চলাচল কৰিবলগীয়া এই ৰেলগাড়ীখনে প্ৰায় 2 ঘণ্টাত 79 কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰিব। এই ৰেলগাড়ীখনে প্ৰায় 2 ঘণ্টাত 89 কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰিব। শ্ৰীমোদীয়ে লগতে জিন্দত প্ৰায় 14,700 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পাছত প্ৰধানমন্ত্ৰীয়ে চণ্ডীগড়ত 4,700 কোটিৰো অধিক টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া স্বাস্থ্য, শিক্ষা আৰু পথ আন্তঃগাঁথনি খণ্ডৰ উন্নয়নমূলক কাম কাজৰ শুভাৰম্ভ কৰে। নাগৰিকসকলক 22,000 টকাৰ প্ৰাৰম্ভিক বিনিয়োগত 25 লাখ টকাৰ মাহিলী আয়ৰ নিশ্চয়তা দিয়া এখন বিশেষ বিনিয়োগৰ মঞ্চৰ প্ৰচাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰি আছে বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা দাবীক চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ'ৰ তথ্য পৰীক্ষণ গোটে ভিডিঅ'টো ভুৱা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীয়ে এনেধৰণৰ কোনো বিনিয়োগ আঁচনি বা মঞ্চৰ সমৰ্থন কৰা নাই বুলিও গোটটোৱে প্ৰকাশ কৰিছে। ইয়াৰ উপৰি গোটটোৱে নাগৰিকসকলক আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পৰা কেলেংকাৰীৰ পৰা সাৱধান হ'বলৈ আৰু কোনো সন্দেহজনক লিংক ক্লিক কৰা বা অচিনাকি লোকক OTP প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ভাৰত বাংলাদেশৰ সীমান্তৰ সমীপত অৱস্থিত সীমান্ত সুৰক্ষা বাহিনী BSFৰ অষ্টাদশ বেটেলিয়ানৰ জুমাগছ চকী পৰিদৰ্শন কৰিব। পৰিদৰ্শনকালত শ্ৰীশ্বাহে চকীটোত নিয়োজিত BSFৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিব আৰু পাহাৰী সন্মিলনত ভাষণ দিব। তেওঁ লগতে গছপুলি ৰোপণ, আধাৰশিলা স্থাপন আৰু বিভিন্ন প্ৰকল্পৰ উদ্বোধন কৰিব। পাছত গৃহমন্ত্ৰীগৰাকীয়ে শিলিগুৰিৰ উত্তৰ কন্যাত এলানি উচ্চস্তৰীয় বৈঠকত অংশ ল'ব। এলানি বৈঠকত বিভিন্ন প্ৰশাসনিক বিষয়ৰ পৰ্যালোচনা কৰাৰ লগতে পশ্চিমবংগত নতুন ফৌজদাৰী আইনৰ প্ৰয়োগ সন্দৰ্ভত আলোচনা কৰা হ'ব। তদুপৰি ৰাজ্যখনৰ জন্ম আৰু মৃত্যুৰ পঞ্জীয়নৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভতো তেওঁ বুজ ল'ব। সন্ধিয়া শ্ৰীশ্বাহ কলকাতা অভিমুখে ৰাওনা হ'ব। কাইলৈ শ্ৰীশ্বাহে পশ্চিমবংগৰ আইন শৃংখলা পৰিস্থিতি বিষয়ক এখন বৈঠকত অধ্যক্ষতা কৰিব। তেওঁ লগতে কলকাতাৰ নেশ্যনেল লাইব্ৰেৰীত নতুনকৈ নিৰ্মাণ কৰা শব্দ যাদুঘৰ উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আমুল বেংগল ডেইৰীৰ নতুন দৈ উৎপাদন কৰা প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কালি ইষ্টনিয়াৰ ৰাজধানী টালিনত দেশখনৰ বিদেশ মন্ত্ৰী মাৰ্গাছ চাহাকনাৰ সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, ডিজিটেল ৰূপান্তৰ, চাইবাৰ সুৰক্ষা আৰু নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত সহযোগিতা সুদৃঢ় কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। তেওঁলোকে লগতে ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তি আলোচনা সফলভাৱে সম্পন্ন হোৱাৰ ফলত সৃষ্টি হোৱা নতুন সুযোগৰ বিষয়ে মত বিনিময় কৰে। বাণিজ্য মন্ত্ৰীগৰাকীয়ে শ্ৰীচাহাকনাৰ উপস্থিতিত ভাৰত ইষ্টনিয়া ব্যৱসায় মঞ্চৰ বৈঠকতো ভাষণ দিয়ে। স্বচ্ছ, সুস্থিৰ আৰু প্ৰতিযোগিতামূলক ব্যৱসায়িক বাতাবৰণ গঢ়ি তোলাৰ বাবে দেশৰ ব্যাপক সংস্কাৰ বুলি উল্লেখ কৰি শ্ৰীগোৱেলে ইষ্টনিয়াৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ভাৰত আৰু ইষ্টনিয়াই ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি, ই প্ৰশাসন, বন্দৰ আৰু পৰিবহণ, সামুদ্ৰিক যোগাযোগ, বহনক্ষম কৃষি প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু সুৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ যথেষ্ট থল আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় পথ পৰিবহণৰ ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে আজি ৰাজ্যখনৰ পুণেত তিনিটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠানত ভাগ ল'ব। এই তিনিটা প্ৰকল্পৰ ভিতৰত 246 কিলোমিটাৰ দৈৰ্ঘ্যৰ পুণে সম্ভাজীনগৰ গ্ৰীণফিল্ড এক্সপ্ৰেছৱে প্ৰথম পৰ্যায়ৰূপে খাৰাদি জংচন আৰু চিৰুৰ বাইপাছৰ মাজৰ 53 কিলোমিটাৰ দৈৰ্ঘ্যৰ 6-লেনযুক্ত পথ, হাদাপচাৰ আৰু য়াৱতাৰ মাজৰ প্ৰায় 30.5 কিলোমিটাৰ আৰু তালিগাঁও চাকন চিক্ৰাপুৰৰ মাজৰ 54.3 কিলোমিটাৰ পথ আছে। এই প্ৰকল্পসমূহে যাতায়াত সুগম কৰাৰ লগতে যাত্ৰাৰ সময় আৰু যান জঁটৰ সমস্যা হ্ৰাসত সহায় কৰিব। এই প্ৰকল্পসমূহে পুণে অঞ্চলৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক সমৃদ্ধিত সহায় কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহল, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীদ্বয় একনাথ শিন্দে আৰু সুনেত্ৰা পৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশ ল'ব।

0: গাজাত কালি এটা অন্ত্যেষ্টিক্ৰিয়াত সমবেত লোকসকলৰ ওপৰত ইজৰাইলে চলোৱা বিমান আক্ৰমণত কমেও 7 জন লোক নিহত হোৱাৰ লগতে 22 জন লোক আহত হয়। নুচেইৰাত শৰণাৰ্থী শিবিৰৰ আবদা হস্পিটেলে নিহত আৰু আহত লোকসকলৰ সংখ্যা নিশ্চিত কৰিছে। অৱশ্যে এই ঘটনা সন্দৰ্ভত ইজৰাইলৰ সেনাই কোনো তাৎক্ষণিক মন্তব্য প্ৰকাশ কৰা নাই। ইজৰাইল আৰু হামাজ গোটে বিগত অক্টোবৰত 2 বছৰ জুৰি চলা সংঘৰ্ষ বন্ধ কৰাৰ লক্ষ্যৰে চুক্তিত সন্মতি প্ৰকাশ কৰিছিল, ফলত সংঘৰ্ষৰ আটাইতকৈ ভয়াৱহ অৱস্থাৰ সাম কাটিছে। যদিও চুক্তি কাৰ্যকৰী হোৱাৰ পাছৰে পৰা গাজাত কমেও 1,123 জন লোকৰ মৃত্যু হৈছে। 2023 চনৰ 7 অক্টোবৰত হামাছৰ নেতৃত্বত দক্ষিণ ইজৰাইলত হোৱা আক্ৰমণত প্ৰায় 1,200 লোকৰ মৃত্যু হোৱাৰ পাছতে দীঘলীয়া সংঘৰ্ষৰ আৰম্ভণি হৈছিল। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি গাজাত ইজৰাইলৰ প্ৰতি আক্ৰমণত 73,000তকৈ অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত অলিম্পিকত দেশৰ হকে 2টা পদক বিজয়ী পি ভি সিন্ধু বিশ্বৰ 4 নম্বৰ স্থানৰ চীনৰ চেন ৱেফেইৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। টকিঅ'ত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বী পূৰ্বৰ বিশ্ব চেম্পিয়ন জাপানৰ নজোমি অকুহাৰাই খেল আৰম্ভ হোৱাৰ পূৰ্বে নাম প্ৰত্যাহাৰ কৰাত সিন্ধুই কালি ৱাক অভাৰ লাভ কৰে। ফ্ৰান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ 3য় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 2:30 বজাত আৰম্ভ হ'ব। বিশ্বকাপত 1934 চনৰ পৰা 3য় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। অকল 1950 চনৰ প্ৰতিযোগিতাত এই খেল অনুষ্ঠিত কৰা হোৱা নাছিল। ইপিনে কাইলৈ নিশা নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে ভাৰতীয় ক্ৰিকেট দলত ৰোহিত শৰ্মাৰ ভৱিষ্যত সন্দৰ্ভত জল্পনা কল্পনা কৰি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি খাৰিজ কৰি কৈছে যে কাইলৈ লণ্ডনৰ লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে চলিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ নিৰ্ণায়ক 3য় আৰু অন্তিমখন খেলৰ পাছতো খেলুৱৈগৰাকীয়ে ভাৰতৰ হৈ খেলি থাকিব। পৰিষদৰ সচিব দেৱজিৎ শইকীয়াই লৰ্ডছৰ এদিনীয়া খেলখন ৰোহিত শৰ্মাৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল হ'ব পাৰে বুলি উত্থাপিত জল্পনা কল্পনা নাকচ কৰিছে। এনেধৰণৰ কোনো আলোচনা হোৱা নাই বুলি শ্ৰীশইকীয়াই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 75টা অমৃত ভাৰত ৰেল ষ্টেচন মুকলি কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ভাৰত বাংলাদেশৰ সীমান্তৰ সমীপত অৱস্থিত BSFৰ 17ম বেটেলিয়নৰ জুমাগছ চকী পৰিদৰ্শন কৰিব। ভাৰত আৰু ইষ্টনিয়াই ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি, ই প্ৰশাসন, বন্দৰ আৰু পৰিবহণসহ বিভিন্ন ক্ষেত্ৰত একেলগে কাম কৰাৰ যথেষ্ট থল আছে বুলি বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। আৰু ফ্ৰান্স আজি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ 3য় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি শনিবার 1433 ভাস্করাব্দৰ শাওন মাহৰ আজি 1 তাৰিখ, 2026 খ্রিস্টাব্দৰ জুলাই মাহৰ আজি 18 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ চতুৰ্থী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:46:08 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:14:12।

0: এ পি কিউৰাছে কৈছিল, জীৱনত সুখ উপভোগ কৰিবলৈ হ'লে আনকো সেই সুখত সমভাগী হ'বলৈ দিব লাগে। এনে কৰাটো কেৱল উদাৰতাই নহয়, বুদ্ধিমানৰো কাম। প্ৰিয় শ্ৰোতা, আকাশবাণীৰ ৰাষ্ট্ৰীয় বাৰ্ষিক প্ৰতিযোগিতাত যোগ্যতাৰ প্ৰমাণ পত্ৰ পোৱা এখনি আলেখ্য আছিল চিৰি লুইট। আলেখ্যখনি ৰচনা কৰিছিল জ্যোতিপ্ৰসাদ শইকীয়াই। অৱনী বৰাৰ সহযোগত আলেখ্যখনি প্ৰযোজনা কৰিছিল বন্তি বৰপূজাৰীয়ে। কাৰিকৰী দিশত সহযোগ কৰিছিল প্ৰবীণ কুমাৰ বিশ্বাস আৰু পবিত্ৰ কুমাৰ চহৰীয়াই।
1: নমস্তে ব্ৰহ্মপুত্ৰা।

0: নেলসন ম্যান্ডেলা বর্ণবৈষম্য বিরোধী যুঁজৰ এক শক্তিশালী কণ্ঠস্বৰ, যিগৰাকী নেতাৰ আহ্বানত সূচনা হৈছিল এক নতুন যুগৰ। সম অধিকাৰ আৰু ন্যায়ৰ বাবে যুঁজিবলৈ বিশ্বৰ অগণন জনগণক অনুপ্ৰাণিত কৰা নেতাগৰাকীয়ে হৈছে নেলসন ম্যান্ডেলা। দক্ষিণ আফ্ৰিকাৰ এইগৰাকী ৰাজনৈতিক নেতাই আজীৱন যুঁজ দিছিল শ্বেতাংগ শাসনৰ শোষণ, নিপীড়ন, অত্যাচাৰৰ বিৰুদ্ধে আফ্ৰিকাত কৃষ্ণাংগসকলৰ অধিকাৰ স্থাপনৰ বাবে। নেলসন ম্যান্ডেলাৰ সবল নেতৃত্ব, দৃঢ় মনোবল আৰু কেতিয়াও হাৰ নমনা অদম্য মানসিকতাৰ বাবে দক্ষিণ আফ্ৰিকাত অৱসান ঘটিছিল বৰ্ণ বৈষম্য যুগৰ, আৰম্ভ হৈছিল গণতান্ত্ৰিক ব্যৱস্থাৰ। 1918 চনৰ 18 জুলাইত দক্ষিণ আফ্ৰিকাৰ ইষ্টাৰ্ণ কেপ প্ৰদেশৰ ওমটাটা জিলাৰ এখন সৰু গাঁও মেভেজুত জন্ম হৈছিল নেলসন ম্যান্ডেলাৰ। শিক্ষা গ্ৰহণৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰোঁতে ম্যান্ডেলাই দেখিছিল কৃষ্ণাংগ মানুহৰ দুখ, কষ্ট আৰু সন্মুখীন হোৱা অত্যাচাৰৰ প্ৰকৃত ছবি। নেলসনে আফ্ৰিকান নেচনেল কংগ্ৰেছক গণতান্ত্ৰিক ৰূপ প্ৰদান কৰে আৰু চৰকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰে। ম্যান্ডেলাৰ আহ্বানত জনসাধাৰণ আন্দোলনৰ বাবে ওলাই আহে ৰাজপথলৈ। চৰকাৰে এই প্ৰতিবাদ দমন কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰে যদিও স্বাধীনতাৰ দাবীত অটল হৈ থাকে দক্ষিণ আফ্ৰিকাৰ শোষিত নিষ্পেষিত জনগণ। এই আন্দোলনৰ বাবে নেলসন ম্যান্ডেলাক কেইবাবাৰো গ্ৰেপ্তাৰ কৰি কাৰাবন্দী কৰা হয়। প্ৰায় 27 বছৰীয়া কাৰাবাসৰ অন্তত ৰাষ্ট্ৰসংঘ আৰু আন্তৰ্জাতিক চাপৰ বাবে অৱশেষত 1990 চনৰ 11 ফেব্ৰুৱাৰীত ম্যান্ডেলাক চৰকাৰে মুক্তি দিয়ে। মুক্তি লাভ কৰি তেখেতে কৃষ্ণাংগ অধ্যুষিত অঞ্চলসমূহৰ পৰা জৰুৰী অৱস্থা প্ৰত্যাহাৰৰ লগতে সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়াৰ দাবী উত্থাপন কৰে। 1994 চনত নেলসন ম্যান্ডেলা দক্ষিণ আফ্ৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় আৰু ৰাষ্ট্ৰৰ গণতান্ত্ৰিক শাসন স্থাপনৰ নেতৃত্ব প্ৰদান কৰে। দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে যুদ্ধ কৰি গণতন্ত্ৰ স্থাপন কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা এইগৰাকী অদম্য, সাহসী, বিপ্লৱী নেলসন ম্যান্ডেলাৰ অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰতি বছৰে 18 জুলাই তাৰিখে আন্তঃৰাষ্ট্ৰীয় নেলসন ম্যান্ডেলা দিৱস পালন কৰা হয়।
1: কৃষ্ণাংগসকলৰ চিৰমুক্তিৰ বাবে সুদীৰ্ঘ 27 বছৰ আৰু 7 মাহৰ কাৰাৰুদ্ধ জীৱনৰ অন্ধকাৰ ভেদি সিদিনা প্ৰখৰ ৰুদ্ৰৰূপী এক নতুন যুৱক হৈ ওলাল আফ্ৰিকাৰ মহাসংগ্ৰামী নেলসন ম্যান্ডেলা। গীতিকাৰে কৈছে, জিন্দাবাদ নেলসন ম্যান্ডেলা।

0: এগৰাকী ভাৰতীয় চিকিৎসক কাদম্বিনী গাংগুলীৰ আজি উপজাতিন। তেখেত আছিল দক্ষিণ এছিয়াৰ পৰা পাশ্চাত্য চিকিৎসাৰ স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় তথা দক্ষিণ ভাৰতীয় মহিলা। 1886 চনত তেখেতে গ্ৰেজুৱেট অফ বেংগল মেডিকেল কলেজ ডিগ্ৰী লাভ কৰে। 1889 চনত বোম্বেত অনুষ্ঠিত কংগ্ৰেছৰ পঞ্চম অধিৱেশনত নিৰ্বাচিত প্ৰথম ছগৰাকী মহিলাৰ কাদম্বিনী গাংগুলী অন্যতম এগৰাকী আছিল। তাৰ পিছৰ বছৰত তেখেতে কলিকতাত অনুষ্ঠিত কংগ্ৰেছৰ ষষ্ঠ অধিৱেশনত বক্তব্য ৰাখিছিল। তেখেত আছিল কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা বক্তা। কাদম্বিনী গাংগুলী 1907 চনত কলকাতাত অনুষ্ঠিত মহিলা সন্মিলনৰো সদস্য আছিল। 1914 চনত তেখেতে কলিকতাত সাধাৰণ ব্ৰহ্ম সমাজৰ অধিৱেশনত সভাপতিৰ দায়িত্ব পালন কৰিছিল। কবি কামিনী ৰায়ৰ সৈতে কাদম্বিনী গাংগুলীক 1922 চনত বিহাৰ আৰু উৰিষ্যাৰ নাৰী শ্ৰমিকৰ অৱস্থাৰ বিষয়ে তদন্ত কৰিবলৈ চৰকাৰৰ দ্বাৰা নিযুক্তি প্ৰদান কৰা হৈছিল। এগৰাকী বিখ্যাত বাংলা কবি, লেখক তথা চলচ্চিত্ৰ সমালোচক আছিল বিষ্ণু দে। চোৰা বালি, পূৰ্বলেখ, চেণ্ডিপাৰ ছাৰ, অনিষ্টা, নাম ৰেখাচি, কোমল গান্ধাৰ, দ্য পেইণ্টিংছ অফ ৰবীন্দ্ৰনাথ ঠাকুৰ ইত্যাদি হৈছে তেখেতৰ কিছু সাহিত্যৰাজি। 1965 চনত বাংলা ভাষাত সাহিত্য একাডেমী বঁটা বিষ্ণু দে লাভ কৰিছিল। ইয়াৰ উপৰিও 1971 চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য বঁটা জ্ঞানপীঠ বঁটাও বিষ্ণু দেক প্ৰদান কৰা হৈছিল। আজি বিষ্ণু দেৰ উপজাদিন। এগৰাকী বিখ্যাত ইংৰাজ উপন্যাসিক আছিল জেন অষ্টিন। অষ্টাদশ শতিকাৰ শেষৰ ফালে ব্ৰিটিছ সমাজ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা উপন্যাসসমূহৰ বাবে জেন অষ্টিন বিশেষভাৱে জনাজাত আছিল। জেন অষ্টিনৰ মুখ্যতঃ 6খন উপন্যাস, যিয়ে অষ্টাদশ শতিকাৰ শেষত ব্ৰিটিছ লেণ্ডেড জেণ্ট্ৰিৰ ব্যাখ্যা, সমালোচনা আৰু এই বিষয়ে মন্তব্য কৰিছিল। 1775 চনৰ 16 ডিচেম্বৰত হেমশ্বায়াৰত জেন অষ্টিনৰ জন্ম হয়। তেখেতে ৰচনা কৰা উপন্যাসকেইখন আছিল চেন্স এণ্ড চেন্সিবিলিটি, প্ৰাইড এণ্ড প্ৰেজুডিচ, মেন্সফিল্ড পাৰ্ক, এমা, নৰ্থেংগাৰ এৱে, পাৰ্চুৱেশ্যন ইত্যাদি। 1817 চনৰ 18 জুলাইত জেন অষ্টিনৰ মৃত্যু হয়। এগৰাকী প্ৰসিদ্ধ গজল শিল্পী ভূপিন্দৰ সিঙৰ আজি স্মৃতি দিৱস। 1940 চনত পঞ্জাৱৰ অমৃতসৰত তেখেতৰ জন্ম হৈছিল। 5 দশকজোৰা কেৰিয়াৰত ভূপিন্দৰ সিঙে সংগীত উদ্যোগৰ অসংখ্য প্ৰতিষ্ঠানৰ সৈতে কাম কৰিছিল। মহম্মদ ৰফি, আৰ ডি বৰ্মন, লতা মংগেশকাৰ, আশা ভোছলে আৰু বাপ্পী লেহৰীৰ দৰে প্ৰসিদ্ধ শিল্পীসকলৰ সৈতে তেখেতে বহুতো স্মৰণীয় সংগীত উপহাৰ দি থৈ গৈছে। ভূপিন্দৰ সিঙে এগৰাকী পেছাদাৰী সংগীতজ্ঞ হিচাপে অল ইণ্ডিয়া ৰেডিঅ'ত যোগদান কৰিছিল। পাছলৈ তেখেতে দূৰদৰ্শন কেন্দ্ৰতো যোগদান কৰে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন

0: কৰক 9957568450
1: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
2: ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1947 চনত ভাৰতৰ স্বাধীনতা আইন, 1947ক ব্ৰিটেইনৰ সংসদত ৰাজকীয় স্বীকৃতি দিয়া হৈছিল আৰু বলবৎ হৈছিল। 1980 চনত ভাৰতত নিৰ্মিত প্ৰথম উপগ্ৰহ উৎক্ষেপক যান SLV-3ৰ দ্বিতীয় পৰীক্ষামূলক সফল উৎক্ষেপণ হয়। SLV-3য়ে ৰোহিণী নামৰ 35 কিলোগ্ৰাম ওজনৰ এটা উপগ্ৰহ কক্ষপথত স্থাপন কৰে। ৰোহিণীক ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল। 1980 চনতেই ভাৰতত প্ৰথম ৰঙীন দূৰদৰ্শনৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰা হৈছিল। আজি উৰুগুৱেৰ সংবিধান দিৱস।
3: এক প্ৰকাৰ PM জয় অব গৰীবৰ কি জয় বন গৈ হে।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালৈকে বিনামূলীয়া চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয়া চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালৰ চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের বাবে 1455 নম্বরত ফোন করক।
1: বেমার ভাল হওয়ার পর বড় ফুটনি দেখুন তো, কথাটো কি?
2: নহব কিয়, হোমিওর চিকিৎসায় মোক নতুন জীবন দিলে যে।
1: তার মানে?
2: মানে তো হল হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা রোগ ধরা পেলোৱা, মাতৃ শিশু তথা সাধারণ বহির্বিভাগ, সুলভ সরকারি হারত ঔষধ প্রদান আর পরীক্ষার লগতে বিনামূলীয়া পরামর্শ। আর তোর যদি বিপিএল কার্ড আছে তেতিয়া হলে তো গাখিরতে মোহর খুঁটি।
1: মানে
2: তোর কারণে সকলো বিনামূলীয়া আর জ্যেষ্ঠ নাগরিকর বাবে 50% রেহাই।
1: তেতিয়া হলে ফুটনি মরাটো তোর এক্তিয়ার।
0: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
3: ভূপেন উজিৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিত জোখা সংগীত পৰিচালক ভূপেন উজিৰদেৱৰ চিৰসেউজ গীতৰ কৰ্মশালা অহা 22, 23 আৰু 24 জুলাইত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, শান্তা উজিৰ আৰু মালবিকা বৰা, সংগীত পৰিচালক মানস হাজৰিকা, গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক ইপচনলাল বৰুৱা আৰু সংগীত পৰিচালক দীপ ৰাজবংশী। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে নম্বৰ 9101085876 আৰু 9986401306। এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। ইতিহাস গঢ়ি যোগাযোগ ব্যৱস্থাত অভিনৱ সংযোজন। হাৰিয়ানাৰ জিন ষ্টেচনত সেউজীয়া পতাকা জোকাৰি দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীৰ। জাৰ্মানী, চীন, জাপান আৰু আমেৰিকাৰ শাৰীত ভাৰত। অনুপ্ৰৱেশকাৰী ড্ৰাগছ সৰবৰাহকাৰী গাৰুচোৰ অস্ত্ৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লাভ কৰিছে এক বিশেষ অস্ত্ৰ। কিউআৰ কোড স্কেন কৰি তৎক্ষণাত পৰীক্ষা কৰিব পাৰিব যিকোনো ব্যক্তিৰ আধাৰ কাৰ্ড। দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই অনুষ্ঠিত কৰা 2026 চনৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ নীটৰ ফলাফল ঘোষণা কৰা হৈছে। অসমত উত্তীৰ্ণ হৈছে 18,435 গৰাকী প্ৰাৰ্থী। অসমত থকা 15খন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ স্নাতক অৰ্থাৎ MBBS পাঠ্যক্ৰমত 2026-27 শিক্ষাবৰ্ষত সৰ্বমুঠ 1,875খন আসনত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন জনাইছে। ৰাজ্যৰ দাম বৃদ্ধিক লৈ কঠোৰ গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়, প্ৰতি জিলাৰ বজাৰত ঘূৰিব টাস্কফৰ্চ। খেলৰ পিছত আছে, ঐতিহাসিক লৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত ইংলেণ্ডৰ মাজত ছিৰিজৰ তৃতীয়খন মেচ। প্ৰস্তুতা আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা শুনিলে। অনুষ্ঠানটি প্ৰযোজনা কৰিলে কাৰ্তিক সূত্ৰধৰে।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: অভিজিতে ৰূপেৰে গঢ়োৱা আঙুঠিটোৰ ক'লা পদাৰ্থ টুকুৰিয়াই চালে। হাতৰ আঙুলিতে আঙুঠিটো ঘূৰাই ঘূৰাই এবাৰ চকুৰ সন্মুখত দাঙি ধৰিলে। তাৰপাছত টান মাৰি শুলোকাই এবাৰ সোণমইনাৰ ফালে চালে।
1: কি হ'ল অভিজিত?
2: নাই দাদা, এনেই চাইছোঁ। আচলতে মোৰ এই আঙুঠিটোত এই ডোখৰ গড়ৰ খৰ্গ। শুনিছিলোঁ সেইটো পিন্ধিলে হেনো কোনো আপদ বিপদৰ সন্মুখীন হ'ব নালাগে। কথাটো কিমান সঁচা হ'ব পাৰে বাৰু?
1: হয়, তোমাৰ মনত তেনেকৈয়ে এটা বিশ্বাস জন্মিছে। পিছে অভিজিত, সম্পূৰ্ণ খৰ্গটো নাকৰ ওপৰত লৈ ফুৰাজনহে বিপদত পৰে। মানুহৰ অন্ধবিশ্বাসৰ বলি হৈয়ে গড়টোৰ অকাল মৃত্যু অৱধাৰিত হৈ পৰে। কথাটো এবাৰ ভাবি চোৱাচোন।
2: দাদা, এই সামান্য কথাটোকে বুজাই দিয়া নাছিল কোনোৱে। চাওকচোন, মই এজন শিক্ষিত যুৱক হৈও কি কাণ্ড কৰা নাই। আমাৰ এই সৰু আলোচনাটোৱেই মোক প্ৰভাৱিত কৰিছে। মই বৰ লজ্জিত। নোৱাৰো, এনে অন্ধবিশ্বাসৰ বলি মই আৰু হ'ব নিবিচাৰোঁ।
0: অভিজিতে আঙুঠিটো হাতৰ মুঠিত অকণমান সময় মুঠি মাৰি লৈ দূৰলৈ দলিয়াই দিলে। সকলোৱে একেলগে হাত চাপৰি বজাই তাৰ সেই কাৰ্যক সমৰ্থন কৰিলে।
2: বৰ ভাল লাগিছে দাদা। ভোক লাগিছে যদিও এই আলোচনা এৰিবলৈ মন যোৱা নাই। কিছুমান সৰু সৰু কথাকে আমি জনা নাছিলোঁ। আচলতে কি জানে, মোৰ মন এক দুদল্যমান অৱস্থাত আছিল। সঁচাকৈয়ে এই বিপদত ৰক্ষা কৰিব পৰা আঙুঠিৰ এনেকুৱা কিবা গুণ আছেনে? আৰু যদি আছেই, তেন্তে মই কিয় বাৰে বাৰে বিপদত পৰিছিলোঁ? এবাৰ গোলাঘাটৰ পৰা সম্পৰ্কীয় দাদা এজনৰ লগত বাইকত উঠি আহি আছিলোঁ। মৰঙি পাৰ হৈয়ে এটা ডাঙৰ দুৰ্ঘটনা। দাদাজনৰ থিতাতে মৃত্যু হ'ল। মূৰত মই কেইবাটাও চিলাই লৈ কোনো মতে বাচি আহিলোঁ। ভাবিলোঁ মোৰ আঙুঠিটোৰ জহতে অন্তত মই বাচি থাকিলোঁ। কিন্তু এনেবোৰ ভ্ৰান্ত ধাৰণা মই কিয় ইমান দিনে পুহি ৰাখিছিলোঁ? আজি মোৰ মনৰ দিগন্ত মুকলি হৈ গ'ল দাদা। ইউ আৰ গ্ৰেট দাদা।
1: নাই, মই মহান হ'ব খোজা নাই। কথাবোৰ যুক্তিৰে বিচাৰ কৰি চোৱাৰহে মই পক্ষপাতী। বোলা, বৰ পিয়াহ লাগিছে। সুশীলা, আৰু কিবা খোৱা বস্তু লগত আছেনে?
3: আছে কাকা, গুৰ চিৰা শেষ হোৱাই নাই।
1: খোৱা পানী অনা নহ'ল জোনালী?
4: এই দাদা, গোটেইখন নৈ চকুৰ আগত পৰি আছেই দেখোন।
0: বীৰেণ কুৰ্মীয়ে হাঁহি হাঁহি কৈ নৈৰ ফালে আগবাঢ়িল। তাৰ লগে লগে গোটেই দলটো তাৰ পাছে পাছে গৈ নৈৰ কাষ পালেগৈ। জোনালী আৰু তৰালীয়ে সোণমইনাৰ হাতত ধৰি অনুৰোধ কৰিলে সেই অঞ্চলত প্ৰচলিত কেইটামান সাধুকথা শুনাবলৈ। সোণমইনাই ক'লে,
1: সাধুকথা নহয়। সাধুকথা বুলিলে আমাৰ মনলৈ সাধাৰণতে কিছুমান জীৱ জন্তু নাইবা অতিমানৱৰ অতিৰঞ্জিত কথাহে মনলৈ আহে। তাতকৈ আমাৰ এই অঞ্চলত ঘটি যোৱা ঘটনা, য'ত আমাৰ মানুহৰ জীৱন সংগ্ৰামৰ ছবি আৰু তেওঁলোকৰ যি বাস্তৱ অৱদান আছিল, তাকে তোমালোকক ক'ম। মই ভাবোঁ এনে সংগ্ৰামৰ কাহিনীয়েহে আমাৰ আটাইকে এই অঞ্চলটোক বুজাৰ, ইতিহাস জনাৰ সুবিধা দিব। হ'বনে? তেন্তে শুনা।

0: সহত গজগজিয়া বীৰ পুৰুষকেইটা থাকোঁতে নৈ কাণৰ মাহনিকীডৰা কাৰ মহে খাবলৈ পালে?
1: চকু পকাই গৰগৰাই উঠিল নন্দ মহাজন নন্দেশ্বৰ ফুকন। সন্মুখত তেওঁৰ তিনিজন হালোৱা থিয় হৈ তলমূৰ কৰি থাকিল।
0: কেইহালিচা মাটিত মাটিমাহ সিঁচা হৈছিল নীলাম্বৰ?
2: পাঁচহালিচা।
0: মহে খালে কেইদৰা? কি হল, নিবুকা চামুন হলি হওক যে, এহালিচা মাটিত কেইমোন মাহ সৰেও শংকৰ?

0: শুনেশ্বৰ, তোক কিহৰ কাৰণে পুহি ৰাখিছো? মোৰ ইয়াত যদি তহঁতৰ বন কৰিবৰ মন নাই, তহঁত এতিয়াই ওলাই যাব পাৰ। যোৱাৰ আগতে খালি সকলো দেনা পাওনা নিষ্পত্তি কৰি যাব লাগিব। ফচলৰ পূৰা দাম, খোৱা বোৱা বছৰেকৰ চোলা চুৰিয়াৰ সমুদায় ধন তহঁতৰ পাওনাৰ পৰা উচল কৰা হ'ব। এই বিচাৰ তহঁতলৈকে এৰিলোঁ।
1: শংকৰ, সোণেশ্বৰ, নীলাম্বৰে কালিয়েই এই ঘটনাৰ উমান পাই থৈছিল। তিনিওটাই আলচ কৰি মহাজনৰ বাবে ইয়াৰ সমিধান উলিয়াই থৈছিল।
0: গছ গজিয়া তিনিটা ডেকা ল'ৰা থাকোঁতে নন্দ মহাজনৰ মাহনী কাৰ মহে মহতীয়া বুলি খা কৰে অ নীলাম্বৰ?
2: ককাইদেউ, আমি নোযোৱা নহয়, ঢল পোৱাতে আমি উঠি গৈছিলোঁ।
0: বাছে,
2: দেশৱালীয় সাধকটোৱে কিবা পাণ মাৰি গোটেইখন নেদেখা কৰি থোৱা দুখতে কোনো একোকে দেখা নাপালোঁ নহয়।
0: কি কৰ দেশৱালী সাধক ওলালো? এইটো পাণ মৰাৰ কাৰণে নে কুঁৱলী ঘনকৈ পৰাৰ কাৰণে তহঁতে মাহনীলৈ নগৈ ফস্তি মাৰি শুই আছিল হওক?
2: একেবাৰে সঁচা অ ককাইদেউ, এতিয়া সকলোৱে জানে ঐ, সি বান মাৰি নকৰিবলগীয়া কাম কৰিব পাৰে। পৰমানি আগেয়ে সি সৌ ঘাটিৰ ফালে থাকি মথুৰা নে বৃন্দাবনৰ বগা এই ডাঙৰ চুট উঠা গৰু এটা ডিঙিত তিলিঙা আৰু কৰিৰ মালা পিন্ধাই পিঠিত দলিচা পাৰি ঘৰে ঘৰে ভিক্ষা মাগি ফুৰিছিল যে, অ সেইটো দেশৱালীয়ে এতিয়া বীৰা আৰু যোগিনী পোহে। মৰিয়া হোলা ভৰত বুঢ়াৰ বাহি আৰু উভোতাজানৰ কাঠৰ দলঙৰ মাজৰ চাওতাল ওৰাঙৰ চুবুৰীটোতে এটা থান। তা বৃন্দাবনে গৰুটো ৰাতি বাঘে খোৱা পাছৰে পৰা ও এতিয়া থানতে থাকি চোৱা চিতা কৰে, তাবিজ মাদুলি আদি দিয়ে। শুনামতে সি কিবা অৰা বীৰা আৰু দুজনীমান যোগিনী পুহিছে নহয়।
0: বাপেৰ মূৰটো, তাৰ গৰুটো বাঘে নিবলৈ আহোঁতে বীৰা যোগিনীবোৰ কলৈ গৈছিল? বাঘ আহোঁতে দেখোন সি মন্ত্ৰ মাতি বাঘৰ কাণপাতত ধৰি চৰ তিনিটামান সোধাই বাঘটো উভতাই পঠিয়াব লাগিছিল। বীৰা লগাই বাঘ খেদিব লাগিছিল, তাকে নকৰিলে কেলে? আং বাং বকিব নালাগে, ক কাৰ মহে মাহ খালে?
2: ইঞ্জিন দলে মহৰ পালটোৱে সপায়।
0: সপায় নহয়, থিৰাংকৈ ক। আৰু আৰু তহঁতে যদি দেখাই নাছিলি ইঞ্জিনৰ মহ বুলি ক'বলৈ পালি কেনেকৈ?
2: মই সিপিনে ইঞ্জিনৰ গোৱালহঁতৰ মুখত ঐদিতম কোৱা শুনিছিলোঁ।
0: কথা সেইটোনে?
1: মহাজনৰ খং খামকাটি কিছু শান্ত হোৱা যেন পাই তিনিও পুৰুষ আশ্বস্ত হ'ল। ইঞ্জিনক প্ৰতিশোধ লোৱাৰ এয়াই উত্তম সময়। তেউজবেলি ভাওনা এখনত তিনিও বীৰে মিচিং ছোৱালীকেইজনীমানলৈ একেথৰে চাই থাকি মিচিক মাছাক হাঁহি চকুটি পিওৱাৰ কাৰণে ইঞ্জিনে তিনিওটাকে ভালেমান মানুহৰ সন্মুখতে ভাল ককৰ্থনা কৰিছিল, ধমক লগাইছিল। ভিতৰি ভিতৰি পকি থকা এই খং উজাৰিবলৈ কোনো সুযোগ অহা নাছিল। অন্ততঃ এই প্ৰতিশোধ সিহঁতে মহাজনৰ দ্বাৰাই এতিয়া ল'ব পাৰিব। চেক বুজি আৰু কিছু কথা মহাজনক লগাব লাগিব। এখন তয়া ময়া কাল্পনিক ৰণৰ কথা ভাবি তিনিও পুৰুষে ভিতৰি ভিতৰি বৰ ৰং পালে।
0: তহঁতৰ কথাৰ কোনো সঞ্জাত নাই। ইঞ্জিনৰ মহৰ খুটি থাকিল বুলিয়েই মোৰ মাহনীত মহ এৰিব সেইটো কথা মই নপঠিয়াওঁ। মোৰ মাহনীৰ গাতে তাৰো মাহনী। তহঁতক কৈ থলোঁ, কালিলৈ দুকমুকালিতে উঠি গৈ কাৰ মহে অনিষ্ট কৰিছে মহৰখীয়া আৰু গোৱাল আটাইকে গোটে গোটে ধৰি আনিবি হওক। পাছে তালৈ মোৰ যাম, বুজিলি হওক নে?
2: সি যে সাধকটোৱে যোগিনীক বলি খুৱাই গোটেইখন নেদেখা কৰি থয়।
0: কালিলৈ তাকো মই বলি খুৱাম, তহঁতকো। মোৰ কথাৰ খুটি নলৰে, যা এতিয়া।
1: বীৰাৰ ভয়ত, যোগিনীৰ ভয়ত ভিতৰি ভিতৰি তিনিওটাৰ গাত কঁপনি উঠিল যদিও সিহঁতে জানে যে নন্দমহাজনে যিমানেই দাবী ধমকি নিদিয়ক কিয় সিহঁতক কেতিয়াও তাৰ পৰা বাহিৰ কৰি নিদিয়ে, নাইবা সিহঁতৰ পাওনাৰ পৰা ফুটা কৰি এটাও নেকাটে। কিন্তু কাৰ মহে মাহ খাইছে তাকে ক'ব নোৱাৰিলে যে কুকুৰে কাঁইট নোখোৱা গালিৰে সিহঁতক ধুনি পেলাব সেয়া ধৰোঁ। লগে লগে তিনিও বন্ধুৱে ইঞ্জিনক জালত পেলাই মহাজনৰ হতুৱাই কেনেকৈ এসেকা দিয়াব পাৰে তাৰে গুণাগথা কৰিবলৈ ধৰিলে। ঢলপতে উঠি শংকৰ, নীলাম্বৰ আৰু সোণেশ্বৰক লগত লৈ নন্দমহাজনে নৈ কাণৰ মাহনী চাবলৈ ওলাল। ঘন কুঁৱলী পৰিছে। কুঁৱলীৰ কোবত দেখা নেদেখাকৈ চাৰিওজন মানুহ পকা ধাননিৰ মাজে মাজে নিয়ৰ ফালি আগবাঢ়িছে। থেঁটুৱৈ লগা জাৰ, গা শিৰশিৰাই যোৱা জাৰ, গাত নিয়ৰ লাগি ভৰিৰ তলুৱা আৰু কাণত কিবা পুৰণি খজুৱতি উঠা যেন লাগিল। নন্দমহাজনে মাজে মাজে গামোচাৰে মুখ মোহাৰি মোহাৰি কাষৰ পথাৰত কাৰ ধান কেনেকুৱা হৈছে তাৰ বৰ্ণনা দি গৈছে। লগত মহাজন থকাৰ কাৰণে বীৰা যোগিনীৰ ভয় নীলাম্বৰহঁতৰ গাত লগা নাই। ভয় মাথো

0: যদি মাহনীত কেনেবাকৈ মহাজনে সিহঁতৰ লগৰে কাৰোবাক মহ চৰাই থকা দেখা পায়, তিনিওটাই মনে মনে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ক'ৰবাৰ পৰা মাথো এষাৰি অনিতম, এবাৰলৈ হ'লেও কোনোবা গোৱালৰ মুখৰ পৰা ওলাই আহক আৰু তাকে মহাজনে শুনক। ধাননিৰ মাজে মাজে আগবাঢ়ি কিছুদূৰ যোৱাৰ পাছতে দেখা গ'ল ৰ'দ ৰেঙাই গছৰ আগ চুইছে। কমলাবৰণীয়া এই ৰ'দত দূৰৰ বগৰী গছ এজোপা দেখা গ'ল। ডাল ভৰি ভৰি লোমালোমে লগা বগৰীবোৰত পগ ধৰিছে। পুৱাৰ কোমল ৰ'দজাকে বগৰীবোৰক সোণালী বৰণ দিছে। আটাইকেইজন মানুহ বগৰী গছজোপাৰ কাষেৰে পাৰ হৈ গৈ উৰিয়াম গছজোপাৰ তল পাওঁ পাওঁ হওঁতেই নীলাম্বৰে প্ৰায় চিঞৰি উঠিল।
1: গছৰ তলত যোগিনীহঁতে বলি খোৱা ঠাই,
2: তহঁতৰ দেচোৱালীটোৱে তেনে ইয়াতে বলি খুৱায়। আহ ওচৰ চাপিয়া, মোক দেখুৱাই দে কোনে ক'ত বলি খুৱায়, কোনে ক'ত বলি খায়।
0: নীলাম্বৰহঁত ভয়ত থৰ থৰকৈ কঁপিবলৈ ধৰিলে। কি কৰিব খুজিছে মহাজনে? গাত দোল ফটহি তাবিজ মাদুলি আছেনে? তেওঁ যে মৰিব মৰিব, আমিও নিগমে মৰিম।
1: ককাইদেউ বেছি হাং নাবাঢ়িব। অ ককাইদেউ, ৱা কাকতি কৈছো, সবুৰ তেজ চেকুৰা দেখিছে নহয়।
0: আৰু ওচৰ চাপি গ'ল নন্দ মহাজন। জুমি জুমি তেজৰ চেকুৰাবোৰ তন্নতন্নকৈ পৰীক্ষা কৰিলে। কিছু নীলগত কঁপি জপি থিয় হৈ আছে শংকৰ, সোণেশ্বৰ আৰু নীলাম্বৰ। এয়া জাৰৰ কঁপনি নহয়, ভয়ৰ কঁপনি।
1: মূৰ্খহঁত,
0: গৰগৰাই উঠিল নন্দ মহাজন। তিনিওলৈ কিছুপৰ চকু ঘোপা কৰি চাই থাকি আকৌ গৰগৰণি তুলি তেওঁ চিঞৰি উঠিল।
2: পশুৰ দৰে সদায় মাটিলৈকে মূৰ কৰি থাকিবলৈ শিকিলি, মনুষ্যৰ জনম লৈ এবাৰো ওপৰলৈ চাবলৈ নিশিকিলি হওক। কি চাই আছ, হেই কি চাই আছ, পথালি চকুৱাহঁত, ওচৰ চাপিয়া, চকু মেলি চা, ভালকৈ চাহি, এয়া কিহৰ তেজ, ওপৰলৈ চা, কিবা দেখিছনে গজমূৰ্খহঁত, ঈশ্বৰে চকুকেইটা কপালৰ তলতে ওলোমাই লৈ ফুৰিবলৈ দিয়া নাই, তল ওপৰ সৌ বাও আগ পিছ সকলোফালে চাবলৈ দিছে, কিবা বুজিছ হকনে? সেইজোপা গছত পৰঘুমা হাইঠাৰ যাক পৰেহি, কুহি খেন জহৰী বহৰী আৰু আৰেঙি বচা খেন উৰা তহঁত ভেদ চকুৱাকেইটাই কেতিয়াবা দেখিছনে? এইবোৰ হাইঠা পৰঘুমাৰ তেজ, খেন চৰাই আহি সিহঁতৰ ডিঙিত কামোৰ মাৰোতে ওলোৱা তেজ, বুজিলি হকনে? ভয় পাদুৰাৰ জাত, বল বল এতিয়া মাহনীৰ ফালে বল।
0: বিশ্বাস অবিশ্বাসৰ দুমোজাত পৰি একো মাতিব নোৱাৰিলে শংকৰহঁতে। একেবাৰে নিমাও মাওকৈ নন্দ মহাজনৰ পাছে পাছে সিহঁত তিনিও গৈ থাকি মাহনীৰ ঠিক ওচৰ পাওঁ পাওঁ হ'ল। তথাপি আজি কৰো পৰা কোনো গোৱালৰ মুখৰ এষাৰি অন্যতমো শুনিবলৈ পোৱা নগ'ল। তিনিও এতিয়াও আশা কৰি থাকিল ক'ৰবাৰ পৰা এবাৰলৈকো ভাহি হওক সিহঁতৰ চিনাকি বিগলিত কণ্ঠৰ সেই গীত, সেই সুৰ, ঐ এ কাংকান কায়ুমা, ৰিবি গাছেং গেয়ুমা, গাৰুম কনেং দুগাগম, নক্কে লেকৰ আৰমা। নাই, নাহিল, কৰো পৰা সেই কণ্ঠভাহি নাহিল। ইঞ্জিনক ল'ব পৰা প্ৰতিশোধৰ সুযোগ সিহঁতৰ হাতলৈ নাহিল।
2: এইখন দেখোন ইঞ্জিনৰ মাহনী, নীলাম্বৰ তই কেনেকৈ ক'বলৈ পালি ইঞ্জিনৰ মহে আমাৰ মাহনী তহিলং কৰা বুলি?
0: একো মাতিব নোৱাৰিলে নীলাম্বৰহঁতে। মাথো মহাজন যেনি যায় সিহঁত তিনিও পাছে পাছে সেইপিনে যায়। মহাজনে যদি তললৈ চায় সিহঁতেও চায়, দূৰলৈ চালে দূৰলৈ চায়। মাহনীডৰাৰ মাজৰ পৰা কিবা এডাল মহাজনে তুলি ল'লে সিহঁতেও লয়।
2: আজি তহঁত গৈ ইঞ্জিনকো খবৰ এটা দিবি, কবিগৈ কাৰোবাৰ মহে তাৰ মাহনীও ঘুগুলা উঠাই গৈছে, লহ পহকৈ বাঢ়ি অহা মাহনীকেইডৰা কোনোবা হোতা শুনিয়ে মহ মেলি গোটেইখন খাস্তাং কৰিলে, খবৰটো আজিয়ে দিবিগৈ হওক।
0: মহাজনৰ আদেশ শুনি তিনিও ভৃত্যৰ মুখ শুকাই তেমি যেন হ'ল। আজি দুবছৰে দেখোন ইঞ্জিনৰ সৈতে সিহঁতৰ মাত বোল নাই, তাক ক'ৰবাত দেখিলে সিহঁত আঁতৰতে পলায়। ইফালে ইঞ্জিনৰ গোৱালকেইটাৰ আগত তিনিও বীৰে ডাংকোপ মাৰি ইঞ্জিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি থৈছে। তেনেস্থলত নন্দ মহাজনৰ এই আদেশ কেনেকৈ পালন কৰা যায়? বিস্তীৰ্ণ পথাৰখন ঘূৰি পকি চাই মহাজনে ইচিচ আচাচ কৰিবলৈ ধৰিলে। কোন হোতাখনীয়াই এনে অপকৰ্ম কৰিব পাৰে তাকে তেওঁ মনতে জুকিয়াবলৈ ধৰিলে। নাই, কাৰো কথা ভাবিবই নোৱাৰি, বেজাৰত তেওঁৰ মন ভাগি গ'ল।

0: মহাজনৰ তিনি বীৰ পুৰুষ সোনকালে শুই উঠাৰ কথা আছিল যদিও পুৱতি নিশাৰ নিহালিৰ উমে সিহঁতক বিচনাতে বন্দী কৰি ৰাখিলে। এটাই আনটো উঠালৈ বাট চাই থাকোঁতেই কুকুৰাই ডাক দিলে। খপজপকৈ তিনিও পুৰুষ শুই উঠি আগনিশাৰ আলোচনা কৰা মতেই হাতত একোডাল বাঁহৰ টাঙোন লৈ একেবাৰে সষ্টম হৈ মাহনীৰ মোহ বন্দী কৰিবলৈ ওলাল। বাহিৰত কুঁৱলী পাতলকৈ পৰিছে, বতৰ প্ৰায় মুকলি। গাঁৱৰ কোনো মানুহে যাতে এই অভিযানৰ কথা গম নাপায় তাৰ কাৰণে সিহঁত কিছু সাৱধান হৈ গাঁৱৰ পদূলিয়েদি আগবাঢ়িল। এই অভিযানত সফল হলে মহাজনৰ উপৰি গাঁৱৰ সকলো মানুহে যে সিহঁতৰ শলাগনি ল'ব তাত তিনিও নিঃসন্দেহ হৈ ৰ'ল। নিশাৰ প্ৰায়বোৰ চৰায়ে এতিয়া নিজ নিজ বাহলৈ উভতি গৈছে। কিছুমান চৰায়ে ওচৰৰ হাবিত কিচিৰ মিচিৰকৈ পুৱাৰ বন্দনা গাইছে। বিল আৰু পুখুৰীৰ পৰাও দুই এটা চৰাই উৰি যোৱা দেখা গ'ল। এক কোলাহলৰ ঢৌতুলি এজাক ভাটৌ চৰাই ধাননিখনৰ ওপৰেৰে উৰি গৈছে। গাঁও পাৰ হৈ তিনিও পুৰুষ নৈ পাৰলৈ যোৱা আলিবাটটোৰে আগবাঢ়োঁতেই বিপৰীত দিশৰ পৰা আহি থকা এজন মানুহ দেখা পাই সিহঁত ৰৈ গ'ল। দেও নে ভূত? গা শিৰিককৈ গ'ল তিনিওৰে। ক্ৰমাগতভাৱে মানুহটো সিহঁতৰ ওচৰ চাপি আহিল। য'তে বাঘৰ ভয় ত'তে ৰাতিও হয়। এয়া দেখোন ইঞ্জিন দলে, যাক লগ পোৱাৰ কথাই নাছিল তাকে লগ পোৱা গ'ল। তিনিওটা একেলগে মনতে ভাবিলে ঠিক আজি সিহঁতৰ লগত মহাজন আহিব লাগিছিল। হাতে লোতে চোৰ ধৰা পৰি সিহঁতৰ কথাৰ প্ৰমাণ লগে লগে পালেহেঁতেন। দূৰ কপাল, সিহঁতৰে কপাল বেয়া। তিনিওটা তেনেকৈ ৰৈ থকা দেখি ইঞ্জিনেই প্ৰথমে সিহঁতক ভেকাহি মাৰি উঠিল।
1: ডেকা দেখুৱাবলৈ আহিছ, ফুটনি মাৰিবলৈ আহিছ, কি চাই আছ হৈ নন্দ মহাজনৰ মানুহকেইটা? মহে হানি খুচি মহতিয়াই পেটৰ পেটু উলিয়াই দিব। অকৰা কৰবাৰ, উঠ উঠ, এজাৰ জোপাতে উঠ। এই ভেবা লাগি চাই আছ যে এইডাল এচাৰিৰে মহ খেদিবলৈ আহিছ পায়। একেবাৰে অকৰা মানুহ অ এইকেইটা।
0: একো মাত বোল নকৰাকৈ থৰ হৈ থকাত নীলাম্বৰ হতলৈ চাই ইঞ্জিনে এইবাৰ টানকৈ ধমক দিলে।
1: উঠ বুলিছো নহয়, উঠ, এজাৰ জোপাতে উঠ।
0: ধমক খাই তিনিটা মানুহ খপজপকৈ এজাৰ জোপালৈ উঠি গ'ল। কথাৰ কোনো আতিগুৰি ৱাদিহ উলিয়াব পৰা নাই সিহঁতে। পূব আকাশত কঁপি কঁপি তেতিয়া বেলি উদয় হৈছে। এখন বগা পাতল পৰ্দাৰ দৰে কুঁৱলীৰ সিপাৰে বেলিটোক এখন এলুমিনিয়ামৰ থালৰ দৰে দেখা গৈছিল। সিহঁতকেইটা গছত উঠাৰ পাছতে ইঞ্জিনো ওচৰৰ ঔটেঙা গছজোপালৈ বগাই উঠি গ'ল। একেবাৰে গছৰ ওপৰ পাই সি তাৰ দুয়োখন হাতৰ তলুৱা মুখত লগাই গাঁৱৰ ফালে চাই চিঞৰিবলৈ ধৰিলে।
1: ৰাইজ, তহঁত কোনো ওলাই নাহিবি দেই, ল'ৰা ছোৱালী ভিতৰতে ৰাখিবি। এই ৰাইজ ভিতৰতে থাকিবি, বাহিৰ ওলালে মৰিব ঐ। নৈ কাণত বনৰীয়া মহ ওলাইছে ঐ, বনৰীয়া মহ।
0: তিনি কি চাৰিবাৰমান আতাহ পাৰি পাৰি এই সতৰ্কবাণী শুনোৱাৰ পাছত ইঞ্জিনে মুখত আঙুলি ভৰাই দীঘলীয়াকৈ এটা সুহুৰি মাৰিলে। তাৰপাছত ঘন ঘনকৈ দুটি চুটি সুহুৰি চুইট চুইটকৈ বজাই কিবা সংকেত দিয়াৰ লগে লগে নৈকান আৰু গাঁৱৰ হাবিৰ ফালে একেলগে ভগা টিং আৰু বৰতালৰ বিকট বিশৃংখল উৎকট ধ্বনি বাজিবলৈ ধৰিলে। নিহপালি দি শুই থকা সকলো মানুহ আকাশবাণীৰ দৰে ভাহি অহা ইঞ্জিনৰ সতৰ্কমূলক ঘোষণা আৰু অদ্ভুত বাজনাত সন্ত্ৰস্ত হৈ পৰিল। এই ভয়ানক আচম্বিত ত্ৰাসধ্বনি শুনাৰ লগে লগে বগা কুঁৱলীৰ মাজেৰে কোলাবৰণীয়া মহৰ পাল এটা ভিৰাই দৌৰমৰা দেখা গ'ল। অনাকাংক্ষিত এই ভীষণ কোলাহলৰ ত্ৰাসত অহাৰ বাটেৰেই বনৰীয়া মহৰ জাকটো পুনৰ অৰণ্যগত হ'বলৈ বাধ্য হৈ লৰ দিলে। নৈকানৰ মাহনীৰ মাজে মাজে নেজ দাঙি উফৰি উফৰি দৌৰ মৰা মহোজাকৰ পাছে পাছে এজাক উল্লসিত ডেকা আৰু চেমনীয়া ল'ৰাই আৰু উৎসগ্ৰামত সিহঁতৰ বাদ্য বৰতাল ভগাটিং বজাই চিঞৰ বাখৰ কৰি দৌৰি গৈ থাকিল। গাঁৱৰ কুকুৰজাকেও সিহঁতৰ লগে লগে তাল মিলাই ভৌ ভৌৱাই ভুকিবলৈ ধৰিলে। কমলা ৰঙৰ কোমল ৰজ্জাক ওলোৱাৰ লগে লগে দূৰৰ মহোজাকৰ ধোঁৱাবৰণীয়া অৱয়ব আৰু স্পষ্ট হৈ পৰিল। আতাহ উল্লাস বিকট বিশৃংখল উত্তাল ধ্বনি ক্ৰমাগত কমি অহাৰ লগে লগে ভীতিগ্ৰস্ত বনৰীয়া মহৰ জাকটো দূৰ দিগন্তত অদৃশ্য হৈ পৰিল।

0: নন্দ মহাজন, যুৱৰাজ কুমাৰ দাস, নীলাম্বৰ সুদীপ্ত শৰ্মা ভৰালী, ইঞ্জিন দলে প্ৰবাল কুমাৰ শৰ্মা আৰু সোণ মইনাৰ চৰিত্ৰত অভিনয় কৰিলে শ্যামল চমুৱাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পাঞ্চৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডতেই শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাইও?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ফলা ফলাওক, অভ্যাস ফলাওক।
6: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
5: ফলাওক ফলাওক, অভ্যাস ফলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
7: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
8: হয়,
7: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
7: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
8: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
7: অঁ, সঁচাকৈ বৰ ভাল কথা,
8: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
9: एक प्रकार से PM जय अब गरीबों की जय बन गई है।

উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পাঞ্চৰীৰ ধাৰাবাহিক পাঠৰ নবম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অভিজিৎ, ত্ৰিদীপ লহকৰ, বীৰেণ, সীমান্ত বৰ্মা।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালেক বিনামূলীয় চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈক 12 কোটিরও অধিক লোকক বিনামূলীয় চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালর চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের 1455 নম্বর ফোন করক।
1: এই আকাশবাণী গুৱাহাটীর মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচার প্রভাত আর 8:15 মর্নিং নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুয়ার বাতৰি পঢ়িছো সমুজ্জ্বল ভরদ্বাজে। কৃষি বিজ্ঞানক কৃষকৰ পথাৰলৈ পোনপটীয়াকৈ লৈ যোৱাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে বিশেষ পদক্ষেপ হিচাপে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ আৰম্ভ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত কালি আয়োজিত এক বিশেষ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপজ্যোতি ৰাজখোৱাই এই বিশেষ বাহনখনৰ শুভাৰম্ভ কৰে। ৰাষ্ট্ৰীয় মাহজাতীয় শস্য অভিযানৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা এই বিশেষ পদক্ষেপৰ লক্ষ্য হৈছে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক গতিশীল, বিজ্ঞানভিত্তিক আৰু কৃষকমুখী কৰি তোলা। এই আধুনিক বাহনখনত উদ্ভিদৰ ৰোগ আৰু কীট পতংগ চিনাক্তকৰণৰ বাবে মাইক্ৰস্কোপ, ৰোগ নিৰ্ণায়ক সঁজুলি, মাটি আৰু পানী পৰীক্ষাৰ কীট, পোক পতংগ চিনাক্তকৰণৰ সামগ্ৰী, ডিজিটেল তথ্য ভাণ্ডাৰ, GPS ইণ্টাৰনেট সংযোগ আৰু বিশেষ প্ৰদৰ্শনী পৰ্দা সংযোজন কৰা হৈছে। ইয়াৰ জৰিয়তে কৃষকৰ পথাৰতে শস্যৰ ৰোগ, পুষ্টিজনিত সমস্যা আৰু অন্যান্য কৃষি সম্পৰ্কীয় জটিলতা চিনাক্ত কৰি তাৎক্ষণিক বিজ্ঞানভিত্তিক পৰামৰ্শ আগবঢ়োৱা সম্ভৱ হ'ব। আনুষ্ঠানিকভাৱে শুভাৰম্ভ হোৱাৰ পাছতে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনখন ৰাজ্যৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰা হয়। বাহনখনৰ জৰিয়তে প্ৰথম পৰ্যায়ত উজনি আৰু উত্তৰ অসমৰ কেইবাটাও স্থানত কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত কৃষকৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আৰু যোগাযোগৰ ব্যৱস্থা কৰা হৈছে। ধেমাজিত আৰম্ভ হ'বলগীয়া এই কাৰ্যসূচীৰ জৰিয়তে পৰৱৰ্তী সময়ত ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত কৃষকৰ সৈতে মত বিনিময় আৰু শস্যৰ বীজ ৰোপণ সামগ্ৰী বিতৰণ কৰা হ'ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ এই নতুন পদক্ষেপে কৃষি বিজ্ঞান আৰু কৃষকৰ মাজৰ শক্তিশালী সংযোগ স্থাপন কৰাৰ লগতে ৰাজ্যৰ কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে 74,694 গৰাকী আবেদনকাৰীক বিত্তীয় সাহায্যৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ

0: 74,350 গৰাকী সাধাৰণ শ্ৰেণীৰ আৰু 344 গৰাকী পেছাদাৰী শ্ৰেণীৰ হিতাধিকাৰী। উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই হিতাধিকাৰীসকলৰ একাউণ্টত প্ৰথম কিস্তিৰ 75,000 টকা জমা দিয়া হৈছে আৰু বাকী 25,000 টকা মুকলি কৰি দিয়াৰ পূৰ্বে হিতাধিকাৰীৰ বাবে নিজ নিজ সমষ্টিত 3-দিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰ বাধ্যতামূলক কৰা হৈছে। কৃষি, গাহৰি পালন, তাঁতশিল্প, হিচাপ নিকাচকে ধৰি বিভিন্ন আত্মসংস্থাপনমূলক বিষয় সামৰি লোৱা এই প্ৰশিক্ষণসমূহ 31 জুলাইৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পাছতে আগষ্টৰ প্ৰথম সপ্তাহতে বাকী ধনখিনি হিতাধিকাৰীৰ একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ স্বনিয়োজন আৰু স্বাৱলম্বনৰ নতুন জোৱাৰ আনিবলৈ চৰকাৰে লোৱা এই সপোনক বাস্তৱায়িত কৰিবলৈ হ'লে কেৱল চৰকাৰে অনুদানেই নহয় বৰং যুৱ প্ৰজন্মৰো সমানেই দায়িত্বশীলতাৰ প্ৰয়োজন।
1: আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে জানিব বিচাৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত মুহূৰ্ততে যিখিনি তেখেতৰ মনত পৰিলে সেইখিনি কথা অৱগত কৰিলে আৰু পৰৱৰ্তী সময়ত এই গোটেই আঁচনিখন যিহেতু অসম চৰকাৰৰ উদ্যোগ বিভাগৰ জৰিয়তে পৰিচালিত হয় আৰু সেয়ে উক্ত লাইভতে

0: কিবাকিবি বাধ্যতামূলক কৰা হৈছে। কৃষি, গাহৰি পালন, তাঁতশিল্প, হিচাপ নিকাচকে ধৰি বিভিন্ন আত্মসংস্থাপনমূলক বিষয় সামৰি লোৱা এই প্ৰশিক্ষণসমূহ 31 জুলাইৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পাছতে আগষ্টৰ প্ৰথম সপ্তাহতে বাকী ধনখিনি হিতাধিকাৰীৰ একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ স্বনিয়োজন আৰু স্বাৱলম্বনৰ নতুন জোৱাৰ আনিবলৈ চৰকাৰে লোৱা এই সপোনক বাস্তৱায়িত কৰিবলৈ হলে কেৱল চৰকাৰে অনুদানেই নহয় বৰং যুৱ প্ৰজন্মৰো সমানেই দায়িত্বশীলতাৰ প্ৰয়োজন।
1: আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে জানিব বিচাৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত মুহূৰ্ততে যিখিনি তেখেতৰ মনত পৰিলে সেইখিনি কথা অৱগত কৰিলে আৰু পৰৱৰ্তী সময়ত এই গোটেই আঁচনিখন যিহেতু অসম চৰকাৰৰ উদ্যোগ বিভাগৰ জৰিয়তে পৰিচালিত হয় আৰু সেয়ে উক্ত লাইভতে মন্ত্ৰী হিচাপে আমাৰ কথা উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন 2023 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল আমাৰ অসমৰ উদ্যমী যুৱক যুৱতীসকলক আৰ্থিকভাৱে সঁহাৰি প্ৰদান জৰিয়তে তেওঁলোকক একোগৰাকী উদ্যোগী হিচাপে গঢ়ি তোলা আৰু তাৰ ফলত আত্মনিয়োজনৰ লগতে আত্মনিৰ্ভৰশীলতাৰ এটা বাট যাতে প্ৰশস্ত হয় আৰু সমগ্ৰ ৰাজ্যজুৰি এক শক্তিশালী এণ্টাৰপ্ৰেনিয়াৰশ্বিপৰ পৰিৱেশ গঢ়ি তোলাটোৱে আছিল এই আঁচনিখনৰ মূল উদ্দেশ্য।
0: আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 স্কুল বেগৰ বোজা শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435404-05223 আৰু 03612661876 এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অৱসৰী মুৰব্বী ডাঃ গিৰীন্দ্ৰনাথ গগৈৰ কালি সন্ধিয়া মৃত্যু হয়। মৃত্যুৰ সময়ত বিশিষ্ট চিকিৎসক তথা গৱেষকগৰাকীৰ বয়স হৈছিল 78 বছৰ। তেখেতৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়ক প্ৰশান্ত ফুকন আৰু কেইবাগৰাকীও জ্যেষ্ঠ লোকে শোক প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: बारिश के पानी की एक एक बूंद को हमें बचाना है तो मेरा खास आग्रह है वर्षा का बूंद बूंद पानी हम मिलकर के बचाएं।
3: जल है तो हम है, आइए घरों ऑफिसों में रेन वाटर हार्वेस्टिंग तकनीक अपनाएं। रिचार्ज पिट और शाफ्ट बनवाएं, अनुपयोगी बोरवेलों को ठीक करें, जलाशयों से गाद निकालें, अधिक से अधिक पेड़ लगाएं। इस बारिश आइए जुड़े कैच द रेन अभियान से।
4: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
5: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं जागृति शर्मा। प्रधानमंत्री नरेंद्र मोदी ने अमृत भारत योजना के अंतर्गत देश भर में 75 पुनर्विकसित रेलवे स्टेशनों का लोकार्पण किया, 2 नई रेलगाड़ियों को भी रवाना किया। गृहमंत्री अमित शाह आज पश्चिम बंगाल में सीमा सुरक्षा बल की सीमा चौकी का दौरा करेंगे, सुरक्षा व्यवस्था की समीक्षा और विकास कार्यों की भी शुरुआत करेंगे। संयुक्त राष्ट्र मानवाधिकार परिषद ने पाकिस्तान के कब्जे वाले जम्मू कश्मीर में अशांति को लेकर चिंता जताई, प्रदर्शनकारियों की मौत की जांच की मांग। टोक्यो में जापान ओपन बैडमिंटन के सेमीफाइनल में पीवी सिंधु और चीन की चेन युफेई के बीच मुकाबला जारी। और फीफा फुटबॉल विश्व कप में आज रात मियामी में 3rd स्थान के लिए फ्रांस का मुकाबला इंग्लैंड से। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी ने पंजाब के जालंधर से कल 20 राज्यों के 75 पुनर्विकसित रेलवे स्टेशनों का वर्चुअल माध्यम से लोकार्पण किया। इन स्टेशनों का पुनर्विकास अमृत भारत स्टेशन योजना के अंतर्गत लगभग 1575 करोड़ रुपए की लागत से किया गया है। ये योजना

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ মন্দিৰা শৰ্মালাহিৰ কণ্ঠৰীতি গীত, গীতিকাৰ সূৰ্য কুমাৰ ৰাজা, প্ৰযোজনা ছৈয়দ সাদুল্লাৰ।

মন্দিৰে শৰ্মা লাহিৰ কণ্ঠত সূৰ্য কুমাৰ ৰাজা ৰচিত আৰু সৈয়দ ছাদুল্লা প্ৰযোজিত গীতটি শুনিলে। এইবাৰ এয়া অনুৰাগ শংকৰ, গীতৰ কথা হিতেশ বৰদলৈৰ, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

0: হিৰেশ বৰদলৈৰ কথা আৰু হীৰেণ গুহাৰ প্ৰযোজনাত অনুৰাগ শংকৰৰ কণ্ঠগীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
6: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্না পুৰ।

0: ফিনান্সলৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক দীতিমণি বৰুৱাৰ কণ্ঠৰে গীত, গীতিকাৰ মুনিন দত্ত, প্ৰযোজনা ৰাজেন গোহাঁইৰ।

0: দিতিমণি বৰুৱাৰ কণ্ঠগীতটি শুনিলে। গীতিকাৰ আছিল মুনীন দত্ত, প্ৰযোজনা ৰাজেন গোহাঁইৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এক প্ৰকাৰ PM জয় অব গৰীবো কি জয় বন গই।

0: হৰগোবিন্দ ডেকাৰ কণ্ঠত হেমন্ত দত্ত ৰচিত আৰু দীনবন্ধু চহৰীয়া প্ৰযোজিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ ববিতা ভূঞাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ বেদানন্দ দাস, প্ৰযোজনা ৰমেন দাসৰ।

ববিতা ভূঞাৰ কণ্ঠত বেদানন্দ দাস ৰচিত আৰু ৰমেন দাস প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে 74,694 গৰাকী আবেদনকাৰী বাছনি, শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ নাটনি দূৰ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰী বিশ্বজিৎ দৈমাৰী প্ৰকাশ, আধাৰৰ অধীনত OVSC হিচাপে পঞ্জীয়ন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে অসম আৰক্ষীৰ স্বীকৃতি, নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশলৈ চৰম বিপদ মাতি আনিব পাৰে বুলি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ মন্তব্য, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ফ্ৰান্স ইংলেণ্ডৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে 74,694 গৰাকী আবেদনকাৰীক 2 লাখ টকাৰ বিত্তীয় সাহায্যৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত 74,350 গৰাকী সাধাৰণ শ্ৰেণীৰ আৰু 344 গৰাকী পেছাদাৰী শ্ৰেণীৰ হিতাধিকাৰী। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই হিতাধিকাৰীসকলৰ একাউণ্টত প্ৰথম কিস্তিৰ 75,000 টকা জমা দিয়া হৈছে আৰু বাকী 25,000 টকা মুকলি কৰি দিয়াৰ পূৰ্বে হিতাধিকাৰীৰ বাবে নিজ নিজ সমষ্টিৰ 3-দিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰ বাধ্যতামূলক কৰা হৈছে। কৃষি, গাহৰি পালন, তাঁতশিল্প, হিচাপ নিকাচকে ধৰি বিভিন্ন আত্মসংস্থাপনমূলক বিষয় সামৰি লোৱা এই প্ৰশিক্ষণসমূহ 31 জুলাইৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পাছতে আগষ্টৰ প্ৰথম সপ্তাহতে বাকী ধনখিনি হিতাধিকাৰীৰ একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ স্বনিয়োজন আৰু স্বাৱলম্বনৰ নতুন জোৱাৰ আনিবলৈ চৰকাৰে লোৱা এই সপোনক বাস্তৱায়িত কৰিবলৈ হলে কেৱল চৰকাৰী অনুদানেই নহয় বৰং যুৱ প্ৰজন্মৰ সমান দায়িত্বশীলতাৰ প্ৰয়োজন। তেওঁ কয় যে প্ৰথম পৰ্যায়ত সাহায্য লাভ কৰা মুঠ 25,277 গৰাকী যুৱক যুৱতীৰ ভিতৰত 12,976 গৰাকী হিতাধিকাৰীকহে দ্বিতীয় কিস্তিৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ চলোৱা ক্ষেত্ৰভিত্তিক পৰ্যালোচনাৰ অন্ততে হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ বাবে বাছনি কৰা হৈছে। বাকী 12,313 গৰাকী হিতাধিকাৰীক পৰ্যায়ক্ৰমে পুনৰ মূল্যায়ন কৰা হ'ব আৰু যোগ্য বিবেচিত হলে হিতাধিকাৰীসকলে আঁচনিৰ নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি দ্বিতীয় কিস্তি লাভ কৰিব। প্ৰতিগৰাকী হিতাধিকাৰী সঠিকভাৱে কাম কৰিবলৈ মন্ত্ৰী বৰাই আহ্বান জনায়। উল্লেখযোগ্য যে ৰাজ্যৰ উদ্যমী যুৱক যুৱতীসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে 2023 চনত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছিল।
1: আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে জানিব বিচাৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত মুহূৰ্ততে যিখিনি তেখেতৰ মনত পৰিলে সেইখিনি কথা অৱগত কৰিলে আৰু পৰৱৰ্তী সময়ত এই গোটেই আঁচনিখন যিহেতু অসম চৰকাৰৰ উদ্যোগ বিভাগৰ জৰিয়তে পৰিচালিত হয় আৰু সেয়ে উক্ত লাইভতে মন্ত্ৰী হিচাপে আমাৰ কথা উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন 2023 চন

0: 23 সেপ্টেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল আমাৰ অসমৰ উদ্যমী যুৱক যুৱতীসকলক আৰ্থিকভাৱে সঁহাৰি প্ৰদান জৰিয়তে তেওঁলোকক একোগৰাকী উদ্যোগী হিচাপে গঢ়ি তোলা আৰু তাৰ ফলত আত্মনিয়োজনৰ লগতে আত্মনিৰ্ভৰশীলতাৰ এটা বাট যাতে প্ৰশস্ত হয় আৰু সমগ্ৰ ৰাজ্যজুৰি এক শক্তিশালী এণ্টাৰপ্ৰেনিয়াৰশ্বিপৰ পৰিৱেশ গঢ়ি তোলাটোৱে আছিল এই আঁচনিখনৰ মূল উদ্দেশ্য।
1: ৰাজ্য চৰকাৰে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰীৰ নাটনি দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি হস্ততাঁত বস্ত্ৰ ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে। কালি বস্ত্ৰনগৰী শুৱালকুছিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শুৱালকুছি বস্ত্ৰ উদ্যান, শুৱালকুছি ইনষ্টিটিউট অব ফেশ্বন টেকনলজি পৰিদৰ্শন কৰি শিপিনীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে বহিঃৰাজ্যৰ পৰা অহা বস্ত্ৰ পৰিহাৰ কৰি থলুৱা শিপিনীৰ দ্বাৰা প্ৰস্তুত কৰা বস্ত্ৰ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে পিছত শুৱালকুছিৰ নৱনিৰ্মিত অত্যাধুনিক ষ্টেডিয়ামখনো পৰিদৰ্শন কৰে।
2: শুৱালকুছি ইনষ্টিটিউট অব ফেশ্বন টেকনলজি কাপোৰ বোৱাৰ পৰা আৰম্ভ কৰি কাপোৰটো বিভিন্ন ডিজাইন ড্ৰেছ পাতি কৰাৰ কাৰণে ট্ৰেইনিং দিয়া হয়, এইটো চাবলৈ আহিছো। এটাতো ইয়াত আপোনাৰ ফাৰ্ম আছে, মানে চিল্ক ফাৰ্ম, এইটো ভিজিট কৰিলো। যিসকল তাত এণ্টাৰপ্ৰেনাৰ্ছ আছে কাপোৰ বোৱা উইভিং, সেইটো চালো, মানুহখিনিও লগ পালো। গতিকে সব প্ৰগ্ৰেছটো ভাল। শুৱালকুছিত য়াৰ্ণ বেংক চালো, সূতা যিমান লাগে ইমানখিনি ছাপ্লাই আমাৰ মানে দিব পৰা হোৱা নাই বুলি কৈছে, কাৰণ তাৰ পৰা এন এছ ডি চিৰ পৰা আমি মানে ছাবচিডি ৰেটত যিহেতু লওঁ, গতিকে তেওঁলোকৰ কম দামত পালেতো আৰু সবেই ল'ব, মানে মাজে মাজে তেওঁলোকৰ নাটনি হয়, এইখিনিতো পাইছো। তাৰ বাদেও কিবা অপশ্যন আছে নেকি আমি সূতাটো এভেলেবল বেলেগৰ পৰা আনিব পাৰোঁ, গতিকে এইখিনি বস্তু আজি যিখিনি দেখিছো এইটো বিভাগীয়ভাৱে আমি ইনিচিয়েটিভ ল'ম, যাতে শুৱালকুছিত আমাৰ বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত কোনো ফালৰ পৰা কোনো অসুবিধা নহয়।
1: খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ জৰিয়তে মুনাফা লাভৰ চেষ্টা চলোৱা ব্যৱসায়ীসকলক সকীয়াই দিছে। শিলচৰত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিখন জিলাত কাৰ্যবাহিনীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য পৰীক্ষা কৰিব। তেওঁ কয় যে মূল্যবৃদ্ধিৰ বিষয়টোক লৈ যিধৰণে চৰ্চা চলিছে বজাৰত তেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা সামগ্ৰীৰ মূল্য তালিকা ভিত্তিহীন বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীৰায়ে কয় যে বাৰিষাৰ সময়ছোৱাত কোনো জিলাতে যাতে অবৈধভাৱে ব্যৱসায়ী দাম বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে ব্যৱসায়ীসকলক নিয়ম অনুসৰি সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰতিখন জিলাত থকা কাৰ্যনিৰ্বাহক বাহিনীয়ে বজাৰসমূহত ঘূৰি প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি হৈছে নেকি তাৰ পৰীক্ষা কৰিবলৈ আৰু অবৈধভাৱে কোনো ব্যৱসায়ীয়ে মূল্য বৃদ্ধি কৰিছে নেকি সেয়া চাবলৈও নিৰ্দেশ দিয়া হৈছে। অসম আৰক্ষীয়ে আধাৰৰ অধীনত অফলাইন ভেৰিফিকেশ্যন চেকিং এণ্টিটি OVSE হিচাপে পঞ্জীয়ন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে স্বীকৃতি লাভ কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে এতিয়া আৰক্ষী তহলদাৰী দলে চালক বা কোনো ব্যক্তিৰ আধাৰ কাৰ্ড, পৰিচয় পত্ৰত থকা QR কোড স্কেন কৰি তৎক্ষণাত প্ৰমাণ পত্ৰ পৰীক্ষা কৰিব পাৰিব। এই পৰীক্ষাৰ বাবে ইণ্টাৰনেটৰ স্পীডৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন নাথাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। আধাৰ QR কোডৰ জাল কৰিব নোৱাৰা ডিজিটেল চিল থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অপৰাধী বা অনুপ্ৰৱেশকাৰীয়ে এতিয়াৰে পৰা ভুৱা বা ফটোকপি কৰা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আৰক্ষীক বিপথে পৰিচালিত কৰাটো কঠিন হৈ পৰিব। ইয়াৰ উপৰি ভাৰাতীয়াৰ পৰীক্ষণ, পাছপৰ্ট আৰু অস্ত্ৰ অনুজ্ঞাপত্ৰ পৰীক্ষণকে ধৰি দৈনন্দিন আৰক্ষী সেৱাসমূহ দ্ৰুত আৰু সহজ হৈ উঠিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে এই ব্যৱস্থাৰ দ্বাৰা অসম আৰক্ষীয়ে পানী নসৰকা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা আৰু অপৰাধী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এখোজ আগুৱাই গ'ল। জনস্বাস্থ্য কাৰিকৰী, বৰাক উপত্যকা উন্নয়ন আৰু পাৰ্বত্য অঞ্চল বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ আজি শ্ৰীভূমি জিলাত হ'বলগীয়া পৰ্যালোচনা বৈঠকখন সাময়িকভাৱে স্থগিত ৰখা হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি অনিবাৰ্য কাৰণত আজি দুপৰীয়া 12 বজাৰ পৰা জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত হ'বলগীয়া বৈঠকখন স্থগিত ৰখা হৈছে। পৰ্যালোচনা বৈঠকৰ পৰৱৰ্তী সূচী আনুষ্ঠানিকভাৱে পাছত প্ৰকাশ কৰা হ'ব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। মাজুলী জিলাৰ নতুন বজাৰ অঞ্চলৰ বৰবিল গাঁৱত খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ 11 জন লোক চিকিৎসাধীন হ'বলগীয়া হৈছে। গাঁওখনত কালি এঘৰত আয়োজিত এটা অনুষ্ঠানত খাদ্য গ্ৰহণৰ পাছতে লোকসকল অসুস্থ হৈ পৰে। অসুস্থ লোকসকলক সংকটজনক অৱস্থাত মাজুলীৰ গড়মূৰৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালি আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলৰ 5ম সমাৱৰ্তন সমাৰোহৰ আয়োজন কৰা হয়। সমাৱৰ্তনত জাম্বিয়া, কেনিয়া, লাওছ আৰু য়েমেনৰ 5গৰাকী শিক্ষাৰ্থীক অৰ্থনীতি, কম্পিউটাৰ বিজ্ঞান, পেট্ৰলিয়াম প্ৰযুক্তি, অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়। সমাৱৰ্তনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা, পঞ্জীয়ক ডঃ পৰামানন্দ সোণোৱাল আৰু পৰীক্ষা নিয়ন্ত্ৰক ডঃ প্ৰশান্ত কুমাৰ কাকতিয়ে শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে

0: জ্ঞান, সদিচ্ছা আৰু আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক শিক্ষাৰে নিজ নিজ দেশসমূহৰ লগত ভাৰতৰ সম্পৰ্ক ত্বৰান্বিত কৰিবলৈ উৎসাহ যোগায়। লোকপিয়লৰ প্ৰচাৰ আৰু সজাগতা সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ সভা কালি বিশ্বনাথ জিলা আয়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত হয়। শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাস, বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাস, বিশ্বনাথৰ জিলা আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়া কৰবী শইকীয়া কৰণ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত কোঁৱৰ, বিহালী সমজিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰকে ধৰি কেইবাজনো উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত আয়োজিত এই সভাত বিশ্বনাথ জিলাৰ জনসাধাৰণৰ মাজত লোকপিয়ল সম্পৰ্কীয় প্ৰচাৰ আৰু সজাগতাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। অসামৰিক প্ৰতিৰক্ষা বিভাগ যোৰহাটৰ উদ্যোগত আৰু যোৰহাট পৌৰসভাৰ সহযোগত ঐতিহ্যমণ্ডিত ৰজা মৈদাম পুখুৰী পৰিষ্কাৰ তথা পুনৰুদ্ধাৰৰ এক বিশেষ অভিযান চলোৱা হৈছে। এই অভিযানত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ক্ষীপ্ৰ সঁহাৰি বাহিনীয়ে সহযোগিতা আগবঢ়াইছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰে বুলি মন্তব্য কৰিছে। কালি নতুন দিল্লীত আয়োজিত সৰ্বভাৰতীয় সাংবাদিক সন্মিলনত মুখ্য অতিথি হিচাপে ভাগ লৈ তেওঁ কয় যে আয়োগৰ অধীনত দেশৰ সকলো নিৰ্বাচন মুক্ত আৰু নিকা ব্যৱস্থাৰে পৰিচালিত কৰা হয়। সেয়েহে নিৰ্বাচন আয়োগক লৈ ভুল ব্যাখ্যা কৰিলে গণতন্ত্ৰত প্ৰভাৱ পৰাৰ আশংকা থাকে। এইবাৰ দেশত 76% ভোটাৰে ভোটদান কৰাৰ কথা উল্লেখ কৰি তেওঁ অসমত ভোটদানৰ হাৰ 86% হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। অনুষ্ঠানত দেশৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শতাধিক সাংবাদিক প্ৰতিনিধি অংশগ্ৰহণ কৰে। অনুষ্ঠানত নিৰ্বাচন আয়োগৰ তথ্য প্ৰযুক্তি শাখাৰ সঞ্চালক প্ৰধান ডঃ সীমা খান্নাই ভুৱা আৰু বিভ্ৰান্তিকৰ প্ৰচাৰৰ পৰা ভোটাৰসকলক সুৰক্ষিত কৰিবলৈ নিৰ্বাচন আয়োগে অত্যাধুনিক তথ্য প্ৰযুক্তি সঁজুলি ECI নেট নামৰ মোবাইল এপ্লিকেশ্যনটো প্ৰস্তুত কৰি উলিয়াইছে আৰু 11 কোটিৰো অধিক ভোটাৰে ইয়াৰ ব্যৱহাৰ কৰিছে বুলি প্ৰকাশ কৰে। অনুষ্ঠানত নিৰ্বাচন আয়োগৰ মিডিয়া শাখাৰ সঞ্চালক প্ৰধান আশীষ গোৱেল, ভোটাৰ তালিকা আৰু ভোটগণনা শাখাৰ সঞ্চালক প্ৰধান অপূৰ্ব কুমাৰ সিঙেও ভাষণ দিয়ে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 স্কুল বেগৰ বোজা শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435405223 আৰু 03612661876 এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটি আগ ধৰিব জিন্তি ৰাণী ডেকাই। ফ্ৰান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 আৰম্ভ হ'ব। বিশ্বকাপত 1934 পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। অকল 1950 প্ৰতিযোগিতাত এই খেল অনুষ্ঠিত কৰা হোৱা নাছিল। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
1: দেশত প্ৰথমখন হাইড্ৰজেন চালিত ৰেলৰ শুভাৰম্ভ, নীট পৰীক্ষাৰ ফলাফল ঘোষণা, চনম ৱংশুকৰ অনশন, জোৰাবদ্ধ কৃত্ৰিম বান আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। দৈনিক অগ্ৰদূত কাকতে মেকলড ৰাছেল কোম্পানীৰ আৰ্থিক দুৰৱস্থাক গুৰুত্ব দি মেকলড ৰাছেলছৰ বাগিচা বিক্ৰী যোজা শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰিছে। ৰাজ্যৰ বিত্তীয় অৱস্থাৰ বিষয়ে উল্লেখ কৰি অসমীয়া প্ৰতিদিন কাকতে 21 জুলাইত পুনৰ 1,000 কোটি টকাৰ ঋণ ল'ব চৰকাৰে শিৰোনামেৰে এটা বাতৰিত প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানৰ দ্বিতীয় সংস্কৰণত প্ৰথম কিস্তিৰ বাবে 74,694 আবেদনকাৰী বাছনিত উঠা বুলি উদ্যোগ মন্ত্ৰী বিমল বৰাই সংবাদমেলত কৰা ঘোষণাৰ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে বেদেশত উচ্ছেদৰ বাবে 2023 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায়ৰ প্ৰসংগ উল্লেখ কৰি ট্ৰাইবেল বেল্টৰ 4.18 লাখ বিঘাত বেদেশল শিৰোনামেৰে এটা বাতৰিক মুখ্য বাতৰিত স্থান দিছে। কাকতখনে 2026-27 শিক্ষাবৰ্ষত ৰাজ্যৰ 15খন চিকিৎসা মহাবিদ্যালয়ৰ 1,875খন আসনত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদে অনুমতি প্ৰদান কৰাৰ বাতৰিকো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে ৰাজ্যৰ পৰা নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যাৰে এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উদ্ধৃতিৰে 3 আগষ্টৰ পৰা অৰুণোদয় শিৰোনামেৰে আন এটা বাতৰিও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নীটৰ ফলাফলৰ বিষয়ে দৈনিক জনমভূমি কাকতেও প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হলেই নাগৰিকত্ব নাযায় বুলি উচ্চতম ন্যায়ালয়ে কৰা মন্তব্যৰ বাতৰিটোক দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিত স্থান দিছে। দিয়া

0: টিভিৰ কাকতে আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণত নতুনকৈ চলোৱা আক্ৰমণৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেলৰ কাকতে প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈ ছাৰ গেৰী ছোবাৰ্ছৰ দেহাৱসানৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
1: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। বতৰ বতৰা স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা চৌবিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলি ঢেৰেকণীৰে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত মেঘালয়, অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে 74,694 আবেদনকাৰী বাছনি। শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ নাটনি দূৰ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ প্ৰকাশ। আধাৰৰ অধীনত OBSC হিচাপে পঞ্জীয়ন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে অসম আৰক্ষীৰ স্বীকৃতি। নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশলৈ চৰম বিপদ মাতি আনিব পাৰে বুলি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ মন্তব্য। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ফ্ৰান্স ইংলেণ্ডৰ সন্মুখীন। আমাৰ পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনো ডিব্ৰুগড় জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈ। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সভাপতিত্বত যোৱা 2 জুলাইত এখন উচ্চস্তৰীয় জিলা পৰ্যায়ৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। এই সন্দৰ্ভত বিতংভাৱে কৈছে আমাৰ ডিব্ৰুগড় জিলাৰ সংবাদদাতা যাদৱ গগৈ।
2: এই সভাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ ৰাজ গোৱাল, ডিব্ৰুগড়ৰ বিধায়ক তথা দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত ভূষণ, নাহকটীয়া সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী, ৰাজনৈতিক সচিব তৰংগ গগৈ, চাবুৱালা হলৰ বিধায়ক বিনোদ হাজৰিকা, খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ শৈকত পাত্ৰ, জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল, জিলা আয়ুক্ত বিক্ৰম পুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী দীপু ডেকা কে প্ৰমুখ্যে কৰি জিলা প্ৰশাসনৰ তথা বিভিন্ন বিভাগৰ মুৰব্বী তথা প্ৰতিনিধিসকল উপস্থিত থাকে। সভাখনত অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতি আৰু উন্নয়নমূলক কাম কাজৰ বিতং পৰ্যালোচনা কৰে। সভাত মূলতঃ পঞ্চায়তৰ গ্ৰাম্য উন্নয়ন, জলসম্পদ, বিশেষকৈ বান প্ৰস্তুতি আৰু প্ৰশাসন ব্যৱস্থা, লোক নিৰ্মাণ গৃহ, লোক নিৰ্মাণ পথ, শিক্ষা, কৃষি, সমাজ কল্যাণ, ASRL, APDCL, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, আবকাৰী বিভাগ, গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা, পশুপালন, পশু চিকিৎসা, বন, স্বাস্থ্য, পৰিয়াল কল্যাণ, হস্ততাঁত আৰু বস্ত্ৰ ৰেচন বিভাগকে ধৰি বিভিন্ন বিভাগৰ কাৰ্যক্ষমতা আৰু পৰিকল্পনাসমূহৰ স্থিতিৰ ওপৰত আলোচনা কৰা হয়।
1: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ 6টা বিধানসভা সমষ্টিত বিশেষ গ্ৰীষ্মকালীন কৰ্মশালা যোৱা 10 জুলাইৰ পৰা অনুষ্ঠিত হৈছে। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা যাদৱ গগৈ।
2: ডিব্ৰুগড়, চাবুৱালা, হোৱাল, নাহকটীয়া, দুলীয়াজান, খোৱাং আৰু টিংখাং বিধানসভা সমষ্টিত অহা 26 জুলাইলৈ সমষ্টিভিত্তিক এই সাংস্কৃতিক কৰ্মশালাসমূহ অনুষ্ঠিত হৈছে। কৰ্মশালাৰ মূল লক্ষ্য হৈছে নতুন প্ৰজন্মৰ প্ৰতিভাসমূহ বিকশিত কৰাৰ আৰু অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰা। শিশু তথা যুৱক যুৱতীসকলক সাংস্কৃতিক কাৰ্যসূচীৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সত্ৰীয়া নৃত্য, লোকনৃত্য, পৰম্পৰাগত বাদ্যযন্ত্ৰ, নাট আৰু অন্যান্য সাংস্কৃতিক শাখাৰ উন্নত প্ৰশিক্ষণ প্ৰশিক্ষকসকলে প্ৰশিক্ষণ প্ৰদান কৰিছে। অসমৰ উন্নত সাংস্কৃতিক পৰম্পৰাসমূহ শিকা, জনা আৰু উদযাপন কৰাৰ বাবে এয়া এক সোণালী সুযোগ হিচাপে পৰিগণিত হোৱা এই কৰ্মশালাত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিত সহস্ৰাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি এক সাংস্কৃতিক মহামিলনৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰি তোলাৰ লগতে সকলোৰে অতি উৎসাহেৰে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে।
1: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দুদিনীয়া ভ্ৰমণসূচীৰে

0: যোৱা 15 আৰু 16 জুলাইত ডিব্ৰুগড় জিলা ভ্ৰমণ কৰে। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
1: এই ভ্ৰমণৰ অংশ হিচাপে প্ৰথম দিনা ৰাজ্যপালগৰাকীয়ে মাইজানৰ নগাঘুলি ঘাটৰ জলসম্পদ বিভাগে ৰূপায়ণ কৰি থকা প্ৰকল্প পৰিদৰ্শন কৰে আৰু বান নিয়ন্ত্ৰণ তথা ব্ৰহ্মপুত্ৰ খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বিষয়ে বুজ লয়। পৰিদৰ্শন কালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা ৰক্ষণাবেক্ষণ আৰু দীৰ্ঘম্যাদী স্থায়িত্ব সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে পদক্ষেপৰ অধীনত অসমজুৰি বান প্ৰতিৰোধৰ ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু গ্ৰহাখহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰি ৰাজ্যপালগৰাকীয়ে প্ৰকল্পৰ এলেকাটোৰ অধিক উন্নয়নৰ বাবে কেতবোৰ পৰামৰ্শ আগবঢ়ায়। পৰিৱেশৰ স্থায়িত্ব বৃদ্ধিৰ বাবে মঠৰ কাষে কাষে বৃক্ষৰোপণ কৰা, উক্ত স্থানক স্থানীয় আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলি পৰ্যটনৰ সা সুবিধাৰ বৃদ্ধি কৰাৰ লগতে পৰ্যটন আৰু ইয়াৰ সৈতে জড়িত আনুষংগিক দিশৰ সমূহৰ জৰিয়তে স্থানীয় যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰে।
0: আজিলৈ সময় হ'ল জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুনৰ 9:15 বজাত লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ এয়াৰপৰা আজি ডিব্ৰুগড় জিলাৰ এয়াৰপৰা শুনিলে। আমাৰ সৈতে আছিল ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ ইক্কা ৰাজাৰাণী ছবিৰ এটি গীত, কুমাৰ চানু আৰু অলকা য়াগ্নিকৰ দ্বৈতকণ্ঠত, গীতিকাৰ সমীৰ, সংগীত নদীম শ্ৰৱণৰ।

0: নোৱাৰো অলকা য়াগ্নিক।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
6: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰীয়া লতা মংগেশকাৰ, ছবি গীত, গীতৰ কথা ইন্দিবৰৰ, সংগীত বাপ্পী লাহিৰীৰ।

0: গীত ছবিত সেয়া আছিল লতা মঙ্গেশকাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এক প্ৰকাৰ PM জয় অব গৰীবো কি জয় বন গই।

0: প্ৰেম গ্ৰন্থ ছবিত সেয়া আছিল বিনোদ ৰাথোৰ আৰু অলকা য়াগ্নিক। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 স্কুল বেগৰ বোজা, শিশুৰ সোণালী শৈশৱৰ হেঙাৰ, এই বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাক্তৰ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435405223 আৰু 03612661176 এই দুটি নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। শুনিবলৈ নাপাহৰিব আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠান। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: অসমা সুষমা। এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।

0: সঙ্গীত পরিচালনা রমেন চৌধুরীর, প্রযোজনা নয়ন প্রসাদর।
1: আজি শুনক চতুর্থ তথা শেষ খণ্ড।
2: পাঁচ বছৰ বয়সতে মুকলি মঞ্চত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা শিল্পীজনাই স্কুলৰ চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে মাউথ অৰ্গেন বজাব শিকিছিল। এবাৰ কলাগুৰু বিষ্ণুৰাভাই মাউথ অৰ্গেন বজোৱা শুনি বৰ আনন্দ পালে। ওচৰলৈ মাতি নি কি কি গত বজাব জানে সুধিলে। অকণি কমল নাৰায়ণে ক'লে, মই বজাব জানো অ মোৰ আপোনাৰ দেশ, ধনে ধানে পুষ্পে ভৰা, পৰ্বতৰ ঢেকীয়া লিহিৰি পতিয়া আৰু কেইটিমান। বিষ্ণুৰাভাই বাহ বুলি ক'লে। মাউথ অৰ্গেনত মিলিটাৰী মাৰ্চৰ সুৰ বজোৱা সহজ, এইবোৰ বজোৱা বৰ টান। মই বাৰু আৰু কেইটিমান সুৰ শিকাই দিম। বিষ্ণুৰাভাৰ আশীষ ধন্য হৈয়েই তেওঁ জ্যোতিপ্ৰসাদৰ পৰিয়ালৰ পেডেল অৰ্গেন বজোৱাৰো সুযোগ পাইছিল।

কমল নারায়ণৰ সংগীত আৰু ক্ৰীড়াৰ জীৱন অধ্যয়ন কৰিলে দেখা যায় যে তেওঁ নজনা খেলৰ লেখ বৰ তাকৰ। প্ৰায় সকলো বাদ্য বজাব জানে, ভাৰতীয় বিভিন্ন ভাষাৰ গীত গাব জানে। গ্ৰামোফোনৰ বাবে অডিশ্যন দিওঁতে প্ৰমথেশ বৰুৱাৰ উপস্থিতিতেই গাইছিল তেওঁৰ জিন্দেগী নামৰ ফিল্মত কুন্দনলাল চাইগেলে গোৱা সোজা ৰাজকুমাৰী সোজা এই হিন্দী গীতটি। শুনি সকলোৱে জনাইছিল উষ্ম অভিনন্দন। এনে এক কণ্ঠৰ অধিকাৰী যে সকলো সুৰৰ সকলো ৰসৰ গীত গায়, গীত গায় বাৰেও মাহৰ বাৰ প্ৰকৃতিৰ, সুৰে লয়ে বাৰ।

অসমৰ প্ৰায় সকলো বৰেণ্য গীতিকাৰৰ গীত গোৱা শিল্পীজনাই এতিয়াৰ সুদক্ষিণা শৰ্মা, তাহানিৰ কুইনী হাজৰিকাৰ লগত দ্বৈতকণ্ঠে গাই বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত প্ৰথম গ্ৰামোফোনত বাণীবদ্ধ কৰে। বৰেণ্য শিল্পীজনাৰ অনুপম কণ্ঠ নিহিত বহুতো বৰগীত, পুৱাৰ গীত, হলি গীত, দেহবিচাৰৰ গীত, জ্যোতিসংগীত, বিষ্ণু ৰাভাৰ গীত, অম্বিকাগিৰি আৰু আনন্দীৰাম দাসৰ গীত আজিও বহু শ্ৰোতাৰ অন্তৰত ধ্বনিত প্ৰতিধ্বনিত হয়। অনুৰণিত হয় কমল নাৰায়ণৰ সখা বন্ধু গুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত কাৰ নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ।

বনকোঁৱৰ আনন্দীৰাম দাস আছিল শিল্পী কমল নাৰায়ণ চৌধুৰীৰ এগৰাকী প্ৰিয় গীতিকাৰ। সব্যসাচী শিল্পীজনাৰ গধুৰ মধুৰ কণ্ঠতেই তাহানিৰ শ্ৰোতাৰ হেঁপাহৰ গীতত পৰিণত হৈছিল বনকোঁৱৰ আনন্দীৰাম দাসে লিখা তুমি কোন বসন্তৰ প্ৰথম পোৱা এই গীতটি।

0: চলচ্চিত্ৰাভিনেতা, কথাছবিৰ পৰিচালক, সংগীত পৰিচালক, সাহিত্যিক, সাংবাদিক, স্তম্ভলিখক, স্বপ্নদ্ৰষ্টা, অসমৰ প্ৰকৃতিপ্ৰেমী, বিশ্ব মানৱতাবাদী, শিল্পী জীৱনৰ অক্ষয় অব্যয়বাণীত বিশ্বাসী তথা আপোন মাটিত ভৰি থৈহে আকাশী আকাংক্ষাক গুৰুত্ব দিয়া সব্যসাচী শিল্পীজনাই আজীৱন মাটিলৈ খেলা কৰা জনজীৱনৰ প্ৰতীক, দুজন বৃদ্ধৰ জীৱন দৰ্শন প্ৰতিফলিত কৰি লিখা এই কবিতাটিৰেই তেওঁৰ অক্ষয় স্মৃতিত জনাব খোজো প্ৰাণৰো প্ৰাণৰ প্ৰণতি।
1: শ্ৰান্ত ক্লান্ত দেহ মন লৈ বাৰ্ধক্যৰ দ্বাৰ প্ৰান্তৰত যায় দিন মৰণৰ ক্ষণ গণি গণি জিয়া জুই জালি অন্তৰত কান্দোনৰ ৰব তুলি উপজিলো সেইদিনা জগতৰ হাঁহিৰ মাজত কুমলীয়া হাত ভৰি এচাৰি এচাৰি পাইছিলো কিনো সুখ কিহৰ ভাৱত লাহে লাহে বল পালো বুদ্ধি পালো পালো মোৰ ভাষা

চোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ দ্বৈতকণ্ঠৰ কীৰ্তি শুনিলে। ওম শান্তি ওম ছবিত এইবাৰ শুনাবলৈ লৈছোঁ ৰাহত ফাতে আলী খান আৰু ৰিচা শৰ্মাৰ দ্বৈতকণ্ঠৰ এটি গীত। গীতিকাৰ জাভেদ আখতাৰ আৰু কুমাৰ।

ওম শান্তি ওম ছবিত সেয়া আছিল ৰাহত ফতেহ আলী খান আৰু ঋষা শৰ্মা। শ্ৰোতাসকলে একক হিন্দী ছবিৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ এয়া সুখবিন্দৰ সিং, মেৰিয়ন, নিশা আৰু কাৰালিছা।

সুখবিন্দৰ সিং, মেৰিয়ান, নিশা আৰু কাৰালেশ্বৰ কণ্ঠৰ গীতটি শুনিলে। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত ওম শান্তি ওম ছবিত এইবাৰ শুনাবলৈ লৈছোঁ শান, উদিত নাৰায়ণ, শ্ৰেয়া ঘোষাল, সুনিধি চৌহান আৰু ৰাহুল ছাক্সেনাৰ কণ্ঠৰ এটি গীত।

0: ওম শান্তি ওম ছবিত সেয়া আছিল শ্রেয়া ঘোষাল আৰু অভিজিৎ। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা শুনিলে। পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰীৰ নাটনি দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি হস্ততাঁত, বস্ত্ৰ, ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে। কালি বস্ত্ৰনগৰী শুৱালকুছিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শুৱালকুছি বস্ত্ৰ উদ্যান, শুৱালকুছি ইনষ্টিটিউট অব ফেশ্বন টেকনলজি পৰিদৰ্শন কৰি শিপিনীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে বহিৰাজ্যৰ পৰা অহা বস্ত্ৰ পৰিহাৰ কৰি থলুৱা শিপিনীৰ দ্বাৰা প্ৰস্তুত কৰা বস্ত্ৰ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে পিছত শুৱালকুছিৰ নৱনিৰ্মিত অত্যাধুনিক ষ্টেডিয়ামখনো পৰিদৰ্শন কৰে।
2: শুৱালকুছি ইনষ্টিটিউট অব ফেশ্বন টেকনলজি কাপোৰ বোৱাৰ পৰা আৰম্ভ কৰি কাপোৰটো বিভিন্ন ডিজাইন ড্ৰেছ পাতি কৰাৰ কাৰণে ট্ৰেইনিং দিয়া হয়, সেইটো চাবলৈ আহিছো। এটাতো ইয়াত আপোনাৰ ফাৰ্ম আছে, মানে চিল্ক ফাৰ্ম, এইটো ভিজিট কৰিলো। যিসকল তাত এণ্টাৰপ্ৰেনাৰ্ছ আছে কাপোৰ বোৱা, উইভিং, সেইটো চালো, মানুহখিনিও লগ পালো। গতিকে সব প্ৰগ্ৰেছটো ভাল। শুৱালকুছিত য়াৰ্ণবেংক চালো, সূতা যিমান লাগে ইমানখিনি ছাপ্লাই আমাৰ মানে দিব পৰা হোৱা নাই বুলি কৈছে, কাৰণ তাৰ পৰা এন এছ ডি চিৰ পৰা আমি মানে ছাবচিডি ৰেটত যিহেতু লওঁ, গতিকে তেওঁলোকৰো কম দামত পালেতো আৰু চবেই ল'ব, মানে মাজে মাজে তেওঁলোকৰ নাটনি হ'ল, এইখিনিতো পাইছো। তাৰ বাদেও কিবা অপশ্যন আছে নেকি আমি সূতাটো এভেইলেবল বেলেগৰ পৰা আনিব পাৰো, গতিকে এইখিনি বস্তু আজি যিখিনি দেখিছো এইটো বিভাগীয়ভাৱে আমি ইনিচিয়েটিভ ল'ম, যাতে শুৱালকুছিত আমাৰ বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত কোনো ফালৰ পৰা কোনো অসুবিধা নহয়।
1: ডিব্ৰুগড়ৰ খোৱাং অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান খোৱাং মহাবিদ্যালয়ৰ ছোৱালী সংখ্যক প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ ত্ৰৈলোক্য দিহিঙে মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, প্ৰাচীৰ পত্ৰিকা উন্মোচন আৰু নাম প্ৰসংগৰো আয়োজন কৰা হয়। ডিব্ৰুগড়ৰ চিৰিং চাপৰি অঞ্চলত কালি বিয়লি সংঘটিত এটি পথ দুৰ্ঘটনাত এগৰাকী যুৱতীৰ মৃত্যু হয়। নিহত যুৱতীগৰাকী মাৰ্ঘেৰিটাৰ মাকুমতিলা নিবাসী সুস্মিতা ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে, যুৱতীগৰাকীয়ে আমোলাপট্টিৰ পৰা চৌকি ডিঙি অভিমুখে চাইকেলেৰে গৈ থকা অৱস্থাত এখন ডাম্পাৰে পাছফালৰ পৰা তীব্ৰ বেগত খুন্দিয়াৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষীয়ে পিছত ডাম্পাৰখনৰ চালকক গ্ৰেপ্তাৰ কৰে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশলৈ চৰম বিপদ মাতি আনিব পাৰে বুলি মন্তব্য কৰিছে। কালি নতুন দিল্লীত আয়োজিত সৰ্বভাৰতীয় সাংবাদিক সন্মিলনত মুখ্য অতিথি হিচাপে ভাগ লৈ তেওঁ কয় যে আয়োগৰ অধীনত দেশৰ সকলো নিৰ্বাচন মুক্ত আৰু নিকা ব্যৱস্থাৰে পৰিচালিত কৰা হয়। সেই নিৰ্বাচন আয়োগক লৈ ভুল ব্যাখ্যা কৰিলে গণতন্ত্ৰত প্ৰভাৱ পৰাৰ আশংকা থাকে। এবাৰ দেশত 76% ভোটাৰে ভোটদান কৰাৰ কথা উল্লেখ কৰি তেওঁ অসমত ভোটদানৰ হাৰ 86% হোৱাত সন্তুষ্টি প্ৰকাশ কৰে।
3: चुनाव संबंधी सारे आंकड़े ईसीआई नेट जो कि मोबाइल पर एक ऐप है उसको डाउनलोड किया जा सकता है और सारे आंकड़े आपको इस पर मिलेंगे। पहले चुनाव आयोग की लगभग 40 डिफरेंट एप्लीकेशंस होती थी, वो अब सब इंटीग्रेटेड तौर पर ईसीआई नेट पर मौजूद हैं। हर पोलिंग स्टेशन पर जैसे मैंने कहा ट्रांसपेरेंसी के लिए और एफिशिएंट मैनेजमेंट के लिए 100% वेबकास्टिंग होगी और वोटिंग परसेंटेज हर 2 घंटे पर प्रिसाइडिंग ऑफिसर्स हर पोलिंग स्टेशन से इसी ईसीआई नेट के ऐप के जरिए से भरते चलेंगे, जिससे कि सभी को यह पता रहे कि कितनी पोलिंग परसेंटेज चल रही है। हर बूथ लेवल ऑफिसर को स्टैंडर्ड आईडी कार्ड दिए गए हैं और हर बूथ लेवल ऑफिसर ईआरओ और एईआरओ के लिए एनहांस रिन्यूमरेशन भी कमीशन ने अप्रूव किया है।
1: অনুষ্ঠানত নিৰ্বাচন আয়োগৰ তথ্য প্ৰযুক্তি শাখাৰ সঞ্চালক প্ৰধান ডঃ সীমা খান্নাই ভুৱা আৰু বিভ্ৰান্তিকৰ প্ৰচাৰৰ পৰা ভোটাৰসকলক সুৰক্ষিত কৰিবলৈ নিৰ্বাচন আয়োগে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজ অন এ আই আৰ মোবাইল এপত আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লভিতা ডেকা নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই বিবেক শৰ্মা আনোৱাৰ আলী আৰু আয়ুষ্মান জেইচি ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন মৃগাংক কৃষ্ণত্ৰেয় আছিফ আহমেদ এফ এম ট্ৰেন্সমিটাৰত আতিকুৰ ৰহমান আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক পৰাগমালা লাইভ আগবঢ়াব সুনন্দা তিৱাৰীয়ে
1: পৰাগমালা

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক সমাগত সময়।

নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ, অসম বিজ্ঞান সমিতি আৰু আকাশবাণীৰ সন্মিলিত উদ্যোগত প্ৰযোজিত এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক সপোন দিঠক হবলৈ ধৰা জগতখন। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ মৃদুল হাজৰিকাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ সপ্তম খণ্ড।

0: চিকান চাহাব, শত্ৰুহঁতে গোলাবৰ্ষণ তীব্ৰ কৰি তুলিছে। আমাৰ ৰবটবোৰে সিহঁতৰ যুদ্ধ পদ্ধতি বিধ্বস্ত কৰিতো দিছেই, কিন্তু ইয়াতো আহিয়ে আছে। আৰু আমি ইয়াত মাত্ৰ 8 জন লোকে আহি পাইছোহি, বাকী গোটেই পল্টনটো দেখোন এতিয়াও পিছ পৰি আছে। কি কৰা যায়?
1: ৰাঘৱজী, আপুনি কি ভাবিছে যে আমি বুদ্ধিমান আৰু শত্ৰুপক্ষ মূৰ্খ? আমাৰ বাকী থকা সহযোদ্ধাসকল শত্ৰুপক্ষৰ পৰিকল্পনা অনুসৰি আগবাঢ়ি যাব পৰা নাই। তেওঁলোকে মোৰ বিষয়ে আৰু আমাৰ সমগ্ৰ বাহিনীটোৰ স্থিতি সম্পৰ্কে জানিছিলেই। এতিয়া আমাক নিশেষ কৰাৰ তেওঁলোকৰ আঁচনি ফলৱতী হ'ব যেন লাগিছে।
0: শ্ৰীকান্তজী, আপুনি যিহেতু জানিছিল, তেতিয়াহ'লে শত্ৰুৰ জালত পোনে পোনে ভৰি দিয়াৰ অৰ্থ মই বুজি পোৱা নাই। আমাকতো চাৰিও দিশৰ পৰা বেৰি ধৰা হৈছে।

0: ৰাঘৱজী, কেপ্টেইন, তোমালোক সেই শিলাখণ্ডৰ পৰা, হয় হয়, ঠিক ঠিক, নিজৰ পজিচনত গুলী চলাবা। ৰেডিঅ' ৰেডিঅ' ৰেডিঅ' চাৰ্লি টু আলফা, চাৰ্লি টু আলফা, ইয়েছ ইয়েছ ইয়েছ, আমি চাৰিওফালৰ পৰা প্ৰতিবন্ধকতাৰ সন্মুখীন হৈ পৰিছোঁ। শত্ৰুপক্ষই ধাৰাসাৰ গোলাবৰ্ষণ কৰিছে, কিন্তু আমাক প্ৰত্যক্ষভাৱে লক্ষ্য কৰা নাই, বোধহয় আমাক জীৱন্তে আটক কৰিব বিচাৰিছে। অপাৰেশ্যন টিড্ডি দল অন অন, মোৰ নিৰ্দেশ মতে অভাৰ এণ্ড আউট।
1: অপাৰেশ্যন টিড্ডি দল, মেজৰ শ্ৰীকান্ত, আপুনি আপোনাৰ দলৰ পৰাই দেখোন কথা লুকাই ৰাখিছে। ক'ব নোৱাৰো শত্ৰুক আমি আৰু কিমান সময় প্ৰতিহত কৰি ৰাখিব পাৰিম। এই অপাৰেশ্যন টিড্ডি দল কি বাৰু?
0: মাথো এইখিনিয়ে বুজি থওক ৰাঘৱজী, আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মানে কৃত্ৰিম বুদ্ধিমত্তা কামত লাগি গৈছে। শত্ৰুক আৰু এতিয়া আমি প্ৰতিহত নকৰোঁ, কৰিব এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে।
1: কি কয় চাহাব, ইমান সংকটৰ মাজতো আপুনি হাঁহি আছে, আমাকো কওকচোন, আমিও অলপ হাঁহি লওঁ।
2: ছাৰ, পিছফালৰ দলংখন শত্ৰু সৈন্যৰ আক্ৰমণত বিধ্বস্ত হৈ গৈছে সম্পূৰ্ণভাৱে। এতিয়া আমাৰ সহায়ৰ বাবে কোনো আহিব নোৱাৰে।
0: ঠিক আছে কেপ্টেইন, আপোনালোক সকলোৱে শক্তিশালী ৰূপে নিজৰ নিজৰ পজিচনত থাকক, শত্ৰুক আমি কোনো খুৰুঙা নিদিওঁ। আৰু শুনক কেপ্টেইন,
2: ইয়েছ ছাৰ,
0: আমাৰ সকলো ৰবটকে পিছলৈ আহিবলৈ কওক।
2: ইয়েছ ছাৰ, কিন্তু আমি শত্ৰুহঁতৰ পজিচনৰ বিষয়ে ধাৰণা কেনেকৈ কৰিব পাৰিম?

0: সকলো তথ্য জনা হৈ গৈছে, মাত্ৰ আপুনি নিজৰ পজিচন নেৰিব।
1: ইয়েছ ছাৰ। শ্ৰীকান্ত ছাৰ, দলং ভাগি গৈছে, আমাক কমেও 60-70 জনমান শত্ৰু সৈনিকে ঘেৰি লৈছে আৰু বোধহয় 100-200 মানে ইহঁতৰ পিছত অৱস্থান কৰিছে। মই ভাবোঁ যে ইয়াত বহি বহি মৰণক আমন্ত্ৰণ জনোৱাতকৈ শত্ৰুক মাৰি আমি মৰি যাওঁ হওক। এনেও এতিয়া সন্ধ্যা নামিব, তাপমান 15 ডিগ্ৰীতকৈ তললৈ যাবলৈ আৰম্ভ কৰিছে।
0: ৰাঘৱজী, আপোনাৰ বয়স হৈছে, মৰিম বা মাৰিম এই কথাবোৰ আপোনাৰ মনলৈ সেইকাৰণে আহিছে আৰু মোৰ মগজুৰ ওপৰত আপোনাৰ এতিয়া ভৰসা নাইকিয়া হৈছে, নহয়নে? যদিও বা মোৰ সৈতে আপুনি অভিলেখ সংখ্যক 5টাকৈ সাহসিকতাৰ বঁটাৰে সন্মানিত হৈছে। আমাৰ প্ৰত্যেকটো অভিযানেই সফল হৈছে, শুনি যে আৰু।
1: শ্ৰীকান্ত চাহাব, আপোনাৰ বাবেতো মই নিজৰ জীৱন ত্যাগ কৰিবলৈ সাজু, কিন্তু আজিৰ পৰিৱেশত আপুনি বাৰু নাভাবেনে যে আমাৰ দলটো সম্পূৰ্ণভাৱে শত্ৰুৰ বেষ্টনীত সোমাই পৰিছে? শ্ৰীকান্ত ছাৰ, শ্ৰীকান্ত ছাৰ, গোলাবৰ্ষণ সম্পূৰ্ণ বন্ধ হৈ গৈছে, সম্পূৰ্ণ নিস্তব্ধতাৰ পৰিৱেশ, এতিয়াতো আন্ধাৰেই হ'ল। নাইট ভিজন ব্যৱহাৰ কৰি শত্ৰুপক্ষৰ আলেখ লেখ চাওঁনে বাৰু?
0: কোনেও নাইট ভিজন গগলছ ব্যৱহাৰ কৰিব নোৱাৰিব, মই কৈছোঁ কোনেও যাতে নাইট ভিজন গগলছ নলগায়। আৰু ৰাঘৱজী, এতিয়া আমাৰ ফালৰ পৰা যাতে কোনেও গুলী বৰ্ষণ নকৰে। নো ফায়াৰিং, নো ফায়াৰিং!
1: ইয়েছ ছাৰ, নো ফায়াৰিং, নো ফায়াৰিং!
0: ৰাঘৱজী, আইনা দিয়কচোন।
1: এইখন এইখন ছাৰ লওক।
2: চাৰিওফালে সৰু সৰু সেউজীয়া পোহৰ দেখা গৈছে, কিবা বুজিলেনে ৰাঘৱজী?
1: শত্ৰু সৈন্য নিশাৰ আন্ধাৰত আগবাঢ়ি আহিছে ছাৰ। এতিয়া
2: শিলাখণ্ডৰ আঁৰত সকলোৱে সম্পূৰ্ণভাৱে চুপচাপ বহি থাকক। ৰেডিঅ' ৰেডিঅ' ৰেডিঅ'! চাৰ্লি টু আলফা, চাৰ্লি টু আলফা! হয় হয়, অপাৰেশ্যন টিড্ডি দল, গেট ৰেডি, গেট ৰেডি! বোধহয় আৰু আধা ঘণ্টা, গেট ৰেডি! সিহঁতক লাহে লাহে আহিবলৈ দিয়ক আৰু মোৰ সংকেতৰ কাৰণে অপেক্ষা কৰক। অভাৰ এণ্ড আউট!
1: শ্ৰীকান্ত ছাৰ, এতিয়া আমাৰ হাতত আধা ঘণ্টা আছে
2: বোধহয়।
1: আৰু শ্ৰীকান্ত ছাৰ, এইখিনি সময়তে আপুনি আমাক জিঅ' অৰ্থাৎ ভূ ইঞ্জিনিয়াৰিং বুজাই দিব পাৰে দেখোন।
0: কি ৰাঘৱজী, ঠিক আছে বাৰু, অলপ বহলকৈ ব্যাখ্যা কৰিছোঁ। আপুনি এইখন দাপোনেৰে শত্ৰুপক্ষৰ গতিবিধি লক্ষ্য কৰি থাকক। 200 গজৰ দূৰত্ব, 200 গজৰ দূৰত্ব আহি পালেই আপুনি মোক জনাই দিব।
1: হ'ব ছাৰ।
0: বাৰু এতিয়া কওঁ, জিঅ' ইঞ্জিনিয়াৰিঙত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ৰবটিক্সৰ মাধ্যমেৰে পৃথিৱীৰ ভূভাগত যি খেলিমেলিৰ সৃষ্টি হয় তাক নিবাৰণৰ প্ৰচেষ্টা কৰা হয়।
1: শ্ৰীকান্ত ছাৰ,
0: ইয়েছ,
1: মোৰ এতিয়া অৱশ্যে টেনচন মানে মানসিক অস্থিৰতা বহুত হৈছে, তথাপি পুনৰ সুধিছোঁ, এই যে মানুহৰ কাৰণে পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈছে মানে গ্ল'বেল ৱাৰ্মিং ইত্যাদি, আৰু ইয়াৰ ফলত যে জলবায়ুৰ পৰিৱৰ্তন ঘটিছে, এইবিলাকক AI মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ৰবট এইবিলাকে মিলি ঠিক কৰি দিব, আমাৰ সকলো পাপকে এই প্ৰযুক্তিবিদ্যাই ধুই নিব পাৰিবনে?
0: ৰাঘৱজী, পাপ কৰ্মৰ ফল ভুগিবলগীয়া হ'বই, কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰে সজ্জিত কৌটি কৌটি নেনো ৰবটে বায়ুমণ্ডলৰ গাঁথনিৰ পৰিৱৰ্তন ঘটাব পাৰে। ঠিক ধৰক, যদি বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ অধিক হয় তেন্তে নেনো ৰবটে সেইবোৰ শোষণো কৰিব পাৰে আৰু অক্সিজেন এৰি দিবও পাৰে।
1: চাহাব, 300 গজ!
0: আৰু অলপ আহিবলৈ দিয়ক। আৰু শুনক, ইয়াৰ পূৰ্বতে জলবায়ুৰ পৰিৱৰ্তন ৰোধ কৰা কাৰ্যত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ভূমিকা থাকিব। উদাহৰণস্বৰূপে কাৰ্বন ডাই অক্সাইডৰ উৎস বিচাৰি উলিওৱা, বিকল্পৰ সন্ধান কৰা ইত্যাদি, বাৰিষা কালত হোৱা পৰিৱৰ্তন অনুসৰি খেতিৰ ফচল কটা, জমা কৰা, এইবিলাকৰ সঠিক সময় নিৰূপণ কৰা, খেতিৰ সঠিক পদ্ধতি নিৰ্ণয় আৰু পৰিৱৰ্তন, খাদ্যাভ্যাসৰ পৰিৱৰ্তন সাধনৰ উপায়ৰ পৰামৰ্শ দিয়া আদি কাৰ্য, যাৰ দ্বাৰা স্থানীয়ভাৱে উৎপাদিত খাদ্যশস্য অধিক মাত্ৰাত ক্ৰয় কৰিব পৰা যায়, এইবিলাকো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰয়োগৰ দ্বাৰা সম্ভৱ। গ্ল'বেল ৱাৰ্মিঙৰ ক্ষেত্ৰত ই যথেষ্ট সকাহ প্ৰদান কৰিব।
1: ছাৰ,
0: ইয়েছ,
1: 250 গজ!
0: 250 গজ! আহক আৰু সিহঁত। ৰাঘৱজী, মই ইমানখিনি ভাল লগা কথা ক'লোঁ, আপোনাৰ পাপ ধুই নিকা কৰা কাৰ্যত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ভূমিকাৰ কথা ক'লোঁ, আৰু আপুনি যে আৰু গণ্টি কৰাত ব্যস্ত, জিঅ' ইঞ্জিনিয়াৰিঙৰ কথা কিবা বুজি পালেনে বাৰু? আকৌ কওঁ নেকি?
1: শ্ৰীকান্ত চাহাব, আপোনাৰ প্ৰত্যেকটো কথাই বুজি পাইছোঁ, আৰু এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু নেনো ৰবটছৰ সমিলমিলটো আশ্চৰ্যজনক। অৰ্থাৎ সমুদ্ৰৰ পানীত তেল পৰিলে পাৰিপাৰ্শ্বিকতাৰ যি হানি হ'ব তাৰ আগতেই ই তেল নিষ্কাশন কৰি ল'ব পাৰিব।
0: বাহ, একেবাৰে সঠিক কথাই কৈছে আপুনি।
1: এতিয়া শত্ৰু আহি দুশ গজ দূৰত্ব পাওঁ পাওঁ ছাৰ, এটাই মাত্ৰ প্ৰশ্ন, এই নেনো ৰবটছ

0: আৰু কি কামত আহে ছাৰ? 200 গজ।
1: ৰেডিঅ' কৰক।
2: চাৰ্লি টু আলফা, চাৰ্লি টু আলফা, চেণ্ড 500 নাও, ৰিপিট, চেণ্ড 500 নাও, অভাৰ এণ্ড আউট।
3: এই সকলোৱে তললৈ হালি দিয়া।
0: হ'ব ছাৰ। শ্ৰীকান্ত ছাৰ, শত্ৰু আহি নিচেই কাষ পাইছেহি, একো দেখোন হোৱাই নাই।
3: ৰাঘৱজী, আপুনি সুধিছিলে যে নেনো ৰবটছ আৰু কি কামত আহে বুলি।
2: এয়াই উত্তৰ অপাৰেশ্যন টি দি দল নেনো কিলাৰ্ছ, বুজি পালেনে?

0: সত্তু পলাইছে ছাৰ, চাওক চাওক কেনেকৈ পলাইছে চাওক।
1: গুড, যাবলৈ দিয়ক, কিন্তু আপোনালোকে পজিশ্যন নেৰিব। চাৰ্লি টু আলফা অপাৰেশ্যন টিডি দল ছাকচেছফুল, আই ৰিপিট ছাকচেছফুল, বেক আপ পঠিয়াওক, বেক আপ, আমি সকলো ইয়াত সুৰক্ষিত হৈ আছো। হয়, আপোনালোকে অভিনন্দন, থেংক ইউ ছাৰ, অভাৰ এণ্ড আউট।
0: আরে বাহ শ্রীকান্ত সাহাব, ও তেন্তে এ আছিল আপনার অপারেশন টিড্ডি দল? বাহ বাহ বাহ, মই তো ভাবিছিল কাকতি ফৰিঙৰ দলটো কোনো ভাল কামত নাহে, কিন্তু আপনার নেনো ৰবটছৰ সেনাই আমাৰ গুলি বাৰুদ অবিহনে যুদ্ধ জয় কৰিলে। বাহ বাহ ভাই বাহ।
1: বেকআপ আহি গৈছে, আহক আমি এতিয়া ইয়াৰ পৰা আঁতৰি যোৱাৰ সময় হৈছে, গেট ৰেডি।
0: Yes, sir.

0: মই ভিতৰলৈ আহিব পাৰোঁনে ছাৰ?
1: আৰে ৰাঘৱজী, আপুনি যে কি আৰু, সুধি আহিব লাগেনে? বস্তু বাহানি পেক কৰি লোৱা হ'ল নিশ্চয়?
0: হয় চিকান ছাৰ, গাড়ীত থৈ আহিছোঁ। পিছে আপোনাৰ বয় বস্তু?
1: তেওঁলোকে বাহিৰলৈ লৈ গৈছে, ফ্লাইটৰ সময় হৈছেতো। নমস্কাৰ মেজৰ ছফিয়া।
2: নমস্কাৰ।
1: আপুনিও তাৰমানে চণ্ডীগড়লৈ যাব?
2: হয়।
1: আৰে এয়া প্ৰফেছৰ ওম দেখোন। নমস্কাৰ ছাৰ।
3: নমস্কাৰ।
1: আমাৰ দেখা সাক্ষাৎ ডি আৰ ডি অ'ৰ এটা কাৰ্যসূচীত হৈছিল।
3: হয় হয়, আমি লগ হৈছিলোঁ। আপুনি মেজৰ
2: কৰ্ণেল কৰ্ণেল শ্ৰীকান্ত, কি খবৰ আপোনাৰ? আপোনাৰ ছাকচেছফুল অপাৰেশ্যনৰ বাবে অভিনন্দন।
1: ধন্যবাদ মেজৰ ছফিয়া। ছাৰ, এওঁ হৈছে ছুবেদাৰ মেজৰ ৰাঘৱ, আৰু ৰাঘৱজী এখেত হৈছে প্ৰফেছৰ ওম, নাগপুৰ বিশ্ববিদ্যালয়ৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ অধ্যাপক।
0: নমস্কাৰ প্ৰফেছৰ চাহাব। আৰে বাহ, আপুনিও আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সৈতে জড়িত? তেতিয়াহ'লে মোৰ এটা প্ৰশ্ন আছে আপোনালৈ। কওকচোন বাৰু, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ক্ষেত্ৰত ভাৰত আৰু বিশ্বত বৰ্তমান কি চলি আছে?
3: নিশ্চয় ৰাঘৱজী, সকলো কথাই কওঁ বাৰু। পিছে এতিয়া অলপ বহি লওঁ, ফ্লাইটৰ সময় হৈ গৈছে।
2: হয় ছাৰ।

0: প্ৰফেছৰ চাহাব কওকচোন, এনেইতো আপোনালোক তিনিওগৰাকী আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিশেষজ্ঞ, মোৰ অৱশ্যে প্ৰশ্নও বহুত আছে।
1: নিশ্চয় ৰাঘৱ, নিশ্চয়।
0: থেংক ইউ ওম। পিছে মোৰ প্ৰথম প্ৰশ্নটো কৰ্ণেল শ্ৰীকান্ত ছাৰৰ প্ৰতিহে। ছাৰ, এই নেনো ৰবটছ বা নেনো কিলাৰ্ছবিলাকে শত্ৰুপক্ষক কেনেকৈ চিনাক্ত কৰে আৰু বধ কৰে অকণমান সেই বিষয়ে কওকচোন।
2: অহো, তেন্তে কৰ্ণেল শ্ৰীকান্ত অভিযানত তাৰমানে নেনো কিলাৰ্ছৰ ব্যৱহাৰ কৰা হৈছিল? গ্ৰেট, বোধহয় আপোনাৰ নহয়, আপোনাৰ বন্ধু কৰ্ণেল।

0: যুদ্ধত প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰা হৈছিল আৰু খুবেই সফল হৈছিল।
1: সফল? আরে স্যার, এই ন্যানো রোবটবিলাকেই তো আমার জীবন বচালে।
2: ওহো, তার মানে সিরিয়াস পরিস্থিতি হৈছিল। আচ্ছা রাঘবজি, এই ন্যানো রোবটবিলাক তো কর্নেল শ্রীকান্তর প্রিয় বন্ধু কর্নেল বিনীতে নির্মাণ করেছিল, কিন্তু সর্বপ্রথমে প্রফেসর ওমর টিমেহে এই বিষয়ে গবেষণা করেছিল।
0: ঠিক কথা কৈছে মেজর সোফিয়া, এই ন্যানো রোবটবিলাক দরাসলতে একো একোটা আত্মঘাতী রোবটহে। ভয়ঙ্কর পরিস্থিতিত এইবিলাকে আমাৰ সেনাদলক ৰক্ষা কৰিবৰ নিমিত্তেই ইহঁতক নিৰ্মাণ কৰা হৈছিল, আৰু উদ্দেশ্য এইটোৱেই আছিল যাতে আমাৰ সৈনিকৰ জীৱন সংকটপূৰ্ণ নহয়। সীমান্ত আদিত পহৰা দিয়া কাৰ্যত নেনো ৰবটক কামত লগোৱা হ'ব, আৰু কোনো বিপদে দেখা দিলে সেয়া নিবাৰণ কৰিব।
3: ৰাঘৱজী, দৰাচলতে এই নেনো ৰবটবিলাকত একো একোটা হাই ৰিজলিউশ্যন কেমেৰা লগোৱা থাকে, যি সকলো তথ্য এটা কেন্দ্ৰীয় ছিষ্টেমলৈ পঠিয়াই দিয়ে, আৰু এই নেনো ৰবটৰ ভিতৰ অংশত নিজেই বিশ্লেষণ কৰিব পৰাকৈ খুবেই উত্তম ছফ্টৱেৰ লগোৱা থাকে, যি শত্ৰু আৰু মিত্ৰ চিনাক্ত কৰিবলৈ সক্ষম। তেওঁলোকৰ হৃদপিণ্ডৰ স্পন্দন মুখাবয়ৱৰ দ্বাৰা এই কাম কৰা হয়, কিন্তু আক্ৰমণৰ পূৰ্বে কেন্দ্ৰীয় প্ৰণালীৰ পৰা অহা আদেশৰ আৱশ্যকতা সংৰক্ষিত থাকে।
1: ৰ'ব ৰ'ব, এইখিনিতে মোৰ দুটা প্ৰশ্ন আছে। এইবোৰ আত্মঘাতী কেনেকৈ হয়, আৰু লগতে নেনো ৰবট বুলি ইহঁতক কিয় কোৱা হয়?
2: আচলতে ৰাঘৱজী, এই নেনো ৰবটবিলাকত খুবই সূক্ষ্ম বিস্ফোরক থাকে, যাক নিজের লক্ষ্যস্থান পোৱাৰ লগে লগে ফুটি যায়, এ নিজে সম্পূর্ণরূপে ধ্বংস হয়ে যায়, কিন্তু আমাক রক্ষা করে। মাত্র ইয়াকেই বুঝি লোক এইবিলাক উড়ন্ত গুলির দরে।
0: বাস্তবিকতে নেনো মানে খুবই সূক্ষ্ম, অর্থাৎ এক মিটারর 10^9। আপনি এনেকৈ বুঝক যে এডাল চুলিক তার থিকনেসক 80,000 ভাগ করিলে তার এটুকুরার সমপৰ্যায়ৰ হ'ব।
1: বাপৰে, ইমান সৰু, এইটোকতো চকুৰো মণিব নোৱাৰি।
0: আৰে নহয় নহয় ৰাঘৱ, নেনো বুলি আজিকালি বহুত সূক্ষ্ম বস্তুকো কোৱা হয়। যেনেকৈ এখন সৰু মটৰ গাড়ীৰ নাম নেনো দিয়া হৈছিল, পিছে এই নেনো কিলাৰ্ছৰ আকাৰ দীঘলে বহলে প্ৰায় 3 ইঞ্চিমান হ'ব। এতিয়া যিহেতু প্ৰযুক্তিবিদ্যাৰ ক্ৰমাগত বিকাশ হৈছে, বোধহয় ই আৰু সূক্ষ্ম হৈ পৰিব।
1: আচৰিত, তেন্তে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ক্ষেত্ৰত আৰু বহুত কিবা কিবি হৈ আছে।
0: হয় ৰাঘৱজী, ভাৰত চৰকাৰৰ বাণিজ্য তথা উদ্যোগ মন্ত্ৰালয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স টাস্ক ফৰ্চ, যাৰ উদ্দেশ্য আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা ভাৰতত আৰ্থিক পৰিৱৰ্তন যাতে সাধিব পৰা যায় তাক নিশ্চিত কৰা, আৰু এই ক্ষেত্ৰত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা অধিক লাভ হ'ব লঘু তথা মধ্যম উদ্যোগসমূহৰ। ইয়াৰ বাহিৰেও গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পৰা পাৰ্চনেলাইজড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰণালীৰ উন্নয়ন সাধন কৰা হৈছে।
3: এই ধৰণেৰে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়েও শিক্ষা প্ৰতিষ্ঠানসমূহৰ AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰকল্পসমূহক বিত্তীয় সাহাৰ্য প্ৰদান কৰি আহিছে। ইয়াৰ বাহিৰেও যুৱ উদ্যোগীসকলৰ বাবে টেকনলজি ইনকিউবেশ্যন এণ্ড ডেভেলপমেণ্ট অফ এণ্টাৰপ্ৰিনিয়ৰৰ আঁচনিও বলবৎ কৰা হৈছে, যাতে প্ৰযুক্তিগত নৱোন্মেষক উৎসাহিত কৰিব পৰা যায়।
1: ইমানবোৰ কাম হৈ আছে, সদস্য গমেই নাপাওঁ।
2: হয় ৰাঘৱজী, ডিজিটেল ইণ্ডিয়া আৰু মেক ইন ইণ্ডিয়াৰ অন্তৰ্গত এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ক্ষেত্ৰত কাম কৰি থকা কোম্পানীবিলাকৰ বাবে আইনত বহুখিনি শিথিলতা অনা হৈছে, যাতে এই AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ক্ষেত্ৰত দেশত ভাল কাম হয়। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, এই প্ৰযুক্তিসমূহত বৃহৎ বিত্তীয় প্ৰতিষ্ঠানসমূহে 37% বিনিয়োগ কৰিছে, আৰু সোনকালে বাকী থকাখিনি বিনিয়োগ কৰিবলৈ সাজু হৈছে।
1: আচৰিত, শ্ৰীকান্ত ছাৰ আগতে কৈছিল যে স্বাস্থ্যখণ্ড, কৃষি, খুচুৰা গ্ৰাহক ক্ষেত্ৰ, শৃংখলা, পৰিৱেশ, ৰাষ্ট্ৰীয় নিৰাপত্তা আদি ক্ষেত্ৰত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰয়োগ কৰা হৈছে আৰু আগলৈ অধিক হাৰত কৰা হ'ব। কিন্তু কি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে ভৱিষ্যতত মানুহৰ ঠাই ল'বগৈ নেকি সম্পূৰ্ণৰূপে?
0: উত্তৰ হয়ো আৰু নহয়ো। আচলতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ৰবট, স্মাৰ্ট মেচিন আদিয়ে সেয়া কামেই কৰে, যি ধৰণেৰে সেইবিলাকক নিৰ্দেশ দিয়া হয়। এতিয়া মেচিন লাৰ্ণিঙৰ দ্বাৰা যন্ত্ৰসমূহে নতুন নতুন কথা শিকি যায়, কিন্তু কোনটো টাস্ক সেইটো নিৰ্ণয় কৰিব নিৰ্দেশ দিওঁতাজনে। যেনে ধৰক, কোনো মেচিনে বস্তু উঠাব, তাক যদি সরু সরু 4 ইঞ্চির কাঠৰ টুকুৰা উঠাব

0: খাবলৈ দিয়া হয়, তেন্তে যন্ত্ৰটোৱে নিজেই সেই ধৰণেৰে নিজৰ হেঁচা শক্তিক এডজাষ্ট বা উপযোগী কৰি ল'ব। কিন্তু কাম হ'ব বস্তু উঠোৱা।
1: আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সবাতোকৈ ডাঙৰ ভূমিকা দিব্যাংগসকলৰ ক্ষেত্ৰত প্ৰযোজ্য। যেনে যিটো কৃত্ৰিম অংগ লগোৱা হয় তাত এটা ব্যৱস্থা থাকে যিটোৱে মানুহজনৰ মাংসপেশীৰ সঞ্চালন প্ৰণালীৰ সৈতে ৰজিতা খুৱাই কি কাম কৰিব লাগিব, যেনেকৈ কাঁচৰ গিলাচ এটা ধৰি ৰখা হয় তেনেকৈ সেই কৃত্ৰিম হাতখনেও আলফুলে ধৰি ৰখাটো নিৰ্ণয় কৰিব পাৰে।
2: আৰে ৱাহ, এয়াতো একেবাৰে আশ্চৰ্যজনক কথা, সঁচা সঁচি যেন লাগে।
3: আৰে ৰাঘৱজী, এতিয়া একাকিত্বৰ চিকিৎসাও এআই আধাৰিত চেটবটত থাকে, যিটোৱে আপোনাৰ প্ৰিয় ব্যক্তিগৰাকীৰ ভাৱভংগী, কথা কোৱাৰ শৈলী, উত্তৰ দিয়াৰ প্ৰণালী আদি সকলোবোৰ শিকি লয়। আৰু কেতিয়াবা যদি আপুনি ইয়াৰ পৰা নিলগত থাকে, তেন্তে ই তাৰ নিজৰ কণ্ঠত ঠিক আপোনাৰ দৰে আপোনাৰ সৈতে কথা পাতিব পাৰে। এই চেটবটে এতিয়া আৰু আপোনাক অকলশৰে থাকিবলৈ নিদিয়ে, আচলতে এইটো এটা ৰবটেই। আৰু বিদেশত একাকিত্বৰ সমস্যা অধিক, কিন্তু যিজন বৈজ্ঞানিকে ইয়াৰ বিকাশ সাধন কৰিছিল তেওঁৰ মতে চেটবটৰ সৈতে কথা পতা কাৰ্য আচৰিত যেন নালাগিব, কিন্তু অকলশৰীয়া অৱস্থাটো ভগৱানৰ সৈতেও মানুহে কথা পাতে।
2: আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে ভগৱানৰ ঠাই লৈ ল'ব, আৰে এনেতো হ'ব নোৱাৰে।
0: আৰে ৰাঘৱ, প্ৰতিটো প্ৰযুক্তিয়ে হৈছে আমাৰ সহায়ৰ নিমিত্তে, কোনোৱে কাৰো স্থান ল'ব নোৱাৰে। মাত্ৰ চেষ্টা কৰিব লাগিব যাতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক অধিকতৰভাৱে মানৱীয় প্ৰমূল্যসমূহক বুজি পোৱাকৈ তৈয়াৰ কৰিব পৰা যায়, য'ত যুক্তিযুক্ত কথা বাৰ্তা পতা আৰু উত্তৰ দিয়াৰ ক্ষমতা থাকে।
1: আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে ইমানেই উন্নতি কৰিছে যে এক্সৰে, মেডিকেল টেষ্ট ৰিপৰ্ট চাইয়েই ৰোগ নিৰ্ণয় কৰিব পৰাকৈ অধিক সক্ষম হৈ উঠিছে।
2: সঁচাকৈয়ে নে? মানে নৈতিকভাৱেও?
3: ৰাঘৱজী, এইটো কিন্তু আপুনি সল্ল নাই সঁচা কথা কৈছে দেই। দৰাচলতে সবাতোকৈ ডাঙৰ নৈতিকতাৰ ক্ষেত্ৰখনেই, আৰু এই বিষয়তেই বিশ্বই আজি গুৰুত্ব দিছে। প্ৰকৃততে যি কাৰ্যৰ বাবে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক বিকশাই তোলা হৈছে, তাতেই ই নিজেই নিজৰ উন্নয়ন কৰি যায়। এআইত, মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত, স্বজন প্ৰীতি নাথাকে, জাত পাতৰ কথা নাথাকে, বৰ্ণ বৈষম্য নাই, মাত্ৰ নিৰ্দেশিত কাম সঠিকভাৱে সম্পূৰ্ণ কৰাৰ ক্ষমতা ৰাখে।
2: তেতিয়াহ'লে ৰাজনীতিত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, প্ৰশাসনত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, শাসন ব্যৱস্থাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সবাতোকৈ ভাল ভূমিকা হ'ব শাসন ব্যৱস্থাত। কোনো ভেদভাৱ নাথাকিব, সকলোৰে বাবে ন্যায় সুনিশ্চিত কৰিব, কোনো দুৰ্নীতি নাথাকিব। মইতো ভাবোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যদি ন্যায় আধাৰিত হয় তেন্তে সকলোৱে কাম কৰিব পাৰিব আৰু দুসাজ শান্তিৰে খাব পাৰিব।
0: বাহ ৰাঘৱ, কি যে সত্য কথা কৈছে আপুনি, একেবাৰে সত্য কথা। যিকোনো প্ৰযুক্তিৰ মুখ্য উদ্দেশ্য হ'ব লাগে মানৱ কল্যাণ, আৰু যদি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক সঠিক ৰূপত ব্যৱহাৰ কৰিব পৰা যায় তেন্তে এই পৃথিৱীক স্বৰ্গ কৰি তুলিব পাৰিব।
2: হয় প্ৰফেচাৰ চাহাব, আপুনি একেবাৰে ঠিক কথা কৈছে। মই ভাবোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, স্মাৰ্ট মেচিন লাৰ্ণিং এইবিলাক খুব ভাল, কিন্তু মোৰ বোধেৰে কিজানি মানুহে নিজকে নিজৰ বিষয়ে বুজি লোৱাৰ এয়া সঠিক সময়। সকলো কথা শুনি উঠি মোৰ এনে আশা জাগিছে, এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰণালী মানৱ জাতিৰ দুৰ্বলতাৰ পৰা মুক্ত হ'ব আৰু সকলোৱে সমন্বিতে আগবাঢ়ি যাবলৈ সক্ষম হ'বগৈ পাৰিব।
1: খুব ভাল কথা কৈছে ৰাঘৱজী। মানৱৰ দুৰ্বলতাসমূহ দূৰ কৰিবলৈ প্ৰযুক্তিবিদ্যা বিকশিত হৈছে, কিন্তু এইবাৰ দীঘল জাপ মাৰিব লাগিব।
3: ছফিয়াজী, এই জাপ সিহঁতে মাৰিবই, আৰু কিজানি সপোনৰ জগতখনো নিৰ্মাণ কৰি তুলিব। কিছুমান সৰু সৰু প্ৰচেষ্টাৰে এই পৰ্যায়ৰ পাইছেহি, আৰু এনেকৈ আগুৱাই যাব।
0: ঠিকেই কৈছে শ্ৰীকান্ত, মই ভাবিছিলোঁ যে প্ৰযুক্তিবিদ্যাৰ এই ৰূপ চাগে মোৰ জীৱনকালত দেখিবলৈ নাপাম, কিন্তু এতিয়া সকলোবোৰ সন্মুখলৈ আহিছে, কিয়নো প্ৰযুক্তি, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এটা বৰ ডাঙৰ প্ৰতিজ্ঞা, আৰু এতিয়া এই প্ৰতিজ্ঞা ফলৱতী হোৱাৰ পথ যেন মই দেখা পাইছোঁ।
2: এতিয়াৰে পৰা মই সকলো কথাই সঠিকভাৱে নিজৰ ফোনৰ মেমৰিত ৰাখি থ'ম আৰু সকলো সত্য ব্যক্ত কৰিম।
1: কিহৰ বাবে ৰাঘৱজী?
2: আৰে মেজৰ ছফিয়াজী, আৰ্টিফিচিয়েল নিউৰেল নেটৱৰ্ক, যাক চমুকৈ ANN বুলি কোৱা হয়, যি তৈয়াৰ হৈ আছে, সেয়াতো মোৰ নিজৰ মগজুৰ ভিত্তিত আধাৰিত হ'ব। কাইলৈ যদি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ শাসন আহি পৰে, তেতিয়াহ'লে মই বিচাৰিম যাতে সত্য আৰু ন্যায়প্ৰিয় শাসনকৰ্তা হয়। এতিয়া প্ৰত্যেকেই কুস্বভাৱ, কুপ্ৰবৃত্তিৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে ভৱিষ্যতে আমি ধূৰ্ত ৰজাহে পামগৈ।
0: দেখা গ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে

ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ সপ্তম খণ্ডটি শুনিলে। আজিৰ খণ্ডত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে মৃদুল হাজৰিকা, ঋতুপৰ্ণ দাস, চন্দ্ৰিমা শৰ্মা আৰু ইন্দ্ৰজিৎ দাসে। প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। প্ৰযোজনা সহযোগী প্ৰিয়াক্ষী বৰুৱা গোস্বামী। এতিয়া শুনক আজিৰ খণ্ডৰ প্ৰশ্ন। আজিৰ খণ্ডৰ প্ৰথম প্ৰশ্ন, যুদ্ধক্ষেত্ৰত ব্যৱহাৰ হোৱা অতি ক্ষুদ্ৰ ৰবটবিধৰ নাম কি? প্ৰশ্নটি পুনৰ কৈছো, যুদ্ধক্ষেত্ৰত ব্যৱহাৰ হোৱা অতি ক্ষুদ্ৰ ৰবটবিধৰ নাম কি? আজিৰ দ্বিতীয় প্ৰশ্ন, মানুহৰ একাকিত্ব দূৰ কৰাত সহায় কৰা, নিজৰ আপোনজনৰ দৰে কথা পাতিব পৰা ৰবটবিধৰ নাম কি? প্ৰশ্নটি পুনৰ কৈছো, মানুহৰ একাকিত্ব দূৰ কৰাত সহায় কৰা, নিজৰ আপোনজনৰ দৰে কথা পাতিব পৰা ৰবটবিধৰ নাম কি? এই প্ৰশ্ন দুটিৰ শুদ্ধ উত্তৰ ইমেইল যোগে প্ৰেৰণ কৰক এই ঠিকনালৈ gsass@gmail.com। ঠিকনাটি পুনৰ কৈছো, gsass@gmail.com। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেদিনৰ একে সময়তে।

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 স্কুল বেগৰ বোজা শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9:40

তিনি পাঁচ চাৰি শূন্য পাঁচ দুই দুই তিনি আৰু শূন্য তিনি ছয় এক দুই ছয় ছয় এক আঠ সাত ছয় এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগধৰিব জিন্তিৰাণী ডেকাই।

কাশমানী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দন ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাজ্যৰ 15খন চিকিৎসা মহাবিদ্যালয়ত MBBS পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমোদন, ৰাজ্যত গাখীৰৰ উৎপাদন 54.65% বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ জৰিয়তে মুনাফা লাভৰ চেষ্টা চলোৱা ব্যৱসায়ীসকলক মন্ত্ৰী কৌশিক ৰায়ৰ সকিয়নি আৰু PV সিন্ধুৰ জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্যৰ 15খন চিকিৎসা মহাবিদ্যালয়ত MBBS পাঠ্যক্ৰমত 2026-27 শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন জনাইছে। আয়োগৰ নেশ্যনেল এছেছমেণ্ট এণ্ড ৰেটিং বৰ্ডে চিকিৎসা মহাবিদ্যালয়সমূহৰ মুঠ 1,875খন আসনত নামভৰ্তিৰ বাবে জাননী জাৰি কৰিছে। জাননীত কোৱা হৈছে যে 2026-27 শিক্ষাবৰ্ষৰ বাবে ৰাজ্যত MBBSৰ আসনৰ সংখ্যা বৃদ্ধি কৰা হোৱা নাই। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ তথ্য অনুসৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 250খনকৈ আসনত নামভৰ্তিৰ অনুমোদন জনোৱা হৈছে। শিলচৰ চিকিৎসা মহাবিদ্যালয়ত 150খন আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয়, বৰপেটা চিকিৎসা মহাবিদ্যালয়ত 125খনকৈ আসনত নামভৰ্তিৰ অনুমোদন জনোৱা হৈছে। একেদৰে ধুবুৰী, ডিফু, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, নলবাৰী, তিনিচুকীয়া আৰু প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিখনতে 100খনকৈ আসনত নামভৰ্তি কৰোৱা হ'ব। চিকিৎসা মহাবিদ্যালয়লৈ পৰিৱৰ্তন কৰা গুৱাহাটীৰ বেলতলাৰ ESIC চিকিৎসা মহাবিদ্যালয়ত 50খন আসনত নামভৰ্তিত আয়োগে অনুমোদন দিছে। আয়োগে উল্লেখ কৰা অনুসৰি নামভৰ্তি কৰিবলগীয়া আসনৰ সংখ্যা প্ৰয়োজন সাপেক্ষে সালসলনি কৰা হ'ব পাৰে। ৰাজ্যত প্ৰতি লিটাৰত 5 টকা ৰাজসাহাৰ্য প্ৰদান ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পাছৰে পৰা গাখীৰৰ উৎপাদন 54.65% আৰু দুগ্ধ উৎপাদন সমবায় সমিতিসমূহৰ সদস্যৰ সংখ্যা 36.77% বৃদ্ধি হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত ৰাজসাহাৰ্য প্ৰদান ব্যৱস্থাই খণ্ডটো শক্তিশালী কৰি তোলাত সহায় কৰিছে আৰু সমবায় সমিতিসমূহত কৃষকৰ অংশগ্ৰহণ বৃদ্ধি হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজসাহাৰ্য ব্যৱস্থাই দুগ্ধ উৎপাদকসকলক সমবায় সমিতিৰ সদস্য পদ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে আৰু ইয়াৰ ফলস্বৰূপে ৰাজ্যত গাখীৰৰ উৎপাদন বৃদ্ধি হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ জৰিয়তে মুনাফা লাভৰ চেষ্টা চলোৱা ব্যৱসায়ীসকলক সকীয়াই দিছে। শিলচৰত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিখন জিলাত কাৰ্যবাহিনীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য পৰীক্ষা কৰিব। তেওঁ কয় যে মূল্যবৃদ্ধিৰ বিষয়টোক লৈ যিধৰণে চৰ্চা চলিছে বজাৰত তেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা সামগ্ৰীৰ মূল্য তালিকা ভিত্তিহীন বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীৰায়ে কয় যে বাৰিষাৰ সময়ছোৱাত কোনো জিলাতে যাতে অবৈধভাৱে ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে ব্যৱসায়ীসকলক নিয়ম অনুসৰি সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰতিখন জিলাত থকা কাৰ্যবাহিনীক বজাৰসমূহত ঘূৰি প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি হৈছে নেকি তাৰ পৰীক্ষা কৰিবলৈ আৰু অবৈধভাৱে কোনো ব্যৱসায়ীয়ে মূল্য বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন T2 টাৰ্মিনেলৰ পৰা 20 জুলাইৰ মাজনিশা ইণ্ডিগ'ৰ সকলো বিমান পৰিচালনা আৰম্ভ হ'ব। বিমানবন্দৰ কৰ্তৃপক্ষই এই কথা ঘোষণা কৰি কয় যে এই নতুন ব্যৱস্থাই যাত্ৰীসকলক আধুনিক আৰু উচ্চমানৰ ভ্ৰমণৰ অভিজ্ঞতা দিব। এই নতুন টাৰ্মিনেলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ কাৰ্যক্ষমতাও বৃদ্ধি হ'ব। ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলনেৰে এই নতুন টাৰ্মিনেলটোৰ নিৰ্মাণত বাঁহ ব্যৱহাৰ কৰা হৈছে। নতুন টাৰ্মিনেলটোৰ আন্তঃগাঁথনি সম্পূৰ্ণ আধুনিক আৰু পৰিৱেশ অনুকূল বুলি প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক 20 জুলাইৰ পৰা চেক ইন, নিৰাপত্তা পৰীক্ষা আৰু বৰ্ডিঙৰ বাবে পোনে পোনে নতুন টাৰ্মিনেলটোলৈ যাবলৈ অনুৰোধ জনোৱা হৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম আৰক্ষীয়ে আধাৰৰ অধীনত অফলাইন ভেৰিফিকেশ্যন চিকিং এনটিটি OVSE হিচাপে পঞ্জীয়ন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে স্বীকৃতি লাভ কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে এতিয়া আৰক্ষীৰ তহলদাৰীৰ দলে চালক বা কোনো ব্যক্তিৰ আধাৰ কাৰ্ড পৰিচয় পত্ৰত থকা QR কোড স্কেন কৰি তৎক্ষণাত প্ৰমাণ পত্ৰ পৰীক্ষা কৰিব পাৰিব। এই পৰীক্ষাৰ বাবে ইণ্টাৰনেটৰ স্পীডৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন নাথাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। আধাৰ QR কোডৰ জাল কৰিব নোৱাৰা ডিজিটেল চিল থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অপৰাধী বা অনুপ্ৰৱেশকাৰীয়ে এতিয়াৰে পৰা ভুৱা বা ফটোকপি কৰা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আৰক্ষীক বিপথে পৰিচালিত কৰাটো কঠিন হৈ পৰিব। ইয়াৰ উপৰি ভাৰাতীয়াৰ পৰীক্ষণ, পাছপৰ্ট আৰু অস্ত্ৰ অনুজ্ঞাপত্ৰ পৰীক্ষণকে ধৰি দৈনন্দিন আৰু

আৰক্ষী সেৱাসমূহ দ্ৰুত আৰু সহজ হৈ পৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে এই ব্যৱস্থাৰ দ্বাৰা অসম আৰক্ষীয়ে পানী নসৰকা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা আৰু অপৰাধী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এখোজ আগুৱাই গ'ল। ডিব্ৰুগড়ৰ টিংখং আৰক্ষীয়ে নাহৰকটীয়াত অভিযান চলাই 1 কিলো 35 গ্ৰাম হেৰইন, নগদ 14,06,000 টকা আৰু দুখন গাড়ী জব্দ কৰিছে। ঘটনা সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 স্কুল বেগৰ বোজা, শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়গতিত লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435405223 আৰু 03612661876 এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানৰ আগ ধৰিব জিন্ত্ৰিয়ানী ডেকাই। পি ভি সিন্ধুৱে টকিঅ'ত অনুষ্ঠিত জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অলিম্পিকত দেশৰ হকে দুটাকৈ পদক জয় কৰা খেলুৱৈগৰাকীয়ে আজি পুৱা অনুষ্ঠিত ছেমি ফাইনেলৰ প্ৰথম গেমত বিশ্বৰ 4 নম্বৰ স্থানৰ খেলুৱৈ চীনৰ চেন ইউ ফেইক 21-19 ফলাফলত পৰাভূত কৰে আৰু দ্বিতীয় গেমত 15-10 পইণ্টত আগবাঢ়ি থকাৰ সময়তে প্ৰতিদ্বন্দ্বী খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ পৰা অব্যাহতি লয়। জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত পি ভি সিন্ধুক বিশ্বৰ 9 নম্বৰ স্থানৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। 31 বছৰীয়া খেলুৱৈগৰাকীয়ে চলিত বৰ্ষত বিশ্বৰ 18 নম্বৰ স্থানৰ পৰা অভিযান আৰম্ভ কৰিছিল। সিন্ধু কাইলৈ ফাইনেলত জাপানৰ আকানে য়ামাগুচিৰ সন্মুখীন হ'ব। ফ্ৰান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:00 বজাত আৰম্ভ হ'ব। বিশ্বকাপত 1936 চনৰ পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। অকল 1950 চনৰ প্ৰতিযোগিতাৰ এই খেল অনুষ্ঠিত কৰা হোৱা নাছিল। ইপিনে কাইলৈ নিশা নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। সদৌ অসম ফুটবল সন্থাৰ এফ মণ্ডলৰ 17 বছৰ অনূৰ্ধ লীগ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আজি লখিমপুৰ আৰু ধেমাজিৰ মাজত অনুষ্ঠিত হ'ব। লখিমপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু বিহপুৰীয়া ক্ৰীড়া সন্থাৰ সহযোগত এই প্ৰতিযোগিতাখন বিহপুৰীয়াত 12 জুলাইৰ পৰা অনুষ্ঠিত হৈছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰে বুলি মন্তব্য কৰিছে। কালি নতুন দিল্লীত আয়োজিত সৰ্বভাৰতীয় সাংবাদিক সন্মিলনত মুখ্য অতিথি হিচাপে ভাগ লৈ তেওঁ কয় যে আয়োগৰ অধীনত দেশৰ সকলো নিৰ্বাচন মুক্ত আৰু নিকা ব্যৱস্থাৰে পৰিচালিত কৰা হয়। সেয়ে নিৰ্বাচন আয়োগক লৈ ভুল ব্যাখ্যা কৰিলে গণতন্ত্ৰত প্ৰভাৱ পৰাৰ আশংকা থাকে। এইবাৰ দেশত 76% ভোটাৰে ভোটদান কৰাৰ কথা উল্লেখ কৰি তেওঁ অসমত ভোটদানৰ হাৰ 86% হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। অনুষ্ঠানত দেশৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শতাধিক সাংবাদিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত নিৰ্বাচন আয়োগৰ তথ্য প্ৰযুক্তি শাখাৰ সঞ্চালক প্ৰধান ডঃ সীমা খান্নাই ভুৱা আৰু বিভ্ৰান্তিকৰ প্ৰচাৰৰ পৰা ভোটাৰসকলক সুৰক্ষিত কৰিবলৈ নিৰ্বাচন আয়োগে অত্যাধুনিক তথ্য প্ৰযুক্তি সঁজুলি ECINET নামৰ মোবাইল এপ্লিকেশ্যনটো প্ৰস্তুত কৰি উলিয়াইছে আৰু 11 কোটিৰো অধিক ভোটাৰে ইয়াক ব্যৱহাৰ কৰিছে বুলি প্ৰকাশ কৰে। অনুষ্ঠানত নিৰ্বাচন আয়োগৰ মিডিয়া শাখাৰ সঞ্চালক প্ৰধান আশীষ গোৱেল, ভোটাৰ তালিকা আৰু ভোটগণনা শাখাৰ সঞ্চালক প্ৰধান অপূৰ্ব কুমাৰ সিঙেও ভাষণ দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ 15খন চিকিৎসা মহাবিদ্যালয়ত MBBS পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমোদন। ৰাজ্যত গাখীৰৰ উৎপাদন 54.65% বৃদ্ধি। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ জৰিয়তে মুনাফা লাভৰ চেষ্টা চলোৱা ব্যৱসায়ীসকলক মন্ত্ৰী কৌশিক ৰায়ৰ সকিয়নী আৰু পি ভি সিন্ধুৰ জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

0: যুববাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। যোৱা বৃহস্পতিবাৰে আমি হেল্ল যুববাণী অনুষ্ঠানটিত প্ৰচাৰ কৰিছিলো বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত অনিতা শৰ্মাৰ সৈতে এটি পোনপটীয়া কথোপকথন। তেখেতৰ সৈতে কথা পাতিছিল ভাস্কৰ শইকীয়াই। আজিৰ অনুষ্ঠানত আমি আপোনালোকলৈ আগবঢ়াইছো সেই অনুষ্ঠানটি সম্পাদিত ৰূপত।
1: প্ৰিয় শ্ৰোতা, আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ মই ভাস্কৰে সকলোকে আন্তৰিক আদৰণি জনাইছো। আজি আমাৰ সৈতে এগৰাকী অতিথি উপস্থিত আছে, যিগৰাকী অতিথি সত্ৰীয়া নৃত্যৰ সৈতে খুব নিবিড়ভাৱে জড়িত। আজিৰ অতিথিগৰাকী হৈছে সংগীত নাটক একাডেমী বঁটাপ্ৰাপক নৃত্যশিল্পী। আজিৰ অতিথিগৰাকীক আমি আপোনালোকৰ সৈতে পৰিচয় কৰাই দিম এই অনুষ্ঠানটিৰ জৰিয়তে। এই অনুষ্ঠানটিৰ জৰিয়তে আজি অতিথিগৰাকীৰ যি দক্ষতা, সেই দক্ষতাৰ বিষয়ে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেখেতৰ বিষয়ে আমি কথা পাতিম, তেখেতৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতা এই অনুষ্ঠানটিৰ জৰিয়তে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কেনেকৈ তেওঁ কিছু প্ৰত্যাহ্বান, কিছু প্ৰতিকূলতাৰ মাজেৰে আজিৰ এই ঠাইত আহি তেওঁ উপনীত হৈছেহি, কেনেকৈ অসমৰ কলা সংস্কৃতিক তেওঁ বিদেশত প্ৰতিষ্ঠা কৰিলে, কেনেকৈ সুদীৰ্ঘ বছৰ ধৰি, বহু দশক ধৰি তেওঁ এই শিল্পটোৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে।
2: ৰজুতা, এতিয়া সময় হৈছে আজিৰ অতিথিগৰাকীৰ সৈতে আপোনালোকক চিনাকি কৰাই দিয়াৰ। মই চিনাকি কৰাই দিয়াৰ আগতে আপোনালোকক উল্লেখ কৰিব বিচাৰিছো, আৰু এটা বছৰ পাৰ হোৱাৰ পাছতেই তেওঁ নৃত্যৰ সৈতে জড়িত হোৱাৰ 50টা বছৰ সম্পূৰ্ণ হ'ব। এই সুদীৰ্ঘ, মই 50 বছৰ বুলিয়ে ধৰি লৈছো, এই সুদীৰ্ঘ 50টা বছৰ বা 49টা বছৰ এটা শিল্পক তেওঁ কিমান পৰ্যায়লৈকে অৰ্জন কৰিছে, এটা শিল্পক তেওঁ কিমান পৰ্যায়লৈকে চৰ্চা কৰিছে, কিমান পৰ্যায়লৈকে সেই যিখিনি সৃষ্টিশীলতা, সেই সৃষ্টিশীলতাখিনি তেওঁ হৃদয়ংগম কৰিছে, সেয়া হয়তো আপুনি মই নেদেখিলে বা নুশুনিলে বা নাপাতিলে সেই কথাখিনি অনুধাৱন কৰিব নোৱাৰিম। তেওঁ এগৰাকী নৃত্য প্ৰতিয়সী, কেৱল অসমৰ প্ৰেক্ষাপততেই নহয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপথত বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শনৰ জৰিয়তে অসমৰ সত্ৰীয়া নৃত্যৰ যিটো প্ৰতিষ্ঠা, সেই প্ৰতিষ্ঠা কৰাত তেওঁ যথেষ্ট পৰিমাণে অৰিহণা আছে। অসমৰ এই যি পুৰাতন নৃত্যশিল্প, সেই নৃত্যশিল্পক তেওঁ বিভিন্ন প্ৰান্তলৈ লৈ গৈছে, বিভিন্ন স্থানত সেইসমূহ অতি দক্ষতাৰে তেওঁ প্ৰদৰ্শন কৰিছে, তাৰ সমান্তৰালভাৱে সেইসমূহ বিলাই দিয়াৰ অহৰহ প্ৰচেষ্টা এটা তেওঁ এতিয়াও চলাই গৈছে। নিশ্চয়কৈ আপোনালোকে অনুধাৱন কৰিব পাৰিছে আজি আমাৰ সৈতে কোন উপস্থিত আছে। মই পুনৰবাৰ আপোনালোকক ক'ব বিচাৰিছো, বিশিষ্ট নৃত্যশিল্পী, সংগীত নাটক একাডেমী বঁটাপ্ৰাপক, এয়া আমাৰ সৈতে আজি উপস্থিত আছে অনিতা শৰ্মা বাইদেউ। বাইদেউ, আন্তৰিক আদৰণি জনাইছো অনুষ্ঠানৰ মাজলৈ।
3: ধন্যবাদ, ধন্যবাদ।
2: প্ৰথমে কওক, আজি আকাশবাণী গুৱাহাটীত উপস্থিত হয় কেনেকুৱা লাগিছে?
3: আকাশবাণীত আহি আচলতে সদায় খুব ভাল লাগে, আৰু সকলোৰে কাৰণে বৰ এটা প্ৰিয় অনুষ্ঠান। একেবাৰে সৰুৰ পৰা আমি য'ত আহি আছো, আজি পুনৰবাৰ নৃত্যৰ যোগেদি মই ইয়াত আহিবলৈ পাইছো, সঁচাকৈ খুব ভাল লাগিছে।
2: প্ৰথমতেতো আপোনাক অভিনন্দন জনাইছো, এইটো কাৰণে অভিনন্দন জনাইছো, আৰু এটা বছৰৰ পাছত আপোনাৰ এই শিল্পটোৰ সৈতে জড়িত হোৱাৰ 50টা বছৰ সম্পূৰ্ণ হ'ব। ই কেৱল আপোনাৰ বাবে ভাল খবৰ নহয়, ই হৈছে সত্ৰীয়া নৃত্যৰ বাবে ভাল খবৰ, ই হৈছে গুৰুজনাৰ সৃষ্টি যিসকলে চৰ্চা কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ। গতিকে আপোনাক অভিনন্দন জনাইছো।
3: ভগৱানৰ আশীৰ্বাদ বুলি মই ভাবো, লগতে মোৰ দেউতা মাৰ আশীৰ্বাদত মই ভৰি দিম 50টা বছৰত মোৰ নৃত্যৰ জগতৰ। গতিকে এনেদৰে চলি আছে, ভাবিছো আৰু যিমান দিনলে পাৰো ভগৱানে আশীৰ্বাদ কৰিলে কৰি যাম নিজৰ কাম।
2: নিশ্চয়কৈ। এতিয়া কথাটো হল যে 49টা বছৰ আপুনি অহৰহ এই শিল্পটোৰ সৈতে জড়িত হৈ আছে বা ইয়াক চৰ্চা কৰিছে, আপুনি বিভিন্ন প্ৰান্তত গৈ সেইসমূহ বিলাই দিয়া আৰু চেষ্টা বৰ্তমানেও চলি আছে। এতিয়া আমি জানিব লাগিব সেই যাত্ৰাটোৰ কথা, কেনেকৈ আৰম্ভ হৈছিলে, কেনেকৈ আজিৰ এই অনিতা শৰ্মাগৰাকীক আমাৰ কাষত আমি এনেধৰণে পাইছোঁ, এই গোটেই যাত্ৰাটোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
3: তাকে, যাত্ৰা বুলি ক'লে আচলতে বিৰাট নষ্টালজিক হৈ যাওঁ যে এটা নৃত্যৰ যাত্ৰা ইমান বছৰে, মই নিজে আচৰিত লাগে, সপোন সপোন লাগে কিদৰে মোৰ হৈ আছে যাত্ৰা অবিৰতভাৱে। এইখিনিতে কওঁ যে মই 7 বছৰ বয়সত মই নৃত্যৰ শিক্ষা আৰম্ভ কৰিছিলোঁ, আৰু আচলতে তেতিয়া নৃত্য শিক্ষাৰ নৃত্যৰ যিখন মানে পৰিৱেশ, মই গুৱাহাটীতে ডাঙৰ দীঘল হোৱা, গুৱাহাটীতে কওঁ, গুৱাহাটীতে আছে যদিও ইমান

এনেকুৱা ধৰণৰ নাছিলে যে আমি এইটো প্ৰফেশ্যন হিচাপে ল'ম বা নৃত্যটো কিদৰে আগবঢ়াই লৈ যাম, সেনেকুৱা ধৰণৰ খুব এটা আমাৰ চকুৰ আগত ইমান ধৰণৰকে আমাৰ নাছিলে। তথাপি মোৰ যিহেতু ঘৰখনত এটা সাংগীতিক পৰিৱেশ আছে, মোৰ বাইদেউ নৃত্য শিকিছিলে, গতিকে মোৰ মায়ে সংগীত সত্ৰ প্ৰয়াত গুৰু ৰখেশ্বৰ শইকীয়া বৰবায়নৰ যিখন অনুষ্ঠান, তেতিয়া মই একেবাৰে সৰু তৃতীয় শ্ৰেণী বা দ্বিতীয় শ্ৰেণী হ'ম চাগে, গতিকে মই তাতে মোক মায়ে নাম লগাই দিলে সত্ৰীয়া নৃত্যত। আৰু তেনেকে সত্ৰীয় নৃত্য শিকিবলৈ লৈছিলোঁ একেবাৰে সৰু, যাওঁ আৰু শিকো সিমান মনত নাই, মানে ৰখেশ্বৰ শইকীয়া ছাৰৰ লগত মোৰ স্মৃতি বুলি ক'বলৈ খুব এটা মনত নাই। ঠিক তাৰপিছতে মই যেতিয়া ক্লাছ ফাইভ পালোঁ, পঞ্চম শ্ৰেণী পালোঁ, তেতিয়ালৈকে মই ছাৰৰ ওচৰতে শিকি আছোঁ, এটা দুটা পৰীক্ষাও দিছোঁ। তাৰপিছতে গুৰু গৰিমা হাজৰিকা, মই আচলতে টি চি স্কুলত পঢ়িছিলোঁ পঞ্চম শ্ৰেণীৰ পৰা, তাতে মোৰ বান্ধৱী সকলোৱে জানে ইনু বৰুৱা, ইনু বৰুৱাই মোক ক'লে যে এনেকৈ ঐক্যতানৰ পৰা এখন নৃত্য নাটিকা হ'ব পঞ্চতন্ত্ৰ, আৰু তাত মানে বহুত ল'ৰা ছোৱালী বিচাৰি আছে, সৰু সৰু ল'ৰা ছোৱালী মানে পখিলা সহা এনেকুৱা ধৰণৰ পঞ্চতন্ত্ৰ যিটো ষ্টৰী, সেনেকৈ মই ক'লোঁ ঠিক আছে কৰিবি কৰিবা নেকি, আমি জাষ্ট লগ পাইছোঁ গৈ পেলাই টি চি স্কুলত। তাৰপিছত মই মাক সুধিলোঁ, আহি মায়ে কৈছে কৰিম, আমি যিহেতু গান্ধী বস্তিত আছিলোঁ, ঐক্যতানখন ওচৰতে আছিলে পোফৰণীয়া, তেতিয়া পবিত্ৰ ডেকা আছিলে, তাৰপিছত কৰিম বুলি ক'লোঁ। কৰিম বুলি কওঁতে ইনুৱে লৈ গ'ল ঐক্যতানলৈ। তেতিয়া ঐক্যতানত বিভিন্নজন গুণী জ্ঞানী শিল্পীৰ সদায় সমাহাৰ হৈছিলে, আমি তেওঁলোকক লগ পোৱাৰ ভাগ্যও হৈছিলে, কিন্তু তেতিয়া হয়তো নাজানিছিলোঁ তেওঁলোক কিমান কি, কিন্তু মানে আমাক খুব মৰম কৰিছিলে। তেনেকে আমি লগ পাওঁ, মই লগ পাওঁ শ্ৰীমতী গুৰু গৰিমা হাজৰিকাক, তেখেত আজি আমাৰ মাজত নাই, তেখেতো সংগীত নাটক একাডেমি বঁটা প্ৰাপক, গৰিমা হাজৰিকাক লগ পাইছিলোঁ। তেতিয়া মানে মই আমি আণ্টি বুলি মাতিছিলোঁ সেইখিনি সময়ত, তো নৃত্য নাটিকাৰ আমাৰ আখৰা আৰম্ভ হ'ল। খুব ভাল লাগে, এগাহ ল'ৰা ছোৱালী, মই পখিলা আৰু সহা হৈছিলোঁ, তেনেকে ইনো পখিলা সহা, বেলেগ বেলেগ ধৰণৰ, আমাতকৈ অকণমান ডাঙৰবোৰ মেইন কেৰেক্টাৰত আছিলে, আমি সৰু সৰুকে গ্ৰুপ নাচিছিলোঁ। ঠিক তেনেকে গৰিমা বাইদেউ খুব পাৰফেকশ্যনিষ্ট আছিলে, তেওঁ মানে প্ৰতিটো বস্তু একদম শৃংখলাবদ্ধটো খুব মেইনটেইন কৰিছিলে, লগতে পাৰফেক্ট, সৰুৱে হওক ডাঙৰে হওক যিমান পাৰে তেওঁ সুন্দৰকৈ কৰিবলৈ চেষ্টা কৰে। গতিকে আমাৰ গোটেই পঞ্চতন্ত্ৰখন এবছৰ ৰিহাৰ্চেল হৈছিলে, কাৰণ তেওঁ তাতে সকলোবোৰ যাতে ডান্সাৰ আছিলে এনেকুৱা কথা নহয়, কাৰণ আমিওতো শিকিছিলোঁ হে, গতিকে সৰু সৰু ল'ৰা ছোৱালীক তেওঁ পুনাই যতনাই ল'বৰ কাৰণে এবছৰ সময় লৈছিলে। আৰু সেই এবছৰত আচলতে মই গৰিমা আণ্টি বুলি কৈছিলোঁ, আণ্টিৰ লগত নাচিকি ইমান ভাল লাগিলে, মই মানে ভাবিলোঁ যে মই আণ্টিৰ ওচৰতে নাচিকিম। তেতিয়া নাজানো যে সত্ৰীয়া শিকি আছিলোঁ, সত্ৰীয়াটো এৰি দিব লাগে, সেইবিলাক বুজি নাপাওঁ, আণ্টিক ভাল লাগিছে। আৰু তেতিয়া গৰিমা বাইদেউৱে স্কুল খোলা নাছিলে, আমি 79ত প্ৰথম ষ্টেজ কৰিছোঁ পঞ্চতন্ত্ৰ, তাৰপিছত 82ত গৰিমা বাইদেৱে মিতালী কলা কেন্দ্ৰ স্থাপন কৰে। স্থাপন কৰোঁতে ঘৰত একদম হাহাকাৰ লাগিলে যে মা, মই এতিয়া মিতালী সংঘত মানে গৰিমা বাইদেউৰ ওচৰত নাচিকিম, উৰিষ্যা নৃত্য, মই নিজে বুজি নাপাওঁ উৰিষ্যা নৃত্য কি, মানে কিনো তাৰ পাৰ্থক্য, মোৰ ওচৰতে আমি আণ্টিক ভাল লাগে। এনেকে গৈ পেলাই মায়ে প্ৰথমতে অকণ আপত্তি কৰিছিলে যে সত্ৰীয়াটো পটককে এৰি দিয়াৰ কথা, মোৰ বান্ধৱীসকলেও শিকিবলৈ ল'লে গৰিমা বাইদেউৰ ওচৰত, তেনেকে মই গৰিমা বাইদেউৰ ওচৰত শিকিলোঁ, নাচ শিকিবলৈ গ'লোঁ, উৰিষ্যা শিকিলোঁ, উৰিষ্যা শিকি পেলাই মঞ্চ প্ৰৱেশ কৰিলোঁ 91ত, আৰু গৰিমা বাইদেউৰ লগত থাকোঁতে কিন্তু আমাৰ সত্ৰীয় নৃত্যটোৰ অলপ অলপকে হ'লেও আমাৰ এটা প্ৰেক্টিচত আছিলোঁ, যিহেতু সত্ৰীয়া নৃত্যশিল্পী তেওঁ নিজেও আছিলে গৰিমা বাইদেউ, গতিকে তেওঁ কোৰ্চ হিচাপে নহ'লেও আমাক কিছু কিছু সংখ্যক জ্ঞান দি আছিলে, গতিকে সত্ৰীয়া নৃত্যৰ পৰা মই একেবাৰে বিচ্ছিন্ন হৈ যোৱা নাই, একেবাৰে হৈ যোৱা নাই। আৰু মাজে মাজে তেখেতে আমাৰ মিতালী কলা কেন্দ্ৰত ঘনকান্ত বৰা বৰবায়ন তেখেতকো লৈ আনিছিলে, গতিকে তেখেতৰ পৰা আমি একো একোটা শিকিবলৈ সুযোগ পাইছিলোঁ। ঠিক তেনেকে থকাৰ পিছত মোৰ 91ত মোৰ বিয়া হয়, তাৰ মাজত মোৰ পঢ়া শুনা চলি আছে, টি চি পৰা পাছ কৰি মই সন্দিকৈ মহাবিদ্যালয়ত এডমিশ্যন লৈ তাৰ পৰা গ্ৰেজুৱেশ্যন কৰি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পিছত মই মাষ্টাৰ ডিগ্ৰী কৰোঁ। তাৰপিছত বিয়াৰ পিছতহে মই একচুৱেলি গুৰু কেলুচৰণ মহাপাত্ৰ পদ্মবিভূষণ, তেখেত এবাৰ গুৱাহাটীত আহিছিলে স্পিক মেকৰ এটা নিমন্ত্ৰণ ক্ৰমে, তেখেতক লগ পাই পেলাই ভাবিলোঁ মই মানে উৰিষ্যা শিকিবলৈ যাওঁ, কাৰণ তেখেতকতো আমি জানো যে ফাদাৰ অফ ওডিচি, ওডিচী নৃত্যৰ পিতামহ, কিন্তু তেতিয়া আচলতে এটা সপোন আছিলে তেওঁৰ ওচৰত শিকাৰ, কিন্তু আমি ভাবিছিলোঁ তেখেতক লগনো কেনেকৈ পাম, তেতিয়া আজিৰ দিনৰ নিচিনা তেতিয়া নাছিলে, মানে ভাবিছিলোঁ যে তেওঁলোকক চুবলৈ মানে বহুত আমাৰ ইমান ইজি নহয়, কিন্তু তেওঁ যেতিয়া আহিলে গুৱাহাটীত স্পিক মেকৰ

0: প্রেমত, তেতিয়া আচলতে তেখেতক মোৰ স্বামীয়ে লগ ধৰিলে, ক'লে গোটেই কথাখিনি যে মই এনেকৈ শিকিবলৈ খুজিছোঁ, তেতিয়া তেখেতে মোক লৈ যাবলৈ দিলে। তেনেকৈ তেওঁৰ ওচৰত, তেওঁৰ সান্নিধ্যত আহিলোঁ। অহাৰ পিছত তেখেতে ক'লে যে নৰ্থ ইষ্টৰ পৰা মানে উৰিষ্যি নৃত্য শিকা গুৰুজীৰ ওচৰত গৈ মই প্ৰথম আছিলোঁ। সেইকাৰণে তেখেতে মোক ক'লে যে তুমি এখন ডান্সৰ স্কুল স্থাপন কৰা, তাত মানে মোৰ উৰিষ্যি নৃত্যৰ প্ৰশিক্ষণ দিবা আৰু লগতে ময়ো আহি মাজে মাজে প্ৰশিক্ষণ দিম আৰু লগতে মোৰ পুত্ৰও যাব। সেনেকে মোৰ স্কুলখন আৰম্ভ হ'ল 1995ত, অভিনয়া ডান্স একাডেমী, এতিয়া অভিনয় ছচাইটি হিচাপে আমি তাৰ কাম কৰি আছো। আৰু তেনেকে মোৰ ৰিচেনিটো আৰম্ভ হ'ল, জাৰ্ণিটো আকৌ পুনৰ ষ্টাৰ্ট হ'ল মানে গুৰুজীৰ আণ্ডাৰত। সেনেকে কৰি কৰি তথাপি এটা মনত এটা ভাৱ থাকে নহয় যে সত্ৰীয়া নিচিনা যিহেতু প্ৰথম শিকিছিলোঁ, ঠিক এনেকে কৰি থাকোঁতে 1999ত মোৰ মায়ে আচলতে মোক ক'লে তই আকৌ কেলেই সত্ৰীয়াটোত তই মানে আকৌ শিকিবলৈ যা, ৰহেশ্বৰ শইকীয়া ছাৰৰ ওচৰত আকৌ যাবলৈ মানে মই যুঁজা কৰিছিলোঁ যে মই পুনৰ তেখেতৰ ওচৰত গৈ পুনৰ শিকিম, আৰম্ভ কৰিম। ঠিক তেনেকুৱাতে তেখেতৰ অলপ গাটো অসুস্থ হৈ পৰিলে, গতিকে তেওঁৰ ওচৰত মোৰ শিকা নহ'লে। তেওঁ আৰু এবছৰৰ পিছতে তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেতিয়া মই লগ পালোঁ নৃত্যাচাৰ্য পদ্মভূষণ গুৰু যতীন গোস্বামী ছাৰক 1999-2000ৰ মাজত। আৰু তেতিয়াৰ পৰা মই ছাৰৰ ওচৰত যেতিয়াৰ পৰা আহিলোঁ, আকৌ মই নতুনকৈ সত্ৰীয়া নৃত্যটো নতুনকৈ চিনাকি হোৱাৰ নিচিনা লাগিলে। আকৌ পুনৰ মই এই যাত্ৰা আৰম্ভ কৰিলোঁ। তেতিয়া মই উৰিষ্যি নৃত্য শিকি আছিলোঁ দেই, মানে কৰি আছিলোঁ, শিকা মানে মই পাৰফৰ্ম কৰোঁ। তাৰপিছত মোৰ আচলতে কলাক্ষেত্ৰত, শংকৰদেৱ কলাক্ষেত্ৰত এবাৰ মই যেতিয়া নৃত্য পৰিৱেশন কৰিছিলোঁ যতীন গোস্বামী ছাৰৰ লগত সত্ৰীয়া নৃত্য, তেতিয়াৰ সত্ৰীয়া নৃত্যৰ বিদগ্ধ পণ্ডিত ডক্টৰ কেশৱানন্দ দেৱগোস্বামী, তেখেতো আমাৰ মাজত নাই, তেখেতে মোক মাতি পেলাই ক'লে যে অনিতা, তোমাক এটা কথা অনুৰোধ কৰোঁ যে উৰিষ্যি নৃত্যটো আগবঢ়াই নিবলৈ বহুত আছে আৰ্টিষ্ট, কাৰণ কিন্তু তুমি অসমৰ ছোৱালী, তোমাৰ এটা ৰেছপনচিবিলিটি, দায়িত্ব বুলি মই ভাবোঁ যে সত্ৰীয়া নৃত্যক আগবঢ়াই তুমি লৈ যোৱা, ভালকৈ শিকা, মানে মনোনিৱেশ কৰা। পাৰফৰ্মাৰ আমাৰ তেতিয়া খুব এটা বেছি নাছিল। তেতিয়া মই সঁচাকৈ ভাবিলোঁ বহুতবাৰ আহি পেলাই যে হয় ছাৰে ঠিকেই কৈছে। আৰু তেনেকৈ মই সত্ৰীয়া নৃত্যত মই নিজকে পুৰা আত্মনিয়োগ কৰিলোঁ। কিন্তু এটা কথা যে প্ৰতিটো শিক্ষাই মানুহক আগুৱাই নিয়াত সহায় কৰে, ঠিক তেনেকৈ সত্ৰীয়া উৰিষ্যি নৃত্যৰ যিটো মই প্ৰশিক্ষণ ল'লোঁ ইমান বছৰে, সেই প্ৰশিক্ষণে আচলতে মোক অতিশয় সহায় কৰিলে। গতিকে ঠিক তেনেকৈ মই সত্ৰীয়া নৃত্যত মনোনিৱেশ কৰিলোঁ। আৰু মই ভাবিলোঁ যে দুটা নৃত্য একেলগে যদি মই নাচি থাকোঁ, তেতিয়া হয়তো মই জাষ্টিচ কৰিবলৈ এজ এ পাৰফৰ্মাৰ মই ভাবিলোঁ যে মই হয়তো নোৱাৰিব পাৰোঁ। সেইকাৰণে মই অকল সত্ৰীয়া নৃত্যকেই নিজৰ একদম কাম কৰিবলৈ আৰম্ভ কৰিলোঁ 2000 চনৰ পৰাই। আৰু সেইখিনি সময়তে সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতিও লাভ কৰিলে। গতিকে সেনেদৰে মোৰ যাত্ৰাটো গৈ আছে, এই কেইজনা গুৰুৰ আশীৰ্বাদত, সকলোৰে আশীৰ্বাদত মই আজি কাম কৰি আছোঁ আৰু কৰি থাকিম।
1: এটা খুব সুদীৰ্ঘ যাত্ৰা, আৰু সেই যাত্ৰাটোৰ কিছু শুনিবলৈ পাই, কিছু অংশীদাৰী হ'বলৈ পাই আমিও অত্যন্ত ভাগ্যৱান। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, উৰিষ্যি নৃত্য আৰু সত্ৰীয়া নৃত্য, আপুনি দুয়োটাৰ ক্ষেত্ৰতে যথেষ্ট পাণ্ডিত্য অৰ্জন কৰিছে বা দুয়োটাৰ ক্ষেত্ৰতে যথেষ্ট পৰিমাণে আপুনি প্ৰদৰ্শনো কৰিছে, অধ্যয়নো কৰিছে, গৱেষণাও কৰিছে, পাৰ্থক্যটো কোনখিনিত দেখিবলৈ পায়?
0: প্ৰথমতে তুমি ক'লা পাণ্ডিত্য বাৰু নহয়, সদায় শিকাৰ শেষ নাই। ভাৰতীয় নৃত্যকলা বহুত বেছি গভীৰ, শিকিছোঁ আৰু আজিও শিকি আছোঁ। আচলতে পাৰ্থক্য, মই সকলো নৃত্যৰে এটা এটা নিজস্ব বৈশিষ্ট্য থাকে, নৃত্য বুলি নহয় আচলতে সকলো আৰ্ট ফৰ্মৰে এটা এটা নিজৰ বৈশিষ্ট্য থাকে। তেনেকৈ প্ৰতিজন আৰ্টিষ্টৰ নিজৰ এটা এটা ধৰণ থাকে পাৰফৰ্ম কৰাৰ, নাটকৰে হওক, গীতৰে হওক। গতিকে ঠিক তেনেধৰণৰ পাৰ্থক্য ধৰণৰ উলিয়াব পাৰি। আৰু যিহেতু আমাৰ এই গোটেই উৰিষ্যি নৃত্য বা মণিপুৰী সত্ৰীয়া, এইটো আমাৰ ইষ্টাৰ্ণ জ'নৰ এটা আমাৰ এই, গতিকে আমাৰ লগত বহুতখিনি মিল আছে, কাৰণ উৰিষ্যাৰ ভাষাটো তেওঁলোকে মৈথিলী ভাষা, আমাৰ ব্ৰজাৱলী, তেনেকে আমার কথা বতরা অসমিয়া খোয়া বোয়া খাদ্য ভাষ
1: সকলোখিনি মিল আছে মাগধী প্রাকৃতর পৰা উলুয়া ভাষাক সমূহৰ ভিতৰত অসমিয়া আৰু মৈথিলী ভাষাৰ প্ৰায়
0: সামঞ্জস্য আছে গতিকে সেইপিনৰ পৰা মই দেখিছিলো তাৰ লগতে আছিলে কি মানে তেওঁলোকে জগন্নাথক নৃত্যটোৰ জৰিয়তে জগন্নাথক তেওঁলোকে বন্দনা কৰে আমাৰো যিহেতু নৱবৈষ্ণৱ ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত আমাৰ নৃত্যটো গতিকে আমি ভগৱান কৃষ্ণক আমি বন্দনা

0: কৰোঁ আমাৰ নৃত্যৰ মাজেৰে। গতিকে আৰু লগতে লাস্য উৰিষ্যা নৃত্যটো খুব মন্দিৰৰ এই মূৰ্তিবিলাকৰ পৰা তেওঁলোকে ইনস্পায়াৰ হৈ নৃত্যটোৰ বিহুত আৰম্ভ মানে বজবিলাক বহুতখিনি তেওঁলোকে আনিছিলে গুৰুৱে। গতিকে সেই লাস্যৰটোৰো বহুতখিনি লাস্যৰ যিটো ভাৱ ভংগী সেইখিনিৰ বহুত মিল আছে। তাৰ মাজতে কিছুমানটো যিটো স্থিতি বুলি কওঁ মানে এজন মানুহেও যদি ৰয় যে তুমি যদি ক'ৰবাত থিয় হোৱা বা মই থিয় হওঁ, থিয় হোৱা আৰু এটা এটা স্থিতি চবৰে বেলেগ বেলেগ থাকে নহয় জানো। গতিকে সেই স্থিতি যিটো উৰিষ্যা স্থিতি, সত্ৰীয়া স্থিতি, আমাৰ প্ৰধান স্থিতিটোক আমাৰ উৰা বুলি কয়, তেনেকে উৰিষ্যা স্থিতি দুটা আছে। এটা হৈছে যদি পুৰুষত চৌকা আৰু খুব লাস্য হৈ গ'লে ত্ৰিভংগী, আমাৰ যেনেকে প্ৰকৃতি উৰা, পুৰুষ উৰা। গতিকে চাইণ্টিফিকেলি বহুত বস্তু একেই, কিন্তু হয়তো ৰাগ আৰু আমাৰ খালী মিউজিকখিনিৰ কি হয় তাত উৰিয়া সংগীত আৰু আমাৰ গোটেই মিউজিকৰ সংগীতৰ যিটো ধাৰা সত্ৰীয়া নৃত্যৰ একেবাৰে বেলেগ। কাৰণ এইটো শংকৰী আমাৰ ৰাগ বা আমাৰ তালখিনি হিন্দুস্তানী ক্লাছিকেলতকে বহুত বেলেগ, মানে তাৰ যিটো গোৱাৰ গায়ক ষ্টাইল এটা থাকে বা খোল বজোৱাৰ যিটো তাবলাৰ লগত বহুতখিনি। কিন্তু এটা কথা ঠিক, যেতিয়া আমি একেলগে নাচো আলটিমেটলি নদীখন একেখনে, গতিকে তাল মান ৰাগ চব মিলিয়ে যায়। কিন্তু যেতিয়া আমি কৰোঁ শুনিবলৈ হ'লে কিন্তু দুটা বেলেগ বেলেগ ধাৰা, কিন্তু মিলালেতো গোটেই পৃথিৱীখনে একে। ঠিক তেনেকুৱা ধৰণৰকে সৰু সুৰা সামজন্য মানে সাদৃশ্য কিছুমান আছে, খুব নেগলিজেবল অলপ চলপ।
1: এতিয়া কথাটো হ'ল যে এইসমূহৰ চৰ্চা কৰি থকাৰ লগতে আপুনি সামগ্ৰিকভাৱে সত্ৰীয়া নৃত্যক এটা পৰ্যায়লৈ আপুনি লৈ যাবলৈ অহৰহ চেষ্টা কৰি আছে। বিভিন্ন সময়ত আপুনি অসমৰ বাহিৰত গৈ বিভিন্ন সময় এতিয়াও আপুনি প্ৰদৰ্শন কৰিছে, সেই অভিজ্ঞতা বিষয়ে অকণমান কওকচোন।
0: অভিজ্ঞতাটো বহুতেই হৈছে, মই 1979ৰ পৰা যেতিয়া নাচি আছোঁ আৰু 2000ৰ পিছৰ যিখিনি মই সত্ৰীয়া নৃত্য পৰিৱেশন কৰিছোঁ তাত এটা আচলতে মই ভাবোঁ যে মই নিজে বহুত নিজকে দায়িত্ববোধ বেছি মই অনুভৱ কৰিছিলোঁ। কাৰণ আমি তাৰ আগৰখিনি হয়তো মানুহে বয়সেও বা এক্সপিৰিয়েঞ্চেও বহুত শিকাই যায় অভিজ্ঞতাই। আগৰ নাচখিনিত আমাৰ লগত গুৰু থাকে, গৰিবা বাইদেউ থাকে অনুগৰত, বা তেওঁৰ আণ্ডাৰত আমি আৰম্ভ কৰিছিলোঁ পৰিৱেশন। কিন্তু যেতিয়া মই 2000ৰ পৰা নিজে ৰেচপনচিবিলিটি লয়, তাকো লগতে এটা আৰ্ট ফৰ্মৰ ৰেচপনচিবিলিটি অসমৰ, গতিকে সেইটো কাৰণে মই যেতিয়া নৃত্য কৰিবলৈ যাওঁ প্ৰতিটো ক্ষেত্ৰত গুৰুত্ব দিব লগা হয়। প্ৰথম কথা হ'ল যে যেতিয়া আমি অসমৰ বাহিৰত নৃত্য কৰোঁ, অসমৰ বাহিৰৰ মঞ্চত, তেতিয়া সদায় মোৰ মনলৈ আহে যে সত্ৰীয়া নৃত্য পৰিৱেশন কৰিম। আমাক দৰ্শকে যিহেতু কথক, উৰিষ্যা, ভাৰতনাট্যম, আজি মণিপুৰী, কুচিপুৰী, সেইসকল নৃত্য আমাতকৈ বহুত আগতে স্বীকৃতি পাইছে, গতিকে তেওঁলোকে অলৰেডি দৰ্শকে জানে বুজে, গতিকে মই সত্ৰীয়া নৃত্যটো কি ধৰণৰকৈ সুন্দৰকৈ পৰিৱেশন কৰিম সেইটো এটা ডাঙৰ চেলেঞ্জ আছিলে। কিন্তু মই দেখিছোঁ যে মানুহৰ যেতিয়া মনত মানুহে আত্মবিশ্বাস আৰু ভক্তি থাকে এটা আৰ্ট ফৰ্মৰ প্ৰতি, মোক সহায় কৰি গৈ আছিলে গুৰুৰ যতীন গোস্বামী ছাৰৰ পৰা সহায় পাওঁ, মোৰ যি লগত যিখিনি মিউজিক নৃত্য মিউজিক অবিহনে নহয়, সংগীত অবিহনে, মিউজিকৰ যিখিনি সংগীতৰ যিখিনি মানুহ শিল্পীয়ে মোক সহায় কৰে, লগত মোৰ ছাত্ৰ ছাত্ৰী সকলোৰে আচলতে সহযোগিতাত বিভিন্ন মঞ্চত খুব ভাল লাগে। যেতিয়া মই একেবাৰে এটা সপোন আছিলে যে খাজুৰাহু ডান্স ফেষ্টিভেল, আগতে সৰুতে শুনো খাজুৰাহু মন্দিৰত এটা ফেষ্টিভেল হয়, কোণাৰক মন্দিৰ যিটো সূৰ্য টেম্পল তাৰ আগত এটা কোণাৰক বিশাল ফেষ্টিভেল হয়, বিশাল ডান্স মহোৎসৱ। তেতিয়াতো ভবাই নাছিলোঁ যে মই এনেকুৱা এখন মঞ্চত গৈ পেলাই কেতিয়াবা নাচিম। গতিকে যেতিয়া খাজুৰাহুৰ পৰা যেতিয়া নিমন্ত্ৰণ পালোঁ, এতিয়া মানে দিনে নিশাই কেনেকৈ কাম কৰিম, যেতিয়া আমি গ'লোঁ তাতে গৈ পেলাই যেতিয়া মঞ্চখন দেখিলোঁ, মানে ইমান ডাঙৰ মঞ্চ পিছপিনে মন্দিৰটোৰ সৈতে একেবাৰে মানে সপোন যেন লগা, মানে ইটছ এ ডিভাইন, একদম মানে খুব সুন্দৰ। তাত যেতিয়া ভৰিখন থোৱাটোৱে তাৰমানে আশীৰ্বাদ। আৰু সেই ঠিক তেনেকৈ তাত যেতিয়া আমি সত্ৰীয়া নৃত্য কৰিলোঁ, গ্ৰুপো লৈ গৈছিলোঁ মই, লগত মিউজিচিয়ানচ আছিলে, সেই নৃত্য কৰি অহাৰ পিছত যেতিয়া দৰ্শকে আগুৰি ধৰে, সত্ৰীয়া নৃত্যৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে, আমাৰ সাজ পোছাকযোৰৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে, আমাৰ দৰ্শনটোৰ বিষয়ে, সাহিত্যৰ বিষয়ে, শংকৰদেৱৰ বিষয়ে, তেতিয়া আচলতে মনটো খুব অলপ অহংকাৰো লাগে যে ভালো লাগে যে গৌৰৱ হয় যে আমাৰ নৃত্যটো মানুহে ইমান ধুনীয়াকৈ আদৰিছে। আৰু তেতিয়া আচলতে সেই যে যিটো আমাৰ আনন্দ, সেই আনন্দ কৰোঁ লগতে আচলতে

0: মিলাব নোৱাৰি। ঠিক তেনেকে কৰ্ণাৰক ফেষ্টিভেল, বিভিন্ন মই ডাঙৰ ডাঙৰ ফেষ্টিভেলত মই গৈছো ভাৰতৰ, মহাবালিপুৰম ফেষ্টিভেল, ভাগ্যচন্দ্ৰ মণিপুৰৰ। তাৰ উপৰিও সংগীত নাটক একাডেমিয়ে আয়োজন কৰা বিভিন্ন ডান্স ফেষ্টিভেল, ডান্স ফেষ্টিভেলত সত্ৰীয়া নৃত্য এককভাৱে হওক বা দলীয়ভাৱে হওক পৰিৱেশন কৰিছোঁ। তাৰ উপৰি মই যিহেতু আই চি চি আৰৰ মই পেনেল আৰ্টিষ্ট, আৰু সেই সূত্ৰে মই আই চি চি আৰৰ জৰিয়তে মই ৰাছিয়া, মস্কো সেইখিনিত যাওঁ, আৰু প্ৰাইভেট প্ৰগ্ৰেম হিচাপে মই ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত ইউ এছ এ, ইউ কে, অষ্ট্ৰেলিয়া, তাৰপিছত ছুইডেন, বাংলাদেশ, এইখিনি জেগাত মই পৰিৱেশন কৰিছোঁ। আৰু এইখিনিতে এটা কথা কওঁ যে যেতিয়া মই ৰাছিয়াত গৈছিলোঁ পৰিৱেশন কৰিবলৈ, আমাৰ মোৰ লগত গ্ৰুপ আছিলে, আমি মানে কৃষ্ণৰ লীলাই বেছিকৈ দেখুওৱা যায়, কাৰণ যিহেতু সত্ৰীয়া নৃত্যটো ভগৱান শ্ৰীকৃষ্ণৰ লীলাসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰোঁ, গল্প কাহিনী। তেতিয়া সেই কৰি থাকোঁতে এজনী দৰ্শকৰ মাজত এগৰাকী ৰাছিয়ান ছোৱালীয়ে, তাই মানে খুব কান্দিছে, চকু পানী বৈ আছে। আমি মানে ভাবিছোঁ কিয় বা কান্দিছে, মঞ্চ যেতিয়া শেষ হ'ল গৈ পেলাই সুধিলোঁ, তাত ইংৰাজী বৰকৈ নকয় তেওঁলোকে, তথাপি মানে বুজাবলৈ চালে কিয়, তেতিয়া তেওঁ ক'লে যে মানে মই ইণ্টাৰনেটত কৃষ্ণৰ বিষয়ে পঢ়িছোঁ, কৃষ্ণই মানে মুখখন মেলিলে কেনেকৈ যশোদাই গোটেই বিশ্ব দেখা পাইছিলে, পুতনা ৰাক্ষসীয়ে কেনেকৈ কৃষ্ণক বিষ পান কৰাইছিলে, সেইখিনি তেওঁলোকে ষ্টৰিখিনি ইমান গভীৰভাৱে তেওঁ অধ্যয়ন কৰিছে। তাৰপিছত সেই কাহিনীখিনিকে আমাক নৃত্যৰ মাজেৰে যেতিয়া দেখিবলৈ পালে, তেওঁ তাৰমানে খুব আৱেগিক হৈ গ'ল, আৰু প্ৰতিটো ক'লে যে প্ৰতিটো ষ্টৰি মই যদিও বুজি নাপাওঁ সাহিত্য, কিন্তু মই একেবাৰে জল জল পটপটকৈ বুজি পাইছোঁ, সেইকাৰণে তেওঁ কান্দি দিছে মানে। সেইটো আমাৰ কাৰণে এটা খুব ভাল লগা কথা যে ভাৰতীয় দৰ্শনটো নৃত্যৰ লগতে তেওঁলোকে ইমান ভক্তি কৰে, ইমান শ্ৰদ্ধা কৰে, সেইখিনি সময়ত খুব ভাল লাগিছে।
1: মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই অনুভৱখিনি একান্ত অনুভৱ, আৰু এই অনুভৱখিনি আচলতে বুজাই কোৱাও টান, তথাপিও মই পাৰ্য মানে আপোনাৰ পৰা সেই কথাখিনি জানিব বিচাৰিম। যেতিয়া সাতসাগৰ তেৰ নদীৰ সিপাৰত ৰূপক তালখন পৰিতালখন বাজি উঠিব, কোনোবাই যেতিয়া গাব আৰে ভেলি পৰৱেশু, সেই অনুভৱখিনি কেনেকুৱা?
0: সেইখিনি মানে একদম তুমি যিটো কথা কৈছা শব্দৰে বুজাব নোৱাৰি, কেতিয়াবা শব্দৰ কম হৈ যায় বুজাবলৈ, খুব ভাল লাগে কিন্তু দেই। কিন্তু আমাৰ যেতিয়া মিউজিকটো বাজে, এইটো এটা কথা যে গোটেই দৰ্শকখিনি মানে হেৰি মানে একদম তেওঁলোকে মানে একদম অনুভৱ কৰোঁতে মানে ইমাৰ্জ হৈ যায় মিউজিকৰ লগত। কাৰণ মই এবাৰ যেতিয়া ইউ এছ এত নিউয়ৰ্কত ড্ৰাইভিষ্ট ফেষ্টিভেল বুলি এটা হয়, তাত মানে সাগৰখনৰ আগত এখন ডাঙৰ ষ্টেজ কৰে, আৰু সেই ষ্টেজখনত মানে সেই ফেষ্টিভেলটো অ'পেন। তাত যেতিয়া বাকীটো বাৰু অডিটৰিয়ামৰ কথাটো বেলেগ, তাত যেতিয়া ৰাস্তাৰ কাষত সাগৰৰ পাৰত যেতিয়া মঞ্চত যেতিয়া শংকৰ হৰি ৰাম যেতিয়া গাইছে, যেতিয়া মানে বাজিছে ট্ৰেকটো, মানে গোটেইখন জনজনাই গৈছে নহয় আমেৰিকাত, তেতিয়া কিন্তু সকলো মানুহ মানে একদম লগে লগে হেৰি হৈ গৈছে দেই, মানে শুনিবৰ কাৰণে, কাৰণ তেওঁলোকে বিভিন্ন নাচ দেখি আছে, কিন্তু সত্ৰীয়া নাচটো খুব কম দেখিছে, আৰু লগতে মিউজিক, তেওঁলোকে কিন্তু আহি আহি প্ৰায়ে কয় যে ইমান মানে ডিভাইন এই মিউজিকটো, এই সংগীতৰ হেৰিটো ডিভাইন, তেওঁলোকে মানে খুব একাত্ম হৈ যায়, আৰু নিজৰ খুব ভাল লাগে যে গোটেই চাৰিওপিনে খোল বাজিছে, তুমি যিটো কথা ক'লা শংকৰদেৱৰ সৃষ্ট ৰাগৰ আলাপ হৈছে, লগত বৰগীত গাইছে, নান্দী শ্লোক শ্লোকৰ ওপৰত মই অভিনয় কৰিছোঁ, লগত আমাৰ সত্ৰীয়া সাজযোৰেৰে সৈতে, অসমীয়া পাটৰ কাপোৰযোৰৰে সৈতে, অসমীয়া গহনাৰ সৈতে, সেই সৰু সৰু মুহূৰ্তবোৰ আচলতে খুব ভাল লাগে তেতিয়া যে আমি অসমত জন্ম হৈছোঁ।
1: এনেও যেতিয়া নামঘৰত সূত্ৰধাৰীয়ে যেতিয়া ক'ব নান্দী অন্তে সূত্ৰধাৰ অঙ্গলমতি বিশ্বৰে, এই কথাখিনি কোৱাৰ লগে লগে ক'ৰবাত আমাৰ গানো
0: শিয়ৰি যায়, হয় হয় হয়,
1: আৰু সেই অনুভৱখিনি যেতিয়া আপুনি বিদেশত কৰিব, এগৰাকী অসমীয়া যুৱতী হিচাপে, এগৰাকী অসমীয়া মহিলা হিচাপে, এগৰাকী অসমীয়া পাৰফৰ্মাৰ হিচাপে বা প্ৰদৰ্শনকাৰী হিচাপে, তেতিয়া সেই অনুভৱখিনি অত্যন্ত সুকীয়া হয়। এই সাগৰৰ পাৰৰ কথাখিনি ইতিমধ্যে আপুনি উল্লেখ কৰিলে, এখন সাগৰৰ পাৰত এখন মুকলি মঞ্চ, তাত খোল বাজি উঠিছে অসমৰ, আমাৰ বিভিন্ন ৰাগসমূহ,
0: আৰু মানে মোৰ সবতকৈ ভাল লাগে যে মোৰ যিকেইটা মানে মিউজিকৰ যিকেইটা মই মানে ৰেকৰ্ডিং কৰি লৈ গৈছিলো, তাত গাইছো মানে সুকণ্ঠী গায়িকা মিতালী দে, আৰু গোটেই মিউজিকখিনি এইবাৰ সদ্যগোহিত সংগীত নাটক একাডেমী বঁটা প্ৰাপক ভাস্কৰ জ্যোতি ওজাৰ, তেওঁৰ খোল, তেওঁৰ মানে মিতালী দেৰ ভইচ যেতিয়া একে চাৰিওপিনে গুঞ্জৰিত হৈ গৈছে, খুব ভাল লাগিছিলে তেতিয়া সেই সময়বিলাক।

0: দাদা, আমি নৃত্যৰ কথা পাতি যাম, কিন্তু এখিনিতে মই শ্ৰোতাসকলক জনাই থ'ব বিচাৰিছোঁ যে বাইদেৱে কেৱল নৃত্যই নকৰে, তেওঁ আন আন বহু কলাৰ সৈতে জড়িত। তেওঁ খুব ধুনীয়া কবিতা আবৃত্তি কৰে, গতিকে আজি তেওঁ আমাৰ অনুষ্ঠানত উপস্থিত আছে। আমি নৃত্যৰ কথাটো পাতি আছোঁ অহৰহ আৰু পাতিম, আৰু বহু কথা জানিব লগা আছে। কেনেকৈ নৃত্য জীৱিকা হ'ব পাৰে সেই সন্দৰ্ভতো জানিবলৈ আছে, নতুন প্ৰজন্মইনো কেনেকৈ আগবাঢ়িব সেই সম্পৰ্কে কিছু পৰামৰ্শও দিব লগা আছে। মই ভাবোঁ আজিৰ অনুষ্ঠানটো যিসকল নতুনকৈ নৃত্যৰ বাবে ওলাই আহিছে বা যিসকলে নতুনকৈ চৰ্চা কৰি আছে তেওঁলোকৰ বাবে এটা খুব লেশন হ'ব, তেওঁলোকৰ বাবে অন্যতম এটা খুব ভাল অনুষ্ঠান হ'ব, উপভোগ্য এটা অনুষ্ঠান হ'ব। কিয়নো এই কথাখিনি সততেই আপুনি নৃত্য শিকিবলৈ যাওঁতে এই কথাখিনি কেতিয়াও কোনেও নিশিকায়। আজি যিখিনি কথা আমি পাতিছোঁ সেই অনুভৱখিনি আপোনাৰ একান্ত হ'ব, কেনেকৈ আগবাঢ়ি যাব পাৰে সেই বাটটো দেখুৱাই দিয়াৰ মানুহগৰাকী আজি আমাৰ সৈতে আছে। গতিকে নৃত্যৰ কথা আমি পাতি যাম। কিন্তু বাইদেউ, কবিতাৰ কথালৈ আহিছোঁ, আপুনি খুব ধুনীয়া কবিতা আবৃত্তি কৰে, গতিকে আজি অনুষ্ঠানত যদি আমি কবিতা
1: নাজানো, স্কুলৰ স্কুল ডেজত আচলতে খুব কবিতা আবৃত্তি কৰিছিলে আৰু মোৰ মায়ে শিকাইছিলে, মায়ে নিজেও কবিতা আবৃত্তি কৰে আৰু মায়ে সৰুৰ পৰা শিকাইছিলে। আৰু এই ৰেডিঅ' চেণ্টাৰতে, ৰেডিঅ'তে আগতে মইনা মেলত আহিছিলো, মইনা মেলত আমাৰ তেতিয়া আৰু ছেভেণ্টিজৰ কথা হ'ব, 75-76 এনেকুৱা আৰু, তেতিয়া মইনা মেলত আবৃত্তি কম্পিটিশ্যন হৈছিলে আগতে। আৰু তেতিয়া মইনা মেলত আহিলে একদম জেগা নাই বহিবলৈ, মানে আগলৈ আহিবলৈ কথা এটা ক'বলৈ একদম হাহাকাৰ কৰি থাকো, হাহাকাৰ কৰি থাকো। আবৃত্তি কম্পিটিশ্যন হৈছিলে তিনিবাৰ, তিনি বছৰ মই ফাৰ্ষ্ট হৈছিলো এই অল ইণ্ডিয়া ৰেডিঅ'ত। সেইটো এটা মোৰ এতিয়াও আছে চাৰ্টিফিকেট এইখিনি। আৰু লগতে মই গুৱাহাটী ৰেডিঅ'ত মই শিশু চৰাত অনাতাৰ নাট্যশিল্পী আছিলোঁ, মানে তাৰপিছত মই আৰু জেনেৰেলত মই অডিশ্যন দিয়া নহ'লে মই নৃত্যৰ পিনে গুচি গ'লোঁ। আৰু তেতিয়া নাট্যকাৰ অৰুণ শৰ্মা ছাৰ আমি লগ পাইছিলোঁ, নীৰজ চক্ৰৱৰ্তী অৰুণ শৰ্মা ছাৰৰ ডাইৰেকশ্যনত বহুতখিনি আমি, তেতিয়া এটা বিদ্যাৰ্থী অনুষ্ঠান আছিলে, ৰামায়ণ বুলি এখন হৈছিলে চিৰিয়েল, চেমনি, তেনেকে আমি মানে মই বহুত নাটক কৰিছিলোঁ। গতিকে সেইটো এটা বহুত ডাঙৰ অভিজ্ঞতা আৰু এটা খুব ভাল লগা। আৰু স্কুলত থাকোঁতেতো মোক চবেই আবৃত্তি কৰে বুলিয়ে জানে, নাচটো মানে স্কুলৰ বাইদেউহঁতে কিন্তু মোক নাচটো পিছতহে গম পাইছে, মানে অনিতা বুলি ক'লে আবৃত্তি, গতিকে কিন্তু বহুদিন কৰা নাই। কিন্তু কবিতা আচলতে নৃত্যটো এটা কবিতাই, ইটছ এ লিৰিকেল মুভমেণ্ট বুলি কয়, কাব্যিক কাব্যিক ভাষা, শব্দৰ কাব্যিক ভাষা যদি আমি দৰ্শকলৈ প্ৰেৰণ কৰিব লাগে তেতিয়াহ'লে নৃত্যৰ মাজেদি আমি প্ৰেৰণ কৰিব পাৰোঁ আংগিকভাৱে। গতিকে মই ভাবোঁ নৃত্য আৰু কবিতা বহুত ওচৰৰ সম্বন্ধ। এতিয়া কেনেকুৱা ধৰণৰ এটা কবিতা মই খুব প্ৰিপেয়াৰ হৈ অহা নাই, যদিও কিবা এটা গাই দিওঁ, তুমি কৈছা কেনেকুৱা কি কবিতা শুনিবলৈ ইচ্ছা কৰিবা?
0: আমি যদি হিৰুদাৰ কিবা এটা কবিতা হয় তেতিয়াহ'লে খুব বেছি ভাল লাগিব।
1: হিৰুদাৰ কবিতা, হিৰুদাৰ কবিতাটো সদায়ে ভাল লাগে। তাৰ ভিতৰত মোৰ এটা খুব ভাল লগা কবিতা এটা আছে, মানে নিজৰ দেশৰ প্ৰতি যিটো ভাল পোৱা সেইটো হয়তো এই কবিতাটোৰ ওপৰত মোৰ ব্যক্তিগতভাৱে মই আৰু নাই বুলিয়ে ভাবোঁ। মোৰ দেশ মানে মোৰ দেশখননো কিমান ধুনীয়া, মোৰ দেশখনক লৈ যে মই কেনেকৈ গৌৰৱ কৰিব পাৰোঁ, সেই শব্দকেইটা ইমান সুন্দৰকৈ তেওঁ প্ৰকাশ কৰি গৈছে। মই অলপমান কৰি দিছোঁ, মোৰ দেশ, হীৰেণ ভট্টাচাৰ্যী, কবি। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ, মোৰ প্ৰতিটো মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে, হয় সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কুহে কুহে, সেই সপোনৰ কলৰোল। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছো, বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছো। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰতলিত খন্তেক জিৰাইছো, বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছো। তাৰপিছত আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা, এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ।
0: ধন্যবাদ জনাইছোঁ। হিৰুদাৰ এটা খুব ধুনীয়া কবিতা, সম্ভৱতঃ অসম আন্দোলনৰ প্ৰেক্ষাপথত তেওঁ এই কবিতাটি লিখিছিলে।

0: খুব ভাল লাগিলে আচলতে সময়খিনি ইমান ধুনীয়াকে উপভোগ কৰিছো। সঁচাকৈ মই ক'ৰবাত আজি ভাগ্যৱান অনুষ্ঠানটোত উপস্থিত থাকি
1: ভাল লাগিছে যে কবিতা গালো বহুত দিনৰ মূৰত তোমাৰ
0: অনুৰোধত। আৰু শুনিম, মই আৰু কবিতা শুনিম, কিন্তু মই আকৌ পুনৰবাৰ নৃত্যলৈ ঘূৰি আহিছো। মই আপোনাৰ পৰা জানিব বিচাৰিছো যে সত্ৰীয়া নৃত্যৰ অসমৰ বৰ্তমানৰ যি প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটত দেখিবলৈ পোৱা যায় বিভিন্নজনে নতুনকৈ শিকিবলৈ আহিছে, বিভিন্নজনে বিভিন্ন স্থানত গৈ সেই সত্ৰীয়া শৈলীসমূহক উপস্থাপন কৰাৰ তেওঁলোকে চেষ্টা কৰিছে বা চলাই আহিছে, কেতিয়াবা আপোনালোকৰ তত্ত্বাৱধানতে হওক বা আন আনসকলৰ তত্ত্বাৱধানতে হওক, যেনেকৈ নহওক মুঠতে সেই নৃত্য তেওঁলোকে উপস্থাপন কৰিবলৈ চেষ্টা চলাই আহিছে। এতিয়া কথাটো হ'ল যে নৃত্য আৰু জীৱিকা, এই কথাটো আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ।
1: নৃত্য আৰু জীৱিকা, এইটো খুব কঠিন প্ৰশ্ন, উত্তৰ দিবলৈ অকণমান কঠিন হয়। অসমৰ এতিয়াও আমাৰ মানে অসমত বিশেষকৈ জীৱিকা ল'বৰ কাৰণে আজিও হয়তো মই একেবাৰে দকৈ ক'ব নোৱাৰোঁ যে নৃত্যৰ জৰিয়তে জীৱিকা লৈ চলি যোৱাৰ কথা। তথাপি মই সদায় ভাবোঁ যে যোগাত্মক দৃষ্টিৰে চোৱাটো উচিত, কাৰণ এটা কথা শুভ লক্ষণ যে নতুন প্ৰজন্মই, উঠি অহা ভৱিষ্যত প্ৰজন্মই এই নৃত্যটোক খুব সুন্দৰকৈ শিকিবলৈ আহিছে। তেওঁলোকে সন্মান আৰু নিজৰ যিটো দক্ষতাৰ পৰিচয় দিছে এই নৃত্যটোৰ শিকাৰ ক্ষেত্ৰত, আৰু সেইটো এটা খুব শুভ লক্ষণ, কাৰণ আমাৰ এই 600 বছৰীয়া এটা পৰম্পৰা শংকৰদেৱে দি যোৱা নিশ্চয়কৈ ইমান বছৰে আহি আছে, যেতিয়া নিশ্চয়কৈ নতুন প্ৰজন্মই শিকিবই লাগিব, কাৰণ নতুন প্ৰজন্মই নতুন প্ৰজন্মৰ ওপৰতেই আকৌ তাৰ পিছৰ প্ৰজন্মটোৰ ভৱিষ্যত নিৰ্ণয় হ'ব, তেনেকৈ তেনেকৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ গৈ থাকিব যেতিয়ালৈকে পৃথিৱীখন থাকিব। গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ যে এতিয়া কিন্তু এটা শুভ লক্ষণো দেখা যায় যে এতিয়া প্ৰথম কথা হৈছে নতুন প্ৰজন্ম শিকিবলৈ আহিছে আৰু তেওঁলোকে সুন্দৰকৈ শিকিবলৈ ইচ্ছা কৰিছে, আৰু লগতে দৰ্শন পঢ়া শুনাৰ ক্ষেত্ৰতো বহুখিনি ল'ৰা ছোৱালী আগুৱাই আহিছে, আৰু যিহেতু এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি হওক বা প্ৰাইভেটলি শংকৰদেৱ ইউনিভাৰ্চিটি, কাজিৰঙা ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, এনেকৈ বহুতকেইখন ইউনিভাৰ্চিটিত এতিয়া পাৰফৰ্মিং আৰ্টটো তাত সন্নিৱিষ্ট কৰা হৈছে, সেইটো এটা খুব ভাল কথা, যাৰ জৰিয়তে ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকৰ এটা ডিপ্ল'মা আছিলে আগতে, কিন্তু এতিয়া ইউনিভাৰ্চিটিৰ আণ্ডাৰত এটা ডিগ্ৰী হৈছে, আৰু লগতে তেওঁলোকে প্ৰেক্টিকেলৰ লগতে থিয়ৰিটিকেলি পঢ়া শুনা, যিহেতু শংকৰদেৱ মাধৱদেৱৰ আমাৰ যিটো সত্ৰীয়া পৰম্পৰা তাত সাহিত্যৰ বিশেষ ধৰণৰ মান্যতা আছে, কাৰণ তেওঁলোকৰ শংকৰদেৱ মাধৱদেৱৰ অংকীয়া নাটে হওক, ঝুমুৰা হওক, বৰগীত হওক, নামঘোষা, ভাগৱত, গোটেইখিনি আমাৰ সাহিত্যৰে ভঁৰাল, গতিকে সেই সাহিত্যখিনিৰ ওপৰত চৰ্চা কৰিব পৰাকৈ, ৰিচাৰ্জ কৰিব পৰাকৈ আমাৰ বহুত সমল আছে, আৰু সেই গতিকে দেখা যায় যে এতিয়া সেই মানে সকলো যে ল'ৰা ছোৱালী শিকিবলৈ আহিলে সকলোৱে পাৰফৰ্মাৰে হ'ব বা নৃত্যশিল্পীয়ে হ'ব মঞ্চত, সেইটো মই নাভাবোঁ। ইয়াৰ বহুতকেইটা দিশ আছে, কোনোবাই হয়তো পাৰফৰ্মাৰ হ'ব, কোনোবাই হয়তো আমাক ৰিচাৰ্চাৰো লাগিব, ৰিচাৰ্চ কৰিব, গৱেষণা কৰিব তেওঁলোকে সত্ৰীয়া গোটেই কালচাৰটোৰ ওপৰত, গোটেই সাহিত্যৰ ওপৰত, আৰু সেই গৱেষণাখিনি নৃত্যশিল্পী হিচাপে পাৰফৰ্মাৰৰ কামত আহিব, গতিকে এটা খুব বহল অৰ্থত সত্ৰীয়া পৰম্পৰা এখন বিশাল ভাণ্ডাৰ, গতিকে সেই ক্ষেত্ৰত মই দেখোঁ নৱপ্ৰজন্মই ভাবিব নালাগে যে কেৱল আমি নৃত্য ষ্টেজ মঞ্চতেই কৰিম, তেওঁলোকৰ বিভিন্ন দোষ উন্মোচিত হৈছে, গতিকে সেই সূত্ৰে তেওঁলোকে নিজকে যিটো তুমি ক'লা যে কি ক'লা জীৱিকা, অঁ জীৱিকাৰ বাবে তেওঁলোকৰ বহুত দুৱাৰ মুকলি হৈছে, কাৰণ এতিয়া কলেজ ইউনিভাৰ্চিটিত তেওঁলোকে নিজে চাকৰিৰ বাবে তেওঁলোকে মনোনীত হ'ব পাৰে, প্লাছ সকলোৱে দেখিছোঁ আজি নিজৰ নিজৰ এখন এখন স্কুল খুলিছে, অনুষ্ঠান খুলিছে, খুলি পেলাই ল'ৰা ছোৱালীক শিকাইছে বা বাহিৰৰ লগত, আৰু আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, তেওঁলোকৰ সম্বন্ধবোৰ ওচৰ হৈ গৈছে ইখন দেশৰ লগত, ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগত ওচৰ হৈ গৈছে, লগতে ভাৰতৰ বাহিৰৰ দেশসমূহৰ লগতো আজিকালি কৰিবলৈ সুবিধা হৈছে। কিন্তু তাৰ মাজতে খালি এটাই মই ভাবোঁ যে লক্ষ্য ৰাখিব লাগে, এইখিনি কৰিবলৈ যাওঁতে নতুন প্ৰজন্মই প্ৰথমতে ভালকৈ শিকাটো উচিত, গুৰুতৰভাৱে তেওঁলোকে সুন্দৰকৈ বহলকৈ নিজৰ গভীৰভাৱে এই বিষয়টো শিকা উচিত, নৃত্যটো শিকা উচিত, তেতিয়াহে তাৰমানে এটা নৃত্যই বা এটা ধাৰাই সন্মান সহকাৰে সদায় মূৰ দাঙি থিয় থাকিব পাৰিব। সেই ক্ষেত্ৰত মই নতুন প্ৰজন্মক সেইটো কথাই কওঁ।

0: জীৱিকা হিচাপে এতিয়া ল'বলৈ বহুত সুবিধা হৈছে। তেওঁলোকে আগবাঢ়ি আহক, কষ্ট কৰক, আৰু আৰু সদায় আমি যদি ভাবোঁ যে নহ'ব, এইটো নহয়, কেলেই নহ'ব, হ'ব।
1: আংগিক, বাচিক, সাত্বিক আৰু আহাৰ্য, এই আটাইকেইটা উপকৰণৰ যিখন খেল আপোনালোকে খেলি আছে, সেই খেলখন খুব সহজ নহয়। কিন্তু আজিৰ এই পৰ্যায়ত, আজি অনিতা শৰ্মা যিটো পৰ্যায়ত আছে, সেই পৰ্যায়লৈ অহাৰ যিটো যাত্ৰা, সেই যাত্ৰাটো বৰ মসৃণ নহয়। ইয়াত প্ৰত্যাহ্বান যথেষ্ট আছে, প্ৰতিকূলতা যথেষ্ট আছে, তাৰ মাজেদি আহি আজি আপুনি এইখিনি স্থানত উপনীত হৈছেহি। কৰিবলগীয়া আৰু বহু আছে, সেইখিনি আমি আশাও কৰোঁ, দায়বদ্ধতাও বহু আছে। কিন্তু মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে নতুনকৈ যিসকল আগবাঢ়ি আহিছে, তেওঁলোকে কোনকেইটা দিশ, কেইটামান দিশ যদি মই আপোনাক পইণ্ট ৱাইজ ক'বলৈ কওঁ, কোনকেইটা দিশ তেওঁলোকে চালি জাৰি চোৱাটো বা গুৰুত্ব সহকাৰে লোৱাটো প্ৰয়োজনীয়তা আছে?
0: প্ৰথম কথা মই ভাবোঁ, যেতিয়া এটা নৃত্য শিকিবলৈ আহে, তেওঁলোকে নিজকে প্ৰথমতে নিজকে তেওঁলোকে মানে আমি যে কওঁ যে আত্মা মন মন মগজু, এইটো তেওঁলোকে একদম স্থিৰকৈ ভাবিব লাগিব যে মই এটা নৃত্য শিকিবলৈ যাম, যিটো নৃত্য 100 বছৰ এটা পৰম্পৰা বহন কৰি আহিছে, আৰু সেই নৃত্যটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট, আৰু যি নৃত্যটো আজি ইমান শ বছৰ ধৰি সত্ৰসমূহে সংৰক্ষিত কৰি আহিছে, আৰু সেই সত্ৰসমূহত ভকত বৈষ্ণৱসকলে অতি কষ্টৰ মাজেৰে এই নৃত্য ধাৰাটোক আজিও আমাৰ কাৰণে ধৰি ৰাখিছে। প্ৰথম কথা, তেওঁলোকে সেই কথাখিনি তেওঁলোকে হৃদয়ংগম কৰিব লাগিব। সেই কথাখিনি হৃদয়ংগম কৰিলেহে তেওঁলোকে সেই নিজক স্থিৰ কৰিব পাৰিব। তাৰপিছতে যেতিয়া নৃত্যটো শিকিবলৈ আগবাঢ়িব, শিকিবলৈ আগবাঢ়োতে তেওঁলোকে খুব হেফেজাৰ্ট বা লৰালৰি হ'ব নোৱাৰিব। আজিকালি সেইটো এটা প্ৰৱণতা দেখা যায় যে সোনকালে কৰি পেলাই মঞ্চলৈ উঠোঁ। কিন্তু যেতিয়া আগতে কোৱা যায়, বিভিন্নজন ডাঙৰ ডাঙৰ গুৰুৰ পৰা আমি শুনিছিলোঁ যে চাহটো তেওঁলোকে কিমান পানীত ইখিলৈকে লৈ পেলাই চাহ প্ৰেক্টিচ কৰে। গতিকে তাৰমানে কিমান শুদ্ধ এটা স্বৰ লগাবৰ কাৰণে মানুহে কিমান কষ্ট কৰে, গতিকে সেই ভাৱটো লৈ তেওঁলোকে প্ৰৱেশ কৰিব লাগিব নৃত্য জগতত। আৰু আংগিক শুদ্ধতা, আমাৰ যিটো অংগ সঞ্চালন, আমাৰ যিখিনি বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যখিনি যথেষ্ট অভ্যাস কৰিব লাগিব। লগে লগে কৃষ্ণৰ দৰ্শন, তেওঁলোকৰ এই শংকৰদেৱৰ বৰগীতসমূহ, নাটৰ গীত, যিখিনি আছে সেইখিনি তেওঁলোকে সৰু হ'লেও লাহে লাহে অনুধাৱন কৰিব লাগিব, পঢ়িব লাগিব, পঢ়া শুনা কৰিব লাগিব, তেতিয়াহে তেওঁলোকে এটা নৃত্যক জাষ্টিচ দিব পাৰিব দেই। আৰু লগতে এই ক্ষেত্ৰত ল'ৰা ছোৱালীৰ লগতে মই ভাবোঁ ঘৰত অভিভাৱকসকলো সচেতন হোৱা উচিত। কেৱল এজনীতো সৰু ছোৱালী 5-6-7 বছৰৰ পৰাই নৃত্যৰ শ্ৰেণীলৈ আহে, গতিকে তাই হয়তো সেইখিনি সময়ত সিমান এটা বুজি নাপাব পাৰে, কিন্তু অভিভাৱকসকলে ঘৰত এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব। যেনেকে আমাৰ সৰুতে আছিলে, গধূলি হ'লে আমি কিবা এটা, মাহঁতে কিবা এটা কবিতাই শিকালে, জ্যোতি প্ৰসাদৰ বিষয়ে ক'লে,
1: আৰু আটাইতকৈ ভাল লগা কথাটো
0: শংকৰদেৱৰ বিষয়ে ক'লে,
1: গধূলি হ'লে আমি থাপনাত সেৱা লওঁ, একেলগে ঘোষা গাওঁ,
0: একেলগে সেই যিটো আমি হয় যে কবিতা গাইছো, সেইটো তাইৰ ফলশ্ৰুতি। গতিকে সেই যে এটা পৰিৱেশ আছিলে, সেই গতিকে মই নাভাবোঁ যে অকল কেৱল 2 ঘণ্টা সময় ডান্সৰ শ্ৰেণীত আহি তেওঁলোকে এই গোটেই কথাখিনি গভীৰভাৱে ল'ব পাৰিব। গৈ পেলাই যদি ঘৰতো সেই একেবাৰে খুব বেছি নহ'লেও যে এটা পৰিৱেশ, তেওঁলোকক কেনেকুৱা ধৰণৰ কথাৰে তেওঁলোকক অনুবৰতে আশ্বাস দিয়া, তেতিয়াহে কিন্তু সেই চবৰে, মই যিটো কথা কৈছোঁ, এটা এফৰ্ট থাকে, সামাজিক এফৰ্ট থাকে, ঘৰুৱা এফৰ্ট থাকে, সেই ঘৰৰ বিশেষকৈ সেই এফৰ্টটো খুব দৰকাৰ। সেই গোটেইখিনি মই ভাবোঁ যে সেইকাৰণে মই সদায় যেতিয়া মোৰ ল'ৰা ছোৱালীখিনি আহে মোৰ শ্ৰেণীলৈ, মই সদায় গাৰ্জেনকে প্ৰথমতে কওঁ, তেওঁলোকেতো আছেই, মইতো মোৰ শ্ৰেণীত থকা সময়খিনি মই ধুনীয়াকৈ কথাখিনি কওঁ, কিন্তু ঘৰলৈ গৈ আপোনালোকে যাতে সেই কথাখিনি তেওঁলোকক সদায় খুব সুন্দৰকৈ, গালি পাৰি নহয়, খুব ধুনীয়াকৈ তেওঁলোকক কৈ থাকে, তেতিয়াহে কিন্তু দেখিব এজনী ছোৱালীজনী বা ল'ৰাটো লাহে লাহে লাহে লাহে তেওঁৰ গোটেই পথটো বৰ ধুনীয়া হৈ আহে। গতিকে সেই কথাকেইটাত গুৰুত্ব দিয়াটো মই ভাবোঁ।
1: নিশ্চয় বাইদেউ, আমি বহু কথাই পাতিলোঁ আৰু বহু কথা পাতিবলৈ আচলতে ৰৈ গ'ল, কিন্তু অনুষ্ঠান আমি প্ৰায় সামৰিব লাগিব, মোৰ হাতত 3 মিনিট সময় এটা আছে। এটা কবিতা শুনি লওঁ।
0: কবিতাটো মোৰ সঁচাতে খুব ভাল লাগিলে, কবিতাটো বৰ ধুনীয়া ধুনীয়া।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে 1 বজাত হিন্দী আৰু 1:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু

0: জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে প্ৰীতি দেৱীৰ কণ্ঠত। এইবাৰৰ গীতটিৰ ৰচনা মৃণাল কুমাৰ চৌধুৰী।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে প্ৰীতি দেৱীৰ কণ্ঠত ক্ৰমে ভূপেন কুমাৰ আৰু মৃণাল কুমাৰ চৌধুৰী ৰচিত গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে অলক চেটাৰ্জীৰ কণ্ঠৰ খেয়াল। শিল্পীয়ে পৰিৱেশন কৰিছে ৰাগ বৃন্দাবনী সাৰংগ।

0: শ্ৰোতাসকলে ইমান পৰে অলক চেটাৰ্জীৰ কণ্ঠৰ খিয়ালত ৰাগ বৃন্দাবনী সৰং শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তিক পিছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ভাৰতৰ বাবে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা কেৱল মুখৰ কথাই নহয়, বৰং এই নীতিত দেশ অটল হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত ৰকেট বিক্ৰম-1ৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু কাইলৈ মালডোভা

0: ভাৰতৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হ'ব। সমাজকৰ্মী সোনম ৱাংচুকক আৱশ্যকীয় চিকিৎসা পৰিচৰ্যাৰ বাবে এখন চৰকাৰী চিকিৎসালয়লৈ নিয়া হৈছে আৰু ফ্ৰান্স আজি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ মুখামুখি হ'ব। ভাৰতৰ বাবে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা কেৱল মুখৰ কথাই নহয় বৰং এই নীতিত দেশ অটল হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ফৰ্চেছ ফাৰ্ষ্ট সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীসিঙে কয় যে ভাৰতে অকল দেশৰ ভিতৰতে নহয় বৰং প্ৰয়োজন হলে সন্ত্ৰাসবাদীৰ ঘাটিত প্ৰৱেশ কৰিও আক্ৰমণ চলাব।
1: आतंकवाद के खिलाफ भी हमारी गवर्नमेंट ने पूरी दुनिया के सामने अपने बदले हुए नजरिए को स्पष्ट किया है। आतंकवाद के विरुद्ध जीरो टॉलरेंस हमारे लिए केवल एक स्टेटमेंट नहीं है बल्कि लाइन ऑफ एक्शन है। आतंकवाद के खिलाफ हम दरवाजे पर नहीं बल्कि घर में घुसकर मारेंगे। ऑपरेशन सिंदूर के दौरान सारी दुनिया ने यह देख भी लिया, हमारी सेनाओं का पराक्रम तो हमेशा ही अद्भुत रहा है।
0: ऑपरेशन सिंदूर সময়ত সমগ্র বিশ্বই ভাৰতৰ এই নীতি প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰি শ্ৰীসিঙে ইয়াক কাৰিকৰী যুদ্ধৰ এটা উজ্জ্বল নিদৰ্শন বুলি অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে অপাৰেচন সিন্দুৰৰ সময়ত আকাশতীৰ, আকাশ ক্ষেপণাস্ত্ৰ প্ৰণালী আৰু ব্ৰহ্মছসহ ভালেমান অত্যাধুনিক প্ৰতিৰক্ষা সঁজুলি ব্যৱহাৰ কৰা হৈছিল।
1: ऑपरेशन सिंदूर अपने आप में टेक्नोलॉजिकल वारफेयर का एक शानदार नमूना था। इस ऑपरेशन में आकाश तीर, आकाश मिसाइल सिस्टम और ब्रह्मोस जैसी एडवांस्ड मिसाइल सिस्टम के साथ साथ अनेक लेटेस्ट इक्विपमेंट का भी उपयोग किया गया। इसने साबित किया है कि हमारी सेनाएं बदलाव को समझ भी रही हैं और उसे आत्मविश्वास के साथ उसका उपयोग भी कर रही हैं। ऑपरेशन सिंदूर की सफलता भारत के उद्योगों पर विश्वास का प्रमाण है।
0: মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা সুদৃঢ় কৰাত সৰ্বাধিক অগ্ৰাধিকাৰ দি আহিছে। শ্ৰীসিঙে কয় যে চৰকাৰে দেশৰ প্ৰতিৰক্ষা আৱশ্যকতা পূৰণৰ বাবে আমদানীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ সংকল্প লৈছে। সশস্ত্ৰ বাহিনীসমূহৰ আধুনিকীকৰণৰ বাবে বাজেটত আবণ্টিত ধনৰ 75% ভাৰতীয় উদ্যোগৰ পৰা সামগ্ৰী ক্ৰয়ৰ বাবে আছুতীয়াকৈ ৰখা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে দেশত প্ৰতিৰক্ষা আহিলাপাতিৰ উৎপাদনত গতি প্ৰদানৰ উদ্দেশ্যে এই বছৰ নতুন প্ৰতিৰক্ষা ক্ৰয় ব্যৱস্থা প্ৰৱৰ্তন কৰিব। শ্ৰীসিঙে কয় যে দেশৰ প্ৰতিৰক্ষা উৎপাদন অভিলেখ পৰিমাণৰ 178,000 কোটি টকালৈ বৃদ্ধি হৈছে। 2014 চনত এই পৰিমাণ প্ৰায় 40,000 কোটি টকা আছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে চলিত বৰ্ষত 2,00,000 কোটি টকাৰ প্ৰতিৰক্ষা উৎপাদনৰ মাইলৰ খুঁটা অতিক্ৰম কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত ৰকেট বিক্ৰম-1ৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰকেটটোৰ চূড়ান্ত দহন সম্পূৰ্ণ হোৱাৰ পাছতে 450 কিলোমিটাৰ উচ্চতাৰ কক্ষপথত ই কঢ়িয়াই নিয়া উপগ্ৰহটো উপনীত হয়। মিছন আগমনৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আজি দিনৰ 12:05 ইয়াক উৎক্ষেপণ কৰা হয়। এই সাফল্যৰ জৰিয়তে ভাৰত ব্যক্তিগত ৰকেট উৎক্ষেপণৰ যোগ্যতা থকা বিশ্বৰ তৃতীয় দেশ হিচাপে পৰিগণিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যৰ বাবে স্কাইৰুট এৰস্পেচক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে ফোনযোগে স্কাইৰুটৰ দলটোৰ সৈতে কথা পাতে আৰু এই ঐতিহাসিক মহাকাশীয় সাফল্যৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে বিক্ৰম-1ৰ সৈতে জড়িত দলটোক সাক্ষাতৰ বাবে আমন্ত্ৰণ জনায়। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙেও এই সাফল্যৰ প্ৰশংসা কৰিছে। বিক্ৰম-1 হৈছে ভাৰতৰ প্ৰথমটো ব্যক্তিগত উদ্যোগত বিকশিত ৰকেট। হায়দৰাবাদৰ মহাকাশ ষ্টাৰ্টআপ স্কাইৰুট এৰস্পেচে ইয়াৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণ কৰি উলিয়াইছে। ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পিতৃ হিচাপে খ্যাত প্ৰখ্যাত বিজ্ঞানী ডঃ বিক্ৰম সাৰাভাইৰ নামেৰে এই ৰকেটটোৰ নাম ৰখা হৈছে। এই সাফল্য স্বাভাৱিকতে ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অন্যতম সচিব চি বি জৰ্জে নতুন দিল্লীত সংবাদ মাধ্যমক জনায় যে ৰাষ্ট্ৰপতিগৰাকীয়ে 25 জুলাইলৈকে দেশ তিনিখন ভ্ৰমণ কৰিব। তেওঁ জনোৱা অনুসৰি মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়াৰ ৰাষ্ট্ৰপতিত্ৰয়ৰ আমন্ত্ৰণ ক্ৰমে শ্ৰীমতী মুৰ্মু দেশ তিনিখনলৈ যাব। এই ভ্ৰমণ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি সচিবগৰাকীয়ে কয় যে এয়া হ'ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ মালডোভা আৰু উত্তৰ মেচিডনিয়ালৈ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। আনহাতে বিগত 3 দশকত এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিয়ে প্ৰথমবাৰ ৰোমানিয়া ভ্ৰমণ কৰিব। শ্ৰীজৰ্জে লগতে কয় যে ইয়াৰ পূৰ্বে 1994 চনত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতিয়ে ৰোমানিয়া ভ্ৰমণ কৰিছিল। শ্ৰীজৰ্জে কয় যে ৰাষ্ট্ৰ

ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণে মধ্য আৰু পূব ইউৰোপৰ সৈতে ভাৰতৰ বৰ্ধিত সম্পৰ্কক প্ৰতিফলিত কৰিব। লগতে সেই অঞ্চলটোৰ দেশসমূহৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাকো এই ভ্ৰমণে প্ৰতীয়মান কৰিব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীজৰ্জে প্ৰকাশ কৰে যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ এই ভ্ৰমণে ইউৰোপৰ সৈতে ভাৰতৰ বিস্তাৰিত সম্পৰ্কক উৎসাহিত কৰাৰ লগতে ইউৰোপীয়ান ইউনিয়নৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্বকো তুলি ধৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰকাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কাইলৈ এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা বিচাৰিব। সংসদৰ বৰ্ষাকালীন অধিৱেশন সোমবাৰে আৰম্ভ হ'ব আৰু 13 আগষ্টত অধিৱেশনৰ সামৰণি পৰিব। এই অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়কৰ আলোচনা আৰু গ্ৰহণৰ বাবে সদনত উত্থাপন কৰা হ'ব। দেশৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ কাৰ্যালয়ে ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ সহযোগত যুৱ গৱেষকসকলৰ বাবে দেশজোৰা গৱেষণা নিবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। দেশৰ 28খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ গৱেষকসকলে এই প্ৰতিযোগিতাত অংশ ল'ব পাৰিব। এই প্ৰতিযোগিতাৰ লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক দেশৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত মৌলিক গৱেষণা কৰিবলৈ উৎসাহিত কৰাৰ লগতে ৰাজহুৱা বিত্ত ব্যৱস্থা, প্ৰশাসন, সামাজিক খণ্ডৰ ব্যয় আৰু বহনক্ষম উন্নয়নৰ দিশত চিন্তা চৰ্চাৰ বাবে প্ৰেৰিত কৰা। এই প্ৰতিযোগিতাত বিত্তীয় যুক্তৰাষ্ট্ৰীয়বাদ আৰু প্ৰশাসন দক্ষতা নিয়োগ আৰু ক্ষুদ্ৰ লঘু তথা মজলীয়া উদ্যোগৰ লগতে সামাজিক খণ্ডৰ ব্যয়ৰ 4টা মূল বিষয় হিচাপে লোৱা হৈছে। প্ৰতিযোগিতাত যোগদানৰ বাবে অন্তিম তাৰিখ অহা 31 আগষ্টত ধাৰ্য কৰা হৈছে। সমাজকৰ্মী সোনম ৱাংচুকক আৱশ্যকীয় চিকিৎসা পৰিচৰ্যাৰ বাবে এখন চৰকাৰী চিকিৎসালয়লৈ নিয়া হৈছে। নতুন দিল্লীৰ আৰক্ষী উপায়ুক্ত শচীন শৰ্মাই আজি কয় যে শ্ৰী ৱাংচুকক দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শক্ৰমে চিকিৎসালয়লৈ নিয়া হৈছে। শ্ৰী ৱাংচুকে কেইবাদিনো ধৰি যন্তৰ মন্তৰত অনিৰ্দিষ্টকালীন অনশন কৰি আছিল। ইপিনে ছফদৰজং চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ চাৰু বম্বাই ৱাংচুকৰ স্বাস্থ্য নিৰীক্ষণ কৰি থকা হৈছে আৰু সমাজকৰ্মীগৰাকীৰ চিকিৎসা অব্যাহত আছে বুলি প্ৰকাশ কৰিছে। ডাঃ বম্বাই কয় যে সমাজকৰ্মীগৰাকীৰ চেতনা লোপ পোৱা নাই আৰু তেওঁৰ অৱস্থা সুস্থিৰ হৈ আছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কালি ইষ্টনিয়াৰ ৰাজধানী টালিনত দেশখনৰ বিদেশ মন্ত্ৰী মাৰ্গাছ ষ্টাছকহানা সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, ডিজিটেল ৰূপান্তৰ, চাইবাৰ সুৰক্ষা আৰু নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত সহযোগিতা সুদৃঢ় কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। তেওঁলোকে লগতে ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ আলোচনা সফলভাৱে সম্পন্ন হোৱাৰ ফলত সৃষ্টি হোৱা নতুন সুযোগৰ বিষয়েও মত বিনিময় কৰে। পি ভি সিন্ধুৱে টকিঅ'ত অনুষ্ঠিত জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অলিম্পিকত দেশৰ হকে 2টাকৈ পদক জয় কৰা খেলুৱৈগৰাকীয়ে আজি পুৱা অনুষ্ঠিত ছেমি ফাইনেলৰ প্ৰথম গেমত বিশ্বৰ 4 নম্বৰ স্থানৰ খেলুৱৈ চীনৰ চেন ইউ ফেইক 21-19 ফলাফলত পৰাভূত কৰে আৰু দ্বিতীয় গেমত 15-10 পইণ্টত আগবাঢ়ি থকাৰ সময়তে প্ৰতিদ্বন্দ্বী খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ পৰা অব্যাহতি লয়। জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা সুবাদত পি ভি সিন্ধুক বিশ্বৰ 9 নম্বৰ স্থানৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ফ্ৰান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। বিশ্বকাপত 1936 চনৰ পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। অকল 1950 চনৰ প্ৰতিযোগিতাত এই খেল অনুষ্ঠিত কৰা হোৱা নাছিল। ইপিনে কাইলৈ নিশা নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰতৰ বাবে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা কেৱল মুখৰ কথাই নহয় বৰং এই নীতিত দেশ অটল হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত ৰকেট বিক্ৰমৱানৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে আৰু ফ্ৰান্স আজি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে মৌ টোকাৰীৰ মাত। পাৰ্বতীপ্ৰসাদ বৰুৱাৰ গীতৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰ দুটি গীত, পৰিচালনা আৰু সুৰ তত্বাৱধায়ক প্ৰণৱীৰাম বৰুৱা।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: মৌটুকাৰীৰ মাত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে মিড ডে নিউজ আৰু দুপহৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: গুড আফটাৰনুন, দিছ ইজ আকাশবাণী এণ্ড আই এম শগুন চোপ্ৰা উইথ দ্য মিড ডে নিউজ। The headlines. India's first privately developed orbital rocket Vikram 1 launched successfully from Satish Dhawan Space Center at Sriharikota. Prime Minister Narendra Modi congratulates the Skyroot Aerospace team, calls it a defining moment in India's space journey. Defence Minister Rajnath Singh says

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত ৰকেট বিক্ৰম 1ৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰকেটটোৰ চূড়ান্ত দহন সম্পূৰ্ণ হোৱাৰ পাছতে 450 কিলোমিটাৰ উচ্চতাৰ কক্ষপথত ই কঢ়িয়াই নিয়া উপগ্ৰহটো উপনীত হয়। মিছন আগমনৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা আজি দিনৰ 12:05 ইয়াক উৎক্ষেপণ কৰা হয়। এই সাফল্যৰ জৰিয়তে ভাৰত ব্যক্তিগত ৰকেট উৎক্ষেপণৰ যোগ্যতা থকা বিশ্বৰ তৃতীয় দেশ হিচাপে পৰিগণিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যৰ বাবে স্কাইৰুট এৰস্পেচক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে ফোনযোগে স্কাইৰুটৰ দলটোৰ সৈতে কথা পাতে আৰু এই ঐতিহাসিক মহাকাশীয় সাফল্যৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে বিক্ৰম 1ৰ সৈতে জড়িত দলটোক সাক্ষাতৰ বাবে আমন্ত্ৰণ জনায়। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙেও এই সাফল্যৰ প্ৰশংসা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বিক্ৰম 1ৰ সফল উৎক্ষেপণে ভাৰতৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনক নতুন গতি দিছে বুলি মন্তব্য কৰে। এই সাফল্যই অসমৰ বহু যুৱক যুৱতীক মহাকাশ বিজ্ঞান আৰু মহাকাশ প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি মুখ্যমন্ত্ৰী

আশা প্ৰকাশ কৰে। অসম আৰক্ষীয়ে আধাৰৰ অধীনত অফলাইন ভেৰিফিকেশ্যন চিকিং এণ্টিটি OVSE হিচাপে পঞ্জীয়ন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে স্বীকৃতি লাভ কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে এতিয়া আৰক্ষীৰ তহলদাৰীৰ দলে চালক বা কোনো ব্যক্তিৰ আধাৰ কাৰ্ড, পৰিচয় পত্ৰ থকা কিউ আৰ কোড স্কেন কৰি তৎক্ষণাত প্ৰমাণ পত্ৰ পৰীক্ষা কৰিব পাৰিব। এই পৰীক্ষাৰ বাবে ইণ্টাৰনেটৰ স্পীডত নিৰ্ভৰ কৰাৰ প্ৰয়োজন নাথাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। আধাৰ কিউ আৰ কোডৰ জাল কৰিব নোৱাৰা ডিজিটেল চিল থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অপৰাধী বা অনুপ্ৰৱেশকাৰীয়ে এতিয়াৰে পৰা ভুৱা বা ফটোকপি কৰা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আৰক্ষীক বিপথে পৰিচালিত কৰাটো কঠিন হৈ পৰিব। তদুপৰি ভাৰতীয়ৰ পৰীক্ষণ, পাছপৰ্ট আৰু অস্ত্ৰ অনুজ্ঞাপত্ৰ পৰীক্ষণকে ধৰি দৈনন্দিন আৰক্ষী সেৱাসমূহ দ্ৰুত আৰু সহজ হৈ পৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডিব্ৰুগড় জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান খোৱাং মহাবিদ্যালয়ৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে কালি উদযাপন কৰা হয়। অধ্যক্ষ ডঃ ত্ৰৈলোক্য দিহিঙ্গিয়াই মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰে। তাৰ পাছতে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত শিৱ কুমাৰ সিংহ আৰু প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত

0: ধৰি দৈনন্দিন আৰক্ষী সেৱাসমূহ দ্ৰুত আৰু সহজ হৈ পৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডিব্ৰুগড় জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান খোৱাং মহাবিদ্যালয়ৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে কালি উদযাপন কৰা হয়। অধ্যক্ষ ডঃ ত্ৰৈলোক্য দিহিঙ্গিয়াই মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰে। তাৰ পাছতে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত শিৱ কুমাৰ সিংহ আৰু প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত কল্যাণী দেৱীৰ আৱক্ষ মূৰ্তিত উপাধ্যক্ষ প্ৰতিম শৰ্মাই স্মৃতি তৰ্পণ কৰে। পৰিচালনা সমিতিৰ সভাপতি বিপিন চন্দ্ৰ শৰ্মাই গছপুলি ৰোপণ কৰে। প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ সভাপতি ৰাজীৱ গগৈয়ে প্ৰদীপ চুতীয়াৰ তত্বাৱধানত ডঃ হচিন্দা শইকীয়াই সম্পাদনা কৰা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ প্ৰাচীৰ প্ৰতীকা কল্পদ্ৰুম উন্মোচন কৰে। উত্তৰবংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সমীপৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্তিম সংস্কাৰৰ স্থান সংৰক্ষণৰ বাবে কাইলৈ দিনৰ 11 বজাত মধুপুৰ সত্ৰত এখন সভাৰ আয়োজন কৰা হৈছে। এই সভাত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল দাসকে ধৰি অসম আৰু উত্তৰবংগৰ কেইবাখনো সত্ৰ নামঘৰৰ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰিব। তুৰচা নদীৰ কাষত অৱস্থিত মহাপুৰুষগৰাকীৰ অন্তিম সংস্কাৰৰ স্থান কাকতকুটা অঞ্চলটো উপযুক্ত সংৰক্ষণৰ অভাৱত লুপ্তপ্ৰায় হৈ পৰিছে। অঞ্চলটোৰ কেইটামান পৰিয়ালে ব্যক্তিগত প্ৰচেষ্টাৰে এটা সৰু নামঘৰ নিৰ্মাণ কৰি গুৰুজনাৰ স্মৃতি সজীৱ কৰি ৰখাৰ চেষ্টা কৰি আহিছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত নিয়োজিত দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ সহকাৰী উপ পৰিদৰ্শক বিপিন ডেকা আজি কৰ্তব্যৰত অৱস্থাতে দুৰ্ঘটনাবশতঃ গুলীবিদ্ধ হয়। জানিব পৰা মতে, পুৱা উদ্যানত টহল দিবলৈ গৈ গাড়ীৰ পৰা নমাৰ সময়তে তেওঁ নিজৰ ছাৰ্ভিচ ৰাইফলৰ গুলী অসাৱধানবশতঃ ওলাই গৈ তেওঁক আঘাত কৰে। AK-47 ৰাইফলৰ 4 গুলীয়ে তেওঁৰ বাওঁহাতৰ বাহুত আঘাত কৰে। আহত বিপিন ডেকাক প্ৰথমে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ কাৰ্যবাহী সঞ্চালক প্ৰদীপ্ত বৰুৱাই জনোৱা অনুসৰি সহকাৰী উপ পৰিদৰ্শকগৰাকী বৰ্তমান বিপদমুক্ত। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 স্কুল বেগৰ বোজা শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435405223 আৰু 03612661876 এই দুটা ফোন নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানৰ আগ ধৰিব জিন্তি ৰাণী ডেকাই। আমাৰ বিয়লি 3 বজাৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে শ্ৰব্য সফুৰা হিৎসৱ বন্দনা শৰ্মাৰ পৰা বন্দনা শৰ্মাৰ কণ্ঠৰ 2টি গীত। প্ৰথমটি গীতৰ কথা আৰু সুৰ প্ৰশান্ত মণ্ডলৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাইও?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বন্দনা শৰ্মাৰ কণ্ঠৰ এইবাৰৰ গীতটিৰ কথা তাজদুক আহমেদৰ, সুৰ জনি এছৰ।

শ্ৰব্য সফুৰা বন্দনা হিৎসৱ বন্দনা শৰ্মাৰ পৰা বন্দনা শৰ্মাৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 খ্ৰীষ্টাব্দৰ শাওন মাহৰ আজি পহিলা দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 18 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাই নিউজ অন এয়াৰ এপৰ যোগেদিও আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে সমীৰ নাৰ্জাৰী আৰু মৃগাংক শৰ্মা, ট্ৰেন্সমিটাৰত ৰাজীৱ গগৈ, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণ সহযোগী অৰ্ণৱ কুমাৰ নাথৰ সৈতে মাইক্ৰফোনৰ সন্মুখত আপোনাৰ সৈতে মই অজিত চক্ৰৱৰ্তী।

0: ভূপেন হাজৰিকাই কৈছিল, যিমানে বিলাই দিবা সিমানেই মহান হ'বা, তাৰেই নাম সঁচা মানৱতা। এয়া আকাশবাণী তেজপুৰ, এতিয়া শুনাবলৈ লৈছোঁ আইদেউসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। প্ৰিয় আইদেউসকল, অৰ্ধ আকাশ অনুষ্ঠানটিৰ পাতনিতে মোৰ কথা শিতানত শুনোৱা হওক এটি অনুগল্প। স্বৰচিত অনুগল্পটি পাঠ কৰিছে তেজপুৰ দপৰপতীয়াৰ এগৰাকী প্ৰগতিশীল আইদেউ পংকজা বৰা ডাঙৰীয়ানীয়ে।
1: মই লিখা এটি গল্প পাঠ কৰিবলৈ ওলাইছোঁ। গল্পটিৰ নাম হৈছে স্পৰ্শ। বৰ আবেগেৰে বিপিনে কথাবোৰ কৈ গৈছে তেওঁ শুভাকাংক্ষী সহকৰ্মী দুজনৰ আগত। আৰু নালাগে দিয়ক ক'ব বিপিনদা, আপুনি আপোনাৰ অতি গোপন কথাবোৰ আমাক খুলি ক'বলৈ অকণো ভয় বা শংকা কৰা নাই কিয়? সেইবোৰ মনত পেলাই নিজৰ মনটোক পুনৰ দুখ নিদিব, তোমালোকে মোক ক'বলৈ দিয়া। বুকুৰ এটা কোণত সদায় বিষ অনুভৱ কৰি আহিছোঁ জানা, কিজানি সেই বিষৰ পৰা মই উপশম পাওঁৱেই। মোৰ জন্মৰ প্ৰায় 8 বছৰ পিছতে মোৰ 2টি যমজ ভাই জন্ম লাভ কৰে। সিহঁতৰ জন্মতেই শৰীৰৰ ওজন কম হোৱাৰ বাবে মায়ে মোৰ ভাতৃ দুটাক বৰ কষ্ট কৰি ডাঙৰ কৰিবলগীয়া হৈছিল। মই মাৰ কোলাত তেতিয়াই এৰিবলগীয়া হ'ল। মাত্ৰ 1 বছৰ দুগ্ধপান কৰাই মায়ে মোক সেই যি কোলাৰ পৰা আঁতৰালে। পুনৰ আৰু মই মোৰ মাৰ কোলাৰ মূৰ গুজিবলৈ নোপোৱাই হ'লোঁ। মাৰ ঘনাই গা বেয়া লগা হৈ আহিল আৰু ঘৰখনৰ কামেও মাক যথেষ্ট ভাগৰা কৰি তুলিছিল। দেউতাই শিক্ষকতা কৰি অসুস্থ ককা আইতাৰ লগতে যেনে তেনে পৰিয়ালটো পোহপাল দিয়ে। সৰুতে মই পঢ়া শুনাত ভালেই আছিলোঁ, শ্ৰেণীত সদায় প্ৰথম হওঁ। পঞ্চম শ্ৰেণীলৈ পাওঁতে গাঁৱৰে এখন স্কুলত নামভৰ্তি কৰাই দিছিল। প্ৰথম হৈ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে সকলোৱে মোক চিনি পোৱাও হ'ল। সেই সময়ত টিভিত জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণ আৰম্ভ হৈছিল। আমাৰ ঘৰত টিভি নাছিল আৰু ফেন বুলি মাত্ৰ বিচনী কেইখনেই। মই কাষৰে সম্বন্ধীয় পেহীহঁতৰ ঘৰলৈ টিভি চাবলৈ যাওঁ। গৰমত পেহী ঘৰত ফেনৰ বতাহত বহি আবেলি প্ৰায়েই কাৰ্টুন চাওঁ। পেহী ঘৰত পেহীৰ মাক আৰু পেহীৰ বাদে কোনো নাছিল। ভাল কিবা এটা বনালে মূলত থৈ দিছিল। সৰুৰে পৰাই মৰম বিচাৰি ফুৰি মই পেহীৰ মৰমবোৰক লৈ বৰকৈ আকৃষ্ট হৈ পৰিব ধৰিলোঁ। মায়ে সদায়ে কয় পেহীৰ এতিয়া কলেজীয়া শিক্ষা শেষ কৰি আজৰি হৈছে, যেতিয়া কিতাপখনো লৈ যাবি লগতে, কেৱল টিভিকে চাই নাথাকিবি, কিবা এটা নুবুজা থাকিলে পেহীৰে বুজাই দিব পাৰিব। স্কুলৰ পৰা আহিয়ে ভাতকেইটা খাই মই পেহী ঘৰত ফেনৰ বতাহ ল'বলৈ আহোঁ আৰু ভাগৰত তাতেই শুই পৰোঁ। এনেদৰেই চলি আছিল দিনবোৰ। মই শুই থাকিলে পেহীয়ে মূৰত হাত বুলাই দিছিল। মায়ে এনেদৰে শুবৰ সময়ত মূৰত হাত বুলোৱাৰ কথা মোৰ মনতেই নপৰে। মাক মই এই ক্ষেত্ৰত অকণো বেয়া পোৱা নাছিলোঁ, কাৰণ আছিল মোৰ যমজ ভাইটি দুটা। সিহঁতৰ লগত মাৰ ব্যস্ততাই মোক মাৰ পৰা কিছু আঁতৰাই ৰাখিছিল। লাহে লাহে পেহীৰ স্পৰ্শবোৰ মোৰ ভাল লগা হৈ আহিব ধৰিলে। মোৰ কাষতে পেহীও শুই পৰে হাততে এখন মেগাজিন লৈ। কাৰ্টুন চোৱাৰ বয়সত পেহীয়ে মোক মেগাজিনত থকা ফটোবোৰ দেখুৱাবলৈ ল'লে। এনেদৰে দিনবোৰ গৈ আছে। মোৰ পঢ়া শুনাৰ প্ৰতি অমনোযোগিতা দেখি দেউতাই মোক প্ৰায়ে গালি দিয়া হ'ল। মোৰ কিন্তু দেউতাৰ গালিবোৰ গাত নলগা হৈ আহিল। সন্ধিয়া পঢ়াৰ টেবুলত বহিলে মনটো বাৰে বাৰে পঢ়াৰ পৰা আঁতৰি পেহীৰ হাতৰ কোমল স্পৰ্শবোৰে মোক আমনি কৰিবলৈ ল'লে। প্ৰথমে মই বুজি পোৱা নাছিলোঁ যে পেহীৰ সেই কোমল স্পৰ্শ কেৱল যৌন কামনাৰ এটা অংশহে আছিল। পেহীৰ শৰীৰৰ গোপন অংগবোৰ মোক স্পৰ্শ কৰিবলৈ দি পেহীয়ে যেনে তৃপ্তি পাইছিল। প্ৰায় এনেদৰে 3টাকৈ বছৰ পাৰ হোৱাৰ পিছত এদিন পেহীৰ বিয়া ঠিক হোৱাৰ খবৰটো গম পালোঁ। 3 মাহৰ পিছতে পেহীৰ বিয়া। ঘৰৰ পৰা বহু দূৰলৈ বিয়া হৈ আঁতৰি যাব। বিয়াৰ ব্যস্ততাৰ বাবে মোক পেহীয়ে তেওঁলোকৰ ঘৰ

0: ঘৰলৈ সদায় যোৱাটো হঠাতে বন্ধ কৰি দিলে। কথাটোৱে মোক বৰকৈ আমনি কৰিলে। মই মানসিকভাৱে বৰকৈ ভাগি পৰিলোঁ। ভাল বেয়াকো বিচাৰ কৰিব নোৱাৰি এদিন মই আত্মসন্মানৰ পথ বাছি লৈছিলোঁ। কপালত হয়তো মোৰ মৃত্যু লিখা হোৱা নাছিল এনেদৰে। সকলোৰে অজ্ঞাতে মই নিজৰ লগত এখন যুদ্ধত অৱতীৰ্ণ হৈছিলোঁ। এটা বছৰৰ পিছত মোৰ মেট্ৰিক। মই সেই আগৰ বিপিন হৈ উঠিব নোৱাৰিলোঁ। ঘৰখনৰ কথা চিন্তা কৰি পঢ়াত সময় দিলোঁ। মেট্ৰিকৰ দেওনা পাৰ হৈ কলেজত নামভৰ্তি কৰিলোঁ যদিও পৰৱৰ্তী পৰীক্ষাসমূহত মই মোৰ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলোঁ। এটা সময়ত তৃতীয় বৰ্গৰ চৰকাৰী চাকৰিত যোগদান কৰি সুদীৰ্ঘ 35 বছৰ এই বিভাগত পাৰ কৰি আজি তোমালোকৰ পৰা অৱসৰ লোৱাৰ দিন আহি পৰিল। বৰ্তমান মোৰ ছোৱালী দুজনী আৰু পৰিবাৰ সহিত এখন সুখৰ সংসাৰ বুলিয়েই ক'ব পাৰি। মোৰ যমজ ভাইটি দুটাৰ এজন প্ৰবক্তা আৰু আনজন অভিযন্তা হ'ল। মোৰো সপোন আছিল ভাল কিবা এটা হোৱাৰ। মোৰ দৰে ভুল কৰি যাতে কোনো ল'ৰা ছোৱালী ফুল কোমলতে ধ্বংস নহয় আৰু কোনো প্ৰাপ্তবয়স্ক কোনো লোকে যাতে নিজৰ কামনাৰ বলি হিচাপে শিশুক ব্যৱহাৰ নকৰে সেইটোৱে মই তোমালোকক ক'লোঁ। এনেবোৰ ব্যাধি সমাজৰ পৰা আঁতৰাব লাগিব আৰু সৰুৰে পৰা শিশুক কোনটো ভাল স্পৰ্শ আৰু কোনটো বেয়া স্পৰ্শ সেই বিষয়ে সঠিক শিক্ষা দিয়াটো অভিভাৱকৰ দায়িত্ব। মই মোৰ ছোৱালী দুজনীক সেই শিক্ষা দিছোঁ আৰু সিহঁতক সমাজৰ উপযুক্ত ছোৱালী হিচাপে গঢ় দিয়াৰ বাবে চেষ্টা কৰিছোঁ। ধন্যবাদ।
1: অনুগল্পটি শুনি নিশ্চয় ভাল পালে। আইদেউসকল, অৰ্ধ আকাশ অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ নীলিমা কাটুনৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত। প্ৰথম গীতটিৰ কথা কেশৱ মহন্তৰ, সুৰ ৰমেন বৰুৱাৰ।

আইদেউসকলে অৰ্ধ আকাশ অনুষ্ঠানত নীলিমা খাতুনৰ কণ্ঠত অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীগৰাকীৰ কণ্ঠত আন এটি গীত শুনোহকচোন। গীতটিৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, সুৰ প্ৰভাত শৰ্মাৰ।

অৰ্ধ আকাশ অনুষ্ঠানত নীলিমা খাতুনৰ কণ্ঠত অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ শিল্পীগৰাকীৰ কণ্ঠত অমিত চৰকাৰৰ কথা আৰু অপূৰ্ব কুমাৰ দাসৰ সুৰেৰে এই গীতটি।

বাইদেউসকল, অৰ্ধআকাশ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ সতীশ দাসৰ কথা আৰু জে পি দাসৰ সুৰেৰে নীলিমা খাতুনৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, আৰাধন অনুষ্ঠানত ভজন দুটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক অনুষ্ঠান পৰিচিতি। এই অধিৱেশনতে খন্তেক পিছতেই গীতালী অনুষ্ঠানত শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবিৰ গীত। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:20 লোকগীত শুনিবলৈ পাব চন্দ্ৰশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠত আৰু আধুনিক গীত শুনিবলৈ পাব জিতুল সোণোৱালৰ কণ্ঠত। 7:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত মুখ্য বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 8:02 প্ৰচাৰ কৰা হ'ব এখন আলোক্য নটসূৰ্য ফণি শৰ্মা, আলোক্যখনিৰ ৰচনা প্ৰমথ দাসৰ। তাৰ পাছতেই অসমীয়া গীত শুনিবলৈ পাব বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 শুনিবলৈ পাব ভূপেন হাজৰিকাৰ কণ্ঠত অসমীয়া আধুনিক গীত। 9:30 সাহিত্য কানন অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আৰু নিশা 10:00 শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবিৰ গীত। আজি আমাৰ এই অধিৱেশনৰ অন্ত পৰিব 10:30 অনুষ্ঠান পৰিচিতি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

এক বৃক্ষ দশপুত্ৰ হ'ব, গছৰ সমান ধুনীয়া কবিতা নাই, এজোপা কাটিলে দহজোপা ৰোৱক, এইদৰাতে ৰচক সোণালী কৰক।

এয়া আকাশবাণী তেজপুৰ। এতিয়া গীতালি অনুষ্ঠানত শুনাবলৈ লৈছে দুটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমেই শুনো আহক সৰক বোলছবিৰ এটি গীত। কণ্ঠদান কৰিছে অনুৰাধা পৰোৱাল আৰু কুমাৰ চানুৱে।

0: ভিডিও লাইক করিলে পয়সা পাম, ইমান সহজ।
1: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: গীতালী অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো দিল বোলছবিৰ আন এটি গীত, শিল্পী উদিত নাৰায়ণ আৰু অনুৰাধা পদৱাল।

0: শ্রোতাই ইমানপুরে গীতালী অনুষ্ঠানত হিন্দী ভোজপুরী গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুর। ক্ষন্তেক পিছতেই 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, ভাৰতৰ ব্যক্তিগতভাৱে বিকশিত প্ৰথম ৰকেট বিক্ৰম 1ৰ পৰীক্ষা সফলভাৱে সম্পন্ন, কাজিৰঙাৰ পৰ্যটন খণ্ডৰ উন্নয়নৰ সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠকত অংশগ্ৰহণ, 72 ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, যদুমণি দত্তৰ জুই ফুললৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা, শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত, আৰু মিয়ামি ষ্টেডিয়ামত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি নিশা ফ্ৰান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত ৰকেট বিক্ৰম 1ৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰকেটটোৰ চূড়ান্ত দহন সম্পূৰ্ণ হোৱাৰ পাছতে 450 কিলোমিটাৰ উচ্চতাৰ কক্ষপথত ই কঢ়িয়াই নিয়া উপগ্ৰহটো উপনীত হয়। মিছন আগমনৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা আজি দিনৰ 12:05 ইয়াক উৎক্ষেপণ কৰা হয়। এই সাফল্যৰ জৰিয়তে ভাৰত ব্যক্তিগত ৰকেট উৎক্ষেপণৰ যোগ্যতা থকা বিশ্বৰ তৃতীয় দেশ হিচাপে পৰিগণিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যৰ বাবে স্কাইৰুট এৰস্পেচক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে ফোনযোগে স্কাইৰুটৰ দলটোৰ সৈতে কথা পাতে আৰু এই ঐতিহাসিক মহাকাশীয় সাফল্যৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে বিক্ৰম 1ৰ সৈতে জড়িত দলটোক সাক্ষাতৰ বাবে আমন্ত্ৰণ জনায়। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙেও এই সাফল্যৰ প্ৰশংসা কৰিছে। এই সন্দৰ্ভত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰাক্তন অধ্যক্ষ জি সতীশ ৰেড্ডীয়ে এই সফলতাক ঐতিহাসিক বুলি মন্তব্য কৰে আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এয়া ভাৰতৰ অন্যতম সাফল্য বুলিও উল্লেখ কৰে।
2: It's a great moment. It is a history is made. Privately built rocket has carried satellite and put them into the orbit very successfully. A company called Skyroot by youngsters have done this job. It's a great moment for the nation. In fact, this is what Honorable Prime Minister has been telling, that our youngsters have a great capability and demonstrated now. And the launch, when you go through this in the real time, it has been like a textbook launch. Following the expected trajectory all through. It's a great moment. Till now, it has been the government organization which has been doing. Indian Space Research Organization has done a great job, no doubts about it. Many successful tests and they have taken our nation to greater heights and we stand tall in the world.
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বিক্ৰম 1ৰ সফল উৎক্ষেপণে ভাৰতৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনক নতুন গতি দিছে বুলি মন্তব্য কৰে। এই সাফল্যই অসমৰো বহু যুৱক যুৱতীক মহাকাশ বিজ্ঞান আৰু মহাকাশ প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কাজিৰঙাৰ পৰ্যটন খণ্ডৰ উন্নয়ন সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আজি এখন বৈঠকত মিলিত হয়। এই বৈঠকত পৰ্যটন খণ্ডৰ বিকাশৰ বাবে কেইবাটাও বিষয় চালি জাৰি চাই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে বৈঠকৰ পাছত সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনৰ স্বাৰ্থত সকলো পক্ষই বুজাবুজিৰে কাম কৰিব লাগিব।
3: এটা অঞ্চলৰ পৰ্যটনৰ বিকাশ বিচাৰিম, তেতিয়া সেই অঞ্চলবিলাকত কিছুমান ন্যূনতম আন্তঃগাঁথনিৰ প্ৰয়োজন আৰু কাজিৰঙাৰ কাৰণে সেই ন্যূনতম আন্তঃগাঁথনিয়ে হ'ল মিনিমাম 2-3 ফাইভ ষ্টাৰ হোটেল, আৰু সেই ফাইভ ষ্টাৰ হোটেল হ'ব লাগিলে ক'ৰবাত আমি এৰা ধৰা কৰিব লাগিব, আৰু এই ধৰণৰ কথাবিলাকে কেতিয়াবা উন্নয়নত বাধা দিয়ে। মই আশা ৰাখিম যে আমি সকলোৱে কাজিৰঙাৰ ভৱিষ্যত, অসমৰ টুৰিজিমৰ ভৱিষ্যতৰ কথাবিলাক বেছি গুৰুত্ব সহকাৰে চাব লাগে।
1: 72 ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। আদিত্য সুহাস জাম্বালে পৰিচালিত আৰ্টিকল 370 ছবিখনলৈ শ্ৰেষ্ঠ ছবিৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজকুমাৰ ৰাও অভিনীত চলচ্চিত্ৰ শ্ৰীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা আগবঢ়োৱা হৈছে। যদুমণি দত্ত পৰিচালিত জুই ফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হৈছে। কাৰ্তিক আৰিয়ান আৰু মামুট্টিক যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে। আনহাতে য়ামি গৌতমে আৰ্টিকল 370ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে। আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণৰ অধীনত মাজুলী বিধানসভা সমষ্টিত 1 জুলাইৰ পৰা মাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা বাণিজ্য কেন্দ্ৰ আৰু পীতাম্বৰ দেৱগোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ত জিলাখনৰ নিৰ্বাচিত 643গৰাকী হিতাধিকাৰীৰ মাজত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা মৰ্মে ৰাজ্যৰ যুৱক যুৱতীসকলৰ স্বাৱলম্বিতা অৰ্জনৰ ক্ষেত্ৰত এই অভিযান যুগান্তকাৰী হিচাপে পৰিগণিত হৈছে। এই সন্দৰ্ভত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সঞ্চালক ৰাজকুমাৰ
4: মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন এখন অসম চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি। এই আঁচনিখনৰ যোগেদি আত্মনিৰ্ভৰশীলতাৰ ছবি দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সপোনৰ আঁচনি অসমখনক আমি কেনেকৈ উদ্যোগিকভাৱে আগুৱাই লৈ যাব পাৰি আৰু লগতে অসমৰ অৰ্থনীতিত আমাৰ হিতাধিকাৰী শিকালে তেখেতসকলৰ আঁচনি বা কৰ্ম যোগেদি নিজকে সংস্থাপিত কৰি আৰু লগতে আনকো সংস্থাপন কৰি আমাৰ অসমৰ অৰ্থনৈতিকভাৱে কেনেকৈ আগবঢ়াব পাৰি আমি এই সকলোবোৰ ইয়াতে আমাৰ ইয়াত বিৱৰি কোৱা হৈছে।
1: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
5: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আজি শিল্পীগৰাকীৰ প্ৰতিবেশী অমিত বৰুৱা, অপৰাধ অনুসন্ধান বিভাগৰ দুগৰাকী বিষয়া অভিজিৎ হাজৰিকা আৰু ৰজত দে আদালতত সাক্ষ্য দিয়ে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অমিত বৰুৱাক জেৰা কৰে। অৱশ্যে অন্য অভিযুক্তসকলৰ অধিবক্তাই অপৰাধ অনুসন্ধান বিভাগৰ বিষয়া দুগৰাকীক জেৰাৰ পৰা বিৰত থাকে। উল্লেখযোগ্য যে আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত শিল্পীগৰাকীৰ কাহিলিপাৰা বাসগৃহৰ পৰা কমেও 26 বিধ সামগ্ৰী জব্দ কৰিছিল। তদন্তকাৰী গোটে সামগ্ৰীসমূহ জব্দ কৰাৰ সময়ত প্ৰতিবেশী অমিত বৰুৱা সাক্ষী আছিল। সেই মৰ্মে তেওঁক আজি আদালতলৈ মতা হয়। 20 জুলাইত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ অভিযুক্ত পক্ষৰ অধিবক্তাৰ প্ৰতি জেৰাৰ বাবে পুনৰ আদালতত উপস্থিত হ'ব লাগিব। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত আজি ধেমাজিৰ চিমেনচাপৰিত বীজ আৰু ৰোপণ সামগ্ৰীৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কৃষকৰ উৎপাদন বৃদ্ধি আৰু মাহজাতীয় শস্যৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জনৰ বাবে আজি এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিভিন্ন প্ৰকল্পৰ অধীনত কৃষকসকলৰ মাজত উন্নত মানৰ বীজ বিতৰণ কৰা হয়। ইয়াৰ লগতে পথাৰতে কৃষি আৰু কৃষকৰ সমস্যা সমাধানৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে আগবঢ়োৱা উদ্ভিদ স্বাস্থ্য ক্লিনিকখন আজি ধেমাজিত প্ৰদৰ্শন কৰি ইয়াৰ সেৱাসমূহৰ বিষয়ে কৃষকক অৱগত কৰোৱা হয়। কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালকালয়ৰ সহযোগী সঞ্চালক ডঃ মৃণাল শইকীয়া, জোনাইৰ বিধায়ক ভুৱন পেগু, চিচিবিৰ গাঁৱৰ বিধায়ক জীৱন গগৈ প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। আজিৰ কাৰ্যসূচী সন্দৰ্ভত বিধায়ক ভুৱন পেগুৱে এইদৰে কয়।
6: আমাৰ মানুহবোৰে এতিয়া খেতি কৰি হঠাৎ হৈ ইয়াত ইনকম কৰিব পৰা নাযায় বুলি কেৰেলা বেংগলোৰ গুচি গৈছে। যদি মানুহখিনিক যদি ঘূৰাই আনিব লাগে, ইয়াতে যদি ৰাখি থব লাগে, ইয়াতে যদি আপোনাৰ মাহত 15-20 হাজাৰ টকা পাব পৰা ব্যৱস্থা যদি কৰিব লাগে, একমাত্ৰ উপায় হ'ল এগ্ৰ' বেছ ইকনমিটো। সেইকাৰণে এই এগ্ৰ' বেছ ইকনমিটোত অসম চৰকাৰে গুৰুত্ব দিছে। এইবাৰ এজন মন্ত্ৰীকেই আপোনাৰ চাবলৈ গ'লে এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন একেলগে দায়িত্ব দিছে, যিটো নেকি এতিয়া ক্ৰপবোৰ কৰিলে ৰাউণ্ড দ্য ইয়াৰ ইৰিগেশ্যনটো লাগিব। আমাৰ যিখিনি ছিজনত যেনেকৈ বৰষুণৰ ছিজনত 7 মাহ আমাৰ বৰষুণে কভাৰ কৰিলে, বাকীখিনি 4 মাহ যিটো ইৰিগেশ্যন ফেচিলিটি লাগিব, ড্ৰিপ ইৰিগেশ্যনেই হওক, যেনেকৈ যিটো টেকন'লজি প্ৰয়োজন হ'ব, সেইটো অসম চৰকাৰে আমি সহায় কৰিব লাগিব। আৰু গোটেই বিষয়টোত আমাক সহায় কৰাৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, আমাৰ KBK, গোটেই ছাইণ্টিষ্টসকলে আমাক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাক টেকন'লজি ট্ৰেন্সফাৰ কৰি আমাক সহায় কৰিব লাগিব।
5: কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কালিৰে পৰা 4 দিনীয়াকৈ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। শ্বিলঙৰ উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ সহযোগিতাত ভাৰতীয় ইতিহাস সংকলন সমিতি অসম, কটন বিশ্ববিদ্যালয় আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ে এই আলোচনা সত্ৰৰ আয়োজন কৰিছে। পৰম্পৰাৰ পৰা পৰিৱৰ্তন, আধুনিক শাসন ব্যৱস্থা

0: ভাৰতীয় ইতিহাস আৰু জ্ঞান পৰম্পৰাৰ সংমিশ্ৰণ শীৰ্ষক এই আলোচনাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব তথা বিধায়ক তৰংগ গগৈ আৰু মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা উপস্থিত থাকে। অনুষ্ঠানত অংশ লৈ অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সভাপতি ডঃ ৱাল মুকুণ্ড পাণ্ডে কয় যে প্ৰাক ঐতিহাসিক কালৰ পৰাই ভাৰতীয় পৰম্পৰা অতি গভীৰ, উচ্চ মানবিশিষ্ট আৰু মানৱীয় চিন্তা চেতনাৰে সমৃদ্ধ। পৰহিলৈ সামৰণি পৰিবলগীয়া আলোচনা সত্ৰৰ অন্তিম দিনা অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কে টি পাৰনায়কৰ লগতে কেইবাখনো ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদসকল উপস্থিত থাকিব। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি হাইলাকান্দিত অনুদান বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয় আৰু জিলা অভিযান ব্যৱস্থাপনা গোটৰ উদ্যোগত হাইলাকান্দিৰ ৰবীন্দ্ৰ সদনত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত জয় বিকাশ, বিধায়ক ডাঃ মিলন দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত জিলাখনৰ 185টা অনুসূচিত জাতিৰ আত্মসহায়ক গোটলৈ অনুদান আগবঢ়োৱা হয়। তদুপৰি আত্মসহায়ক গোটৰ 43 সদস্যকো আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনত 1,12,38,000 টকাৰ সাহায্য বিতৰণ কৰা হৈছে। অনুসূচিত জাতিৰ পৰিয়ালসমূহৰ আয় বৃদ্ধি, আত্মসহায়ক গোটসমূহক আৰ্থিকভাৱে সবল কৰা আৰু গ্ৰাম্য অৰ্থনীতিক গতিশীল কৰাৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰা হৈছে। কোকৰাঝাৰ জিলাত ৰেচম উৎপাদকসকলক আধুনিক প্ৰযুক্তিৰে বহনক্ষম উপাৰ্জন নিশ্চিত কৰাত সহায় কৰিবলৈ জিলাখনৰ আদাবাৰীৰ ৰেচম উদ্যানত মোৰ ৰেচম মোৰ অভিযান প্ৰযুক্তি হস্তান্তৰ অভিযানৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় ৰেচম বৰ্ডৰ উদ্যোগত বস্ত্ৰ মন্ত্ৰালয়ে বিটিচিৰ ৰেচম সঞ্চালকালয়ৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰিছে। অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰয় বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ৰেচম উৎপাদকসকলৰ সহায় হোৱাকৈ প্ৰযুক্তি ব্যৱহাৰৰ নতুন অভ্যাস গঢ়ি তোলাৰ বাবে অনুষ্ঠানত পৰামৰ্শ দিয়া হয়। এই পদক্ষেপে অঞ্চলটোত ৰেচম খণ্ডৰ উন্নয়ন আৰু আৰ্থসামাজিক বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন T2 টাৰ্মিনেলত পৰহিলৈ মাজনিশাৰ পৰা ইণ্ডিগৰ সকলো বিমানৰ পৰিচালনাৰ কাম কৰা হ'ব। বিমান বন্দৰ কৰ্তৃপক্ষই এই কথা ঘোষণা কৰি কয় যে এই নতুন ব্যৱস্থাই যাত্ৰীসকলক আধুনিক আৰু উচ্চমানৰ ভ্ৰমণৰ অভিজ্ঞতা দিব। এই নতুন টাৰ্মিনেলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ কাৰ্যক্ষমতাও বৃদ্ধি হ'ব। ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলনেৰে এই নতুন টাৰ্মিনেলটোৰ নিৰ্মাণত বাঁহ ব্যৱহাৰ কৰা হৈছে। নতুন টাৰ্মিনেলটোৰ আন্তঃগাঁথনি সম্পূৰ্ণ আধুনিক আৰু পৰিৱেশ অনুকূল বুলি প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক পৰহিৰ পৰা চেক ইন, নিৰাপত্তা পৰীক্ষা আৰু বৰ্ডিঙৰ বাবে পোনে পোনে নতুন টাৰ্মিনেলটোলৈ যাবলৈ অনুৰোধ জনোৱা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 স্কুল বেগৰ বোজা, শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংঘৰ সচিব ডঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435 আৰু 05233 আৰু 03612661876 এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তি ৰাণী ডেকাই। ডিব্ৰুগড় জিলাৰ মোহনবাৰী কামাখ্যাবাৰী চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত লাহোৱাল খণ্ড জ্ঞান বিজ্ঞান সমিতিৰ উদ্যোগত 37 প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে দুটা শাখাত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি বঁটা বিতৰণী আৰু মুকলি সভাত উপস্থিত থাকে। গোলাঘাট জিলাৰ বোকাখাট পৌৰসভাই নতুনকৈ ক্ৰয় কৰা অত্যাধুনিক বাহনসমূহ আজি মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত প্ৰায় 4,30,00,000 টকা ব্যয় সাপেক্ষে এই বাহনসমূহ ক্ৰয় কৰা হৈছে। এই বাহনসমূহৰ ভিতৰত আৱৰ্জনা পৰিবহণৰ বাবে 2 ডাম্পাৰ, 3 নলা পৰিষ্কাৰ কৰা বিশেষ বাহনকে ধৰি ধূলি আৰু গৰমৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে এখন বিশেষ বাহনো আছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
1: ফ্ৰান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 আৰম্ভ হ'ব। বিশ্বকাপত 1934 পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। কেৱল 1950 প্ৰতিযোগিতাত এই খেল অনুষ্ঠিত কৰা হোৱা নাছিল। ইপিনে কাইলৈ নিশা নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰতৰ ব্যক্তিগতভাৱে বিকশিত প্ৰথম ৰকেট বিক্ৰম 1ৰ পৰীক্ষা সফলভাৱে সম্পন্ন।

দৰঙৰ পৰ্যটন খণ্ডৰ উন্নয়নৰ সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৈঠকত অংশগ্ৰহণ, 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, যদুমণি দত্তৰ জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা, শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুগোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত, আৰু মিয়ামি ষ্টেডিয়ামত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি নিশা ফ্ৰান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 7:10 শুনিবলৈ পাব।

Iya, akang pani. বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ব্যক্তিগতভাৱে নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমটো ৰকেট বিক্ৰম ১ৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু কাইলৈ মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হ'ব। ৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ ঘোষণা কৰা হৈছে। আৰ্টিকল 370লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ শিলিগুৰিৰ জুমাগাছত থকা সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰ পৰিদৰ্শন কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থানৰ নিৰ্ধাৰণৰ খেলত আজি ফ্ৰান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট বিক্ৰম ১ৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰকেটটোৰ চূড়ান্ত দহন সম্পূৰ্ণ হোৱাৰ পাছতে 450 কিলোমিটাৰ উচ্চতাৰ কক্ষপথত ই কঢ়িয়াই নিয়া উপগ্ৰহটো উপনীত হয়। মিছন আগমনৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ 36 ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আজি দিনৰ 12:05 ইয়াক উৎক্ষেপণ কৰা হয়। এই সাফল্যৰ জৰিয়তে ভাৰত ব্যক্তিগত ৰকেট উৎক্ষেপণৰ যোগ্যতা থকা বিশ্বৰ তৃতীয় দেশ হিচাপে পৰিগণিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যৰ বাবে স্কাইৰুট এৰস্পেচক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে ফোনযোগে স্কাইৰুটৰ দলটোৰ সৈতে কথা পাতে আৰু এই ঐতিহাসিক মহাকাশীয় সাফল্যৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে বিক্ৰম ১ৰ সৈতে জড়িত দলটোক সাক্ষাতৰ বাবে আমন্ত্ৰণ জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও এই সফলতাৰ বাবে স্কাইৰুটৰ দলটোক অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্ৰীৰাধাকৃষ্ণনে কয় যে ভাৰতৰ মহাকাশ যাত্ৰাত এই সফলতাই নতুন অধ্যায়ৰ সূচনা কৰিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে এই অভিযানে দেশৰ মহাকাশ অৰ্থনীতিৰ অসীম সম্ভাৱনাকো প্ৰতিফলিত কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিক্ৰম ১ৰ পৰীক্ষা সফলভাৱে সম্পন্ন হোৱাৰ বাবে স্কাইৰুটৰ দলটোক প্ৰশংসা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাশক লৈ দেখা সপোনক বাস্তৱায়িত কৰাৰ বাবে এয়া দৃঢ় পদক্ষেপ। এই সাফল্যই ভাৰতৰ মহাকাশ খণ্ডক আৰু অধিক শক্তিশালী কৰিব বুলি শ্ৰীশ্বাহে মন্তব্য কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো স্কাইৰুট এৰস্পেচক অভিনন্দন জ্ঞাপন কৰে। এই সাফল্য দেশৰ মহাকাশ যাত্ৰাৰ উল্লেখযোগ্য প্ৰতিফলন বুলি শ্ৰীবিৰলাই প্ৰকাশ কৰে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙেও এই সাফল্যৰ প্ৰশংসা কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও স্কাইৰুট এৰস্পেচক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে বিক্ৰম ১ হৈছে ভাৰতৰ প্ৰথমটো ব্যক্তিগত উদ্যোগত নিৰ্মিত ৰকেট। হায়দৰাবাদৰ মহাকাশ ষ্টাৰ্টআপ স্কাইৰুট এৰস্পেচে ইয়াৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণ কৰি উলিয়াইছে। ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পিতৃ হিচাপে খ্যাত প্ৰখ্যাত বিজ্ঞানী ডঃ বিক্ৰম সাৰাভাইৰ নামেৰে এই ৰকেটটোৰ নাম ৰখা হৈছে। এই সাফল্য স্বাভাৱিকতে ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু কাইলৈ মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হ'ব। দেশকেইখনৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ মৰ্মে শ্ৰীমতী মুৰ্মুৱে দেশ তিনিখন ভ্ৰমণ কৰিব। এয়া হ'ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ মালডোভা আৰু উত্তৰ মেচিডনিয়ালৈ প্ৰথমটো ভ্ৰমণ। আনহাতে বিগত 3 দশকৰ পাছত কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিয়ে ৰোমানিয়া ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণে মধ্য আৰু পূব ইউৰোপৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক গাঢ় কৰিব বুলি আশা কৰা হৈছে। লগতে সেই অঞ্চলটোৰ দেশসমূহৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই ভ্ৰমণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। 72সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। আদিত্য সুহাস জাম্ভালৰ দ্বাৰা পৰিচালিত আৰ্টিকল 370 নামৰ ছবিখনলৈ শ্ৰেষ্ঠ ছবিৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজকুমাৰ ৰাও অভিনীত চলচ্চিত্ৰ শ্ৰীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা

কোৱা হৈছে। যদুমণি দত্তই পৰিচালনা কৰা জুইফুলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা লাভ কৰিছে। কাৰ্তিক আয়ন আৰু মামুট্টিলৈ যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে। আনহাতে য়ামি গৌতমে আৰ্টিকল 370ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে। সুমীৰা ৰায়ে পৰিচালনা কৰা ভংগৰ নামৰ তথ্যচিত্ৰখনলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা আগবঢ়োৱা হৈছে। শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছে মাৰাঠী ভাষাৰ ছবি হাম সফৰে। আনহাতে ষ্টেচু অৱ ইউনিটি একতাকা প্ৰতীক নামৰ ছবিখনৰ বাবে আনন্দ এল ৰায়ক শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আগবঢ়োৱা হৈছে। ফৰত 41 ডিগ্ৰী ছায়া মগৱৰ নামৰ তথ্যচিত্ৰখনৰ সংগীত পৰিচালনাৰ বাবে শিৱপাল সিং কাঙক শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা প্ৰদান কৰা হৈছে। আনহাতে সঞ্জীৱ শ্ৰীবাস্তৱলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা আগবঢ়োৱা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ শিলিগুৰিৰ জুমাগাছত থকা সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁ বি এছ এফৰ জোৱানসকলৰ সৈতে মত বিনিময়ো কৰে। এই সময়ছোৱাত তেওঁ প্ৰহৰী সন্মিলনতো অংশগ্ৰহণ কৰে। এই সন্মিলনত সীমান্ত সুৰক্ষা, সীমান্ত অঞ্চল শক্তিশালী কৰা, সীমান্তত বাস কৰা লোকসকলৰ জন্ম মৃত্যুৰ পঞ্জীয়ন আৰু আইন শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। গুজৰাটৰ আহমেদাবাদত থকা এটা আতচবাজী নিৰ্মাণ কাৰখানাত সংঘটিত অগ্নিকাণ্ডৰ ফলত 8 লোকৰ মৃত্যু হোৱাৰ লগতে আন 10 লোক গুৰুতৰভাৱে আহত হৈছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ আবদ্ধ হৈ থকা আন শ্ৰমিকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰে। আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে। এখন সুস্থ সমাজ এখন শক্তিশালী দেশৰ মূল ভেটি। নতুন দিল্লীত আজি বিয়লি ভাৰতীয় চিকিৎসা সংস্থাৰ বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে চিকিৎসাৰ সৈতে জড়িত ব্যক্তিসকলে কেৱল চিকিৎসা সেৱা প্ৰদান কৰাই নহয় বৰং তেওঁলোকে দেশৰ উন্নয়নতো উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। চিকিৎসকসকলে নিষ্ঠা আৰু সেৱাৰে ৰাষ্ট্ৰ নিৰ্মাণত অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে চিকিৎসকসকলক সন্মান কৰা মানে দেশৰ সেৱা কৰা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মনোভাৱক সন্মান কৰা বুজায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত আজি ধাৰাষাৰ বৰষুণ হোৱাৰ আগজাননী দিছে। ইফালে পশ্চিমবংগ, ছিকিম, ছত্তীশগড়, বিহাৰ, মধ্যপ্ৰদেশ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, উৰিষ্যা আৰু উত্তৰাখণ্ডতো কাইলৈ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হোৱাৰ আগজাননী দিছে। নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ আজি সামৰণি পৰে। এই বৈঠকত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ভাৰতৰ স্বাস্থ্যখণ্ডৰ পৰৱৰ্তী পৰ্যায়ৰ সংস্কাৰৰ বাবে বিতংভাৱে আলোচনা কৰা হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব পুণ্য সলিলা শ্ৰীবাস্তৱে এই সন্দৰ্ভত কয় যে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছন ভাৰতৰ স্বাস্থ্য সেৱা পৰিৱেশতন্ত্ৰৰ অবিচ্ছেদ্য স্তম্ভ হিচাপে চিহ্নিত হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ফ্ৰান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 2:30 বজাত আৰম্ভ হ'ব। বিশ্বকাপত 1934 পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। কেৱল 1950 প্ৰতিযোগিতাৰ এই খেল অনুষ্ঠিত কৰা হোৱা নাছিল। ইপিনে কাইলৈ নিশা নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। টকিঅ'ত অনুষ্ঠিত জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাত পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ হ'বলগীয়া ফাইনেলত সিন্ধুৱে জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে খেলিব। অলিম্পিকত দেশৰ হকে 2 পদক জয় কৰা খেলুৱৈগৰাকীয়ে আজি পুৱা অনুষ্ঠিত ছেমি ফাইনেলৰ প্ৰথম গেমত বিশ্বৰ 4 স্থানৰ খেলুৱৈ চীনৰ চেন ইউ ফেইক 21-19 ফলাফলত পৰাভূত কৰে আৰু দ্বিতীয় গেমত 15-10 ফলাফলত আগবাঢ়ি থকাৰ সময়তে প্ৰতিদ্বন্দ্বী খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ পৰা অব্যাহতি লয়। জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত পি ভি সিন্ধু বিশ্বৰ 9 স্থানৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। 31 খেলুৱৈগৰাকীয়ে একত্ৰিশ বছৰীয়া খেলুৱৈগৰাকীয়ে চলিত বৰ্ষত বিশ্বৰ 18 স্থানৰ পৰা অভিযান আৰম্ভ কৰিছিল।

0: বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ব্যক্তিগতভাৱে নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমটো ৰকেট বিক্ৰম-1ৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু কাইলৈ মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হ'ব। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ ঘোষণা কৰা হৈছে। আৰ্টিকল 370লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণ খেলত আজি ফ্ৰান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 268.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনাবলৈ লৈছোঁ চন্দ্ৰশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠ দুটিমান গোৱালপৰীয়া লোকগীত।

0: শুনক শুনক শুনক রাইজ সকল, কেওআইসি আপডেট সংক্রান্তীয় মেসেজক আওকাণ নকৰিব। টোটালিকে কেওআইসি আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনার কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা এটিএম বা বিজনেছ কৰেসপণ্ডেণ্ট অর্থাৎ বিচিৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ কেওআইচি আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: আৰবিআইয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: প্ৰিয় শ্ৰোতা, চন্দ্ৰশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠত আন এটি গোৱালপৰীয়া লোকগীত শুনো আহকচোন।

এয়া আকাশবাণী তেজপুৰ, এতিয়া শুনাবলৈ লৈছোঁ জিতুল সোণোৱালৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত।

সেয়া আছিল জিতুল সোনোৱাল। গীতিৰ কথা আৰু সুৰ আছিল দিগন্ত কলিতাৰ। শিল্পীগৰাকীৰ কণ্ঠত আন এটি অসমীয়া আধুনিক গীত শুনো আহকচোন। গীতিৰ কথা দিগন্ত কলিতাৰ, সুৰ পাৰ্থদেৱৰ।

শ্ৰোতাই জিতুল সোণোৱালৰ কণ্ঠত অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ জিতুল সোণোৱালৰ কণ্ঠত আন এটি অসমীয়া আধুনিক গীত, গীতটিৰ কথা দিগন্ত কলিতাৰ, সুৰ সুৰেন্দ্ৰ আৰু ভদ্ৰৰ।

শ্ৰোতাই ইমান পৰে জিতুল সোণোৱালৰ কণ্ঠত আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই অজিত চক্ৰৱৰ্তীয়ে আপোনালোকলৈ লৈ আহিছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

আজিৰ দিনটো অনুষ্ঠানটিৰ জৰিয়তে আমি ইতিহাসত আজিৰ দিনটোত ঘটা ঘটনাপ্ৰবাহৰ কিয়দাংশ আলোকপাত কৰাৰ প্ৰয়াস কৰোঁ। আজি শনিবাৰ, 1433 খ্ৰীষ্টাব্দৰ শাওন মাহৰ আজি পহিলা দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 18 তাৰিখ। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰটোৰ আজি 199 সংখ্যক দিন, বছৰটো শেষ হ'বলৈ 166 দিন বাকী আছে। আজিৰ দিনটো অনুষ্ঠানত প্ৰথমে শুনোৱা হওক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1947 আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা আইন 1947 ব্ৰিটেইনৰ সংসদত ৰাজকীয়ভাৱে স্বীকৃতি দিয়া হৈছিল আৰু বলৱৎ হৈছিল। ঊনৈছশ 18 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাৰ বৰ্ণবিদ্বেষ সংগ্ৰামৰ নেতা নেলচন মেণ্ডেলাৰ জন্ম হৈছিল।

দক্ষিণ আফ্ৰিকাৰ বৰ্ণবিদ্বেষ সংগ্ৰামৰ নেতা, দেশখনৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি নেলচন মণ্ডেলাৰ জন্ম হৈছিল 1918 চনৰ আজি দিনটোতেই। তেওঁৰ পিতৃ হেনৰী মণ্ডেলা আৰু মাতৃ আছিল নোচেকনি। জোহান্সবাৰ্গত আইন শিক্ষা গ্ৰহণ কৰি তাতেই তেওঁ ওকালতিৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। 1946 চনত তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত যোগদান কৰিছিল। 1948 চনত মণ্ডেলাই আফ্ৰিকাৰ শ্বেতাংগ শাসকৰ বিৰুদ্ধে কৃষ্ণাংগসকলৰ মুক্তিৰ বাবে সংগ্ৰাম আৰম্ভ কৰিছিল। 50ম দশকৰ প্ৰাকমুহূৰ্তত তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ নেতা নিৰ্বাচিত হয় আৰু গোটেই দশকটো অবাঞ্ছিত লঘুলাঞ্চনা বাধাবিঘিনিৰ মাজেৰে পাৰ কৰিবলগীয়া হয়। 1956 চনত উইনি মণ্ডেলাৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয় আৰু কালক্ৰমত দুটি কন্যা সন্তানৰ পিতৃ হয় নেলচন মণ্ডেলা। ১৯৬০ চনত নেলচন মণ্ডেলাই কংগ্ৰেছক নিষিদ্ধ ঘোষণা কৰে আৰু ইয়াৰ পৰিণতিত সমগ্ৰ পৃথিৱীৰ প্ৰতিবাদমুখৰ হৈ উঠিছিল। কৃষ্ণাংগসকলৰ অধিকাৰ আদায়ৰ দাবীও ক্ৰমে তীব্ৰ আৰু বিস্ফোৰক হ'বলৈ আৰম্ভ কৰিছিল। 1962 চনৰ 7 নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰে মণ্ডেলাক গ্ৰেপ্তাৰ কৰি 5 বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। পাছত 1964 চনত এই দণ্ডাজ্ঞ যাৱজ্জীৱন কাৰাদণ্ডলৈ পৰিণত হৈছিল। সুদীৰ্ঘ 27 বছৰ কাৰাবাসৰ অন্তত সমগ্ৰ বিশ্বৰ বিভিন্ন দেশ আৰু সংগঠনৰ প্ৰবল হেঁচাৰ পৰিপ্ৰেক্ষিতত 1990 চনৰ 2 ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেডেৰিক উইলিয়াম ডি ক্লাৰ্কে, সংক্ষেপে যাক FWD ক্লাৰ্ক, তেওঁ নেলচন মণ্ডেলাক বিনা চৰ্তে মুক্তি দিয়া হ'ব বুলি ঘোষণা কৰিছিল। অৱশেষত 1990 চনৰ 11 ফেব্ৰুৱাৰীত মণ্ডেলাই কাৰাবাসৰ পৰা মুক্তি লাভ কৰে আৰু মুক্তি লাভ কৰাৰ পিছতেই তেওঁ ইউৰোপ আৰু আমেৰিকাৰ দেশসমূহক ৰাষ্ট্ৰপ্ৰধানসকলক লগ কৰি

জনবৈষম্য আৰু অসমতা নিৰ্মূল কৰাৰ হকে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল। মেণ্ডেলাৰ নেতৃত্বতেই দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্যবাদৰ অৱসান ঘটিছিল। ইয়াৰ স্বীকৃতিস্বৰূপে তেওঁ FW.D. ক্লাৰ্কৰ সৈতে যুটীয়াভাৱে লাভ কৰিছিল 1993 চনৰ শান্তিৰ নোবেল বঁটা। ১৯৯২ খ্ৰীষ্টাব্দৰ তেওঁ পত্নী উইনীৰ সৈতে বিবাহ বিচ্ছেদ ঘটে আৰু 1998 চনত মেণ্ডেলাই দ্বিতীয় বিবাহ কৰে। 1994 চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত প্ৰথম গণতান্ত্ৰিক নিৰ্বাচনত আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে বিপুল ভোটত জয়লাভ কৰে। নেলচন মেণ্ডেলা হয় দেশখনৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি। 1999 চনত মেণ্ডেলাৰ ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লৈছিল।

1925 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই আডলফ হিটলাৰৰ আত্মজীৱনী মাইন কাম্ফৰ প্ৰথম প্ৰকাশ হৈছিল। 1955 খ্ৰীষ্টাব্দত আজিৰ দিনটোতে আমেৰিকাৰ লছ এঞ্জেলত ৱাল্ট ডিজনীৰ প্ৰমোদ উদ্যান ডিজনীলেণ্ড মুকলি হৈছিল। 1997 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ লেখিকা জেনি আষ্টেনৰ মৃত্যু হৈছিল। আডলফ হিটলাৰ আছিল জাৰ্মানীৰ অবিসম্বাদী নেতা। 1899 চনৰ 20 এপ্ৰিলত তেওঁ অষ্ট্ৰিয়াত ব্ৰাউন নাও আমিন নামৰ এখন সৰু চহৰত তেওঁৰ জন্ম হৈছিল। পিতৃ আছিল এলেইচ হিটলাৰ। তেওঁ অষ্ট্ৰিয়াতে শিক্ষা লাভ কৰিছিল যদিও হাইস্কুলীয়া শিক্ষা সম্পন্ন নহ'ল আৰু স্কুলীয়া দিনতে তেওঁ ছবি আঁকিবলৈ শিকিছিল। শিল্প চৰ্চাও কৰিছিল কিন্তু 16 বছৰ বয়সৰ পৰাই তেওঁ ৰাজনীতিৰ প্ৰতিহে আকৰ্ষিত হৈছিল। মাজতে তেওঁ অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাৰ এক চিত্ৰকলা মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈও মন মেলিছিল কিন্তু সেই মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিছিল আৰু তাৰপিছত কেইবাবছৰো তেওঁ ভিয়েটনামৰ মজদুৰ হিচাপে কাম কৰিছিল। নিজে একপ ছবি বাটে পথে বিক্ৰী কৰি অট্টালিকা আদিৰ নক্সা তৈয়াৰ কৰি বহু কষ্টৰে তেওঁ জীৱন নিৰ্বাহ কৰিছিল। 1913 চনত তেওঁ জাৰ্মানীৰ পৰা মিউকিনলৈ আহে আৰু জাৰ্মানীৰ সৈন্যবাহিনীত যোগ দিয়ে। প্ৰথম মহাসমৰত জাৰ্মানী সেনাৰ এজন কৰ্পৰেল হিচাপে যুদ্ধ কৰি তেওঁ সাহসিকতাৰ আইৰণ ক্ৰছ লাভ কৰিছিল। 1919 চনত তেওঁ জাৰ্মান সাহসিকতাৰ কৰ্মী সংঘ এটি নামৰ সৰু দল এটাত যোগ দিয়ে আৰু 1920 চনৰ 1 এপ্ৰিলত তেওঁ সেই দলটোৰ নাম সলনি কৰি নেশ্যনেল ছ'চিয়েলিষ্ট জাৰ্মান ৱৰ্কাৰ্ছ পাৰ্টি মূল জাৰ্মান ইতিহাসত এইটো দলেই সংক্ষেপে নাজি বা নাৎসি বুলি বিখ্যাত। 1923 চনত তেওঁ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি গ্ৰেপ্তাৰ হয় আৰু 9 মাহ কাৰাবাস খাটিবলগীয়া হৈছিল। আজিৰ দিনটো অনুষ্ঠানত এইবাৰ শুনো হওক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। ১৯৪৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰশাসনিক সেৱা ভাৰতীয় আৰক্ষী সেৱাত মহিলাৰ বাবেও নিযুক্তি মুকলি কৰিছিল। 1980 চনত ভাৰতৰ ৰঙীন টেলিভিশ্যনৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। এই অনুষ্ঠান একে সময়তে দিল্লী দূৰদৰ্শনেও সম্প্ৰচাৰ কৰিছিল। 1980 চনৰ আজিৰ দিনটোতে ভাৰতত নিৰ্মিত প্ৰথম উপগ্ৰহ উৎক্ষেপণ যান SLV-3ৰ দ্বিতীয় পৰীক্ষামূলক সফল উৎক্ষেপণ হৈছিল। SLV-3ৰ ৰোহিণী নামৰ 35 কিলোগ্ৰামৰ ওজনৰ এটা উপগ্ৰহ কক্ষপথত স্থাপন কৰিছিল। ৰোহিণীয়ে পৃথিৱীৰ প্ৰায় 285 কিলোমিটাৰ উচ্চতাত এক উপপথত প্ৰতি ঘণ্টাত 28,000 কিলোমিটাৰ বেগেৰে পৰিভ্ৰমণ কৰিবলৈ লৈছিল। ৰোহিণীক ভাৰতীয় শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল। 1982 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ভাৰতৰ চলচ্চিত্ৰ অভিনেত্ৰী মিছ ৱৰ্ল্ড প্ৰিয়ংকা চোপ্ৰাৰ জন্ম হৈছিল। 1983 চনত বিহাৰত 3,000 চিকিৎসকৰ গণছুটি লৈছিল। 2002 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে APJ আব্দুল কালাম ভাৰতৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।

আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। আকাশবাণী তেজপুৰ খন্তেক পিছতে আঠ বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিসমূহ ৰিলে কৰি শুনোৱা হ'ব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। অসম আৰক্ষীয়ে আধাৰৰ অধীনত অফলাইন ভেৰিফিকেশ্যন ছিকিং এণ্টিটি OBSE হিচাপে পঞ্জীয়ন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে স্বীকৃতি লাভ কৰিছে। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। আদিত্য সুহাছ জাম্ভালে পৰিচালিত আৰ্টিকল 370 ছবিখনলৈ শ্ৰেষ্ঠ ছবিৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজকুমাৰ ৰাও অভিনীত চলচ্চিত্ৰ শ্ৰীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা আগবঢ়োৱা হৈছে। যদুমণি দত্ত পৰিচালিত জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হৈছে। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন T2 টাৰ্মিনেলত পৰহিলৈ মাজনিশাৰ পৰা ইণ্ডিগোৰ সকলো বিমানৰ পৰিচালনাৰ কাম কৰা হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আজি শিল্পীগৰাকীৰ প্ৰতিবেশী অমিত বৰুৱা, অপৰাধ অনুসন্ধান বিভাগৰ দুগৰাকী বিষয়া অভিজিৎ হাজৰিকা আৰু ৰজত দেই আদালতত সাক্ষ্য দিয়ে। ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত ৰকেট বিক্ৰম-1ৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। এই সাফল্যৰ জৰিয়তে ভাৰত ব্যক্তিগত ৰকেট উৎক্ষেপণৰ যোগ্যতা থকা বিশ্বৰ তৃতীয় দেশ হিচাপে পৰিগণিত হৈছে। বৰপেটা জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথত ই ৰিক্সাৰ চলাচল নিষিদ্ধ কৰা হৈছে। বৰপেটাৰ জিলা আয়ুক্ত নৱদীপ পাঠকে আজি জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পি ভি সিন্ধুৱে টকিঅ'ত অনুষ্ঠিত জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধু কাইলৈ জাপানৰ আকানে য়ামাগুচিৰ সন্মুখীন হ'ব। আৰু ফ্ৰান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 নমস্কাৰ।
1: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.6 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনবলৈ লৈছোঁ এখনি আলোক্য নটসূৰ্য ফণীশৰ্মা, আলোক্যখনি ৰচনা প্ৰমোদ দাসৰ।
2: হয় নাই, আমি তোমাৰ এই অতি আপোন মানুহ। চাওঁ চাওঁ চাওঁ আয়ো, এইখন গাখীৰ, এইখন গাখীৰ খোৱাচোন। চাওঁ চাওঁ চাওঁ, মুখখন অকণমান মেলা, লাহে লাহে মেলাচোন। এইখন এইখন খোৱা আয়ো, এইখন খোৱা। এই ইছমাইল, তই আকৌ ভেবা লাগি পেলাই তাত কি চাই আছ? ভৰি দুখন সেকি নাথাক কিয়?
3: ফণী শৰ্মা, সংস্কৃতিৰ বিশাল ক্ষেত্ৰৰ নটসূৰ্য, তুমি আদিত্য,
4: তুমি অনল,
3: তুমি শক্তি,
4: তুমি জ্ঞান,
3: তুমি রস,
4: তুমি রং,
3: তুমি ভাব,
4: চির উজ্জ্বল,
3: তুমি নত সূর্য।
4: কৃষ্টির পথারত সংস্কৃতির সাধনাত জীবন বন্তি জ্বলাই মহাসুন্দরর বাত কাটি কাটি রসিগোলা ইতিহাস গণদেবতাক দিলা মহামূল্যবান সম্পদ।
3: আজি তোমারই করু বন্দনা, যাছিলো আমার শ্রদ্ধার অঞ্জলি,
4: যাছিলো আমার শ্রদ্ধার অঞ্জলি।
5: ১৯৬২ চনটো এইকাৰণেই মোৰ মনত আছে, সেই বছৰতে
4: ফণী শৰ্মাৰ সান্নিধ্যৰ স্মৃতি সোঁৱৰি এয়া টংকদত্ত
5: সেই ক্লোজ

0: ইংগত অল আসাম ওয়ান এক প্লে ক্লোজিংত ফণী শৰ্মাৰ সিৰাজ চিনেমাখন প্ৰথম মানে নাটক হৈছে, প্ৰথম নাটক। আৰু সেই নাটকখন লিখিবৰ কাৰণে তেওঁক অনুপ্ৰাণিত কৰিছিলে, খুব বেছিকৈ হেঁচা দিছিলে নৃপেন বৰুৱা আৰু আমাৰ ভোলাদা, তাৰমানে এই কুলেন গোস্বামী, তেওঁলোকৰ হেৰিয়াতে কৰিছিলে। আৰু কি নাটক হৈছিলে আৰু সেইটো কি ক'ম আৰু, সিৰাজ মানুহে মানে চিনেমাখন পাহৰি গ'ল আৰু। তেতিয়া ফণী শৰ্মাই সিৰাজ হৈ গ'ল, মানে এতিয়া আপোনালোকক ক'লে বিশ্বাস নকৰিব সেইখন কেনেকুৱা নাটক হৈছিল, তেতিয়া মানুহে কেনেকৈ লৈছিলে।
1: বাইদেউ আপোনাৰ যদি নিজৰ সন্তান থাকিলহেঁতেন, আপুনি যদি এজনী পুৱতী নাৰী হ'লহেঁতেন, তেনেহ'লে এনে সাংঘাতিক বচন আপোনাৰ মুখৰ পৰা নোলালহেঁতেন, আইদেউ নোলালহেঁতেন। আপোনাৰ নিজৰ সন্তান নাই, আপুনি হতভাগী, আপুনি হতভাগী আইদেউ। কিন্তু যি নাৰী এই সীতাৰ দৰে, এই এবাহী সুকোমল ফুলৰ দৰে সতি ছোৱালীক গৰ্ভত ঠাই দিলে, সেই নাৰী প্ৰতিটাতো নহয়, তেওঁক তেওঁৰ সমান ভাগ্য পাবলৈ বহুত

0: দুজনী পুৱতী নাৰী হ'লহেঁতেন, তেনেহ'লে তেনেহ'লে এনে সাংঘাতিক বচন আপোনাৰ মুখৰ পৰা নোলালহেঁতেন, আইদেউ নোলালহেঁতেন। আপোনাৰ নিজৰ সন্তান নাই, আপুনি হতভাগী, আপুনি হতভাগী আইদেউ। কিন্তু যি নাৰী এই সীতাৰ দৰে এই এপাহী সুকুমল ফুলৰ দৰে সতী ছোৱালীক গৰ্ভত ঠাই দিলে, সেই নাৰী প্ৰতিটাতো নহয়েই, তেওঁক তেওঁৰ সমান ভাগ্য পাবলৈ বহুত জনম এবাদত কৰিব লাগিব আইদেউ, বহুত জনম এবাদত কৰিব লাগিব। নাকান্দিবি আইও, নাকান্দিবি, নাকান্দিবি, নাকান্দিবি, নাকান্দিবি সীতা, মই জীয়াই থাকিলে তোক কেতিয়াও কান্দিবলৈ নিদিওঁ আই। এইবোৰ ডাঙৰ মানুহ, এইবিলাক ডাঙৰ মানুহৰ ঠাই আই, জটিল মানুহৰ ঠাই, এইবোৰ ডাঙৰ মানুহৰ বিষ নকৰ আচৰ লাগি তোৰ মাৰ অকালতি মূৰহি গলাই। এওঁলোকে তোৰ মন নুবুজে, ইহঁতক তোৰ মন নুবুজে, আই বল বলো, আই বলো বল নিজৰ ঘৰলৈ উভতি বলাই আই বুজি আই।
1: ওঠৰ বছৰ বয়সতে বাণৰংগ মঞ্চত আৰম্ভ কৰা অভিনয়ত নিজৰ চৰিত্ৰ কৃতকাৰ্যতাৰে সম্পন্ন কৰা নটসূৰ্য ফণী শৰ্মাৰ যোগ্যতা, সমল আৰু সুবিধা থকা স্বত্বেও আৰ্থিক সমৃদ্ধিক নেওচাদি পাৰ্থিৱ সুখলৈ আওকাণ কৰি দুখ, কষ্ট, দাৰিদ্ৰতাক হৃষ্টচিত্তে বাৰণ কৰি মৃত্যুৰ অন্তিম মুহূৰ্তলৈ যোগীৰ দৰে একান্ত মনে ভক্তিনিষ্ঠা, শ্ৰদ্ধা আৰু প্ৰীতিৰে জীৱনৰ প্ৰতিটো দিন অভিনয় কৰি গ'ল, কেৱল অভিনয় কৰি গ'ল। সৃষ্টিৰে ভৰা দীঘলীয়া সময়ছোৱাত জন্মভূমি তেজপুৰ কলিবাৰীৰ পৰা আৰম্ভ কৰি পদুবাৰী, ফেদেউবাৰী, নলতুলি, ভৈৰৱী মন্দিৰ, মৰাভৰলীৰ পাৰ, দগাঁও আৰু লুইতখন আছিল অভিজ্ঞতা সঞ্চয়ৰ কৰ্মভূমি।
2: কণ্টিলো, দেউপন, সৰুমন, ইন্দ্ৰেশ্বৰ আৰু ভোলাৰ সংসৰ্গে সংহত আলফুলীয়া আনন্দময় শৈশৱৰ চঞ্চলতাপূৰ্ণ সময়ছোৱাতে এক শিল্পীসুলভ মন প্ৰস্ফুটিত হৈছিল নটসূৰ্য ফণী শৰ্মাৰ হৃদয়ত।
1: হঠাতে তেওঁৰ মাতৃ বিয়োগ হয়, নিমিষতে যেন সকলো থান বান হৈ গ'ল। ফণী শৰ্মাৰ কৈশোৰ মনে যেন হাহাকাৰ কৰি উঠিল, ভীষণ জেদ, তীব্ৰ হতাশা আৰু অত্যন্ত ক্ষোভত কোমল মনটো অন্তৰ্দণ্ডত জৰ্জৰিত হ'ল। পৰিৱৰ্তন আনিবলৈ বহুতো চেষ্টা চলিল, সকলো চেষ্টাই বিফল হ'ল। একোতে মন নবহা সেই আঘাতপ্ৰাপ্ত কৈশোৰ মনে কেৱল বান থিয়েটাৰৰ আখৰা অভিনয় চোৱাৰ বাবে উত্ৰাৱল হৈ পৰিল। থিয়েটাৰৰ প্ৰতি এটা প্ৰবল হাবিয়াস জন্মে, অভিনয় চাই তন্ময় হৈ পৰোঁতেই তেওঁৰ অনুভৱ হয় একমাত্ৰ অভিনয়ৰ চমকেহে মাথোন তেওঁৰ মানসিক অন্তৰ্দাহ প্ৰশমিত কৰিব পাৰিব। বান থিয়েটাৰত পদ্মনাথ গোহাঁই বৰুৱাৰ জয়মতী নাটকৰ গদাপাণী চৰিত্ৰত অভিনয় কৰি ভূয়সী প্ৰশংসাৰ লগতে এটি মেডেলো লাভ কৰে। আৰম্ভ হ'ল ফণী শৰ্মাৰ যাযাবৰী জীৱন।

0: ভারতবর্ষৰ আন আন ঠাইৰ প্ৰতিভাৱান গুণী জ্ঞানী শিল্পীৰ সান্নিধ্যৰে এক বিশাল ক্ষেত্ৰলৈ অৱগমন কৰাৰ লগতে অহৈতুক ত্যাগেৰে দেশমাতৃকো নাম উজ্বলাবলৈ সমৰ্থ হৈছিল। নটসূৰ্য ফণী শৰ্মাৰ অভিনয় প্ৰতিভা সুঁৱৰী প্ৰবীণ নাট্যশিল্পী অতুল শৰ্মাই আজিও
1: কয়, নাটকত সদায় ফণী শৰ্মাই সমুদ্ৰগুপ্ত হয়, কাৰণ ইমান প্ৰচণ্ড বেগেৰে নাটকখন এনেকুৱা মহেন্দ্ৰগুপ্তই নাটকখন লিখিছে। মহেন্দ্ৰগুপ্তই নিজেই নাটকখন তেজপুৰত চাই তেওঁ ফণী শৰ্মা ভূত ধৰি সেৱা কৰিছে আমাৰ চকুৰে আগত, যে কলিকাতাত অহিন্দ্ৰ চৰিত্ৰ সিহঁতে এনেকুৱা অভিনয় কৰিব পৰা নাই, আপুনি যিটো অভিনয় কৰিছে এইটো মোৰ কল্পনাৰ অগোচৰ। সমুদ্ৰগুপ্ত মানে এটা ধুমুহাৰ গতিত অহা বীৰ, সেই গতিটো ফণী শৰ্মাই নাটকৰ আৰম্ভণিৰ পৰা শেষলৈকে পূৰা ৰাখে। সেই নাটকখনত সেইবাৰ মানে এখন সৰু চুটি তৰোৱাল দি দিলে সমুদ্ৰগুপ্ত। প্ৰথম চিনটোতে সমুদ্ৰগুপ্ত সোমাই আহে, কচগুপ্ত থাকে নাৱৰ ওপৰত, মেন্ধৰাজ থাকে, ফণী শৰ্মা সোমাই আহিয়েই মানে প্ৰথম ডাইলগ দিব লাগে, গ্ৰীক ৰাজকেন্দ্ৰ ফেৰাজ ৰাজধানী পাতলিপুত্ৰত প্ৰৱেশ কৰি তাত আপোনাৰ সন্তান নাপায় বাধ্য হৈ প্ৰমতৰ নীতি উপস্থিত হৈ আপোনাৰ আনন্দ বিলাসত বাধা দিবলৈ আশা কৰোঁ। এই প্ৰশ্নকে দৰ্শন প্ৰজনক উত্তৰ পালেই মই স্থান ত্যাগ কৰিম, কাৰণ মানে নিজৰ সময় অতি সংক্ষিপ্ত, এনেকৈ ডাইলগ আৰম্ভ কৰে। এইটো মোৰ হেৰি হোৱা নাই, তেওঁৰ অভিনয়টো হোৱা নাই, তেওঁৰ অভিনয়টো প্ৰচণ্ড গতিত কৰে, দীঘল এটা ডাইলগ 4 ছেকেণ্ডমানত শেষ কৰি দিয়ে, মানে সেইটো যি দেখা নাই সি কল্পনাও কৰিব নোৱাৰে। ফণী শৰ্মাই এইবিলাক ধেৰ লিখিছিল, তেওঁ কিতাপৰ বাকচটো চুৰি হ'ল জানে চাগে, তেওঁ বহুত বস্তু অমূল্য বস্তু আছিলে তেওঁৰ বাকচত, মই পঢ়িছিলোঁ এইবিলাক, টংকদত্তই পঢ়িছে, মই এনেই পঢ়াওঁ টংকদত্তকো, চাওক এইবিলাক ছবি বিশ্বাসৰ চিঠি, এই সৌৰভ মোদীৰ চিঠি, তেওঁক হিন্দী ফিল্মত আমন্ত্ৰণ কৰিছে, বেংগলী ফিল্মত আমন্ত্ৰণ কৰিছে, স্পাই চেনেল আমন্ত্ৰণ কৰিছে, সেই চিঠিবিলাক একো নাই, চব ধ্বংস কৰিলে, আৰু কোনে ধ্বংস কৰিলে আমি অলপ জানো নকওঁ এইবিলাক কথা। তেওঁক অলপ অন্যায় কৰা হ'ল, ফণী শৰ্মাক অন্যায় কৰা হ'ল, তেওঁৰ আনুষ্ঠানিক শিক্ষা নাছিলে, তেওঁক বহুত হিংসা কৰা হৈছে, তেওঁ চিৰাজ ফিল্মখন ধ্বংস কৰি দিছিলে, তেওঁ যেতিয়া পিয়লি ফুকন নাটক চিনেমা কৰিছিলে সেই পিয়লি ফুকন চিনেমাৰ ওপৰত কেচ কৰিছিলে, কিছুমান কালপ্ৰিট আছে।
0: জীৱনৰ দুপৰ বেলা লগ পালে হিয়াৰ আমঠু বুলি বুকুত আঁকোৱালি অন্তৰৰ সকলো কথা খুলি ক'বলৈ, বুকুৰ বেদনা ব্যক্ত কৰিবলৈ বান্ধ হৈ বিষ্ণুপ্ৰসাদ ৰাভা, গুৰু বুলি শিক্ষা ল'বলৈ সন্মান কৰিবলৈ জ্যোতি ককাইদেউ অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালা, তাৰোপৰি বিষ্ণুৰাভাৰ সহযোগত লগ পাইছিল ভ্ৰাম্যমান দলৰ স্ৰষ্টা ব্ৰজনাথ শৰ্মাৰ দৰে পৰিৱৰ্তনকামী শিল্পী সত্তা।
1: এই কাল্পিকবিলাকে মেদিন চৌধুৰী হতুৱাই ফণী শৰ্মাৰ বিষ্ণুৰাভাৰ বিৰোধ দেখুৱাই পেলাই এখন কিতাপ লিখাইছে, ফেৰেংগা দাও। মই মেদিন চৌধুৰীৰ লগত তৰ্ক কৰিছিলোঁ আৰু তেওঁক চেলেঞ্জ দিছিলোঁ, কিন্তু সুজিত, তেওঁ ডাঙৰ ল'ৰা সুজিত, সুজিতক কেছটো কৰিবলৈ কৈছিলোঁ, পইচা ময়ো দিম বুলি কৈছিলোঁ, আমি তুলি দিম পইচা, তুমি কেছ কৰা, কিন্তু সি ভয় কৰিলে, পিছোঁ হৈ কি গ'ল, আৰু মেদিন চৌধুৰী গৈ ক্ষমা খুজিলেগৈ ঘৰত, বলিন্দাৰ বৌয়ে মানে মান্তি হৈ গ'ল, কিন্তু সেইটো কথা নহয়, তেওঁ এটা অপবাদ জাপি দিলে বলিন্দাৰ ওপৰত, যিয়েই নহওক লাগে বহুত কথা আছে।

0: 1928 চন, 18 বছৰ বয়সতে ফণী শৰ্মাই বান থিয়েটাৰৰ প্ৰবীণ শিল্পীসকলৰ সৈতে ৰাণা প্ৰতাপ নাটকত বৃদ্ধ আকবৰৰ চৰিত্ৰত আলোড়নৰ সৃষ্টি কৰিছিল।
1: একে সময়তে কৰ্ণাৰ্জুন নাটকত অসৎথমাৰ অভিনয় ৰূপায়িত কৰিছিল।
0: সুদীৰ্ঘ যাত্ৰাত অসম, বংগ, পাকিস্তান তথা ভাৰত

0: 1928 চনৰ পৰা একেৰাহে অসহনীয় দুখ কষ্ট আৰু কেৱল অভাৱকে সাৱতি অসমৰ সকলো মঞ্চতে অভিনয় কৰি গ'ল। ভোগজৰা, কিয়, চিৰাজৰ দৰে যুগজয়ী নাটক সৃষ্টি কৰি গ'ল আৰু বহুতো অনুদিত সৃষ্টিৰে নতুন চাম শিল্পীক মঞ্চ অনুৰাগী কৰি গঢ়ি থৈ গ'ল। যাত্ৰা থিয়েটাৰৰ মাজেদি শিল্পী তথা দৰ্শক শ্ৰোতাৰ মাজত এক নব্য আন্দোলন, এক নব্য জাগৰণ গঢ়ি তুলিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে লগ লাগি জয়মতী, সুনীত কুঁৱৰী ৰেকৰ্ড নাটিকাৰ অভিনয় ৰূপায়ণ কৰাৰ উপৰিও নৰকাসুৰ, হাজোৰ নতি, কুৰংগ নয়নী, এম এল এ, সৌমাৰৰ ফিৰিঙতী আদি স্বৰচিত ৰেকৰ্ড নাটিকাৰ প্ৰযোজনা কৰাৰ উপৰিও সংযোজিত হৈছিল ফণী শৰ্মাৰ বলিষ্ঠ কণ্ঠস্বৰ। আকাশবাণীৰ নিয়মিত শিল্পীৰূপে কেইবাখনো নাটক প্ৰযোজনা কৰিছিল ফণী শৰ্মাই।
1: 1933 চনত

0: প্ৰথম অসমীয়া কথাছবি, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী আৰু ইন্দ্ৰমালতীত অভিনয় কৰাৰ লগতে স্বৰচিত চিৰাজ, পিয়লি ফুকন, ধুমুহা, পুৱতি নিশাৰ সপোন কথাছবিত অভিনয় আৰু নিৰ্মাণৰ উপৰিও সতী বেউলা, শকুন্তলা, লাচিত বৰফুকন, নৰকাসুৰ, সৰাপাত, এৰাবাটৰ সুৰ, আমাৰ ঘৰ, ইটো সিটো বহুতো, মণিৰাম দেৱান আৰু প্ৰতিধ্বনিকে আদি কৰি প্ৰায় 16খন ছবিত অভিনয় কৰে। ইয়াৰ উপৰিও নটসূৰ্যৰ কলমৰ পৰা নিগৰি নিগৰি সৃষ্টি হৈছিল বহুকেইখন সামাজিক প্ৰমূল্যবোধৰ অনুপম মঞ্চ সফল যুগজয়ী নাটক। সৃষ্টি হৈছিল মননশীল বিস্তৃত লিখনি, ৰং বিৰং আৰু বনৰীয়া ফুল।
1: 1970 চনৰ জুলাই মাহৰ শেষ সপ্তাহ, গুৱাহাটী মেডিকেল কলেজ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসা চলিছে। গোটেই ৰাজ্যখনতেই খবৰটো বিয়পি পৰিল। চিকিৎসক আৰু সেৱক সেৱিকাৰ ব্যস্ততা বাঢ়িছে, চেলাইন গৈ আছে, ৰক্ত প্ৰয়োগ চলি আছে। আছো ক'ত? চাৰিওফালে ইমান মানুহ কিয়? হৈছে কি? হৈ বিষ্টু চন্দু থৈ মোক নিবলৈ আহিছ? তোৰ পাছত সেইজন কোন? হিন্দুবীৰ উস্তাদ ব্ৰজ শৰ্মা? আপুনিও এটো ব্ৰুতেই ব্ৰুতাস? তুমিও মোৰ বিৰুদ্ধে থিয় হ'লা? তেন্তে মোৰ আৰু ৰক্ষা নাই। আই মাষ্ট ফল। আৰু এওঁলোকখন সেইদিনা সেই এটা দৃশ্যত বিষ্টুৰ বাহিৰে মোৰ লগত দেখোন আৰু কোনো নাছিল। মাথোন বিষ্টু আৰু বলিন, কিন্তু আজি ইমান মানুহ সেই একেখন গুৱাহাটীতে

0: দীঘলীয়া বচন মাতি ক্লান্ত নত সূৰ্য, মৃত্যুৱে এফালৰ পৰা গ্ৰাস কৰি আহিছে। পুনৰ চিঞৰি উঠে নত সূৰ্যই, স্বনিদিত নাটক ওলাব যায়।
1: মোৰ সকলোতকৈ প্ৰিয় ভক্ত বাণাসুৰৰো অতীজৰ শোণিতপুৰ তাতেই, প্ৰাগজ্যোতিষত মোৰ অৰ্ধাংগিনী শক্তি ৰূপণী কামাখ্যাৰ পীঠ স্থান আৰ্যাৱৰ্তৰ সেই ভূখণ্ডৰ প্ৰতি এটা আকৰ্ষণ মই সদায় অনুভৱ কৰোঁ বিষ্ণু। পাহৰিব নোৱাৰোঁ সেই ঠাইৰ অতুলনীয় সৌন্দৰ্য, সেই দেশৰ নাগৰিকৰ অলৌকিক কাহিনী।
0: মৃত্যুৰ সৈতে যুঁজি যুঁজি, মৃত্যুৰ সৈতে অবিৰাম সংঘৰ্ষৰ মাজতো নাটকে এৰা দিয়া নাই। অভিনেতাই এইবাৰ আওৰালে কিয়ৰ বচন?
1: কিয় এনে হয় ভগৱানৰ এই বিনন্দীয়া সৃষ্টিত? কিয় এনে হয় পৃথিৱীৰ মানৱ সমাজৰ মাজত এনে বিভিন্নতা? কিয় এঘৰত জ্বলে সহস্ৰ আলোক, লাখ লাখ ঘৰ অন্ধকাৰ? এঘৰত থাকে বিপুল সম্পদ, লাখ লাখ ঘৰ দৈন্য? এঘৰত থাকে অফুৰন্ত আহাৰ, কিন্তু লাখ লাখ ঘৰ শূন্য? কিয় এনে হয়? কিয় এনে হয়? চিকিৎসা কৰাব নোৱাৰি, পথ্য খুৱাব নোৱাৰি, এদিনতে দুটাকৈ সন্তান হেৰুৱা হতভাগ্য দৰিদ্ৰ পিতাৰ এই প্ৰশ্নৰ উত্তৰ আপোনালোকে দি থৈ যাওক। কিয় এনে হয়?
0: মৃত্যু সেতেলিত সকলো যন্ত্ৰণা পাহৰি এইটি এটিকৈ নিজৰ নাটকৰ চৰিত্ৰবোৰৰ বচন মাতিবলৈ ধৰিলে ভোগজৰা।
1: লংকলি
0: স্বৰ্গদেউ,
1: মোৰ সোণৰ ভোগজৰাত সোণৰ আগ কিয়?
0: স্বৰ্গদেউ,
1: কোনে মোৰ ভোগজৰাত সোণৰ আগ দিছে?
0: মই ক'ব নোৱাৰো স্বৰ্গদেউ।
1: তই ক'ব নোৱাৰিলে কোনে ক'ব পাৰিব? তই আৰু জৰা ধৰা লিগিৰাৰ বাহিৰে দেও ব্ৰহ্মাই মোৰ সোণৰ ভোগ জৰা নুচুৱে, বাজ ভিতৰ নকৰে।
0: স্বৰ্গদেউ আৰ হ'বলৈ কি, মই একোনে জানো।
1: কিন্তু মই জানো লংকলি, যি এনে কুকৃত্য কৰিবলৈ সাহস কৰে চাওডাঙৰ হাতত পৰিলেও সি শতকাই হৈ নাকাৰে। কাৰেঙত মোৰ কলা ফেঁটিয়ে বাঁহ লৈছে, আনকি তন্ত্ৰ মন্ত্ৰৰেও মোৰ অনিষ্ট সাধন কৰিবলৈ অহৰহ যুগুতি কৰে।
0: 1970 চনৰ 30 জুলাইৰ নিশা,
1: এফালে মৃত্যুৱে আজুৰিছে, আনফালে অভিনয় চলিছে। খন্তেক সময় তলকা মাৰি থাকি পুনৰ চিঞৰি উঠে সকলোৰে মাত হৰিল। কাৰোবাৰ চকুৰ পৰা ধাৰাসাৰে অশ্ৰু বাগৰিছে।
0: নত সূৰ্যই আওৰালে, মনত পেলালে চিৰাজ।
2: চিৰাজ কাই ঘৰত আছানে?
3: আছোহে। কোন? অ, আমাৰ গাঁওবুঢ়া দেখোন। বহা বহা বহা ভাইজান, বহা বহা বহা বহা। পিছে কি সকামত বা আহিলা ভাইজান?
2: এনে এপাক মাৰিলোঁ আৰু। ভাল কথা। তোমাৰ তাত ক'ৰবাৰ ছোৱালী এজনী আছে হেনো?
3: এজনী ছোৱালীনো ক'ৰবাৰ থাকিবহে ভাইজান,

0: আল্লাহ পঠিয়াইছে, আহিছে, মোৰ নচিবত তাইক আশ্ৰয় দিয়াৰ ফৰমান হৈছে, আশ্ৰয় দিছে, ক'ত আৰু ছোৱালী আহিব ভাইজান?
1: শুনিছো ছয়েল টিকাত অকমান চেকাও আছে।
0: চি চি চি চি চি গাঁওবুঢ়া, নাপায় নহয়, নাপায়, তেনেকে ক'ব নাপায় নহয়। আমাৰ সমাজত চকুত তাইৰ গাত চেকা থাকিব পাৰে, কিন্তু খোদাৰ চকুত ছোৱালী একেবাৰে নিষ্পাপ ভাইজান, একেবাৰে নিষ্পাপ।
1: জানো, ক'ব নোৱাৰো দেও, এইবোৰ কি চপাইছা? আকৌ শুনিছো ছোৱালীজনী বোলে হিন্দু ছোৱালী। এতিয়া সেই সেই তোমাৰ ঘৰত হিন্দু ছোৱালী এৰা, এই চোৱা চাতি বুলি কথাবোৰতো আছে নহয়
0: গাঁওবুঢ়া।
1: হে,
0: মোৰ ঘৰত সাবিত্ৰী একো চোৱা নালাগে, সেই গাঁওবুঢ়া, মোৰ ঘৰত সাবিত্ৰী একো চোৱা নালাগে। খোদাৰ ঘৰৰ ছোৱালী, মানুহে সজা ধৰ্ম, মানুহে সজা সমাজৰ নীতি চোৱাই সাবিত্ৰীক নচোৱাই, হে গাঁওবুঢ়া। এৰা গাঁওবুঢ়া, দুকুৰি দেৱনা খচকিলোঁ হে, জ্ঞান বিশ্বাসত জীৱনত কোনো গুণাহ মই কাহানি কৰা নাই গাঁওবুঢ়া। মোৰ দেহ মন সকলো পবিত্ৰ, মোৰ এই পূজাৰ তলৰ মাটিত সাবিত্ৰীয়ে ভৰি দিলে চোৱা নাযায় গাঁওবুঢ়া, চোৱা নাযায়।
1: জানো
2: পিতা।
0: অ সাবিত্ৰী, আইজনী কি?
2: মই সকলো কথা শুনি আছোঁ গাঁওবুঢ়া। মই হিন্দু ছোৱালী সঁচা কথা, কিন্তু হিন্দু মুছলমানৰ মাজত পাৰ্থক্য ঈশ্বৰে কৰা নাই, তেওঁ সকলোৰে জন্মদাতা। মানুহেহে মানুহৰ পাৰ্থক্য সৃষ্টি কৰিছে পিতা। গাঁওবুঢ়াৰ দৰে মানুহৰ কথাত আপুনি বেজাৰ নাপাব
0: পিতা। শুনিলা, শুনিলা, শুনিলা নে গাঁওবুঢ়া, শুনিলা? সাবিত্ৰী মুক্তি বুলি কৈ সম্বোধন কৰিলে শুনিলা নে নাই? সাবিত্ৰী মুক্তি বুলি সম্বোধন কৰিলে শুনিলা নে নাই? তাই মই নতুনকৈ জন্ম দিছোঁ হে গাঁওবুঢ়া, মই তাইক নতুনকৈ জন্ম দিছোঁ, তাইৰ মই পিতাক, বুজা গাঁওবুঢ়া, তাইৰ মই পিতাক।

0: तत्ज्ञानं
1: ना तशिल्पं
0: नाश विद्या
1: नाश कला
0: नाश योग
1: ना तत्कर्म
0: नत्तहस्मिने मन्नं दिश्यते
1: नत्तहस्मिने जाना दिश्यते
0: नत्तहस्मिने याना दिश्यते
1: हे अज्ञान न होय शिल्प न होय
0: विद्या न होय
1: योग न होय
0: कर्म न होय
1: जितु नाटकत देखा ना जाय हे मृत्यु खेतेलित सतफत करी करी হয়তো নত সূর্যই অন্তিম মুহূর্তলৈ অতি বাস্তব
0: অতি সত্য
1: নাটককে সাবতি পাহৰি পেলাইছিল বেদনাসিক্ত সময়ৰ আহ্বান নত সূর্য ফণি শর্মা
0: আমি তোমাক জনাও প্ৰণিপাত
1: আমি তোমাক জনাও প্ৰণিপাত
0: আমি তোমাক জনাও প্ৰণিপাত
2: নটসূৰ্য ফণি শৰ্মাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি বিশেষভাৱে প্ৰযোজিত আলেখ্যখনি শুনিলে ৰচনা প্ৰমথ দাস যুগুতাই আগবঢ়ালে মীনাক্ষী ডেকাই অভিনয়ৰ অংশত আছিল প্ৰমথ দাস ভূপেন শৰ্মা মীনাক্ষী ডেকা আৰু ফণি শৰ্মা ৰচিত আৰু অভিনীত মূল চিৰাজ নাটকীয়ৰাংশ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল তপন দত্তৰ
3: শ্ৰোতাই ইমানপুৰে নটসূৰ্য ফণি শৰ্মা শীৰ্ষক আলোকক শুনি শুনিলে ৰচনা আছিল প্ৰমোদ দাসৰ এয়া আকাশবাণী তেজপুৰ এতিয়া শুনাবলৈ লৈছোঁ বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত দুটিমান অসমীয়া গীত

শ্রোতাই, বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনোৱা হওক শিল্পীগৰাকীৰ কণ্ঠত আন এটি অসমীয়া গীত।

0: শ্ৰোতা ইমানপুৰে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ খন্তেক বিচাৰি 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত চামাৰ চাৰি সন্ধ্যা আৰু 9:00 News@9 আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী সে সমাচাৰ সন্ধ্যা কে সাথ মই জয়া ভাৰতী।

0: ভূপেন হাজৰিকাৰ কণ্ঠত আন এটি গীত শুনোৱা হওকচোন। গীতিৰ কথা, সুৰ আৰু সংগীত শিল্পীগৰাকীৰ।
1: বৰ ক্লান্ত আছিল, পুৰণি বহাগ বৰ অশান্ত নাছিল, আজিৰ বহাগ যেন বলিয়া বসন্ত, এই বহাগ এক জ্বলন্ত অৰুণ, এই বহাগ এক দুৰন্ত তৰুণ, পুৰণি জহি যোৱা মূল্যবোধৰ ঠাইত নতুন নতুন চিন্তাৰ জোৱাৰ আজি দেখিছানে?

0: অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।
1: যুৱক হৈ ওলাল আফ্ৰিকাৰ মহাসংঘ।

0: শ্ৰোতাহে ইমান পাৰে ভূপেন হাজৰিকাৰ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ ইতিপূৰ্বে প্ৰচাৰিত অনুষ্ঠান সাহিত্য কানন।
1: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিব লৈছোঁ আমাৰ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লৈছোঁ আমাৰ সাহিত্য কানন অনুষ্ঠানটি।

0: আমাৰ আজিৰ সাহিত্যকান অনুষ্ঠানটিৰ অতিথি হৈছে অসমৰ এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ, লেখক, নাট পৰিচালক, নাট সমালোচক, অভিনেতা, চিত্ৰনাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, ব্যংগ লেখক আৰু শিশু সাহিত্যিক প্ৰভাত গোস্বামী। আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: আপুনি একাধাৰে বহুকেইটা বিষয়ৰ লগতে জড়িত,
1: হয়,
0: কোনটো বেছি আপোনাৰ প্ৰিয়?
1: চব এতিয়া কিছুমানে মোক চিনি পায় চিত্ৰনাট্যকাৰ
0: হয়,
1: আৰু বেছিভাগেই নাট্যকাৰ বুলি জানে নেকি,
0: হয় হয়।
1: আৰু যিখিনি মানুহে মোক ব্যংগ লিখক বুলি জানে তেওঁলোক কেতিয়াবা কয় সেই নাট্যকাৰজন এইজনেই নেকি, এনেকে কয়।
0: মানে আপুনি বুলি সেইজন চবেই নাজানে?
1: নাজানে। আৰু উপন্যাসৰ মোৰ যিখিনি পাঠক
0: হয়
1: বা গল্পৰ যিখিনি পাঠক তেওঁলোকে এই বাকীবিলাকৰ সিমান নাজানে যেন লাগে।
0: হয় হয় হয়।
1: মানে উপন্যাসিক হিচাপে কিতাপ পঢ়িলে, উপন্যাস পঢ়িলে সেই হিচাপেই ল'লে।
0: অঁ।
1: আৰু শিশু সাহিত্যৰ লগত জড়িত থকা মানুহখিনিয়ে শিশু সাহিত্যিক বুলি জানে,
0: কাৰণ আমি সৰুতেও পঢ়িছোঁ আপোনাৰ মৌচাকত মাক।
1: তাৰমানে
0: তেওঁলোকে আপোনাৰ যে অন্য কেইবাটাও দিশ আছে সেইটো বহুতে তাৰমানে
1: বহুতে নাজানে আচলতে।
0: হয় হয়। আপোনাৰ নিজাববীয়াকৈ কোনটো প্ৰিয়, মানে আপুনি যদি বিচাৰে কোনটো চিনাকি আপুনি বেছি ভাল পাব? বৰ কঠিন হয় কথাটো।
1: কঠিন, কিন্তু আচলতে মই নাট্যকাৰ হিচাপে চিনাকি দিবলৈ বেছি ভাল পাওঁ, বা শিশু সাহিত্যৰ প্ৰতি মোৰ মৰমটো বেছি।
0: হয় হয় হয়। বাৰু ইচ্ছাগতে আপোনাৰ ঘৰৰ বিষয়ে অকণমান শ্ৰোতাসকলক জনালোঁ, আপোনাৰ ঘৰ?
1: মোৰ আচলতে জন্ম হৈছিল যোৰহাটৰ ওচৰৰ কাকজান বুলি জেগাটুকুৰাত।
0: হয়।
1: কাকজান বনগাঁও।
0: বনগাঁও।
1: তাত মোৰ ককাহঁতৰ ঘৰ, মামাহঁতৰ, তাত মোৰ জন্ম হৈছিল। তাৰপিছত দেউতা চাকৰি সূত্ৰে আছিল ডিব্ৰুগড়, মই ডিব্ৰুগড় পঢ়া শুনা চব ডিব্ৰুগড়। তাৰপিছত মই যোৰহাটলৈ আহিলোঁ অসম আন্দোলনৰ আগে আগে।
0: হয়।
1: তাৰপিছত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত মই চাকৰি কৰিলোঁ অলপ দিন। তাৰপিছত অসম অসামৰিক সেৱাৰ পৰীক্ষা দিলোঁ, দি চাকৰি পালোঁ, পাই অসমৰ বিভিন্ন জেগাত ঘূৰি ফুৰিছোঁ। তাৰপিছত অৱসৰ ললোঁ, তেতিয়া মই গুৱাহাটীতে আছিলোঁ, গুৱাহাটীতে ৰৈ যাবলগীয়া হ'ল, কাৰণ কামবিলাক আহি গ'ল আৰু। তেতিয়া দূৰদৰ্শন আৰম্ভ হৈছে, ধৰক ইটো সিটো লিখা লিখি বিভিন্ন কথাত গুৱাহাটীটো অলপ কেন্দ্ৰ হৈ
0: থাকি গ'ল। মানে অৱসৰ আপুনি গুৱাহাটীৰ পৰা গ্ৰহণ কৰিলে আৰু?
1: শেহতীয়া গুৱাহাটীতে গ্ৰহণ কৰিলোঁ।
0: এতিয়া মানে লিখা মেলাৰ যিটো আপোনাৰ আগ্ৰহ সেইটো কি সৰুৰে পৰাই আছিল নেকি?
1: আচলতে মই ক্লাছ ছেভেনত নাটক কৰিছিলোঁ ডিব্ৰুগড় গভৰ্ণমেণ্ট হাই স্কুলত, স্কুল উইক হয়, স্কুল সপ্তাহ, তাত একদম নাটকৰ সাংঘাতিক কম্পিটিশ্যন হয়। বাকীবিলাকো হয়, কিবা কবিতা লিখিব দিয়ে, গল্প লিখিব দিয়ে, কিবা লিখিব দিয়ে, কম্পিটিশ্যন হয়। মই প্ৰথম নাটক কৰিলোঁ সেইবাৰ দেউতি বৰুৱাৰ যাত্ৰা বুলি নাটক এখন কৰিছিলোঁ ওৱান এইট, সেইখনত মই এটা মহিলা চৰিত্ৰ কৰিছিলোঁ, ছেকেণ্ড বেষ্ট এক্টৰ হ'লোঁ। মোক পিছত কৈছে খোজকিটা কেলে মাইকী মানুহৰ নিচিনাকে নিদিলি, নহ'লে বেষ্ট এক্টৰ হলিহেঁতেন।
0: স্কুলীয়া দিনৰে মানে কথা এইটো আৰু,
1: স্কুলীয়া দিনৰ কথা, ক্লাছ ছেভেনত,
0: ছেভেনত হয়
1: সেইটো 1964ত। তাৰপিছত আৰু ইফালে সেই গল্প লিখি প্ৰাইজ পাওঁ, ৰচনা লিখি প্ৰাইজ, সেই সময়টোত সেইবিলাক মানে মোৰ কাৰণে সাংঘাতিক উৎসাহজনক।
0: হয় হয়। তেতিয়া আপুনি প্ৰেৰণা পালে আৰু লিখাৰ কাৰণে?
1: অঁ। তাৰপিছত স্কুলৰ মেগাজিনত লিখোঁ, তাৰ বাহিৰে লিখাৰ জেগা নাই।
0: হয় হয়। মনত আছেনে আপুনি প্ৰথম কি লিখিছিলে, মানে গল্প নে?
1: প্ৰথম গল্প এটা লিখিছিলোঁ,
0: হয়,
1: প্ৰাইজ পাইছোঁ। তাৰপিছত স্কুল মেগাজিনত গল্প লিখিবলগীয়া হ'ল। তাৰপিছত মই স্কুলত দুবছৰ কালচাৰ ছেক্ৰেটেৰী আছিলোঁ।
0: হয়।
1: তাৰপিছত নাটক, নাটক মানে এনেকুৱা, এই এক্টিং কৰোঁ, প্ৰাইজ পাওঁ, পাওঁৱেই আৰু, মই তাৰমানে পামেই আৰু, এনেকুৱা আছিলে। তাৰ কলেজলৈ আহিলোঁ, কলেজত ডিৰেকশ্যন দিবলৈ ল'লোঁ, নাটক কৰিবলৈ ল'লোঁ, কলেজতো প্ৰাইজ পাওঁ। তাৰপিছত য'ত ত'ত এই ফাংচনবিলাক হয় তাত মাতে নাটক কৰিবলৈ, সেই নাটকৰ জগতখনৰ লগত মই জড়িত হৈ গ'লোঁ।
0: তেনেদৰে আপুনি আগবাঢ়ি গ'ল আৰু।
1: তাৰপিছত যোৰহাটলৈ আহিলোঁ, যোৰহাটত তেতিয়া জন্মভূমিত আছিলে গীতিকাৰ নগেন বৰা।
0: হয় হয়।
1: তেওঁ মোক ক'লে আপুনি কিয় জন্মভূমিত গল্প নিলিখে? প্ৰথম গল্প এটা লিখিলোঁ এমুঠি চাউল বুলি।
0: হয়।
1: তাৰপিছত চবে ভাল হ'ল বুলি ক'লে, তাৰপিছত বাৰু মেগাজিনত উপন্যাস লিখোঁ, গল্প লিখোঁ। তাৰপিছত এই অসম সাহিত্য সভাই প্ৰতিযোগিতা পাতিলে, উপন্যাস প্ৰতিযোগিতা, আন্দোলনৰ পটভূমিত মই পালোঁ থাৰ্ড প্ৰাইজ। প্ৰথম আছিলে ৰীতা চৌধুৰী অবিৰত যাত্ৰা, ছেকেণ্ড গুণসাগৰ দিহিঙীয়া সহোদৰ, আৰু মোৰ উপন্যাসখন আছিলে হে স্বৰ্গ বিদায়, সেইখন দি পেলাই মই পালোঁ।
0: হয়।
1: তাৰপিছত আৰু কিবা হেৰিয়ে হৈ গ'ল আৰু, মানুহ অলপ চা চিনাকি আহি গ'ল
0: সেইটোৱে আৰু।

0: বিভিন্ন ধৰণৰ বিষয়ত আপুনি তেনেধৰণে
1: নিচাটো সোমাই গ'ল।
0: হয় হয়।
1: আৰু হেৰি হৈ গ'লো, আচলতে কি হয়, মোৰে কিবা ভাগ্য ভাল নেকি, মোৰ এটা স্বভাৱ আছে, মানুহে নিবিচাৰিলে মই নিলিখোঁ, পেপাৰে বিচাৰিলেহে লিখোঁ, পাব্লিছাৰে বিচাৰিলেহে কিতাপ লিখোঁ।
0: এনে স্বতঃস্ফূৰ্তভাৱে আপোনাৰ যিটো মনলৈ অহা তেনেকৈ লিখি নাৰাখে?
1: তেনেকৈ এনেই মই লিখি নথওঁ, কিবা প্লট আহিলে মই নোট কৰি থৈ দিওঁ, নাটক কৰিবলৈ বিচাৰে আমি নাটকখন কৰোঁ, দাদা লিখি দিয়কচোন আমুক তামুক নাটক লিখিলোঁ, সেই তেনেকৈ যে আৰম্ভ হ'ল, সেইকাৰণে মই লিখি থৈ নিদিওঁ। তাৰমানে মোক যদি আপুনি কয় দাদা প্ৰবন্ধ এটা লিখি দিব, গল্প এটা দিবচোন মেগাজিনৰ কাৰণে, মই ক'ম ঠিক আছে কেতিয়া লাগে। মানে মোৰ কিন্তু এটা কথা আছে, মই সাংঘাতিক খৰকৈ লিখিব পাৰোঁ, একদম সময় নালাগে।
0: এখন নাটক আপুনি কিমান দিনত শেষ কৰিব পাৰে?
1: চাওক, এতিয়া মোৰ লগত কাম কৰাখিনিয়ে জানে, পূৰ্ণাংগ নাটক এখন অতি বেছি এসপ্তাহ, তাৰমানে এনেই মোৰ কোনোবা কোনোবাই ধেমালি কৰে যে প্ৰিণ্ট আউটটো উলিয়াই দিব এনেকৈ কয়। এই কিবা এইটো আচলতে নিজে কৰা কাম নহয়, এইটো ইনবৰ্ণ কিবা এটা আছে নেকি মোৰ?
0: হয় হয়, নাই সেইটো থাকিবই লাগিব, এটা আপোনাৰ যিটো জন্মগত প্ৰতিভা।
1: হয়
0: বাৰু, নাটকৰ কথালৈও মই আহিম বাৰু, তথাপি এটা সুধিছোঁ যে এগৰাকী সাহিত্যিক হিচাপে আপোনাৰ যিটো সৃষ্টিশীল স্বাধীনতা, সেইটো আপোনাৰ সামাজিক দায়বদ্ধতাৰ মাজত আপুনি কেনেধৰণৰে ভাৰসাম্য মানে মিলাই চলে?
1: মই নাটক যিবোৰ লিখোঁ সেইবিলাকত আপুনি প্ৰত্যেকখন নাটকতে আপুনি দেখিব যে তাত সমাজখনৰ প্ৰতি এটা খুব শক্তিশালী বক্তব্য থাকে।
0: থাকে, হয়।
1: অন্য কথা নহয়, আমাৰ অসমীয়া পৌৰাণিক সাহিত্যৰ ভেটিটো গুৰুজন মহাপুৰুষ
0: শ্ৰীমন্ত শংকৰদেৱ। হয়।
1: তেখেতে কি আৰম্ভ কৰিছিল, যে সমাজ সংস্কাৰৰ কাৰণে, বহুতে কয় যে ধৰ্মৰ প্ৰচাৰ, মই নাভাবোঁ, প্ৰত্যেকটোতে আপুনি মন কৰিব অশুভ শক্তিৰ পৰাজয়, শুভ শক্তিৰ জয়, মানে এটা বাৰ্তা তেওঁ দিবলৈ চেষ্টা কৰিছে। সেইকাৰণে মই ভাবোঁ যে মই যেতিয়া নাটক এখন লিখিম বা কিবা এটা লিখিম, সাহিত্য লিখিম, মই মানুহে আনন্দ দিবৰ কাৰণে মই নিলিখোঁ। আচলতে কিবা এটা বস্তু মোক খুন্দিয়াব লাগিব,
0: কিবা এটা সমাজৰ বেয়াও দেখিছে, সেইটোক আপুনি শুধৰোৱাৰ চেষ্টা কৰাৰ এটা উদ্দেশ্য থাকে?
1: উদ্দেশ্য থাকে। আৰু তাত এটা কথা আছে কি, অকণমান বেলেগ ফালে যাওঁ, মই যে ব্যংগবোৰ লিখোঁ, সেই যিটো মই দেখোঁ যে নাটক চাটক যদি নহয় ইমিডিয়েট লিখিব লাগে, সেইটো মই ব্যংগ লিখোঁ, বুজিছেনে?
0: হয় হয়। নাটককতো জীৱন্ত শিল্প বুলি কয় আচলতে, গতিকে আপুনি কৈছে অলপ যে নাট্যকাৰ হিচাপে আপুনি পৰিচয় দি খুবেই ভাল পায়, এতিয়ালৈকে আপুনি বহুত নাটক লিখিছে, মানে অতিক্ৰম কৰিছে, নহয় জানো? আৰু তাৰ ভিতৰত আপোনাৰ কেইবাখন নাটকেই মানে খুবেই চৰ্চিত, আই নাটকখনো বহুত ঠাইত, মানে বহুত
1: আই নাটকখন বহুত চৰ্চিত নাটক, হয়।
0: আৰু সেই বিষয়টোৱে আচলতে সকলোকে চুই যায়, মানে সকলোৰে জীৱনৰ ঘটনা এটা হয়তো।
1: আৰু মানে কৈছোঁ, মই মানুহে জানে আইখন চাই নকন্দা মানুহ মই পোৱা নাই, তাৰমানে পটকৈ থুলমূলকৈ কওঁ, যেতিয়া মই প্ৰথম গুৱাহাটীত কৰিছোঁ, তাৰপিছত মোক মানুহে কৈছে বহুত দিন মাৰ ওচৰলৈ যোৱা নাই, এই সপ্তাহতে যাম, বহুত দিন দেউতাক লগ পোৱা নাই, এইকেইদিনতে লগ পাম, তাৰমানে মই মানুহৰ মনত আৱেগটো সৃষ্টি কৰিব পাৰিছোঁ, আৰু মাক দেউতাকৰ প্ৰতি যে দায়বদ্ধ হ'ব লাগে, সেই কথাটো মই সেই নাটকখনৰ যোগেদি সৃষ্টি কৰিব পাৰিছোঁ বুলি মই ভাবোঁ, তাৰমানে।
0: হয় হয়। আৰু নাটকখন উপস্থাপনটো ঠাইভেদে বেলেগ বেলেগ হ'ব পাৰে নেকি? পৰিচালকৰ নিৰ্দেশত তেজপুৰত যদি যি ধৰণে হৈছে, হয়তো আপুনি যোৰহাটত বেলেগ ধৰণে পাইছে, হয়তো বেছি আৰু ভাল হৈছে, তেনেকুৱা ধৰণৰ হয় নেকি বাৰু?
1: হয় হয়।
0: মানে পৰিচালকৰ কথা থাকে তাতে?
1: পৰিচালকৰ কথা থাকে, অভিনেতা অভিনেত্ৰীৰ কথা থাকে, আৰু তাতে এইটো লাইভ প্ৰগ্ৰেম হয়।
0: হয় হয়।
1: তাৰমানে সেই তাতহে হ'ব, ভুল হ'লেও তাত হ'ব,
0: মুহূৰ্তটো সেই মুহূৰ্তটো
1: হ'লেও তাত হ'ব, মই এতিয়া নামবোৰ নলওঁ,
0: নাই নাই নিশ্চয় হয়,
1: কিন্তু মানে মলয় গোস্বামীও কৰিছে, চিমিয়েও কৰিছে,
0: সকলোৱে বেলেগ বেলেগ স্কিলটো আছে,
1: সকলোৱে বেলেগ বেলেগ দৃষ্টিভংগীৰে বস্তুটো লয়, বুজিছেনে?
0: হয়। আপুনি নিজে পৰিচালনা কৰিছে?
1: মই গুৱাহাটীত নিজে পৰিচালনা কৰিছোঁ।
0: হয়।
1: তাৰপিছত ইয়াত বিভিন্ন মানুহে
0: কৰিছে। আপুনি কি বিচাৰে অভিনেতাসকলৰ পৰা আপুনি যেতিয়া পৰিচালনা কৰে? আপুনি
1: মানুহে কয় যে মই পৰিচালক হিচাপে বৰ কাঢ়া, মই মানে বিচৰা বস্তুখিনি যেনে তেনে তেওঁৰ পৰা মানে উলিয়াবই লাগিব, তাৰমানে
0: যাৰ যিটো আছে আৰু দক্ষতা, নহয়
1: অঁ মই অঁ যাৰ যিমানখিনি দক্ষতা, মানে মই বিচৰা ধৰণে উলিয়াব লাগিব, তেওঁ যিমান ডাঙৰ এক্টৰেই নহওক।
0: আৰু সেইটো আপুনি অভিনয় জনাৰ কাৰণে আৰু সহজ হয় নেকি? আপুনি কৰি দেখুৱাই নিশ্চয়।
1: মই কৰি দেখুৱাওঁ,
0: অঁ সেইটো এটা আপোনাৰ সুবিধা হৈছে আচলতে।
1: মই কৰি দেখুৱাওঁ আচলতে, মই নিজেও অভিনয় কৰোঁ।
0: বহু পৰিচালকে আচলতে অভিনয় নকৰে, তেওঁলোকে কথাৰে বুজাব বিচাৰে,
1: কথাটো বুজাই দিয়ে,
0: গতিকে আপুনি অভিনয় কৰাৰ কাৰণে হয়তো আৰু তেওঁলোকে বুজিবলৈকো সহজ হয় চাগৈ, নিশ্চয়।
1: মই কৰি দেখুৱাই দিওঁ, কিন্তু কওঁ যে মোক হেৰি নকৰিবা, নকল নকৰিবা,
0: অঁ সেইটো এটা কথা।

0: যে নিজৰ মতে মই কৰা বস্তুখিনি কৰাচোন।
1: আপুনি বিচৰাটো দেখাই দিয়ে তেওঁলোকক আৰু। আপুনি মানে আমাৰ নাটকৰ লগত বেছিকৈ জড়িত আৰু নাটক সম্পৰ্কে আপুনি গ্ৰন্থও লিখি উলিয়াইছে, সেই বিষয়ে অকণমান কওকচোন, যিখন আপোনাৰ অভিনয়ৰ পৃথিৱী আৰু পৃথিৱীৰ অভিনয় কলা।
0: সেইখন মই লিখোঁতে 12 বছৰমান লাগিছে,
1: মানে যথেষ্ট অধ্যয়ন কৰিবলগীয়া হৈছে।
0: তাৰমানে কি হৈছে, মই অনুভৱ, মোৰ অনুভৱটো কৈছোঁ দেই, অসমীয়া সাহিত্যত নাটক সম্পৰ্কীয় কিতাপৰ সংখ্যা বৰ কম, বুজিছেনে?
1: হয়,
0: মই নিজে ভাল পোৱাৰ ভিতৰত সত্যপ্ৰসাদ বৰুৱাৰ কিতাপখন আছিল, বুজিছেনে? তাৰপিছত ওলাইছে দুখন এখন বিভিন্ন কিতাপ ওলাইছে, কিন্তু গোটেই বস্তুখিনি হ'লে আমি ইংৰাজীলৈ যাব লাগে, নহ'লে বেংগলী কিতাপলৈ যাব লাগে। সেই কথাটো মই নাটক কৰাৰ পিছৰ পৰা আৰম্ভ কৰি মানে অনুভৱ কৰি আছো। তাৰপিছত মই আজি 12-13 এই কিতাপখন প্ৰকাশ হোৱাৰ 13 বছৰমান আগতেই মই ভাবিলোঁ যে মই এনেকুৱা এখন কিতাপ কৰিম যিখন কিতাপত পৃথিৱীৰ সকলো দেশৰে অভিনয় শৈলীবিলাক থাকিব আৰু ভাৰতবৰ্ষৰ যিমান আছে চব থাকিব, অসমৰ যিমান আছে চব থাকিব। সেই কিতাপখনৰ কাম আৰম্ভ কৰিলোঁ। কিন্তু মোৰ কথা এটা হয় কি, এই মই উপন্যাসবোৰ লিখি থাকোঁ নহয়, বাকী পেপাৰত লিখি থাকোঁ, কিবাৰ লিখি থাকোঁ, নাটক কৰি থাকোঁ, চিত্ৰনাট্য লিখি থাকোঁ, সেই নিজৰ কামটো লাহে লাহে কৰি থৈ আছোঁ তাৰমানে, আৰু প্ৰচুৰ পঢ়িবলগীয়া হৈছে। 12 বছৰৰ মূৰত কিতাপখন কৰিলোঁ, তাত গোটেই পৃথিৱীৰ অভিনয় গোটেই কলাটো আছে, মানে চব, আৰু যিমান অভিনয় সম্পৰ্কীয় শৈলী আছে তাৰমানে বিভিন্ন নামত বেলেগ বেলেগ পৃথিৱীৰ কিছুমান দেশত সৰু সৰু কিছুমান ফৰ্ম আছে, ফৰ্ম বুলি ক'বলৈ ভাল হ'ব, সেইবিলাকত বেলেগ বেলেগ বস্তু তাৰমানে, সেই সকলোবিলাক মই তাত সোমোৱাবলৈ চেষ্টা কৰিছোঁ। আৰু নাটকৰ ওপৰত আৰু দুখন কিতাপ লিখিলোঁ, এখন সংস্কৃতত আছিলে, ভৰতৰ নাট্যশাস্ত্ৰৰ আগতে লিখা কিতাপ, অভিনয় দৰ্পণম বুলি, সেইখন অসমীয়ালৈ অনুবাদ কৰিলোঁ। আৰু এখন কিতাপ লিখিলোঁ কলেজীয়া ল'ৰা ছোৱালী সহজতে পঢ়িবৰ কাৰণে, প্ৰসংগ, নাটক আৰু অভিনয়, সেই 3খন কিতাপ যোৱা বছৰ একেলগে ওলালে।
1: এই মানে কিতাপকেইখন আমাৰ আচলতে সম্পদ ক'ব গ'লে আমাৰ নাট্যকলাৰ ক্ষেত্ৰত, আৰু নিশ্চয় আমাৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হ'লে বেছি ভাল হ'ব যদি
0: এইখিনি আচলতে এই যিখিনি আমাৰ হেৰি কি বুলি কয়, এই আজিকালি কলেজ ইউনিভাৰ্চিটিবিলাকত পৰিৱেশ্য কলা যে
1: হয় তাত হৈছে নি অন্তৰ্ভুক্ত,
0: অন্ততঃ সেই কথাখিনি তেওঁলোকে যদি তাত অন্তৰ্ভুক্তি এটা কৰে
1: নিশ্চয় ভাল হ'ব, এইটো হয়
0: নিশ্চয় হেৰিখিনিৰ কাৰণে সাংঘাতিক কামত আহিব,
1: গতিকে তেওঁলোকে মানে শিকিব পাৰিব বহুতখিনি কথা তাৰ পৰা।
0: গোটেই নহয় ইংৰাজী কিতাপ বা বঙালী কিতাপ ননাকে
1: হয়,
0: অসমীয়া ভাষাত মানে সেইখিনি তেওঁলোকে পাব।
1: হয় হয়, আপুনি নিজৰ যেতিয়া মানে চৰিত্ৰ মানে আপুনি নিজে লিখা চৰিত্ৰ এটা অভিনয় কৰে, তেতিয়া লেখক আৰু অভিনেতাৰ মাজত মতানৈক্য হয় নেকি বাৰু?
0: একদম ন, মই সেই চৰিত্ৰটো কৰিলোঁতো, মই নিজে লিখোঁ, নিজে ভাবোঁ, সংলাপবোৰ মনত নাথাকে,
1: নাথাকে হয়,
0: সেইবোৰ মুখস্থ কৰিব লাগে নিজৰ সংলাপ নিজে, কিন্তু সেইখন মই হেৰি নাই আৰু একদম সেই চৰিত্ৰটো
1: হয় হয়
0: যেনেকে হেৰি কৰোঁ।
1: আৰু এটা গুণৰ কথালৈ আহিছোঁ, আপোনাৰ চিত্ৰনাট্যকাৰ, এইটো আমাৰ শ্ৰোতাসকলে জানিবৰ বাবে কৈ দিছে যে আপুনি শেষ উপহাৰ, আজান ফকীৰ চাহেব, বৰলাৰ ঘৰ, অপৰাজিতা, এই বোলছবিৰ আপুনি চিত্ৰনাট্য লিখিছে।
0: লিখিছোঁ।
1: এই চিত্ৰনাট্যলৈ কথাটো কেনেকৈ আহিলে আপোনাক প্ৰথম কোনে?
0: নহয় তাৰমানে কি হ'ল জানে, মই 1991 গুৱাহাটীলৈ ট্ৰেঞ্চফাৰ হৈ আহিলোঁ, তেতিয়া দূৰদৰ্শন কেন্দ্ৰ আৰম্ভ হৈছে, তেতিয়া দূৰদৰ্শন কেন্দ্ৰত চিত্ৰনাট্য লিখা মানুহ অতি কম তাৰমানে।
1: হয় হয়,
0: ইফালে পবিত্ৰ ডেকাই লিখে, আৰু কি আছিলে তেখেত, কি কাকতি,
1: অমূল্য কাকতি, হয় হয়,
0: ঢুকালে,
1: প্ৰয়াত হয়,
0: এতিয়া পবিত্ৰ ডেকাও
1: প্ৰয়াত হ'ল, হয়,
0: অমূল্য কাকতি, পবিত্ৰ ডেকা, আৰু মই আহি গুৱাহাটীত পদাৰ্পণ কৰিছোঁ, একদম নাজানো চিত্ৰনাট্য,
1: আপোনাৰ আগতে অভিজ্ঞতা নাছিলে,
0: একদম নাই,
1: হয়, আৰু চিত্ৰনাট্য মানে কেমেৰাৰ ভাষা আচলতে ক'ব গ'লে, কেমেৰাৰ ভাষা,
0: তাৰপিছত এই এখন মোৰ নাটক দূৰদৰ্শনত কৰিলে, মই ডাইৰেকশ্যন দিলোঁ,
1: হয়,
0: এই প্ৰথম তেতিয়াই মানে অকণমান কেমেৰা চেমেৰাবোৰ গম পালোঁ, মই অলপ পঢ়া শুনা কৰি থাকোঁ
1: তাৰমানে,
0: কিতাপ পত্ৰ গোটাই, ইংৰাজী কিতাপ চিতাপ গোটাই, তাৰপিছত তেতিয়া চিত্ৰনাট্য লিখা মান নাই নহয়, লিখিলোঁ আৰু চিত্ৰনাট্য লিখি গৈয়ে আছোঁ আৰু, কৈছোঁ নহয়, এটা কথা মই ক'ব পাৰোঁ, দূৰদৰ্শন কেন্দ্ৰত আটাইতকৈ বেছি চিত্ৰনাট্য লিখা মানুহজন মই, কিন্তু মই দাবী কৰিব পাৰোঁ তাৰমানে,
1: কিছুমানত হয়তো আমাৰ নিজৰ কাহিনী থাকে আৰু বেলেগৰ কাহিনী আপুনি লিখিছে, তেনেকুৱা হৈছে চাগৈ,
0: মেক্সিমাম নিজৰ কাহিনী, তাৰমানে কিবা আগতে তাত কমিশ্যন প্ৰগ্ৰেমবিলাক
1: আছিলে, হয় হয়,
0: সেই সময়ত মোৰ ঘৰত মানুহ ভৰ্তি হৈ থাকে মানে, চবকে লাগে, মোৰ যিমান গল্প, উপন্যাস যি আছিলে চব সেই সময়ত চিত্ৰনাট্য কৰি, আৰু আটাইতকৈ মোৰ পপুলাৰ চিত্ৰনাট্য আছিলে শাহু বোৱাৰী ৰঙত,
1: হয় হয় হয়,
0: তাত মই

0: 25টা এপিছ'ড লিখিছোঁ,
1: মানে ওলাই গৈ থাকে আৰু, নহয় জানো কাহিনী মানে আপোনাৰ,
0: গতিকে আৰু কলমডাল ল'লে মানে তাৰ কিছুমান টেকনিক আছে,
1: হয় হয়,
0: এই ধৰক কেতিয়াবা শাহু বেয়া,
1: কোনফালে বঢ়াই নিম তাৰমানে সেইটো আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব,
0: মোৰ কেতিয়াবা শাহু বেয়া,
1: হয়,
0: কেতিয়াবা বোৱাৰী বেয়া, কেতিয়াবা ননন বেয়া, তেনেকে বিভিন্ন মানে,
1: আৰু মানে মানুহে গম পায় আপুনি কোনখিনি খণ্ড ভাল পাইছে, গতিকে সেইমতে আপোনাৰ বেছিকৈ আগবাঢ়ি লৈ যায়,
0: গৈ থাকোঁ,
1: সেইটো আৰু আমাৰ শ্ৰোতাসকলেও কথাখিনি জানি ভাল পাব, আৰু আপোনাৰ নামটোহে শুনি থাকে হয়তো নাজানে, বহুতে আচলতে চাই শাহুবৰে চাইছিলোঁ, গতিকে আপুনি
0: কিন্তু শুনক, মই মোৰ মানে মিছেছে অভিনয় কৰিছিলে দূৰদৰ্শনত,
1: হয় হয়,
0: তেওঁ মই একেলগে গ'লে মোক চিনি নাপায়, তেওঁক মাতে মেলে কথা চথা পাতে কিবা কিবি কি কৈছে, মোৰ যে মই মানুহজন
1: তেওঁক দেখি থাকে কিন্তু আপোনাক নেদেখে,
0: নেদেখে, মোক নাজানে বহুতে যে এই মানুহজনে এইবোৰ কৰি আছে তাৰমানে, বা মোৰ নামটোও নাজানে, কোনো নাচায়ে ধৰক,
1: আপুনি সেই সুবহৰ বাবে ৰাষ্ট্ৰীয় বঁটাও পাইছে, লাভ কৰিছে,
0: পাইছোঁ ৰাষ্ট্ৰীয় বঁটাও পাই,
1: হয় হয়, এখন আমি উপভোগ কৰিছিলোঁ বোলছবিখন, জয়াশীল আছিল,
0: জয়াশীল আছিল, জয়াশীল, হয়,
1: আচলতে আপোনাৰ গোটেই কথাখিনি মানে হাতী মাৰি ভৰুকাত ভৰোৱাৰ নিচিনা, মই এটা এটাকৈ আন এটা বিষয়লৈ আহিছোঁ, যে বেংগৰ কথাটো ওলাইছিলে, বেংগ লিখক হিচাপে আপুনি, সেইটো এটা আচলতে শক্তিশালী মাধ্যম, মানে খুহুটীয়াভাৱে লিখিলেও সেইটো খুব শক্তিশালী মাধ্যম, আপুনি কেনেকৈ অনুভৱ কৰে এই কথাটো?
0: তাৰমানে কি চাওক, মই গুৱাহাটীলৈ অহাৰ পিছত 1991ত তেতিয়া এখন সাদিনীয়া কাকত ওলাইছিলে, প্ৰথম কালাৰ পেপাৰ,
1: হয়,
0: প্ৰফুল্ল মহন্তৰ ভায়েক দিলীপ মহন্তই সম্পাদনা কৰি উলিয়াইছিলে, তাত মই আহিয়ে কিবা এটাৰ ওপৰত জড়িত হৈ গ'লোঁ, সঞ্জীৱ শৰ্মা ঠাকুৰ বুলি এজন আছিলে, আপোনালোকৰ ৰেডিঅ'ত খুব কমেণ্টৰি কৰিছিলে খেলৰ, তেওঁ সম্পাদক আছিলে, ৰীতা চৌধুৰী মোৰ আগৰ পৰা চিনাকি, ৰীতা চৌধুৰী আহি তাতে লগ হ'লি, মই ৰীতা চৌধুৰী সঞ্জীৱ শৰ্মা ঠাকুৰ, এনেকৈ আমি এটা গ্ৰুপ হ'লোঁ, তেতিয়া কিবা কথাত তাত তাৰমানে হেৰি লিখিবলগীয়া হ'ল, মই প্ৰথম আৰম্ভ কৰিলোঁ লিখিবলৈ, তাৰপিছত শান্তনু কৌশিক বৰুৱা,
1: হয় হয়,
0: নতুন দৈনিকত মই ব্যংগ লিখিবলৈ ললো, তাৰপিছত তেওঁলোকে আৰু এখন পেপাৰ উলিয়াইছিলে, শিৱানু বৰাহত আছিলে, কিবা সপ্তাহ দৰ্পণ নে কিবা ব্যংগ লিখিবলৈ ললো, নাম নকওঁ দিয়ক, এনেকে কালচাৰেল ব্যংগবিলাক, তাৰপিছত লাহে লাহে কেনেকেনো প্ৰতিদিনৰ মেগাজিনখনত লিখিলো প্ৰায় 4-5 বছৰমান, তাৰপিছত অসমীয়া খবৰৰ মেগাজিনত লিখিলো 6 বছৰমান, এই আৰু তাৰমানে
1: উদাহৰণস্বৰূপে ক'ব বিচাৰিছো যে অনাতাঁৰ কেন্দ্ৰত গুৱাহাটীৰ নকোৱাই ভাল বুলি দুৰ্গেশ্বৰ বৰঠাকুৰৰ, সেইটো এটা মানে মানুহে খুব শুনে,
0: খুব শুনে,
1: 5 মিনিটৰ ভিতৰতে তেওঁ গোটেই কথাখিনি সামৰে,
0: হয়, মনত মানুহে ভাবি থকা কথাবিলাক
1: প্ৰকাশ পায়, তাৰ
0: আপুনি যেতিয়া ব্যংগ আকাৰে কৈ দিব মানে বৰ ভাল পায় মানুহে।
1: এতিয়া আমি পেপাৰখন লওঁতে এই যিটো এটা কাৰ্টুনৰ সৈতে এটা হেৰি থাকে সৰুকৈ, সেইটো সকলোৱে চায় প্ৰথমতে, যে কি লিখিছে,
0: প্ৰথম পঢ়ে, আৰু বহুতে মোক ফোন কৰি কয় পেপাৰখন লৈ আপোনাৰ সেইটো পঢ়ি ললোঁ এনে বুলি কয়।
1: কেতিয়াবা কিবা বাধা বা চাপ আহিছে নেকি এনেকুৱা বেংগ লিখাৰ ক্ষেত্ৰত?
0: একদম, মোৰ এইটো আচৰিত কথা কি, মই চৰকাৰী চাকৰি কৰিছিলোঁ, তাতে ৰাজপ্ৰতিষ্ঠিত বিষয়া, কিন্তু আজিলৈকে মোক কোনো একো নক'লে, মই প্ৰফুল্ল মহন্তৰো দোগুণ দেখুৱাই লিখিছোঁ, হেৰিও লিখিছোঁ, সৰ্বানন্দ সোণোৱাল, তাৰ আগতে তৰুণ গগৈ কথাও লিখিছোঁ, এনেকৈও লিখিছোঁ, কিন্তু এটা কথা কি হয়, নাম নকওঁ, মই বহুত বাতৰি কাকতে কয় যে দাদা ৰাজনৈতিকটো নিলিখিব আৰু, বুজিছেনে,
1: তেওঁলোকে চাপৰ সন্মুখীন হৈছে নিশ্চয়,
0: তেওঁলোকে অলপ বিপদত পৰে, তেওঁলোকে অকণমান অসুবিধা পায় তাৰমানে,
1: হয় হয়,
0: কিন্তু মই সাধাৰণতে কম্প্ৰমাইজ কৰিবলৈ অসুবিধা পাওঁ, সঁচা কথা কৈছোঁ, এই যি হ'ব হ'ব যায় এনেকুৱা তাৰমানে,
1: হয় হয়, এতিয়াও আপুনি বেংক লিখি আছে?
0: এতিয়া হেৰি লিখোঁ, বসুন্ধৰাত,
1: বসুন্ধৰা,
0: বসুন্ধৰাত কিবা মধুৰেণ বুলি এটা,
1: হয় হয়,
0: মাহটোত এটা দুটা যায় আৰু, কেতিয়াবা দুমাহত এটা, আৰু এখন ব্যংগ মেগাজিন আছে, তাত লিখোঁ মাহেকত এটা, এখন গিৰিজনী,
1: গিৰিজনী, সেইখন খুহুটীয়া লিখোঁ। আপোনাৰ আন এটা পৰিচয় শিশু সাহিত্যিক হিচাপে, সেইটো আপুনি মৌচাকত যথেষ্ট লিখা মেলা কৰিছে,
0: যথেষ্ট লিখা মেলা কৰিছিলোঁ,
1: তেতিয়া আপোনাৰ মানে সম্পাদক শান্তনু
0: তামুলী,
1: শান্তনু তামুলী, হয়, সেইটো কওকচোন, শিশু সাহিত্য, আপুনি
0: শিশু সাহিত্য মানে, মই আগতে শিশু সাহিত্য লিখা নাছিলোঁ, 1981 অথবা 1982ত অসম

0: সাহিত্য সভা এখন শিশু সাহিত্য কৰ্মশালা পাতিছিল দুলিয়া জানো, মই সেইখনত এপ্লাই কৰিলোঁ আৰু প্ৰশিক্ষাৰ্থী হিচাপে মই তাত প্ৰশিক্ষণ ললোঁ। তাৰপিছৰ পৰা মই শিশু সাহিত্য লিখিবলৈ আৰম্ভ কৰিলোঁ, প্ৰথমতে মৌচাক
1: মৌচাক হয়,
0: তাৰপিছত অসম সাহিত্য সভা প্ৰতিযোগিতা এটাত দিলোঁ কিতাপ এখন, মানে পাণ্ডুলিপি, প্ৰাইজ পালোঁ, নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা। তাৰপিছত ধৰ ইজনে বিচাৰে সিজনে বিচাৰে, লিখি থাকোঁ আৰু কিতাপ পাব্লিছাৰে, এই শিশু হেৰি এখন দিয়ক,
1: শিশুৰ গ্ৰন্থ হিচাপে ওলাইছে আপোনাৰ প্ৰকাশ,
0: শিশু উপন্যাস ওলাইছে কেইবাখনো, শিশু গল্প কোনোবা কোনোবা মেগাজিনত ওলাই থাকে,
1: হয়
0: বিভিন্ন শিশু মেগাজিনবিলাকত।
1: ডাঙৰ কাৰণে লিখা আৰু শিশুৰ কাৰণে অলপ কঠিন নেকি? শিশুৰ কাৰণে
0: বহুত বেলেগ, বহুত বেলেগ
1: বেলেগ হৈ যায়।
0: এতিয়া ক'বলৈ দিগদাৰী, কিন্তু এটা কথা, বহুত শিশু সাহিত্য শিশু সাহিত্যই নহয়, শিশু সাহিত্য বুলি লিখে
1: হয়
0: শিশু কিবা এটা কথা দিয়াটো বৰ কঠিন। মই বিশেষকৈ শিশু নাটক খুব লিখোঁ, তাৰমানে বুজিছেনে, সেইটো এটা বেলেগ চেপ্টাৰ।
1: তেওঁলোকে বস্তুটো ল'ব পাৰিব লাগিব, আপুনিতো লিখি দিলে ঠিকেই আছে।
0: আপুনি ধৰক দেখে যদি শিশুক কয় আমুকটো নুচুবি, চুবই, হয়নে বাৰু,
1: বিপৰীতটো কৰে।
0: সেইকাৰণে আপুনি শিশুক একদম ইমান চেঞ্চিটিভ, আপুনি তেওঁলোকক দিওঁতে মানে চুগাৰ কোটেড কেপচুলৰ নিচিনাকে বস্তুটো দিব লাগিব,
1: মিঠাটো প্ৰথমে পায় আৰু তাৰপিছতহে মানে
0: তাৰ আৰু ক'ত শিশু সাহিত্যৰ ৰেখাডালৰ পৰা আপুনি বাহিৰলৈ গুচি গৈছে নিজে গম নাপাব, তাৰমানে বুজিছেনে কথাটো, সেইটো অতি চেঞ্চিটিভ, অতি কঠিন এটা মানে বস্তু, যিটো অসমীয়া সাহিত্যত শিশু সাহিত্যটো এটাতকৈ দুৰ্বল অংশ দেই, কম মানুহে নিলিখে।
1: মই এই কথাটোৱে আপোনাক সুধিব বিচাৰিছিলোঁ যে কেনেকুৱা অৱস্থা এতিয়া শিশু সাহিত্যৰ অসমীয়া মানে সাহিত্যত।
0: চাওক এটা ডাঙৰ কথা কি, শিশু সাহিত্য বহুতে লিখিবলৈ সাহস নকৰে, কিন্তু ক'লে গৈ এই শিশু সাহিত্য কি লিখি মানো, কিন্তু নৱকান্ত বৰুৱাহঁতে শিশু সাহিত্য লিখিছিল, বুজিছেন, লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল শিশু সাহিত্য। শিশু সাহিত্যটো বৰ্তমান অৱস্থাটো অতি থুনুকা থুনুকা আৰু গুৰুত্বও নিদিয়ে মানুহ, এই শিশু সাহিত্য হয় কি আছে লিখি দিলে হ'ল, কিন্তু আচলতে এটাতকৈ যদি টান শিশু সাহিত্য লিখাটো টান।
1: ৰঞ্জয় জৰিকাই লিখি থাকে, তেওঁ
0: ৰঞ্জয় জৰিকাই লিখি থাকে, ৰঞ্জয়
1: শিশুৰ বিষয়ে হয়
0: বহুতে লিখি থাকে,
1: হয় হয়
0: বহুত শিশু সাহিত্যিক আছে লিখি থাকে, হয়তো
1: নামবিলাক মই মন লোৱা নাই এই মুহূৰ্তত আচলতে, হয় তেনেকে লিখে।
0: এতিয়া ধৰক বহুতৰ ডিঙিত মস্ত মস্ত পুৰস্কাৰো লমি আছে, কিন্তু আপুনি কিতাপবোৰ পঢ়ি চালে গম পাব
1: মানে শিশুৱে লৈছে নাই, সেইটো ডাঙৰ কথা, সেইটো মানে
0: এইটোৱে ডাঙৰ, তাৰমানে শিশু সাহিত্য কনচেপ্টটো যদি আপুনি বহুত ৰাইটাৰক সোধে ক'লে বেয়া দেখায়, তেওঁলোকে সেইটোৱে ক'ব নোৱাৰে, কিন্তু কিছুমান আছে ধৰক নতুন ৰাইটাৰ ভাল শিশু সাহিত্য লিখিবলৈ চেষ্টা,
1: তেজপুৰত আপুনি শিশু নাটক আৰম্ভ কৰাৰ কথাটো,
0: তাৰমানে কি মই তেজপুৰত শিশু নাটক আৰম্ভ কৰা মানুহটো মই, প্ৰথম যেতিয়া আহিলোঁ তেজপুৰলৈ নাটক কৰিবলৈ ল'লোঁ, তাৰপিছতে কিবা ভাবি মোৰো আছিলে ল'ৰা তেতিয়া সৰু, এই তেজপুৰ
1: এইটো কিমান চনৰ কথা বাৰু মন আছেনে আপোনাৰ?
0: এইটো ৰ'ব দেই,
1: পাহৰিছে,
0: মই 91ত ইয়াৰ পৰা গৈছোঁ,
1: হয় হয়
0: তিনি বছৰ আছোঁ মই ইয়াত, 87-88ৰ ঘটনা
1: তেনেকুৱাই হ'ব, হয় হয়
0: তেনেকুৱাত মই তেজপুৰলৈ আহিছোঁ, তাৰপিছত মই শিশু নাটক আৰম্ভ কৰিছোঁ, আৰু শিশু নাটকৰ মই তেজপুৰত এটা ভেটি গঢ়ি থৈ গৈছোঁ বুলি মই দাবী কৰিব পাৰোঁ,
1: হয় হয়
0: বহুতে কয় যে মই শিশু নাটকৰ বাটকটীয়া, কিন্তু নহয়, মোতকৈ আগতে শিশু নাটক কোনোবাই কোনোবাই কৰিছে, ডিব্ৰুগড়ত সঞ্জীৱ বৰদলৈ কৰিছিলে, তাৰ আগতে যদি কোনোবাই কৰিছে মই নাজানো, আচলতে মহাপুৰুষ মাধৱদেৱেই শিশু নাটক প্ৰথম লিখিছিলে, কিন্তু আধুনিক হেৰিত কীৰ্তি হাজৰিকাই লিখিছিল, তেনেকে কোনোবা কোনোবা আছে দেই, মই কিন্তু অকমান পপুলাৰ কৰিলোঁ, যোৰহাটত আহি যোৰহাটত শিশু নাটক কৰালোঁ, ইয়াত কৰালোঁ, এতিয়া শিশু নাটকৰ হেৰিটো খুব ভাল, কিন্তু
1: হয় হয় এই চাকৰিৰ সংক্ৰান্তত যে আপুনি তেজপুৰলৈ আহিছে বা যোৰহাটত গৈছে গুৱাহাটীত আছে, এই কথাটোৰ পৰা মই সুধিব বিচাৰিছোঁ মানে এইটোৱে আপোনাক আপোনাৰ যিটো অভিজ্ঞতা সেইটোৱে আপোনাৰ লেখাত কিছু সহায় কৰিছে নেকি? বিভিন্ন ঠাইত বিভিন্ন মানুহ লগ পাইছে আপুনি,
0: বহুত সহায় কৰিছে, মই তাৰমানে তেজপুৰলৈ নিজে আহিছোঁ, ট্ৰেঞ্চফাৰ লৈছোঁ, কিয় যায় তেজপুৰলৈ, মই বোলো ইমান সুন্দৰ জেগাটোকা, মই লিখা মেলা কৰা মানুহ সেইকাৰণে যাওঁ, তেজপুৰলৈ আহিলোঁ সেইকাৰণে, আৰু ইমান ভাল লাগিলে।
1: তেজপুৰ অভিজ্ঞতা কেনেকুৱা আছিলে আপোনাৰ? শিশু নাটক আপুনি আৰম্ভ কৰিলেই বাৰু, এনেই কেনেকুৱা পালে আপুনি?
0: খুব মানে গোটেই ল'ৰাজাক মোৰ তাত বহি থাকে,
1: হয় হয়
0: আবেলি অনবৰত তেওঁলোকৰ লগতে নাটক শিশু নাটক কিবা কিবি

0: সেইখিনি লৈ আপুনি ব্যস্ত থাকে নহয় জানো?
1: একদম ব্যস্ত আছিলোঁ।
0: আমাৰ আচলতে সময়ো সীমিত, আপোনাক মানে বহুত প্ৰশ্নই মোৰ সুধিবলগীয়া আছে, কিন্তু
1: মই বেছি কৈছোঁ নেকি বাৰু?
0: নাই নাই নাই, মানে মানে যিমানেই বিশাল আপুনি এটা মানে কি
1: নহয় কিবা কিবি কাম কৰি থাকোঁ একেলগে মই বহুত।
0: তথাপি কেইটামান চমু প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আপোনাৰ জীৱন সলনি কৰা এখন গ্ৰন্থ?
1: মই লিখা গ্ৰন্থ
0: বেলেগৰ হ'ব পাৰে, মানে আপুনি সেইখন পঢ়ি হয়তো আপুনি ইনস্পায়াৰ হৈ আপোনাৰ কিবা এটা তেনেকুৱা মটিভেট হৈছে নেকি? আপোনাৰ নিজৰ গ্ৰন্থও হ'ব পাৰে বা বেলেগৰ গ্ৰন্থও হ'ব পাৰে।
1: চাওক, মই সৰুতে পঢ়োঁতে প্ৰথম অসীমত যাৰ হেৰাল সীমাখন পঢ়ি মই সাংঘাতিক ধৰণে মানে হেৰি হৈছোঁ দেই। আৰু একদম হাই ছেকেণ্ডেৰী দিয়াৰ সময়তে মই প্ৰথম পঢ়িছিলোঁ গুড আৰ্ট। মই সৰুৰে পৰা সাংঘাতিক কিতাপ পঢ়োঁ,
0: হয় হয়,
1: পঢ়া কিতাপতকৈ মই বাহিৰা কিতাপ বেছি পঢ়োঁ। ঘৰত বহুত সাংঘাতিক গালি পাৰে, এই পঢ়া কিতাপৰ তলত
0: বাহিৰা কিতাপ মানে
1: বাহিৰা কিতাপ সোমাই সোমাই পঢ়োঁ। মা বা দেউতাই মনে মনে চাবলৈ আহে,
0: হয় হয়, সেইটো গালি পাৰে আগতে আচলতে পঢ়িলে
1: মাৰে মোক। আমাৰ জইণ্ট ফেমিলি এগাল ল'ৰা ছোৱালী আছিলে,
0: হয়,
1: মোৰ ভাই এটা, ভণ্টি দুজনী, জজা, খুৰাৰ পাঁচজনী ছোৱালী, এটা ল'ৰা, চবে খাবলগীয়া মাৰবিলাক মই খাই শেষ কৰি থৈ দিলোঁ তাৰমানে।
0: প্ৰিয় নাট্যকাৰ নিজেতো লিখে আপুনি বাৰু, মানে আপুনি
1: ডক্টৰ ভৱেন শইকীয়া,
0: হয় হয়, এগৰাকী অসমীয়া সাহিত্যিক যিয়ে আপোনাক বিশেষভাৱে অনুপ্ৰাণিত কৰে, প্ৰশ্নবিলাক অলপ দিগদাৰী হয় এজনৰ নাম ক'বলৈ আচলতে, নহয় জানো?
1: নাম ক'বলৈ অকণমান দিগদাৰী
0: এজন ক'বলৈ,
1: কিন্তু ধৰক লক্ষ্মীনাথ বেজবৰুৱাই মোৰ আদৰ্শ তাৰমানে ধৰক।
0: অঁ, লিখা নে অভিনয় কোনটো প্ৰিয়?
1: লিখাটো মোৰ বেছি প্ৰিয়, মানে দুইটা সমান বুলিয়ে ক'ব লাগিব।
0: হয়, নাট্য মঞ্চ নে চিনেমা?
1: নাট্য মঞ্চ।
0: অসমৰ বাবে এটা শব্দ কি ক'ব?
1: ভাল পোৱা।
0: ভাল পোৱা, হয়, আৰু মানুহে মানুহক ভাল পাব লাগে নহয় জানো, সেইটো এটা ডাঙৰ কথা। এতিয়াও পূৰণ নোহোৱা আপোনাৰ এটা সপোন?
1: মই আচলতে মোৰ দুই এখন উপন্যাস ইংৰাজীলৈ অনুবাদ কৰাৰ কথা ভাবোঁ, বিশেষকৈ শুকুলাহাটী খোজ বুলি মোৰ উপন্যাস এখন, বহু চৰ্চিত উপন্যাস, আৰু মই সেইখনৰ যোগেদিয়ে চিনাকি দিবলৈ ভাল পাওঁ। সেইখনৰ পৰাই মই মানুহৰ লগত অলপ চিনাকি হৈছোঁ। বহুত কথা আছে এইখন লৈ। অসমীয়া জাতি আৰু হাতী মই পেৰেলেলি দেখুৱাইছিলোঁ, আৰু আজি অসমীয়া জাতিৰ যিটো অৱস্থা সেইটো স্বাধীনতাৰ পিছৰ পৰা মই এনালিচিছ কৰিছোঁ তাত, বুজিছেনে? সেইখন মই ইংৰাজীলৈ এজনে অনুবাদ কৰি থৈছে, কিন্তু মই বাহিৰৰ ভাল পাব্লিছাৰ পোৱা নাই, সেইটো এটা মোৰ পূৰণ নোহোৱা সপোন।
0: আমি আশা ৰাখিছোঁ যে অতি সোনকালে আপোনাৰ এই সপোন পূৰণ হ'ব। আৰু শেষত আপুনি শ্ৰোতাসকলক কিবা ক'ব নেকি, আমাৰ এই অনুষ্ঠান শুনি থকা শ্ৰোতাসকললৈ?
1: মই এটা কথাই কওঁ, মই যিটো ভাবোঁ, জাতিটোক ভাল পাব লাগে, কলম ল'লেও নল'লেও জাতিটোৰ প্ৰতি মানুহ দায়বদ্ধ হ'ব লাগে।
0: হয় হয়, সকলোৱে কথাটো,
1: সকলোৱে জাতিটোক ভাল পাওক। মই নিজে বুকুত হাত দি কওঁ যে মই জাতিটোক ভাল পাওঁ। মই যে লিখি আছোঁ অকল মোৰ নিজৰ কাৰণে নহয়, মই নিজৰ
0: জাতিটোক ভাল পোৱাৰ কাৰণে,
1: মই জাতিটোক ভাল পোৱাৰ কাৰণে লিখি আছোঁ। আৰু সকলোৱে জাতিটোক ভাল পাওক, তেতিয়াহে অসমীয়া জাতি জীয়াই থাকিব তাৰমানে।
0: খুব মানে সুন্দৰ কথা কৈছে আপুনি। আচলতে আমাৰ সময় শেষ হৈছে, মানে আধা ঘণ্টাৰ অনুষ্ঠান, বহুত কথাই পাতিলোঁ আৰু বহুত কথাই আচলতে পাতিবলৈ থাকি গ'ল। মোৰো আক্ষেপ থাকিলে যে প্ৰশ্নখিনি আপোনাক সুধিব নোৱাৰোঁ আৰু। এই সীমিত সময়ত আপোনাৰ দৰে এক বহুমুখী প্ৰতিভাৰে পৰিপুষ্ট ব্যক্তিৰ সকলোবোৰ দিশ সামৰি লোৱাটো আচলতে সহজ কথা নহয়। তথাপি আমি যিখিনি কথা পাতিলোঁ, আমাৰ শ্ৰোতাসকল নিশ্চয় সেইখিনি শুনি আনন্দিত হোৱাৰ লগতে আপোনাক আৰু অধিক বুজি পোৱাত সহায় হৈছে। আপুনি এনেদৰেই আমাৰ শিল্প সাহিত্যৰ জগতখনক আপোনাৰ অৱদানেৰে জীপাল কৰি ৰাখক, ন ন সৃষ্টিৰে অসমৰ শিল্প সাহিত্যৰ জগতখন চহকী কৰি তোলক। ব্যস্ততাৰ মাজতে আপুনি আহি এই সময়খিনি আকাশবাণী তেজপুৰক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।
1: মোৰ ফালৰ পৰা ধন্যবাদ, আৰু সকলো শ্ৰোতালে মই মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ।
0: ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে সাহিত্যকানন অনুষ্ঠানটিত অসমৰ এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ, লেখক, নাট পৰিচালক, নাট সমালোচক, অভিনেতা, চিত্ৰনাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, বেংগ লেখক আৰু শিশু সাহিত্যিক প্ৰভাত গোস্বামীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

সাহিত্য কানন অনুষ্ঠানটি শুনিলে অনুষ্ঠানটি ইতিপূৰ্বেই প্ৰচাৰিত। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমে শুনো আহক ফৰ্জ বোলছবিৰ এটি গীত, শিল্পী মহম্মদ ৰফী।

হিন্দী বোলছবির গীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জিগ্ৰী দোস্ত বোলছবি এটি গীত শিল্পী লতা মঙ্গেশকৰ আৰু মহম্মদ ৰফি।

0: কম সময়তে বেশি লাভ মাত্র এটা ক্লিকত। বঢ়িয়া
1: পছিলে।
2: অচিনাকি লিংকত ক্লিক নকৰিব। আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: শ্ৰোতাই হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ হিম্মত বোলছবিৰ এটি গীত। কণ্ঠদান কৰিছে আশা ভোছলে আৰু মহম্মদ ৰফিয়ে।

শ্রোতাই ইমান পৰে হিন্দী বলছবিৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30, লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশনৰ। কালি ৰবিবাৰে আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz-ত। কালি ৰবিবাৰে আমাৰ বিয়লি অধিৱেশন মুকলি কৰা হ'ব 5:23 মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 MHz যোগে। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল সমীৰ নাৰ্জাৰী আৰু মৃগাংক শৰ্মা, ট্ৰেন্সমিটাৰত ৰাজীৱ গগৈ, পৰিবহণত নয়ন দৈমাৰী। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰণ সহযোগী অৰ্ণৱ কুমাৰ নাথৰ সৈতে মই অজিত চক্ৰৱৰ্তীয়ে প্ৰচাৰণ কক্ষৰ বিদায় লৈছোঁ। শুভৰাত্ৰি।